ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মিতুল গগৈ, এফ এম ট্ৰেন্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত মই সুশান্ত দত্ত। এতিয়া আগবঢ়োৱা হৈছে বন্দনা।

আজিৰ বন্দনা সজোৱা হ'ল ক্ৰমে নিত্যানন্দ ডেকাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ডেইজি উজাই আৰু সংগীসকলৰ কণ্ঠত নাম, খগেন গগৈ আৰু সংগীসকলৰ কণ্ঠত টোকাৰী গীত, নুৰুল হক আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু শিখা দেৱীৰ কণ্ঠৰ ভজনেৰে

এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 6 বজাত হিন্দী আৰু 6:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: মিডেমেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
1: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকুটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব, যিহেতুকে এইবোৰ বিষয়ত শিক্ষালাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হলহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নললেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়েই উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
0: আজিৰ মুকুতামালা ৰাজা ৰামমোহন ৰায় ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পাৰ্বিন চুলতানা বেগম আৰু সংগীসকলৰ কণ্ঠত জিকিৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এইবাৰিয়া অসমত মহাত্মা গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: যদি ভাৰতৰ লোকে নকৰোঁ বুলি দৃঢ় প্ৰতিজ্ঞাৰে সেই কথাষাৰত শ্ৰদ্ধা ৰাখিবলৈ শিকে, তেন্তে মই হাঁহেৰে কওঁ যে কোনেও ভাৰতবৰ্ষ আক্ৰমণ কৰিব নোৱাৰে। ভৱিষ্যতত প্ৰতিৰক্ষাৰ বাজেট কি হ'ব তালৈ চাই মই ভয় খাওঁ। কংগ্ৰেছেই এনে এটা প্ৰতিৰক্ষাৰ বাজেটত প্ৰস্তাৱ ল'ব লাগিব। পৃথিৱীত আজি অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বিষয়ত যিদৰে অঁয়াঁৱৰি চলিবলৈ ধৰিছে, তাত ভাৰতবৰ্ষ সোমোৱাটো এটা নিশ্চয় আত্মঘাতী কাম হ'ব। পৃথিৱীয়ে অহিংসাৰ বিষয়ত ভাৰতৰ ওপৰত যি আশা ৰাখিছিল, ভাৰতবৰ্ষই অহিংসাৰ খোপনি এৰিবলগীয়া হলেই পৃথিৱীৰ পৰা সেই আশাৰ বন্তি নুমাই যাব। ইমান যুদ্ধৰ সম্ভাৰেৰেও ফ্ৰান্স আৰু পোলেণ্ডে নিজক ৰক্ষা কৰিব নোৱাৰিলে। এইদৰে মতানৈক্যৰ মাজেদি কেইবামাহো পাৰ হৈ গ'ল। 1940 চনৰ এপ্ৰিল মে মাহত যুদ্ধই নতুন ৰূপ ল'লে। ইউৰোপৰ প্ৰায় সকলো দেশেই হিটলাৰৰ বশ্যতা স্বীকাৰ কৰিলে। এনে এটা পৰিস্থিতিত কংগ্ৰেছ ৱৰ্কিং কমিটি আৰু মহাত্মাৰ মাজত মতানৈক্য আৰু বহল হ'ল। কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে মহাত্মা গান্ধীৰ যুক্তি মানি ল'ব নোৱাৰিলে। তেওঁলোকে ক'লে, আমি আমাৰ হিয়া মন আত্মাৰে আপোনাৰ যুক্তি মানি ল'বলৈ অক্ষম, আৰু আমি ভাবিছো আপোনাক আৰু আমাৰ লগত সাঙুৰি নথওঁ। আপোনাৰ লগত কেৱল এটা সম্পৰ্ক ৰাখিবলৈকে আমি যুক্তিৰে মানি ল'ব নোৱাৰা এটা অৱস্থাত নিজকে কিয় সোমোৱাওঁ? এনেদৰে কৰাটোৰ দ্বাৰা নিজৰ আৰু আনৰ লগত প্ৰতাৰণা কৰা হ'ব। কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে মহাত্মাক এই মৰ্মে

0: জানিবলৈ উদিলে। মহাত্মায়ে কলে, মই নিজক প্ৰকাশ কৰিব পৰাকৈ নিজকে মুক্ত ৰাখিব লাগিব। মই যি বিচাৰিছো তাৰ অন্বেষণৰ বাবে নিজকে মুক্ত ৰাখিব লাগিব। মই যেতিয়া আপোনালোকৰ পৰা আঁতৰি যাম বুলি কবলৈ ওলাইছো, তেতিয়া মই কংগ্ৰেছ, আপোনালোক আৰু সমগ্ৰ জাতিক কাৰ্যকৰীভাৱে সেৱা কৰিবলৈ যাম বুলি কলে মই জানো যে আপোনালোকে মোক বিশ্বাস কৰিব। অৱশ্যে যেতিয়াই আপোনালোকে বিচাৰে তেতিয়াই মোক পাব। কিন্তু আপোনালোকে যি নীতি লৈছে আৰু যি কাৰ্যপদ্ধতিৰে কাম কৰিবলৈ ওলাইছে তাৰ লগত মই নিজক সংযুক্ত কৰিব নোৱাৰো, নাইবা নিৰ্দেশ দিব নোৱাৰো। সেইকাৰণে আপোনালোকে আপোনালোকৰ সভাৰ পৰা মোক বাদ দিবলৈ যথাসাধ্যে যত্ন কৰিব আৰু ভৱিষ্যতে ৱাৰ্ধাত সভা নাপাতি আন ঠাইত পাতিবলৈ দিহা কৰিব। এনে পৰিস্থিতিত জাতীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অহিংসা নীতি প্ৰয়োগ কৰিবলৈ অসমৰ্থ বুলি ৱৰ্কিং কমিটিয়ে ঘোষণা কৰিলে। যিবিলাক সমস্যা আগতে আঁতৰত আছিল এতিয়া ওচৰ পালেহি। এতিয়া জাতীয় স্বাধীনতাৰ কথাষাৰ বাহিৰৰ শত্ৰু নাইবা ভিতৰৰ শত্ৰুৱে সৃষ্টি কৰা প্ৰতিৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ সমস্যাৰ পটভূমিত বিবেচনা কৰিবলগীয়া হৈছে। মানৱ বুৰঞ্জীৰ এটা সংকটজনক মুহূৰ্তত অহিংসা নীতিয়ে নিজৰ নীতিত খোপনি ৰখাটো তেওঁ বিচাৰিছে আৰু সৈন্য বাহিনীৰে সৈতে প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰা কথাটো অস্বীকাৰ কৰিবলৈ তেওঁ ইচ্ছা কৰিছে। মহাত্মাৰ লগত ইমানখিনি যাবলৈ কমিটী অসমৰ্থ, কিন্তু কমিটীয়ে স্বীকাৰ কৰে যে মহাত্মা গান্ধীয়ে নিজৰ মতে নিজৰ আদৰ্শমতে কাম কৰক। কংগ্ৰেছে প্ৰতিৰক্ষাৰ বাবে সমান্তৰাল অনুষ্ঠান গঢ়াৰ দায়িত্বৰ পৰা মহাত্মাক মুক্তি দিছে। কমিটীয়ে আৰু কলে যে জাতীয় স্বাধীনতাৰ বাবে যি অভিযান চলোৱা হৈছে সেই অভিযান অহিংসা নীতিতেই চলিব। কংগ্ৰেছৰ কোনো লোকে যুদ্ধৰ পুঁজিত একো বৰঙণি নিদিব। কংগ্ৰেছ ৱৰ্কিং কমিটীৰ লগত গান্ধীৰ মতানৈক্যৰ কথাবিলাক লাহে লাহে ভাৰতীয় জনতাৰ কাণত পৰিবলৈ ধৰিলে। তেতিয়া জৱাহৰলাল নেহৰুৱে এটা বিবৃতিত এইদৰে বুজনি দিলে, গান্ধীজী আৰু ৱৰ্কিং কমিটীয়ে যি দৃষ্টিৰে এই সমস্যাটো চাইছে তাত মতভেদ হলেও বুজিব নালাগে যে মহাত্মাৰ লগত কংগ্ৰেছৰ এৰা এৰি হৈছে। এই বিশ বছৰৰ কংগ্ৰেছ তেওঁৰেই সৃষ্টি, তেওঁৰেই সন্তান, কোনো কথাই এই বান্ধোন ছিঙিব নোৱাৰে।
1: অসমত মহাত্মা গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হল আজিৰ গান্ধী প্ৰসংগ।

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মান্না দেৰ কণ্ঠত এটি ভজন।

মান্না দেৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো আপুনি শুনিব পাৰে। অনুষ্ঠান পৰিস্থিতি।

আমাৰ সৈতে সাক্ষাৎকাৰ। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আজি নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড, সাক্ষাৎগ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ।

আজি নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিত বিদ্যুৎ কুমাৰ ভূঞা।

8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চই উপন্যাসখনিৰ পূৰ্ব অৱলোকন। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আজিৰ দিনৰ চাৰিবাৰ বজাৰ আইডৰ বুলনি অনুষ্ঠানৰ অৱসৰী জীৱনৰ অমিয়া শিতানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাণী দেৱান বৰুৱাৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 পুলক বেনাৰ্জীৰ কণ্ঠৰ আধুনিক গীত, 8:30 গীতিমালিকাৰ শিল্পী হৃদয়ানন্দ গোস্বামী, ৰিজুৱানা চুলতানা আহমেদ, পংকজ দত্ত, নীতি ভূঞা আৰু বিমল কুমাৰ দেৱমেধি। পুৱা 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন প্ৰভাতী তৰংগ, অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। 10:30 এটি প্ৰযোজিত অনুষ্ঠান উমং, 11:05 পৰাগমালা লাইভ,

দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ হিপ হিপ হুৰেৰ শিতানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ তৃতীয় খণ্ড আঠ ধৰিব কস্তুৰী মাদাস আৰু পম্পী মালাকাৰে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 12:15 হিন্দী চিনেমাৰ গীত অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:55 দীক্ষিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 1:20 জনাৰাম কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 ৰাজীৱ আলীৰ স্পেনিছ গীটাৰ বাদন, 1:50 ৰেখা কলিতা দাসৰ কণ্ঠৰ লোকগীত, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

সন্ধিয়া 7 বাজি 5 মিনিটত বৃন্দাগান, 7 বাজি 20 মিনিটত আকৌ শুনোৱা হওক 7 বাজি 35 মিনিটৰ পূবালীৰ সুৰ অনুষ্ঠানত দীপক কুমাৰ পাম আৰু সংগীতসকলে পৰিৱেশন কৰা ৰাভা গীত। নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
2: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
3: অগ্নিযুগৰ গান।
4: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
2: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

एया आकाशवाणी পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে আজি স্বদেশৰ পৰা ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে বুলি প্ৰকাশ কৰিছে। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 36 ঘণ্টাত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰিছে।

পাই খাৰজানৰকে প্ৰাণ হেৰুৱাই। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। পাঁচখন দেশৰ এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি তেওঁ সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা, পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব। তেওঁলোকে লগতে শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসম্পৰ্কত বিশেষ গুৰুত্ব আৰোপেৰে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰিব। নেতা দুগৰাকীৰ মাজৰ আলোচনাত শক্তি সুৰক্ষাৰ বিষয়টোৱে আগস্থান লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাশ্চাত্যৰ দেশসমূহৰ বাবে থকা অতিৰিক্ত সচিব অসীম মহাজনে কয় যে শক্তি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। তেওঁ কয় যে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ যোৱা বছৰ ভাৰতৰ বাবে খাৰুৱা তেলৰ চতুৰ্থ সৰ্ববৃহৎ উৎস আছিল আৰু দেশখনৰ পৰা আমদানি কৰা তেলেৰে দেশৰ প্ৰায় 11% আৱশ্যকতা পূৰণ হৈছিল। তেওঁ লগতে ভাৰতীয় কোম্পানীসমূহে আবুধাবি নেশ্যনেল অইল কোম্পানী গেছৰ সৈতে বছৰি প্ৰায় 45 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ LNGৰ দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। দেশক প্ৰয়োজন হোৱা LPGৰ প্ৰায় 40% সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হয়। ভাৰতীয় কোম্পানীসমূহে দেশখনৰ তেল কোম্পানীসমূহত যথেষ্ট ধন বিনিয়োগ কৰিছে আৰু ইয়াৰ পৰা উভয় দেশৰ মাজৰ বৰ্ধিত শক্তি সহযোগিতা প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীৰ সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰৰ অষ্টম ভ্ৰমণ সন্দৰ্ভত দেশখনত থকা ভাৰতীয় ৰাষ্ট্ৰদূত দীপক মিট্টালে কালি কয় যে অঞ্চলটোত অভূতপূৰ্ব উন্নয়ন আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত কৰা শ্ৰীমোদীৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুই দেশৰ মাজত শক্তি সুৰক্ষা, বিনিয়োগ, নিত্য নতুন প্ৰযুক্তি আৰু ৰাজনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে এই বছৰ বহুত্ববাদৰ সুদৃঢ়কৰণ, বহনক্ষম উন্নয়নৰ প্ৰসাৰ, অৰ্থনৈতিক স্থিতিস্থাপকতা বৃদ্ধি আৰু অধিক সৰ্বাত্মক বিশ্ব শৃংখলা নিৰ্মাণৰ বাবে একেলগে কাম কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীসমূহৰ বিদেশ মন্ত্ৰী আৰু প্ৰতিনিধি মণ্ডলৰ মুৰববীসকলৰ সৈতে কালি নতুন দিল্লীত হোৱা কথোপকথনত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠী উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু গ্লোবেল ছাউথ হিচাপে পৰিচিত উন্নয়ন আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ আকাংক্ষা পূৰণৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁ কয় যে শেহতীয়া সংঘৰ্ষৰ ফলত আলোচনা আৰু কূটনীতিৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। জটিলতা আৰু অনিশ্চয়তাৰে ভৰা বৰ্তমানৰ বিশ্বত আলোচনাৰ মাধ্যমেৰে সমতা আৰু উমৈহতীয়া অথচ ভিন ভিন দায়িত্বৰ আদৰ্শৰাজিক বৰ্তাই ৰাখি বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া আগুৱাই নিয়া উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ জয়শংকৰে কয় যে প্ৰযুক্তিগত উন্নয়নে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু সুশাসন তথা সৰ্বাত্মক বিকাশৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ কয় যে উমৈহতীয়া স্বাৰ্থৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাটো অত্যন্ত জৰুৰী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে অংশগ্ৰহণকাৰী দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে আৰু ব্ৰিক্ছ পৰিকাঠামোৰ অধীনত সহযোগিতা সুদৃঢ়কৰণৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে সকলো সহযোগী আৰু সদস্য ৰাষ্ট্ৰই দ্বিপাক্ষিক তথা বহুপাক্ষিক আলোচনাৰ জৰিয়তে ঘনিষ্ঠ আৰু নিয়মীয়া যোগাযোগ ৰক্ষা কৰা উচিত। আজিৰ বৈঠকে অৱধাৰণাৰ বিনিময় আৰু বিভিন্ন বিষয়ত সহমত গঢ়ি তোলাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান বিশ্বৰ বিভিন্ন অংশত চলি থকা সংঘৰ্ষ, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য, প্ৰযুক্তি তথা পৰিৱেশ বিষয়ক প্ৰত্যাহ্বানে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু এনে পৰিস্থিতিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা পালন কৰিব বুলি আশা বৃদ্ধি পাইছে। তেওঁ কয় যে বিশ্বৰ কেইবাখনো দেশ শক্তি, খাদ্য, সাৰ আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে তেওঁলোকক ইয়াৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি জনোৱাত সহায় কৰিব পাৰে। বৈঠকৰ দ্বিতীয় দিনা আজি ব্ৰিক্ছ @20 স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিক্ছৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল।

0: চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা নিৰূপণৰ পৰীক্ষা নীটৰ প্ৰস্তুতি পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নীট সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, স্কুলীয়া শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উত্তৰ প্ৰদেশত যোৱা 36 ঘণ্টাত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 200 জন আহত হয়। প্ৰতি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগেৰে বলা ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহা বৰষুণৰ বাবে ঠায়ে ঠায়ে খেতিও নষ্ট হৈছে। ধুমুহা বৰষুণৰ ফলত প্ৰয়াগৰাজ, ভাদোহী, মিৰ্জাপুৰ, ফতেহপুৰ আৰু বাৰাণসীত সৰ্বাধিক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলাধিপতি আৰু সংশ্লিষ্ট বিষয়াসকলক ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ঠাইতে গৈ জৰীপ চলাবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে 3 ঘণ্টাৰ মূৰে মূৰে ক্ষতিপূৰণৰ স্থিতিৰ বিষয়ে কৈছে। অসমতো কিছুদিনৰ পৰা চেগা চুৰুকাকৈ বৰষুণ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত 2-3 দিনলৈ বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত পানী জমা হোৱা আৰু ভূমিস্খলনৰ আশংকা কৰি জিলা কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সাজু ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক যাৱতীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰভছিমৰণ সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মাকাওত অনুষ্ঠিত একাদশ চান্দা বিশ্বকাপ উচু চেম্পিয়নশ্বিপত ভাৰতৰ অপৰ্ণা দাহিয়াই 52 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে। অপৰ্ণাই ফাইনেলত বিশ্ব চেম্পিয়ন ভিয়েটনামৰ থি ফুং এনগা এনগোক পোনপটীয়া ছেটত পৰাস্ত কৰে। 12 মেৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত এয়া হৈছে ভাৰতৰ প্ৰথমটো পদক। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ADA গ্ৰুপৰ অন্যতম কোম্পানীৰ ৰিলায়েন্স কমিউনিকেশ্যনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সংক্ৰান্তত মুম্বাই, গুৰুগ্ৰাম আৰু বাংগালুৰুৰ 7টা চৌহদত তালাচী চলায়। কেইবাহাজাৰ কোটি টকাৰ জালিয়াতিৰ অভিযোগত বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংক আৰু LIC দাখিল কৰা অভিযোগৰ ভিত্তিত বিগত কেইটামান মাহৰ ভিতৰত অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে 7টা গোচৰ ৰুজু কৰা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ 6-দিনীয়া ভ্ৰমণসূচীৰে আজি স্বদেশৰ পৰা ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে বুলি প্ৰকাশ কৰিছে। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 36 ঘণ্টাত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:40:34 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:55:50.

0: হেমবৰুৱাই কৈছিল, যি জীৱন দৰ্শনে মানুহৰ মন সংবেদনশীল কৰে, নিষ্কলুষ কৰে, উন্নত কৰে, শুদ্ধ আচৰণযুক্ত সত্যবাদী কৰে, সেয়ে হৈছে আচল ধৰ্ম। প্ৰিয় শ্ৰোতা, আজি আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস। এই দিৱস সম্পৰ্কে লগতে এই বৰ্ষৰ বিষয়বস্তু সম্পৰ্কে আজি আমাক কিছু কথা কৈছে যোৰহাটস্থিত ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিগন্ত কুমাৰ ফুকনে।
1: আজি হৈছে আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস। প্ৰত্যেক বছৰৰে মে মাহৰ 15 তাৰিখৰ দিনটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস হিচাপে পালন কৰি আহিছে 1993 চনৰ পৰাই। পৰিয়াল ব্যৱস্থাটো সাৰ্বজনীন সংস্থা হিচাপে ইতিমধ্যে পৰিগণিত হৈছে, এইকাৰণেই যে পৃথিৱীৰ এনেকুৱা এখন সমাজ নাই য'ত পৰিয়াল ব্যৱস্থা নাই। অৰ্থাৎ পৃথিৱীৰ প্ৰান্তে প্ৰান্তে, পৃথিৱীৰ ঠায়ে ঠায়ে, পৃথিৱীৰ সমাজে সমাজে পৰিয়াল ব্যৱস্থা আছে, আৰু সেইকাৰণে পৰিয়াল ব্যৱস্থাক এক সাৰ্বজনীন সংস্থা হিচাপে পৰিগণিত হৈছে। পৰিয়াল হৈছে আবেগ আৰু অনুভূতিৰ ওপৰত প্ৰতিষ্ঠিত এক সংস্থা। পৰিয়াল হৈছে সুখ দুখ হাঁহি কান্দোন আবেগ অনুভূতি প্ৰকাশৰ প্ৰধান কেন্দ্ৰ। ইয়াৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু সুসম্পৰ্কই যিহেতু আত্মীয়তাবোধ গঢ়ি তোলে, আমি পৰিয়ালৰ ভিতৰত ইজনে সিজনৰ প্ৰতি প্ৰত্যক্ষভাৱে দায়বদ্ধ হৈ পৰোঁ। পৰিয়ালৰ অন্য গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ই এটা সীমিত আকাৰ, অৰ্থাৎ সীমিত আকাৰৰ মাজত সীমিত ধৰণৰ সদস্যৰে এটা পৰিয়াল যিহেতু গঠিত হয়। পিতৃ মাতৃ থাকিব, শহুৰসকল থাকিব, সন্তান সন্ততিসকল লৈ পৰিয়াল এটা গঢ়ি উঠে। আৰু সামাজিকীকৰণৰ কাৰণে, এজন ব্যক্তি ব্যক্তিত্ব গঠনৰ কাৰণে পৰিয়াল হৈছে এক অপৰিহাৰ্য অংগ। সমাজৰ কাৰণে, সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আমি দেখিবলৈ পাইছোঁ যে অৰ্থনৈতিক ক্ষেত্ৰখনত পৰিয়াল ব্যৱস্থাই এটা বৰ গুৰুত্বপূৰ্ণ ভূমিকা যিহেতু গ্ৰহণ কৰি আহিছে, একেদৰেই পৰিয়াল ব্যৱস্থাই বা পৰিয়ালে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে, মৰেল ভেলু আহৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আনকি পৰিয়ালে আমাৰ প্ৰাকৃতিক যি পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত বা প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ লগে লগে আমাৰ পৰম্পৰাগত যিবোৰ ব্যৱস্থা, ৰীতি নীতি, আচাৰ ব্যৱহাৰ পুৰুষানুক্ৰমে বা সময়ে সময়ে কঢ়িয়াই লৈ যোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এটা একেলগে কাম কৰাৰ যিটো ধৰণৰ যিটো মানসিকতা, সেই মানসিকতাটো আমাৰ পৰিয়াল ব্যৱস্থাৰ মাজত বৰ সুন্দৰভাৱে গঢ়ি উঠে। কিন্তু মূল কথাটো হৈছে যে আমি ইমানখিনি কোৱাৰ পাছতো আমি জানো যে পৰিয়াল ব্যৱস্থা এতিয়া আমাৰ আধুনিক সময়ছোৱাত কিছুমান আমি সমস্যাৰ সন্মুখীন হওঁ। যিটো গোলকীকৰণ ব্যৱস্থা, কিছু পৰিমাণে পৰিয়াল ব্যৱস্থাত এটা প্ৰত্যাহ্বান বা এটা প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। আৰু সেইকাৰণেই সাম্প্ৰতিক সময়ত পৰিয়াল ব্যৱস্থাৰ ওপৰত পুনৰ চিন্তা কৰি থকাৰ এটা কিন্তু যুক্তিযুক্ততা আমাৰ আহি পৰিছে। ৰাষ্ট্ৰসংঘই ইতিমধ্যে ঠিৰাং কৰিছে এই 2026 বৰ্ষৰ দিনটো হ'ব ফেমিলিজ ইনইকুইটিজ এণ্ড চাইল্ড ৱেলবিং, অৰ্থাৎ পৰিয়াল বা পৰিয়ালৰ ভিতৰত থকা যিবোৰ আমাৰ অসমতা সেইখিনি দূৰ কৰাৰ ক্ষেত্ৰত পৰিয়ালে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু শিশুসকলৰ ভৱিষ্যতৰ ভালৰ কাৰণে, এটা ভাল মানসিকতাৰে আমি শিশুসকলক আগবঢ়াই নিবৰ কাৰণেই এই থিম আজি মূল থিম হিচাপে ব্যৱহাৰ কৰা হৈছে। বিভিন্ন কাৰণবশত পৰিয়ালে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে, আৰু সেইকাৰণে এই প্ৰত্যাহ্বানখিনি যাতে দূৰ কৰিবৰ কাৰণে এই থিমটো ব্যৱহাৰ কৰা হৈছে। আমি আশা কৰিম যে এই আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱসৰ যোগেদি আমি ভাবোঁ যে সকলোৰে মাজত এটা সহানুভূতিৰে বা সকলোৰে মাজত সমিলমিলেৰে এখন সমাজ গঢ়াৰ ক্ষেত্ৰত বা দেশ এখন উন্নয়ন কৰাৰ ক্ষেত্ৰত বা সামগ্ৰিকভাৱে পৃথিৱীখনক আমি সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত যাতে আমাৰ শিশুসকলেই এটা সময়ত গৈ তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।
0: আমাৰ সৈতে সেয়া আছিল যোৰহাটস্থিত ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিগন্ত কুমাৰ ফুকন। আজি এগৰাকী অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যংগ সাহিত্যিক দণ্ডীনাথ কলিতাৰ স্মৃতি দিৱস। 25খনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছে। সাধনা উপন্যাসৰ বাবে দণ্ডীনাথ কলিতাই 1928 চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। 1890 চনৰ 30 জুনত তেজপুৰৰ কেতেকীবাৰীত দণ্ডীনাথ কলিতাৰ জন্ম হৈছিল। 1902 চনত তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল। তাৰ পৰাই

2011 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। দণ্ডিনাথ কলিতাই ফুল, গণবিপ্লৱ, হত্যাকাৰী কোন, অদৃষ্ট, আৱিষ্কাৰ ইত্যাদি উপন্যাসৰ লগতে ৰঘৰা ৰগৰ, বহুৰূপী, বীণাৰ ঝংকাৰ ইত্যাদি কবিতা পুথি, সতীৰ তেজ, পৰাচিত, কৃষকবধ, মুক্তিৰ অভিমান, অগ্নি পৰীক্ষা, পোহনীয়া কুকুৰ আদি নাটক, লগতে জীৱনী গ্ৰন্থ, গল্প সংকলন, ব্যংগ কাহিনী তথা সাধুকথাৰ পুথি অসমীয়া সাহিত্যলৈ আগবঢ়াই থৈ গৈছে। 1955 চনৰ 15 মে'ত দণ্ডিনাথ কলিতাৰ দেহাৱসান ঘটে। এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক আছিল লক্ষ্মীনাথ দাস। 20 শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল। গুৱাহাটীত প্ৰথমবাৰৰ বাবে স্থাপিত হোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি স্বদেশী আন্দোলনৰ সময়ত লক্ষ্মী যঁতৰৰ বিকাশ সাধন কৰালৈকে লক্ষ্মীনাথ দাসে সক্ৰিয়ভাৱে অৰিহণা যোগাই থৈ গৈছে। তেখেতে মহাত্মা গান্ধীৰ নীতি আদৰ্শ মানি চলিছিল। কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে লক্ষ্মীনাথ দাসে চাকৰি জীৱনৰ আৰম্ভণি কৰিছিল। 12 বছৰ বয়সতে এটি বিজ্ঞানভিত্তিক কবিতা লিখা লক্ষ্মীনাথ দাস পৰৱৰ্তী সময়ত অসমৰ ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 25 অধিৱেশনৰ বিজ্ঞান সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। তেখেতে অসমীয়া টাইপৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও প্ৰচেষ্টা চলাইছিল। ইয়াৰ লগতে অনাতাঁৰ গ্ৰাহক যন্ত্ৰ, এন্দুৰ নিয়ন্ত্ৰণ কৰাৰ কৌশল, যন্ত্ৰচালিত নাও, ৰেডিঅ', দূৰবীন আদিৰো নিৰ্মাণ কৰিছিল। অসমৰ প্ৰথমখন ছবি জয়মতীৰ দৃশ্যসজ্জা সম্পৰ্কে কেতবোৰ কাৰিকৰী দিহা পৰামৰ্শ লক্ষ্মীনাথ দাসে জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰদান কৰিছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত তেখেতৰ বুৎপত্তি দেখি একাংশই তেখেতক অসমৰ ফাৰাদে বুলি অভিহিত কৰিছিল। 1921 চনত তেখেতে চাকৰি ত্যাগ কৰি অসহযোগ আন্দোলনত নামি পৰিছিল। লক্ষ্মীনাথ দাসে কটন কলেজত পুনৰ যোগদান কৰাৰ সুযোগ পাইছিল যদিও গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰিবলৈ লোৱা ৰাজহুৱা পানী যোগান প্ৰকল্পইহে তেখেতৰ মন আকৰ্ষিত কৰিছিল। ব্ৰিটিছ চৰকাৰে এটা জাৰ্মান কোম্পানীৰ সহযোগিতাত অসমৰ গুৱাহাটীত প্ৰথমটো পানীকল স্থাপন কৰিবলৈ ওলাইছিল। ইয়াৰ বাবে তেখেতসকলক এগৰাকী অধীক্ষকৰ প্ৰয়োজন হৈছিল। শেষত কেইবাগৰাকীও অনা অসমীয়া অভিযন্তাৰ প্ৰাৰ্থিত্বৰ মাজৰ পৰা লক্ষ্মীনাথ দাসক নিৰ্বাচন কৰা হৈছিল। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে তেখেতক পানী যোগান ব্যৱস্থাৰ পদটো প্ৰদান কৰাত আগভাগ লৈছিল। লক্ষ্মীনাথ দাসৰ বাসগৃহটোৱে আছিল তেখেতৰ পৰীক্ষাগাৰ। তেখেতে ইণ্ডাষ্ট্ৰিয়েল এণ্ড কেমিকেল পায়োনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটো খুলি তাতেই চিয়াহী, ঔষধ, চাবোন, তেল, প্ৰসাধন আদি বস্তুৰ উৎপাদন কৰিছিল। 1969 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে লক্ষ্মীনাথ দাসৰ দেহাৱসান ঘটে। আজি এগৰাকী অসমীয়া বিজ্ঞানীৰ উপজা দিন। মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা হৈছে ইলোৰা ৰায়চৌধুৰী। তেখেত আছিল এগৰাকী বাওপন্থী কৰ্মী আৰু বিশিষ্ট সমাজসেৱক। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বীণা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে 2003 চনৰ 15 মে' তাৰিখে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 34 বছৰ। ইলোৰা ৰায়চৌধুৰীৰ মৃত্যুৱে অসমত এক নতুন আন্দোলন সূচনা কৰে। তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ইলোৰা বিজ্ঞান মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠা হয়। ইয়াৰ জৰিয়তে অসমতো মৰণোত্তৰ অংগদান, নেত্ৰদান আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দেহদান আৰম্ভ হয়। পৰৱৰ্তী কালত ইলোৰা বিজ্ঞান মঞ্চ অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ এক অগ্ৰণী অনুষ্ঠানত পৰিণত হয়। দৰং জিলাৰ মঙলদৈ চহৰত 1969 চনৰ 1 এপ্ৰিল তাৰিখে ইলোৰা ৰায়চৌধুৰীৰ জন্ম হয়। 1993 চনৰ মাৰ্চ মাহত তেখেতে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ত প্ৰদৰ্শিকা হিচাপে চাকৰিত যোগদান কৰিছিল। ছাত্ৰাৱস্থাৰ পৰাই প্ৰগতিশীল আৰু গণতান্ত্ৰিক ছাত্ৰ আন্দোলনৰ লগত যুক্ত হৈছিল ইলোৰা ৰায়চৌধুৰী। 1979 পৰা 1985 চনৰ অসম আন্দোলনৰ সময়ছোৱাত উগ্ৰ জাতীয়তাবাদী আৰু বিচ্ছিন্নতাবাদীসকলৰ বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হৈছিল। 1985 চনত তেখেতে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ সদস্য পদ লাভ কৰিছিল। সমাজৰ দৰিদ্ৰ অংশৰ মহিলাসকলৰ মাজত স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে গুৱাহাটীৰ হেদায়তপুৰত স্বাক্ষৰতা কেন্দ্ৰৰ জন্ম দি কেন্দ্ৰটো নিয়াৰিকৈ পৰিচালনা কৰি বহু অনাখৰী মহিলাক লিখিব পঢ়িব পৰা কৰিছিল এগৰাকী সমাজসেৱীয়ে। তেখেত অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰো সক্ৰিয় কৰ্মী তথা নেত্ৰী আছিল। ইলোৰা ৰায়চৌধুৰীয়ে মৃত্যুৰ আগমুহূৰ্তত 2003 চনৰ 17 মাৰ্চ তাৰিখে শেষ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি নিজৰ মৃতদেহটো চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ স্বাৰ্থত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক অৰ্পণ কৰি থৈ যায়। বেংকিঙৰ ইতিহাসৰ আটাইতকৈ সফল আৱিষ্কাৰ হৈছে ATM যন্ত্ৰ। এই যন্ত্ৰবিধ জন শ্বেফাৰ্ড বেৰন নামৰ এগৰাকী স্কটিছ বিজ্ঞানীয়ে

0: আৱিষ্কাৰ কৰিছিল। 1925 চনৰ 23 জুনত শ্বিলঙত শ্বেফৰ্ড বেৰনৰ জন্ম হৈছিল। এটি চকলেট ভেণ্ডিং মেচিনৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে এটিএমৰ ধাৰণাটো উলিয়াইছিল। 1967 চনৰ জুন মাহত লণ্ডনৰ বাৰ্কলেছ বেংকত বেৰনে প্ৰথম এটিএম স্থাপন কৰিছিল। শ্বেফৰ্ড বেৰনে এটিএম মেচিন এটা তৈয়াৰ কৰিছিল আৰু ইয়াত এটি কোডিং প্ৰণালী স্থাপন কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত এটিএমৰ পিন নম্বৰ 4টা সংখ্যাৰ হ'ব লাগিব বুলি বেৰনে কোনো ধৰণৰ পৰিকল্পনা কৰা নাছিল। তেখেতে ইয়াক 6টা সংখ্যাতহে ৰাখিব বিচাৰিছিল। বেৰনৰ পত্নী কেৰলিনৰ লগত কৰা এটা পৰীক্ষাৰ পৰা তেখেতে গম পাইছিল যে কেৰলিনে 6টা সংখ্যাৰ 2টা সংখ্যা পাহৰি গৈ মাত্ৰ 4টা সংখ্যাহে মনত ৰাখিছিল। একে সময়তে তেখেতে গম পাইছিল যে গড় হিচাপত মানুহৰ মগজুৱে 6টাৰ পৰিৱৰ্তে 4টা সংখ্যা সহজে মনত ৰাখিব পাৰে আৰু তেনেকেই তেখেতে সিদ্ধান্ত কৰিছিল যে এটিএমৰ পিন নম্বৰ 4টা সংখ্যাৰেই হ'ব। 2010 চনৰ 15 মে'ত এটিএমৰ পিতৃ হিচাপে জনাজাত জন শ্বেফৰ্ড বেৰনৰ মৃত্যু হয়।
1: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক অ্যাপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। অ্যাপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।
0: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1776 চনত প্ৰথম বাষ্পচালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল। ভাৰতীয় দাৰ্শনিক তথা লেখক দেৱেন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয় 1817 চনত। বিজ্ঞানী পিয়েৰ কুৰীৰ জন্ম হয় 1859 চনত। মাৰ্কিন কবি এমিলি ডিকিনছনৰ মৃত্যু হয় 1886 চনত। ভাৰতীয় মুক্তিযোদ্ধা সুখদেৱ থাপাৰ জন্ম হয় 1907 চনত। আজি কলম্বিয়া, মেক্সিকো আৰু দক্ষিণ কোৰিয়াৰ শিক্ষক দিৱস। 2010 চনত প্ৰাক্তন ৰাষ্ট্ৰপতি ভৈৰ সিং শেখাৱতৰ মৃত্যু হয়।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8.85 কোটি অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। কোভিড সদৃশ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে দেশ। পেট্ৰল ডিজেলৰ দাম 16ৰ পৰা 17 টকা পৰ্যন্ত বৃদ্ধিৰ আশংকা। 15% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে মাহটোৰ বাজেট। প্ৰবল বৰষুণ আৰু ধুমুহাই উত্তৰ প্ৰদেশত 100+ লোকৰ প্ৰাণ কাঢ়িছে। 100 কিলোমিটাৰ বেগত অহা মাৰণ ঘূৰ্ণী তছনছ উত্তৰ প্ৰদেশৰ বহুকেইখন জিলা। ব্যয় সংকোচনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানলৈ সঁহাৰি জনাই কনভয়ৰ গাড়ী হ্ৰাস কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শপত গ্ৰহণৰ পাছত নৱনিযুক্ত 4গৰাকী মন্ত্ৰীৰ মাজত ডক্তৰ বিতৰণত কালি প্ৰয়োজনীয় অনুমোদন জনাইছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। অসম বিধানসভাৰ প্ৰতেম অধ্যক্ষ হিচাপে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব 7ৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পাছত আজি বটদ্ৰৱা থানলৈ যাব ডঃ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন আয়োগে কালি হাৰিয়ানা, ঝাৰখণ্ড, উত্তৰাখণ্ড, দিল্লীকে ধৰি 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত প্ৰদেশত ভোটাৰ তালিকাৰ বিশেষ গভীৰ সংশোধনী চমুকৈ SIR ঘোষণা কৰিছে। খেলৰ পৃষ্ঠাত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই যোৱা 10 মে'ত ভিয়েটনামত আয়োজিত আইৰণমেন ভিয়েটনাম প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে। চলিত IPLত আজি সন্ধিয়া 7:30 বজাৰ পৰা চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পুলক বেনাৰ্জীৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা মহেন্দ্ৰ বৰাৰ, সুৰ হীৰেণ গোহাঁইৰ।

শ্ৰোতাসকলে পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক নিত্যা দত্তৰ ৰচনা, সুৰ জ্যোতিপ্ৰকাশ দাসৰ।

0: পুলক বেনাৰ্জীৰ কণ্ঠৰ কেইটিমান গীত শুনিলে সোঁৱৰণী এলবামৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBI কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: এক জমানে সে কাহানি হে সুনা ৰহি আকাশবাণী, ফিৰ আয়া এণ্টাৰটেইনমেণ্ট কা ৰেভলিউচন, জব কোনে কোনে পহঁচা দূৰদৰ্শন। কাহানি নহীঁ বদলী, ষ্টাইল গয়া হে বদল। জো কাহানিয়াঁ হম সুনতে আয়ে, দেখতে আয়ে, আব বহী বেসি হী কাহানি সুনায়েগা ডিজিটাল।
8: ডাউনলোড ওয়েভস OTT অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
9: অনুরাগ মুরগি আলাপ, অনুরাগ আভরণ মোর পুরার
10: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
11: কম সময়তে বেছি লাভ, মাত্ৰ এটা ক্লিকত। বঢ়িয়া,
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBI কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
12: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
13: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
12: কোন ঠাই অ?
13: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
12: তাত হেৰ কি কি সুবিধা পোৱা যায়?
13: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
11: তেন্তে মই এবাৰ যাব লাগিব।
13: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
14: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব।

0: উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। যোৰহাট জিলাৰ ভূমিৰ ৰাজহ শ্ৰেণী বিভাজন সম্পৰ্কীয় প্ৰস্তাৱসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ প্ৰস্তাৱিত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ অগ্ৰগতি আৰু ইয়াৰ কাৰিকৰী দিশসমূহৰ ক্ষেত্ৰত আলোচনা কৰা হয়। জিলা আয়ুক্তই এই প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহক ভূমি সংক্ৰান্তীয় কোনো জটিলতাই যাতে জিলাখনৰ উন্নয়নমূলক কাৰ্যত বাধাৰ সৃষ্টি নকৰে তাৰ বাবে নিকা আৰু দ্ৰুতগতিত কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, ভূমি সংৰক্ষণ, জলসম্পদ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অহা 25 মে'ৰ পৰা জীপ ছাফাৰী বন্ধ থাকিব। প্ৰতিকূল বতৰ আৰু উদ্যানৰ ভিতৰৰ ক্ষেত্ৰসমূহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়াই কালি জাৰি কৰা জাননী অনুসৰি পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত অহা 25 মে'ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলী, বাগৰি, বুঢ়াপাহাৰ বনাঞ্চল ক্ষেত্ৰ পৰ্যটকৰ বাবে বন্ধ থাকিব। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে' বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550 আৰু 2026 চনত 4,500 প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পাঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাভেলী আৰু দমন আৰু দিউ সামৰি লোৱা হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা, বহনক্ষম উন্নয়ন আৰু জলবায়ুৰ প্ৰতি দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে মৰিগাঁও মহাবিদ্যালয়ত জীৱনৰ বাবে জলবায়ু মহোৎসৱ সন্মিলনৰ আয়োজন কৰা হৈছে। কালিৰে পৰা অনুষ্ঠিত এই মহোৎসৱ কাইলৈ অন্ত পৰিব। য'ত আছে নদী, বনাঞ্চল, পৰ্বত, উপকূল আৰু মহাসাগৰ শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই মহোৎসৱৰ জৰিয়তে অভিজ্ঞতা ভিত্তিক আৰু আন্তঃক্ৰীড়াশীল শিক্ষাৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তন, বহন ক্ষমতা আৰু পৰিৱেশ বিজ্ঞান সম্পৰ্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই ফৰহত নাজ। प्रधानमंत्री नरेंद्र मोदी आज संयुक्त अरब अमीरात, नीदरलैंड, स्वीडन, नॉर्वे और इटली की 6 दिन की यात्रा पर रवाना होंगे। प्रधानमंत्री ने कहा, भारत की अध्यक्षता में ब्रिक्स समूह अधिक समावेशी वैश्विक व्यवस्था के निर्माण के लिए मिलकर काम करेगा। पेट्रोल और डीजल की कीमतों में 3 रूपये प्रति लीटर की वृद्धि। सरकार ने अग्रिम प्राधिकार योजना के अंतर्गत शुल्क मुक्त सोने के आयात की सीमा 100 किलोग्राम तय की।

আজিৰ গীতিমালিকাৰ পুনতেই এয়া হৃদয়ানন্দ গোস্বামীৰ কণ্ঠত আনিছুজ্জামান ৰচিত এটি গীত, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

গীতিমালিকা এইবাৰ শুনোৱা হওক ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক।

0: চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। গীতিমালিকাৰ এইবাৰৰ শিল্পী পংকজ দত্ত, গীতিকাৰ অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: চৌবিশ ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বিমল কুমাৰ দেৱমেধিৰ কণ্ঠৰেটি গীত। গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

আজি নিশা চাৰে ন বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা, উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা, 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপতবাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মেত

0: আৰম্ভ হ'বলগীয়া ষোড়শ সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি নতুনকৈ শপত গ্ৰহণ কৰা চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। দায়িত্বভাৰ গ্ৰহণ কৰি চৰণ বড়োৱে অনাগত সময়ত নিষ্ঠাৰে তেওঁৰ কাৰ্য কৰি যাব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।
1: সঁচাকে খুব ভালো লাগিছে, আবেগিক হৈছো। আজি ৰাইজে যে ইমান খুশি, মোৰ নিজৰ গাঁৱৰ ৰাইজ, মই যত থাকো ইয়াৰ ৰাইজ, সমষ্টিবাসী ৰাইজ সকলে ওলাই আহিছে আৰু মোক আজি একদম আন্তৰিকতাৰে আদৰিছে। মানে ইয়াৰ পৰাই বুজা যায় যে এইখিনি মোক মন্ত্ৰী ৰূপত দেখাৰ পিছত ৰাইজে যে কিমান খুশি, এই হিচাপে যথেষ্ট আশাও আছে ৰাইজৰ। এই আশাবিলাক মই পূৰণ কৰিব লাগিব। তো যি নহওক, যোৱা 12 তাৰিখৰ শপত লোৱাৰ পিছত আজি মই ডিপাৰ্টমেণ্টত পালোঁ আৰু ডিপাৰ্টমেণ্ট লৈ এতিয়া প্ৰথম ঘৰত আহিছোঁ। ৰাইজে অত্যন্ত উৎফুল্লিত হৈছে, যথেষ্ট খুচি। তো ৰাইজৰ এইখিনি খুচি আৰু আনন্দ দেখা পাই মই অত্যন্ত ভাল লাগিছে। ওদালগুৰিকতো মই পাহৰি নাযাম, ইয়াৰ পৰাই যিহেতু মই ওলাই গৈছোঁ, তাৰ কাৰণে ওদালগুৰিৰ কাৰণে কৰিব লগা বহুত আছে। তো ওদালগুৰিৰ কাৰণে এইবাৰ আমাৰ ডাঙৰ সপোন আছে। এই সপোনটোৱেই হ'ল ওদালগুৰিত ৰাজ্যিক পৰ্যায়ত বিশ্ববিদ্যালয় বনাব লাগে আৰু এটা মেডিকেল কলেজ বনাব লাগে। এই বিষয়টো লৈ আমি যথেষ্ট চিৰিয়াছ, চেষ্টা কৰিম আৰু আমাৰ আশাবাদী আমি সফল হ'ব পাৰিম।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে কালি কেইবাখনো বৈঠকত মিলিত হয় আৰু বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড, অসম বিদ্যুৎ উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ গ্ৰীড লিমিটেডৰ সৈতে হোৱা বৈঠকত প্ৰতিষ্ঠান তিনিটাৰ বিভিন্ন প্ৰকল্পৰ কাম কাজৰ পৰ্যালোচনা চলায় আৰু ৰাজ্যৰ বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণৰ বাবে নিৰন্তৰ যোগান সুনিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বাধিক বিদ্যুতৰ প্ৰয়োজন হোৱা সময়ছোৱাৰ চাহিদাৰ মূল্যায়ন কৰে আৰু বৰ্তমানৰ যোগান ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তাপ, সৌৰ আৰু জলবিদ্যুৎ উৎপাদন প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই কালি আন এখন বৈঠকত কামাখ্যা মন্দিৰ প্ৰৱেশ কৰিডৰ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত থকা আইনী বাধাসমূহ সমাধান কৰি শীঘ্ৰেই ৰূপায়ণ সম্ভৱ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় পৰ্যায়ত যোৱা ফেব্ৰুৱাৰীত লাভ কৰা 5,00,000 কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে ৰূপায়িত বিভিন্ন প্ৰকল্পৰ সাম্প্ৰতিক স্থিতিৰো পৰ্যালোচনা কৰে। তেওঁ কয় যে বিনিয়োগৰ এই প্ৰতিশ্ৰুতি 60% উন্নত পৰ্যায়ত আছে। ইয়াৰে বহুকেইটা বিনিয়োগ প্ৰতিশ্ৰুতি ইতিমধ্যে কাৰ্যকৰী হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। বৈঠকত ডঃ শৰ্মাই প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি এনে প্ৰতিশ্ৰুতিৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। বিনিয়োগৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ স্বাৰ্থত অনাগত সময়ত উদ্যোগপতি আৰু সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যক্তিগতভাৱে আলোচনাত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
2: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোৰ আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম।
0: ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত ৩ টকা

টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে এছ আই আৰ অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাভেলী,

0: 94,000তকৈ অধিক বুথ পৰ্যায়ৰ বিষয়াই 34,73,00,000 ভোটদাতাৰ ঘৰে ঘৰে যাব। 3,42,000গৰাকী বুথ পৰ্যায়ৰ এজেণ্টে বিষয়াসকলক সহায় কৰিব। নিৰ্বাচন আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে কয় যে বৰফাবৃত হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখৰ বতৰৰ অৱস্থালৈ চাই এই অঞ্চলসমূহৰ বাবে এছ আই আৰ সময়সূচী পাছত প্ৰকাশ কৰা হ'ব। এছ আই আৰৰ অন্তত 6 ছেপ্টেম্বৰত ছিক্কিম, মিজোৰাম, মণিপুৰ আৰু ওড়িশাৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। 7 অক্টোবৰত দিল্লী, কৰ্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। 23 ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই পৰ্যায়ৰ সামৰণি পৰিব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা বন্দোবস্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় সন্দৰ্ভত অসমৰ সৈতে শীঘ্ৰেই আলোচনা পুনৰ অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে। শ্বিলঙত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচাংমাই কয় যে তেওঁ শীঘ্ৰেই চুবুৰীয়া ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সন্দৰ্ভত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰিব। 2022 চনত বন্দোবস্তি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত আন্তঃৰাজ্যিক সীমান্তৰ 6টা স্থানক লৈ থকা বিবাদ সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰভছিমৰম সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দি মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পৰা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: উত্তৰ প্ৰদেশত ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু, অসম মন্ত্ৰীসভাৰ 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ, 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত এছ আই আৰৰ বাবে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অসম কাকতে কোভিডকাল সদৃশ পৰিস্থিতিৰ দিশে দেশ শিৰোনামেৰে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়াই পৃথিৱীৰ সকলো দেশকে ভয়াৱহ সংকটৰ দিশে আগুৱাই লৈ যোৱাটো স্পষ্ট হৈ পৰা বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে দিল্লী, উত্তৰ প্ৰদেশ, ত্ৰিপুৰাত সপ্তাহত দুদিন ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ দিয়াৰ বাতৰিও প্ৰকাশ কৰিছে। একেটা বাতৰি আমাৰ অসম কাকতে পুনৰ আহিল ৱৰ্ক ফ্ৰম হোম শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা, অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে অনলাইনযোগে ঔষধ বিক্ৰী বন্ধৰ দাবীত 20 মেত দেশজুৰি ফাৰ্মাচী বন্ধৰ আহ্বানৰ এটা বাতৰি প্রথম পৃষ্ঠা।

0: প্ৰকাশ কৰিছে। ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ বাতৰিক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ প্ৰদেশত সংঘটিত ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি অসমীয়া খবৰ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বিশেষ কাৰ্যবাহিনী অসম আৰু কামৰূপ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা যুটীয়া অভিযানত 21 কোটিৰো অধিক টকাৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি অভিযান চলাই আমিনগাঁৱৰ পৰা 2.5 কিলোগ্ৰাম হেৰইন আৰু 8 কিলোগ্ৰাম ভাং জব্দ কৰে। চুবুৰীয়া ৰাজ্যৰ পৰা এখন বাছত মাদক দ্ৰব্যখিনি সৰবৰাহৰ বাবে লৈ অনা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে 5 জন লোকক আটক কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা। 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আজিৰ জিলাৰ ৰেহৰূপত আমাক সংগ দিছে আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। এক আড়ম্বরপূর্ণ অনুষ্ঠানের জড়িয়ে খানাপাড়ার পশু চিকিৎসা মহাবিদ্যালয়ের খেলপথারত দ্বিতীয়বার ডক্টর হিমন্ত বিশ্ব শর্মায় মুখ্যমন্ত্রী হিসাবে শপথ গ্রহণ করে। লক্ষাধিক লোকের উপস্থিতিত আয়োজিত এই শপথ গ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নরেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহকে ধরে দেশ বিদেশের বহু গণ্যমান্য লোক উপস্থিত থাকে। এই সন্দর্ভত আমার কামরূপ মহানগর জেলার সংবাদদাতা হেমন্ত বরার শুনোয়া হোক।
2: বিধানসভা নির্বাচনত অসমৰ ৰাইজে প্ৰদান কৰা এক বৃহৎ জনাদেশৰ পিছত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে। এক বিশাল জনসমুদ্ৰৰ মাজত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ শৰ্মাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰ দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু বি পি এফ দলৰ শৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান, যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, এনডিএ শাসিত 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, ধৰ্মগুৰু, উদ্যোগপতি উপস্থিত থাকে। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে অসমৰ কলা সংস্কৃতিক প্ৰতিফলিত কৰি সাজি উলিওৱা মঞ্চয়ো বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰে।
1: মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰথমটো কাৰ্যসূচী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ শিলপুখুৰীস্থিত নৱগ্ৰহ শান্তিস্থলত উপস্থিত হৈ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি আৰু স্মাৰকত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সন্দৰ্ভত এক প্ৰতিবেদন।
2: ৰাজ্য চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰলৈ আহি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিবাদ আৰু শ্ৰদ্ধাঞ্জলি।

0: শ্ৰদ্ধাঞ্জলি জনায়। এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ লগতে ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱাৰ সপোন পূৰণৰ বাবে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আশীৰ্বাদ বিচাৰে। এই কাৰ্যসূচীৰ পিছতে চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজসমূহ আৰম্ভ কৰিব। মুখ্যমন্ত্ৰীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সহধৰ্মিনী সুৰবালা বৰদলৈৰ স্মাৰকতো বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি নিবেদনৰ পিছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আধুনিক অসমৰ ৰূপকাৰ তথা নিৰ্মাতা বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে জীৱনজোৰা সাধনাৰে বৰদলৈয়ে সাগৰ সম বৰঙণি আগবঢ়াইছিল। ভাৰতৰ স্বাধীনতাৰ প্ৰাক্ষণ আৰু পৰৱৰ্তী সময়ছোৱাত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। অনুৰূপ ধৰণে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰো লক্ষ্য সুৰক্ষা আৰু বিকাশ বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ব্যক্ত কৰে।
1: বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত যোৱা সময়ছোৱাত গুৱাহাটী মহানগৰীত ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গঢ় লৈ উঠিছে। পুনৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰখনে মহানগৰীখনক জাকত জিলিকাই তুলিবৰ বাবে কি কি নতুন নতুন পদক্ষেপ গ্ৰহণ কৰে তালৈ এতিয়া দৃষ্টি ৰাখিছে মহানগৰবাসীয়ে। এই সন্দৰ্ভত এক প্ৰতিবেদন।
0: মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 5 বছৰীয়া কাৰ্যকালত উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত যোগাযোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নয়ন সাধন হয়। বিশেষকৈ মহানগৰীৰ যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা দি মহাৰাজা পৃথু উৰণ সেতু, ৰুক্মিণীগাঁও উৰণ সেতু, দীনেশ গোস্বামী উৰণ সেতু, ভগদত্ত উৰণ সেতু মুকলি কৰা হয়। অনুৰূপ ধৰণেৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী দলং মুকলি কৰা হয়। এনেবোৰ অভিলাষী আন্তঃগাঁথনি গঢ়ি উঠাৰ পিছত এতিয়া নতুন চৰকাৰৰ কাৰ্যকালত কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে নিৰ্মাণ, বহু প্ৰত্যাশিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পকে ধৰি আৰু কি কি প্ৰকল্প চৰকাৰখনে গ্ৰহণ কৰে তালৈ দৃষ্টি ৰাখিছে মহানগৰবাসীয়ে।
1: আজিলৈ জিলাৰ এহৰূপ ইমানতে অন্ত পৰিল। কাইলৈ পুৱা 9:15 পুনৰ লগ পাম আন এখন জিলাৰ এহৰূপৰ সৈতে। নমস্কাৰ।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz-ত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক প্ৰভাতী তৰংগ, আজিৰ বিষয় গতি বিকাৰ। অনুষ্ঠানটি আগবঢ়োৱা হৈছে এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সূৰ্যানত।
3: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। এপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। ফোন নম্বরটি 9957568450।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰো ভালে কুশলে আছে। আজি শুকুৰবাৰ, আপোনালোকে জানেই যে প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ডত আমি প্ৰতি শুকুৰবাৰে এটা বিশেষ বিষয়ত কথা পাতোঁ। আৰু আপোনালোকক জনাই ভাল পাম যে আজিৰ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আৰু আপোনালোকে জানেই, যোৱা দুটি খণ্ডৰ পৰাই আৰম্ভণি হৈছে।

এই যাত্রা একেলগে অ্যাপোলো এক্সেল কেয়ার হাসপাতালে প্রভাতী তরঙ্গ অনুষ্ঠানটি তেখেতসকলৰ সৌজন্যত প্রচার করার দিহা করেছে। গতিকে ভাল লাগিছে, এই আশা করছো আমার যে এই সম্পর্ক সেয়া আগুয়াই গৈ থাকিব। আজি শ্রোতাসকল, আমি এটা বিশেষ বিষয়ত কথা পাতিম, সেইটো হৈছে মুভমেন্ট ডিসঅর্ডার্স, গতি বিকাৰ। কারোবাৰ অঙ্গ সঞ্চালনত খুব লেহেমিয়া হয়, কারোবাৰ খুব বেছি গতি আৰু তেওঁলোকৰ ভাৰসাম্য নাথাকে, বিভিন্ন ধৰণৰ কথা আছে, বিভিন্ন ধৰণৰ ৰোগ আছে। আচলতে আমি এই বিষয়ে অৱগত নহয় বহু ক্ষেত্ৰত। কালি মই যেতিয়া এই বিষয়ত অলপ জানিবলৈ প্ৰয়াস কৰিছিলোঁ, তেতিয়াই গম পাইছোঁ যে বহুখিনি কথা আমি নাজানো। গতিকে আকাশবাণীৰ সদায় এটা চেষ্টা থাকে যে ৰাইজক শংকিত নহয়, ৰাইজক সজাগ কৰাৰ এটি প্ৰয়াস। গতিকে ৰাইজক সজাগ কৰাৰ এই প্ৰয়াসত এপ'লো এক্সেল কেয়াৰ হাস্পাতালো আমাৰ সৈতে সহযোগী হৈছে। মুভমেণ্ট ডিছঅৰ্ডাৰ্ছ কি কি কি ধৰণৰ তেনেকুৱা বিকাৰ আছে, এই সকলোখিনি কথা আমি পোনপটীয়াকৈ পাতিম। আমি কিছু সময় পিছতে আমাৰ অতিথিৰ সৈতে আমি কথা পাতিম, তেখেত ডক্টৰ লক্ষ্যজ্যোতি বসুমতাৰী, তেখেত নিউৰোলজিৰ এম ডি ডি এম, আৰু তেখেতৰ পৰা আমি বিতংকৈ জানিম, যিহেতু তেখেত এই ক্ষেত্ৰত অভিজ্ঞ এগৰাকী ব্যক্তি, চিকিৎসালয়ৰ তৰফৰ পৰা তেখেত আহিছে আৰু ৰাইজক, তেখেতৰ সৈতে মই কালি কথা পাতিছিলোঁ, তেখেতে কৈছে যে বহুখিনি কথা এনেকুৱা হয় যে ৰাইজে হয়তো ভয় খাব পাৰে, কিন্তু ভয় খাবলৈ নহয়। আচলতে আমি যেতিয়া এই কথাখিনি যেতিয়া বুজি পাম, আমি আগতীয়াকৈ জানিম, আমি যেতিয়া সজাগ হ'ম, তেতিয়াই আচলতে আমি এনেকুৱা ধৰণৰ কিবা হ'লে আগতীয়াকৈ গম পাম, চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিম, চিকিৎসকৰ পৰামৰ্শ লৈ আমি সুস্থ হ'ব পাৰিম। এই সকলোখিনি কথা যাতে ৰাইজৰ মাজলৈ সঠিকভাৱে আগবাঢ়ি যায়, তাৰ বাবেই আচলতে এই প্ৰয়াস। এই গতি বিকাৰনো কি, কেতিয়া আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে, কিমান ধৰণৰ গতি বিকাৰ আছে, কোনটো গতি বিকাৰক কি বুলি কোৱা হয়, যে আমি কেতিয়াবা সাধাৰণীকৰণ বোলে এনেকুৱা হৈছে মানে এইটো ৰোগেই হৈছে, তেনেকুৱাতো নহ'বও পাৰে। গতিকে এই সকলোখিনি কথা আমি আজি বিতংকৈ পাতিবলৈ প্ৰয়াস কৰিম। শ্ৰোতাসকল, আমাৰ যিসকলে সহযোগ কৰিছে তেখেতসকল, ডিউটিৰ ৰুমত আছে জ্যোতি হাজৰিকা বৰা, নিয়ন্ত্ৰণ কক্ষত আছে ধীৰাজ বৈশ্য, কৌস্তুভ দাস আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ষ্টুডিঅ'ত মোক সহযোগ কৰিছে সুশান্ত দত্ত, আৰু সৌৰভ আছে আমাৰ ছ'চিয়েল মিডিয়া পেজত, তেওঁ পোনপটীয়াকৈ প্ৰচাৰ কৰিছে অনুষ্ঠানটি। শ্ৰোতাসকল, আমাৰ অনুষ্ঠানটিত আপোনালোকে এই বিষয়ৰ সৈতে সংগতি থকা যদি কথা বতৰাৰ অৱতাৰণা কৰে, তেতিয়াহ'লে আমাৰ যিগৰাকী অভিজ্ঞ অতিথি আমাৰ সৈতে আছে, তেখেতে পোনপটীয়াকৈ আপোনালোকৰ কথাখিনি ক'ব পাৰিব। বহুতো কথা হয়তো আমি এনেকুৱা হয় যে বহুতো কথা আমি নাজানো বা জানিবলৈ এটা সুযোগ নাপাওঁ, এই সুযোগটো আপোনালোকে পাইছে। গতিকে এই সুযোগ আপোনালোকে গ্ৰহণ কৰক। যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকে এই কথাটো পোনপটীয়াকৈ সুধিব পাৰিব, আৰু শ্ৰোতাসকল যিসকলে এপত শুনি আছে, আপোনালোকে যিসকলে ৰেডিঅ' ছেটত শুনি আছে, কোনোবাই ডিছ টিভিত আমাৰ ৰেডিঅ' চেনেলত টিউন কৰি শুনি আছে, কোনোবাই হয়তো এই মুহূৰ্তত কাৰ্যালয়লৈ ওলাইছে, বৰষুণৰ বতৰ, কালি ৰাতিও বৰষুণ হৈছে, এই বৰ্ষাসিক্ত এই সময়খিনিত আপোনালোক হয়তো কোনোবা কাৰ্যালয়লৈ ওলাই গৈছে বা কোনোবা গন্তব্য আপোনাৰ কিবা কাম লৈ পেলাই ওলাই গৈছে, গাড়ী চলাই গৈ আছে, 101.6 মেগাহাৰ্টজ এফ এম 101.6 আপোনালোকে টিউন কৰিলে আপোনালোকে ধুনীয়াকৈ আমাৰ অনুষ্ঠান গাড়ীতে শুনি থাকিব পাৰিব। আৰু আমি জানো যে তেনেকুৱা বহুতো শ্ৰোতা আছে যিসকলে এইখিনি সময়ত কেৱল আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শুনিয়েই ভাল পায়। আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে বহুতো শ্ৰোতা আমাৰ সৈতে সংলগ্ন হ'বলৈ ধৰিছে। আমি কথা বতৰা আৰম্ভ কৰিম, কিন্তু এটা গান শুনি লওঁ। আমাৰ যিগৰাকী অতিথি, তেখেতে জয়ন্ত হাজৰিকাক খুব ভাল পায়, সেই অতিথিগৰাকীৰ কথামতে আমি প্ৰথমে জয়ন্ত হাজৰিকাৰ এটা গান শুনো, তাৰ পাছত আমি মূল বিষয়ত কথা পাতিবলৈ আৰম্ভ কৰিম 9:30 পৰা। ভদ্ৰাৱতী বৰ্মন, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে, সন্তোষ চেতিয়া চুতীয়া, ভদ্ৰাৱতী বৰ্মন সুন্দৰ বিষয়বস্তু বুলি কৈছে, চন্দ্ৰমা দেৱী আপুনি মঙলদৈৰ পৰা, উৎপলা শইকীয়া সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা, আমাৰ নিয়মীয়া শ্ৰোতা শফিকুল ইছলাম মৰিগাঁও জিলাৰ হাঁহচৰাবৰীৰ পৰা পোনপটীয়াকৈ চাই আছে, প্ৰদীপ কুমাৰ বৰুৱা আপোনালোকে অতি ভাল অনুষ্ঠান বুলি কৈছে, আৰু মই জানো বা আকাশবাণী পৰিয়াল আমি অৱগত যে আপোনালোকে খুব এই অনুষ্ঠানটি ভালকৈ ভাল পায় আৰু চায়, আৰু আপোনালোকে এই অনুষ্ঠানটি যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক লোকে এই বিষয়খিনি, এই কথাখিনি ভালকৈ বুজি পায়। আৰু আপোনালোকে কোন ঠাইৰ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে সেই কথাটো লিখিলে আমি কেইবাগৰাকী শ্ৰোতাৰ কথা জানো, কিন্তু বহুতৰ কথা নাজানো। গতিকে লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা বংকিম চন্দ্ৰ দাস আপুনি আমাৰ সৈতে সংযুক্ত হৈছে, আপোনালোকে অনুষ্ঠানটি উপভোগ কৰি থাকক। আমি প্ৰথমে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গান শুনি লওঁ, তাৰ পাছতেই আমাৰ অতিথিৰ সৈতে আমি এঘণ্টা সময় পোনপটীয়াকৈ গতি বিকাৰ সম্পৰ্কে কথা পাতিম। প্ৰথমে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গান আপোনালোকক শুনাইছোঁ, আমি সকলোৱে শুনি লওঁ, তাৰ পাছতেই আলোচনাৰ মূল আলোচনাৰ মাজলৈ আহিম।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গান আমি সকলোৱে শুনিলো। অলকা ডেকা, আপুনি ৰুক্মিণী গাঁৱৰ পৰা সংযুক্ত হৈছে, অনুষ্ঠান ভাগী খুব সুন্দৰ হওক সেই কামনাৰে ভুৱনেশ্বৰ বৈশ্য বাৰ্তা প্ৰেৰণ কৰিছে। কাঞ্চন হাজং, আপুনি আমাৰ অনুষ্ঠানত ভাগ লৈছে। আচলতে আজি যিটো বিষয় আমি কথা পাতিম, খুব গুৰুত্বপূৰ্ণ এটি বিষয়। এই বিষয়ত এগৰাকী অভিজ্ঞ স্নায়ুৰোগ বিশেষজ্ঞ আমাৰ সৈতে আছে, মুভমেণ্ট ডিছঅৰ্ডাৰ বিশেষজ্ঞ, গতি বিকাশ এই ক্ষেত্ৰত এগৰাকী বিশেষজ্ঞ তেখেত। তেখেতৰ সৈতে আমি কথা পাতিম। শ্ৰোতাসকল, সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত, আমাৰ ঘৰত, আমাৰ সমাজত আমি কিছুমান কথা আমি প্ৰত্যক্ষ কৰোঁ, যে হাত কপা, শৰীৰৰ লেহেমীয়া চলাচল, গা টান হোৱা, ডিঙি বা হাত বেঁকা হৈ যোৱা, হঠাৎ যেন গাটো শিহৰিত হৈ যায়, ঝটকা মাৰি দিয়াৰ নিচিনা এটা অনুভৱ হয়, পাৰ্কিনছন ৰোগ, ডিষ্টোনিয়া, কৰিয়া আৰু অন্যান্য বহুতো গতি বিকাৰ আছে। বহুতে ভাবে যে হাত কপিলেই সেয়া পাৰ্কিনছন ৰোগ, এয়া জানো সঁচা? এই সকলোবোৰ কথা আচলতে, আৰু এয়া কিছুমানে ক'ব পাৰে যে এয়া কুসংস্কাৰৰ ফল বা অন্য ধৰণৰ কিছুমান কথা তেখেতসকলৰ মনত সোমাই থাকে আৰু সমাজত আমি তেনেকুৱা কিছুমান অভিজ্ঞতা আমি পাই থাকোঁ। গতিকে স্নায়ুৰোগ বিশেষজ্ঞ এগৰাকী আমাৰ এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ তৰফৰ পৰা তেখেতসকলে সৌজন্যত প্ৰচাৰ কৰা অনুষ্ঠানটো উপস্থিত আছে লক্ষ্যজ্যোতি বসুমতাৰী, আপোনাক আমাৰ আজিৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ। সমগ্ৰ অসমবাসী শ্ৰোতালৈ মোৰ অভিনন্দন থাকিল, আৰু মই ইয়াত আহিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ইয়াতে মই 20 বছৰ আগতে আহিছিলোঁ বিশেষ বেলেগ কাৰণত মোৰ লগৰ ল'ৰাৰ লগত। এতিয়া মই আজি মই ইন্দ্ৰজিতৰ লগত কথা পাতিলোঁ আৰু তেওঁ অৱগত কৰালে যে এই বিষয়ে বহুত বস্তু অসমবাসীয়ে সম্ভৱ অৱগত নহয়। এতিয়া তেওঁ আগতে কৈছেই যে এই ছাবজেক্টটো এটা নতুন ছাবজেক্ট, এই বিষয়বস্তুটো এটা নতুন বিষয়বস্তু আৰু অসমৰ কাৰণে আৰু বেছি নতুন একচুৱেলি। আৰু অসমত নিউৰলজিষ্ট আছে যদিও বহু

0: বহু সংখ্যক নিউরোলজিষ্টেই এই বিষয়টোৰ ওপৰত বিশেষ অধ্যয়ন কৰা নাই বা আৰু ফাৰ্ডাৰ ষ্টাডি কৰা নাই। চ' মই ৰিচেণ্টলি গৈ পেলাই মই জাৰ্মানীত পঢ়ি আহিছোঁ বিষয়টোৰ বিষয়ে আৰু বহুত বস্তু শিকিলোঁ আৰু সেই বিষয়ে আপোনালোকক মই অৱগত কৰাবৰ কাৰণে আজি আহি বহুত আনন্দ বোধ অনুভৱ কৰিছোঁ। এই বিষয়ে মই আপোনালোকক কিবা যদি আপোনালোকৰ প্ৰশ্ন থাকে তেতিয়া মোক জনাব পাৰে, মই ইয়াৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম আপোনালোকক।
1: হয়, আৰু যিহেতু আমাৰ এই অনুষ্ঠানটি এই ৰাতিপুৱাৰ ভাগত আকাশবাণী নগাঁৱৰ আকাশবাণী তেজপুৰ কেন্দ্ৰও একে সময়তে ৰিলে কৰি থাকে, গতিকে সেই শ্ৰোতাসকলকো আমি আদৰিছোঁ। মনালিছা ভক্তিয়াৰী, আপুনি খুব সময় উপযোগী অনুষ্ঠান আৰু বহু ৰোগী আৰু ৰোগীৰ আত্মীয় উপকৃত হ'ব বুলি কৈছে। কাবেৰী পাঠক কাকতি তমিজা খাতুন কেৰালাৰ পৰা সোণটো চুটিয়াই অনুষ্ঠানটি চাই আছে। জয়ন্ত হাজৰিকাদেৱৰ গীতটি শুনি খুব ভাল পাইছে, মন ভৰাই তুলিছে বুলি কল্পনা আমিন শৰ্মাই কৈছে। অজয় চক্ৰৱৰ্তী, আপুনি আহিছে। ধ্ৰুৱজ্যোতি কলিতা, আপুনি কিছু প্ৰসংগ উত্থাপন কৰিছে, এই কথাখিনি পঢ়িম। আমি প্ৰথমে আলোচনাৰ আৰম্ভণি পৰ্যায়লৈ যাওঁ, তাৰ পাছত আমি এই কথা পাতিম। গোলাঘাট মিছামৰা খনিকৰ গাঁৱৰ পৰা অৰুণ বিকাশ বৰুৱাই, আপুনি তুলনামূলকভাৱে এটা নতুন বিষয় আমি লৈছোঁ বুলি তেখেতে উল্লেখ কৰিছে। ডাক্টৰ বসুমতাৰীদেৱৰ আলোচনা শুনাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছোঁ বুলি কৈছে তেখেতে। খুব আগ্ৰহেৰে ৰৈ আছে কাৰণ এটা তুলনামূলকভাৱে নতুন বিষয় আমি এটা লৈছোঁ। আৰু ধ্ৰুৱজ্যোতি কলিতাই, বৰ্তমান সময়ত যান্ত্ৰিকীকৰণ, জীৱনশৈলী আৰু বিভিন্ন কৃত্ৰিম ৰাসায়নিক দ্ৰব্য মিহলি খাদ্যৰ পয়োভৰে আমাৰ স্নায়ুজনিত বিসংগতি বৃদ্ধি কৰিছে বুলি ধাৰণা কৰা হয়, যাৰ ফল এটা গতি বিকাৰো তাৰ এটা ফল বুলি তেখেতে অনুভৱ কৰে। এই কথাটো তেওঁ বিতংকৈ আপোনাৰ পৰা জানিব বিচাৰিব। আমি পৰ্যায়ক্ৰমে আমি সেই পৰ্যায়লৈ যাম, কিন্তু আমি যেতিয়া গতি বিকাৰ বুলি কৈছোঁ, মুভমেণ্ট ডিছঅৰ্ডাৰ্ছ, গতি বিকাৰ, এই গতি বিকাৰ বহুতে কয় এটা মানসিক ভয়, কিবা কুসংস্কাৰ, কৰ্মফল, এনেকুৱা ধৰণৰ কথা কিছুমানো ক'বলৈ প্ৰয়াস কৰে। আচলতে গতি বিকাৰ বুলি ক'লে আচলতে আমি কি বুজো, প্ৰথমে সেই আৰম্ভণি কথাখিনি অলপ জানি লওঁ আপোনাৰ পৰা।
0: হয়, পোনপ্ৰথমতেই কৈছোঁ যে আপোনালোকে অনুষ্ঠানটো শুনি আছে, ভাল লাগিছে, কিন্তু এই কিছুমান ধৰক আপুনি টাৰ্ম ইউজ মই কৰিব পাৰোঁ যোনবিলাকৰ নেকি অসমীয়া অনুবাদন এতিয়ালৈকে হোৱা নাই। চ' গতিকে যদি কিবা থাকে আপোনালোকে কমেণ্ট বক্সত লিখিব। চ' গতি বিকাৰ বা ইংলিছত মুভমেণ্ট ডিছঅৰ্ডাৰ বুলি কয়। মুভমেণ্ট ডিছঅৰ্ডাৰটো মানে মই মোৰ পেচেণ্টক এনেকৈ বুজাওঁ যে আমাৰ যোনখিনি আমি গতি হয় আমাৰ পেশীত হয় আৰু যোনখিনি কণ্ট্ৰল কৰে সেইটো হ'ল আপোনাৰ স্নায়ুতন্ত্ৰ বা নাৰ্ভাছ ছিষ্টেম। চ' এই গতি বিকাৰটো হ'ল পেশীৰ প্ৰব্লেম নহয়, এই গতি বিকাৰটো হ'ল আপোনাৰ ছফ্টৱেৰ প্ৰব্লেম, মানে স্নায়ুতন্ত্ৰৰ প্ৰব্লেম হয়। গতিকে আপোনাৰ যোনখিনি মুভমেণ্ট আছে বা যোনখিনি গতি আছে সেইখিনি কেতিয়াবা লেহেমীয়া হ'ব পাৰে বা কেতিয়াবা বেছি ফাষ্ট হ'ব পাৰে। গতিকে আমি ব্ৰডলি আমি গতি যোনটো গতি বিকাৰ আছে বা মুভমেণ্ট ডিছঅৰ্ডাৰ আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এক নম্বৰ হ'ল লেহেমীয়া যোনবিলাক মুভমেণ্ট আছে বা শ্ল' মুভমেণ্ট, আৰু কিছুমান মুভমেণ্ট আছে যোনবিলাক ফাষ্ট মুভমেণ্ট, সেইবিলাক আমি এই দুটা বিভাগত বিভক্ত কৰিব পাৰোঁ। তাৰ ভিতৰত আপোনালোকে খুব সঘনাই দেখে যে মানুহৰ ট্ৰেমৰ হয়, মানে কম্পন বুলি যোনটো কয়, ধৰক আপুনি কিবা চহী কৰিব বিচাৰিছে, হাতখন কঁপিছে, বা আপুনি চাহকাপ খাব ধৰিছে তেতিয়া আপোনাৰ কাপটো আৰু প্লেট কঁপিছে, বা আপুনি কিবা ক'ৰবাত সভাত গৈছে ভাষণ দিব বা কিবা ক'ব খুজিছে ৰাইজক তেতিয়া আপোনাৰ দেখিছে যে মাতটো কঁপা আৰম্ভ হৈছে বা হাত ভৰি কঁপা আৰম্ভ হৈছে। এইবিলাক হ'ল হাইপাৰকাইনেটিক মুভমেণ্ট ডিছঅৰ্ডাৰ বা খুব বেছি ফাষ্ট মুভমেণ্ট হয়, খুব বেছি ফাষ্ট গতি বিকাৰ। গতিকে এইখিনিক আমি আলোচনা কৰিম কিহৰ কিহৰ কাৰণে হয়। আৰু কিছুমান আছে শ্ল' মুভমেণ্ট, যেনে চবতকৈ প্ৰটোটাইপটো হ'ল আপোনাৰ পাৰ্কিনছন ৰোগ বুলি যোনটো কয়, পাৰ্কিনছন ৰোগ বুলি যোনটো কয় সেইটো হয় আপোনাৰ দুবিধ গতিয়ে দেখা যায় তাতে। এবিধ হ'ল মানুহজন বহুত শ্ল' হৈ যায়, শ্ল' হৈ যায় মানে কি, মানুহজন যোনটো গতি আছে বহুত লেহেমীয়া হৈ যায়, যোনটো কাম আগতে পাঁচ মিনিটত কৰিছিলে এতিয়া পোন্ধৰ মিনিট লাগে, বা হাত আৰু ভৰি চলচলন বহুত লেহেমীয়া হয়, বা যোনটো মানে শব্দ যোনখিনি উচ্চাৰণ কৰে সেইবিলাক অলপ লোৱাৰ লেভেলত হৈ যায়, অলপ ক্ষীণ হৈ যায় বা অলপ পাতল হৈ যায় ভইচটো। আৰু লগতে আপোনাৰ যোনখিনি হাত ভৰি মুভমেণ্ট সেইবিলাক লেহেমীয়া হ'ল, আৰু হাতখন যেতিয়া আপোনাৰ কোচত থাকিব বা কোলাত থাকিব তেতিয়া আপোনাৰ যোনটো কম্পন হ'ব সেইটো ৰেষ্ট ট্ৰেমৰ বুলি কওঁ আমি। হাতখন যেতিয়া ৰেষ্টত থাকিব তেতিয়া আপোনাৰ কম্পন হ'ব, সেইটো ৰেষ্ট ট্ৰেমৰ বুলি কওঁ। সেইটো এটা মানে এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় পাৰ্কিনছন ডিজিজৰ, পাৰ্কিনছন ৰোগৰ, যে ট্ৰেমৰটো যোনটো কম্পন হয় সেইটো ৰেষ্টত থাকিলে হয়।
1: গতিকে আমি বিভিন্ন ধৰণৰ যিটো বিকাৰৰ কথা আপুনি প্ৰাৰম্ভিক পৰ্যায়তে এতিয়া উল্লেখ কৰিছে, আমি চিকিৎসকৰ ওচৰলৈ চালে কেতিয়া যাব লাগে, মানে আমি কি মুহূৰ্তত আমি কথাটো অনুভৱ কৰিব লাগে যে আমি চিকিৎসকৰ ওচৰলৈ

0: এতিয়া যাব লাগিব, সেই কথাটো অলপ কওকচোন।
1: হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন একচুৱেলি ইন্দ্ৰজিতে কৰিছে, যে আমি যেতিয়া আমি পেচেণ্ট পাওঁ তেতিয়া বহুত মানে অধিকসংখ্যক পেচেণ্ট বা অধিকসংখ্যক পেচেণ্টে আমাৰ বহুত দেৰিকৈ আমাৰ ওচৰত আহে যে মোৰ এইটো এই কোম্পানীটো মোৰ 10 বছৰৰ পৰা হৈ আছে বা এনেকুৱা মোৰ গতি বিকাৰ বহুত বছৰৰ পৰা হৈ আছে। আমি ভাবিছিলোঁ কি বয়সৰ কাৰণে হৈছে। চ' মানুহবিলাকে কিছুমান বস্তু এট্ৰিবিউট কৰে যে এই বস্তুটো মোৰ বয়স বঢ়াৰ কাৰণে হৈছে বা মোৰ নাৰ্ভাছনেছৰ কাৰণে হৈছে বা এনেকুৱা ধৰণৰ কিছুমান উপস্থাপন কৰে। কিন্তু সেইটো নহয় একচুৱেলি। আপোনাৰ বয়সৰ কাৰণে কিছুমান মুভমেণ্ট হয়, কিন্তু কিন্তু যোনখিনি বয়সৰ কাৰণে হয় বা গতি বিকাৰ দুটা বেলেগ বস্তু হয়। গতিকে আপোনালোকে যেতিয়াই আপোনালোকৰ এই মুভমেণ্টবিলাক বা এবনৰ্মেল গতি বিকাৰ আপোনাৰ জীৱনত প্ৰভাৱ পেলায়, ফৰ এক্সাম্পল আপুনি এজন ষ্টুডেণ্ট, আপুনি যদি লিখোঁতে যদি তোমাৰ যদি প্ৰব্লেম হয় চহী কৰোঁতে বা হেণ্ডৰাইটিং যদি প্ৰব্লেম হয় বা যদি আপুনি বয়স্ক মানুহ যদি আপুনি লিখোঁতে দেখিছে যে আপোনাৰ হাতৰ আখৰবিলাক সৰু হৈ গৈছে, সেইটো ইংলিছত কয় মাইক্ৰগ্ৰাফিয়া। ত' এনেকুৱা যদি আৰু যদি আপোনাৰ ধৰক ড্ৰাইভিং কৰোঁতে বা খোজকাঢ়োঁতে বেলেঞ্চৰ প্ৰব্লেম হৈছে, সেই তেতিয়া আপুনি এজন স্নায়ুৰোগ বিশেষজ্ঞক সোনকালেই আপুনি গৈ পেলাই মানে কনচাল্ট কৰিব লাগে যাতে আপোনাৰ ৰোগটো সোনকালে ধৰা পৰে। কিহৰ কাৰণে হৈছে আমি সেইটো ট্ৰিটমেণ্ট বা এটা আপোনাক চিকিৎসা দিব পাৰোঁ।
0: হয়, এই হাত কপাৰ কথা কৈছে আপুনি, বিভিন্ন ধৰণৰ মুভমেণ্ট ডিছৰ্ডাৰৰ কথা কৈছে। এই মুহূৰ্তত মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা আপুনি খুব গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ বাবে খুব ভাল পাইছে আপুনি। নৱজ্যোতি শৰ্মা, আপুনি যোৰহাটৰ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে। মনালিছা ভক্তিয়াৰী, বহু ৰোগী উপকৃত হ'ব বুলি কৈছে। মই চিকিৎসা সম্পৰ্কে অনুষ্ঠানখিনি খুব ভাল পাওঁ আৰু বহুতো কথা জানিব পাৰোঁ, শফিকুল ইছলামে কৈছে। আজিৰ অনুষ্ঠান খুবেই প্ৰয়োজনীয় আৰু বহুতকে ই সহায় কৰিব, তেওঁ আকাশবাণীক ধন্যবাদ দিছে। বিজন দাস, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰৰ পৰা তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ এগৰাকী গল্পকাৰ উপন্যাসিক বকুলি বৈশ্য, আমাৰ নিয়মীয় শ্ৰোতা, অতি গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাখিনি শুনি নিশ্চয় উপকৃত হ'ম বুলি কৈছে। আপোনালোকে অনুষ্ঠানটো সৰহসংখ্যকে শ্বেয়াৰ কৰক যাতে বহুতো লোকে এই কথাখিনি গম পাব পাৰে, কাৰণ আজি আপোনালোকে শুনিলেই কিছুমান বহুতো কথা এনেকুৱা লাগিব নতুন নতুন যেন কথা হৈছে, গতিকে এই কথাও যাতে নতুন যেন অনুভৱ আপোনাৰ যিদৰে হৈছে বহুতৰে হ'ব পাৰে, এই কামখিনি আপোনালোকে যদি আপোনালোকে শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে সৰহসংখ্যক লোকে কথাটো গম পাব। আমাৰ অভিযান্ত্ৰিক শাখাৰ যিসকল দায়িত্ব আছে তেওঁলোকক জনাব বিচাৰিছোঁ, নেটৱৰ্কৰ কিছু আমি অসুবিধা ইয়াত অনুভৱ কৰিছোঁ, গতিকে তেওঁলোকে অলপ সেইখিনি চাই দিলে ভাল পাম। বকুলি বৈশ্য, আৰু মই এতিয়া এটা কথা জানিব বিচাৰিছোঁ, পাৰ্কিনছনৰ কথাটো আমি সেই শব্দটো খুব শুনো, পাৰ্কিনছন ডিজিজৰ কথা, পাৰ্কিনছন ৰোগটোনো কি আৰু হাত কপিলেই বা গতি বিকাৰ হ'লেই সেয়া পাৰ্কিনছন নেকি, এই কথাখিনি আপুনি অলপ যদি বুজাই কয় শ্ৰোতাসকলে, কাৰণ এই পাৰ্কিনছন নামটো আমি সাধাৰণতে শুনি থকা এটা এই বৰ্তমান সময়ত।
1: হয় হয়, মই শ্ৰোতাসকলক এইটো জনাওঁ যে পাৰ্কিনছন বা পাৰ্কিনছন ৰোগ যোনটো হয়, এই ৰোগটো হ'ল নিউৰ'লজী এটা ডিজেনেৰেটিভ নিউৰ'লজিকেল ডিছৰ্ডাৰ বুলি কয়, যোনটো নেকি আমাৰ ব্ৰেইনত কিছুমান কেমিকেল নিউৰ' ট্ৰান্সমিটাৰ থাকে, ৰাসায়নিক দ্ৰব্য থাকে, তাৰ নাম হ'ল ডোপামিন। এই ডোপামিন প্ৰডিউচ কৰা যোনখিনি চেল থাকে বা নিউৰন থাকে, সেইখিনি লাহে লাহে যেতিয়া মানে ডিজেনেৰেট হয় তেতিয়া ডোপামিনৰ পৰিমাণটো ব্ৰেইনত কমি যায় আৰু এই ডোপামিনে আমাৰ মুভমেণ্টবিলাক কণ্ট্ৰল কৰে একচুৱেলি। গতিকে এই ডোপামিন যেতিয়া কমি যায় তেতিয়া আমাৰ যোনটো ৰোগ হয় আমি সেইটোক কওঁ পাৰ্কিনছন ৰোগ বা পাৰ্কিনছন ডিজিজ বুলি কওঁ। আৰু এইটো চবতকৈ ইম্পৰ্টেণ্ট কথা যে পাৰ্কিনছন ৰোগটো এতিয়া বৰ্তমান পৃথিৱীত চবতকৈ ফাষ্টেষ্ট গ্ৰ'য়িং নিউৰ'লজিকেল ডিছৰ্ডাৰ। কোনোবাজন শ্ৰোতাই লিখিছে কমেণ্টত যে ৰাসায়নিক দ্ৰব্য, আনৰেগুলেটেড ইউজ, আমাৰ মষ্টলি পেষ্টিচাইড, আন যোনবিলাক কীটনাশক দ্ৰব্য ইউজ কৰে খেতিত কৃষি, সেইবোৰৰ যদি আমি ডাইৰেক্ট এক্সপ'জাৰ হয় আমাৰ স্কিনত বা আমাৰ নাকেদি যদি সোমায়, এইবিলাক এতিয়া পাইছে যে আমাৰ মেইনলি ৰিচাৰ্চ হৈ আছে আমাৰ এমষ্টাৰডামত, নেডাৰলেণ্ডত, তেওঁলোকে পাইছে যে এই পেষ্টিচাইডখিনি এতিয়া বহুত পৃথিৱীৰ বহুত জেগাতে বেন কৰা হৈছে অলৰেডি, কাৰণ পেষ্টিচাইডখিনিও এই পাৰ্কিনছন যোনবিলাক প্ৰডিউচিং চেল আছে, ষ্ট্ৰাইটেল চেল আছে, এইখিনিক ধ্বংস কৰি দিয়ে। গতিকে আৰু কিছুমান মেডিচিন আছে যোনবিলাকে নেকি ধ্বংস কৰে। গতিকে এইখিনি আমি সজাগ থাকিব লাগে যে যেতিয়া আমি কৃষিত এইবিলাক ব্যৱহাৰ কৰোঁ আমি যাতে যোনবিলাক বস্তু যোনখিনি মানে কীটনাশক দ্ৰব্য সেইখিনি যাতে ডাইৰেক্ট কণ্টেক্টত নাহে কৃষকৰ, সেইখিনি বহুত ইম্পৰ্টেণ্ট। আৰু এইখিনি চৰকাৰেও চাব লাগে যাতে কোনখিনি বস্তু পেষ্টিচাইডখিনি যোনখিনি বস্তু পৃথিৱীত বেন হৈ আছে সেইখিনিও যাতে আমাৰ অসমতো যাতে বেন কৰে এইবিলাক বস্তু, কাৰণ এই বেমাৰটো অত্যন্ত দ্ৰুতগতিত বাঢ়ি গৈছে পৃথিৱীত।

0: ইনক্লুডিং মানে অসম, অসমতো বাঢ়িছে এই বেমাৰটো।
1: হয়, এই পাৰ্কিনছন ৰোগৰ বিষয়ে তেখেতে ক'লে, আৰু কাৰ্যকম্পন যিটো আমাৰ ইচেনচিয়েল ট্ৰেমৰ বুলি এটা কথা আছে, এই কাৰ্যকম্পন কেতিয়াবা ধৰি লওক আমি চাহকাপ লৈ থাকিলে হাতখন কঁপিছে, কলমটো লৈছোঁ হাতখন কঁপিছে, চহী কৰিব পৰা নাই, মাতটো কঁপিছে, এতিয়া এয়া হয়তো পৰিয়ালতো চলি থাকিব পাৰে। এই এই কথাটো অলপ ইচেনচিয়েল ট্ৰেমৰ বুলি যিটো কওঁ আমি সাধাৰণতে কাৰ্যকম্পন, গতিকে এই কথাটো অলপ বুজাই ক'লে, কাৰণ এইবিলাক নতুন নতুন কিছুমান আমি শব্দ আমি শুনিবলৈ পাইছোঁ, কালি মই পঢ়িছোঁ এই বিষয়ে আৰু আপোনাৰ লগতো কথা পাতিছোঁ, গতিকে এই নতুন নতুন ধৰণৰ যিবিলাক কথা আমি আচলতে জানিব লাগিব, গতিকে সেইকাৰণে ইচেনচিয়েল ট্ৰেমৰ বা কাৰ্যকম্পন যিটো সেই বিষয়ে অলপ বুজাই ক'লে ভাল হ'ব।
0: অঁ, ইয়াৰ নামটো এচেনচিয়েল ট্ৰেমৰ, কিন্তু মানে ইন বাস্তৱ জীৱনত ই কোনো কোনো পধ্যে এচেনচিয়েল হ'ব নোৱাৰে, ঠিক আছে, ইটছ নট এচেনচিয়েল। তো এচেনচিয়েল ট্ৰেমৰ কেতিয়াবা আমি পাওঁ পেচেণ্ট যে মোৰ মা দেউতাৰ এনেকুৱা কঁপে, এনেকুৱা পৰিয়াল প্ৰৱণতা এটা থাকিব পাৰে, কিন্তু এনেকুৱা নহয় যে মোৰ দেউতাৰ আছে কাৰণে মোৰ হ'বই, অলপ এটা ৰিস্কটো বাঢ়ি যায় অলপ, কিন্তু এনেকুৱা নহয় যে, আৰু এচেনচিয়েল ট্ৰেমৰ এনেকুৱা এটা জেনেটিক বা এনেকুৱা এটা নিউৰজিকেল ডিছৰ্ডাৰ য'ত নেকি এটা জিনে কাম নকৰে, ইয়াত বহুত মাল্টিপল জিন ইনভল্ভ থাকে, আৰু এনেকুৱা নহয় যে অকল জিনটো মিউটেশ্যন থাকিলেই সেই তেওঁৰ ল'ৰা বা তেওঁৰ ছোৱালীৰ সেই ট্ৰেমৰটো বা কম্পনখিনি তেওঁৰো হ'ব, এনেকুৱা নহয়, তাতে বহুত এনভাইৰমেণ্টেল ফেক্টৰ থাকে আৰু লাইফষ্টাইলৰ কিছুমান সম্বন্ধ থাকে, যেনে এনভাইৰমেণ্টেল ফেক্টৰ মই কৈছোঁৱেই যে মানে টক্সিন এক্সপ'জাৰ, যেনে পেষ্টিচাইড ক'লোঁ, তাৰপিছত ধৰক আপুনি এক্সেচিভ কফি খাইছে বা বেছিকৈ চাহ খাইছে বা আপুনি ৰাগিয়াল বস্তু ব্যৱহাৰ কৰিছে, ধৰক যেনে ৰাগিয়াল দ্ৰব্য সেৱন কৰিছে এইবিলাক, বা আপুনি অত্যাধিক আপুনি চিগাৰেট খাইছে বা এনেকুৱা ধৰণৰ কিছুমান এনভাইৰমেণ্টেল এক্সপ'জাৰ আছে যিহেতু নেকি আপোনাৰ ডিজিজটো মডিফাই কৰিব পাৰে। এনেকুৱা ভয় খাব নালাগে যে আপোনালোকে যে মোৰ দেউতাকৰ আছে কাৰণে পুতেকৰ হ'বই হ'ব, এনেকুৱা কোনো ধৰণৰ কোনো ধৰা বন্ধা কোনো এনেকুৱা নিয়ম নাই।
1: হয়, আৰু কেতিয়াবা কেতিয়াবা আমি দেখোঁ যে থাইৰয়ডৰ সমস্যা আছে, চুগাৰৰ সমস্যা আছে, বা আমাৰ লিভাৰ কিডনীৰ প্ৰব্লেম আছে, তেনেকুৱা ধৰণৰ সমস্যা, এইবিলাক সমস্যাৰ ফলতো এনেকুৱা বিকাৰ হ'ব পাৰে নেকি?
0: হয়, যেতিয়া আমি ট্ৰেমৰ বা কম্পন আমি চাওঁ, তেতিয়া আমি চাওঁ যে এচেনচিয়েল ট্ৰেমৰটো আমি কৈছোঁৱেই, ইয়াৰ এটা পাৰ্ট জেনেটিক হয়, কিন্তু আমি চাওঁ যে কিবা ট্ৰিটেবল কজ আছে নেকি, কিবা চিকিৎসা কৰিব পৰা কিবা বেমাৰ আছে নেকি, যোনটোৱে নেকি ট্ৰেমৰটো, ট্ৰেমৰ ইজ জাষ্ট এন এক্সপ্ৰেশ্যন, এটা বেমাৰৰ এক্সপ্ৰেশ্যন হয়। ধৰক আপোনাৰ হাইপাৰ থাইৰয়ড, থাইৰয়ড যদি আপোনাৰ বেছি থাকে, T3 T4 যদি বেছি থাকে, তেতিয়াও আপোনাৰ ট্ৰেমৰ হ'ব পাৰে। আমি যদি থাইৰয়ডটো ট্ৰিটমেণ্ট কৰি দিওঁ, তেতিয়া আপোনাৰ যোনটো কম্পন আছিলে সেইটো নোহোৱা হৈ যাব। ঠিক তেনেকৈ লিভাৰৰ বেমাৰত হ'ব পাৰে বা কিডনীৰ বেমাৰত হ'ব পাৰে, ধৰক আপোনাৰ ক্ৰিয়েটিন বেছি, ব্লাড ইউৰিয়া নাইট্ৰজেন বেছি, ইউৰিয়া বেছি, তেতিয়াও আপোনাৰ কম্পন হ'ব পাৰে। আৰু কিছুমান ধৰক ডেফিচিয়েঞ্চি চিনড্ৰম আছে, ধৰক ভিটামিন B12 ডেফিচিয়েঞ্চি বা ভিটামিন B12 ডেফিচিয়েঞ্চিত আপোনাৰ কম্পনৰ লগত আৰু বহুত ধৰক আপোনাৰ হাত ভৰি জ্বলা পোৰা টানা এইবিলাক হ'ব। আৰু কিছুমান এণ্ড'ক্ৰাইন ডিজিজ মই ক'লোৱে অলৰেডি যে থাইৰয়ড ডিচৰ্ডাৰ, তাৰপিছত লিভাৰ কিডনী, আৰু তেনেকৈ এড্ৰিনেল ডিচৰ্ডাৰ কিছুমানটো এনেকুৱা কম্পন দেখা যায়, আৰু কিছুমান নিউৰলজিকেল ডিচৰ্ডাৰ যেনে নিউৰ'পেথী বুলি যোনটোক কয়, যোনটো আপোনালোকে সম্ভৱ আছে আপোনালোকৰ ঘৰত কোনোবা ডায়েবেটিছ ৰোগী আছে, ডায়েবেটিছ ৰোগীৰ যেতিয়া বেমাৰটো অলপ বেছি দীঘলীয়া হৈ যায়, নিউৰ'পেথী বুলি এটা চিমটম ডেভেলপ কৰে য'ত আপোনাৰ হাত ভৰি জ্বলা পোৰা কৰিব, টানা টানি কৰিব, ৰাতি শুব দিগদাৰ হ'ব, তেতিয়াও আপোনাৰ দেখিব যে মানুহজনে লিখিব ল'লে কঁপে বা চাহ খাব ল'লে কঁপে, চ' নিউৰ'পেথীটো মানে কম্পন হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি এইটোৱে চাওঁ যে কম্পন হৈছে এইটো জেনেটিক নে নন জেনেটিক, আৰু যদি নন জেনেটিক হয় আমি এই বেমাৰটোৰ চিকিৎসা ৰুট কজ কি, আমি ইয়াৰ মূল কাৰণটো কি, সেইটো উলিয়াব চেষ্টা কৰোঁ আৰু তেনেকৈ আমি ট্ৰিটমেণ্ট কৰোঁ। তাৰ ভিতৰতে আৰু এটা মই ইম্পৰ্টেণ্ট কথা কৈছোঁ যে ট্ৰেমৰ যেতিয়া আমি সৰু কম বয়সত দেখা পাওঁ বা কম্পন যদি কম বয়সত দেখা পাওঁ, আমি তাৰ ভিতৰত আছে এটা উইলছন ডিজিজ বুলি কয়, যোনটো নেকি কপাৰ মেটাবলিজিমৰ কাৰণে হয়, এই উইলছন ডিজিজটো আমি ৰুল আউট কৰিব লাগে, কাৰণ এইটো এটা ট্ৰিটমেণ্ট কৰি আৰোগ্য হ'ব পৰা এটা বেমাৰ হয়। গতিকে ভয় খাব নালাগে ট্ৰেমৰ হ'লে, ট্ৰেমৰ বহুত কজ থাকে, কিছুমান ফিজিঅলজিকেল কজ থাকে আৰু কিছুমান এনেকুৱা ছেকেণ্ডেৰী কজ থাকে, গতিকে আমাৰ এইটোৱে উদ্দেশ্য যে আমি তাত গৈ পেলাই সেই ট্ৰেমৰ বা কম্পনৰ যোনটো আচল কজ মানে যোনটো ইটিঅলজি সেইটো গৈ পাব লাগে।
1: হয়, শ্ৰোতাসকলৰ পৰা মন্তব্য আহিছে আৰু এগৰাকী শ্ৰোতাই কৈছে যে কোনোবাই হয়তো ফেচবুকত লিখিবলৈ অসুবিধা পাব পাৰে, গোটেই ফোন লাইনটো খুলি দিব লাগে, গোটেই ফোন নম্বৰটো সুশান্ত আছে, গোটেই ফোন নম্বৰ দুটি আমি যদি কৈ দিব পাৰোঁ, আৰু শ্ৰোতাসকল আমি ফোন নম্বৰ দুটি কৈ দিম, কিন্তু ইয়াৰ পিছত যিহেতু

0: বিবিধ ভাৰতীত গানৰ অনুষ্ঠান হ'ব, আপোনালোকে বহুতে কি কৰে এইটো নম্বৰতে ফোন কৰি আকৌ গানৰ অনুৰোধ যেনে নকৰে, সেইটো কথা আগতীয়াকৈ আমি কৈ দিলোঁ। নিত্যানন্দ ডেকাই কৈছে ফোন কৰিব দিব লাগে, লিখিব নোৱাৰিব পাৰে। ঠিক আছে, আপোনাৰ অনুৰোধ ৰক্ষা কৰি আমি ফোন লাইনটো খুলি দিম, কিন্তু কেতিয়াবা কেতিয়াবা এই অসুবিধাটো হয় যে নম্বৰটো পালে কাৰণে ইয়াতো আকৌ গানৰ অনুষ্ঠানৰ কাৰণে অনুৰোধ কৰি দিব, গতিকে তেনেকুৱা যাতে নকৰে। আৰু কেৱল এই বিষয়ৰ সৈতে সংলগ্ন কথা ক'বলৈহে যাতে ফোন কৰে, যে অনুষ্ঠানটি ভাল লাগিছে তেনেকুৱা ফোন, এই মুহূৰ্তত আমি যে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰি আছোঁ তেনেকুৱা ফোন কল নালাগে, যদি কিবা বিশেষ কথা আপোনালোকে সুধিবলৈ মন গৈছে। ৰীতা ডেকাই কৈছে খুব অনুষ্ঠানী খুব ভাল পাইছে তেখেতে, তেখেতে কৈছে যে অতিথিগৰাকীলৈ নমস্কাৰ জানো, মোৰ মাৰ হাতখন কঁপি থাকে, ওদালগুৰি পানেৰীৰ পৰা কৈছে, হাত কঁপা তেখেতৰ মাকৰ এটা সমস্যা আছে বুলি কৈছে। মানৱ নাথে খুব ভাল পাইছে। ৰিণিমা শৰ্মাই কৈছে ছাৰ হাত ভৰি অলপ জিনজিন আৰম্ভ হ'লে ঘৰতে কিবা কি কৰা উচিত, আৰু কেতিয়াবা আমি শুই থাকোঁতে হাত ভৰি জঠৰ হৈ যায়, নৰ্মেল কৰিবৰ বাবে আমি নিজে নিজে কি কৰিব লাগে, এনেকুৱা সেই কথাখিনি কৈছে।
1: আৰম্ভ কৰোঁ, প্ৰথম কথাটো তেখেতৰ মাকৰ হাত কঁপি থাকে বুলি কৈছে। চ' মই এজিউম কৰিছোঁ যে তেখেতৰ মাক সম্ভৱ 60 বা এনেকুৱা হ'ব পাৰে, চ' মই সেইটোৱে কৈছোঁ যে ভয় খাব নালাগে কঁপি থকাটো। এতিয়া কঁপি থকাৰ কাৰণে যদি তেওঁৰ কিবা অসুবিধা হৈছে যে হাতৰ পৰা কাপ পৰি যায় বা চাহকাপ লওঁতে যে বহুত কঁপে অসুবিধা পায়, তেতিয়া নিশ্চয় মই ইয়াৰ পৰাতো আপোনাক মানে পেচেণ্ট মই দেখা নাই বা এটাই কথা ক'ব পাৰোঁ যে ওচৰত আপুনি এজন স্পেচিয়েলিষ্টৰ ওচৰত যাব আৰু চাই ল'ব যে তেওঁ দেখুৱাই ল'ব, কাৰণ ফিজিকেল এক্সামিনেশ্যনটো বহুত ইম্পৰ্টেণ্ট। আৰু কমনলি আমাৰ বয়সজনিত কিছুমান কঁপনি থাকে, সেইবিলাক একদম আমাৰ লাইফত ইমান ইউজুৱেলি আমাক ডিষ্টাৰ্ব নকৰে, ধৰক আপোনাৰ খাওঁতে মেলোতে লিখোঁতে একো ডিষ্টাৰ্ব নকৰে। আৰু ইয়াৰ মষ্ট কমন আমি কজ ৰুল আউট কৰিব লাগে, ভিটামিন B12 ডেফিচিয়েঞ্চি, থাইৰয়ড ডিচৰ্ডাৰ আৰু কিডনি ডিচৰ্ডাৰ বা লিভাৰ ডিচৰ্ডাৰ বা চুগাৰ, এইখিনি বস্তু আমি বেছিক বস্তু, এইখিনি বস্তু আপুনি কোনোবা ফিজিচিয়ানৰ ওচৰত গৈ পেলাই কথা পাতক। এইখিনি বস্তু আপোনাক যদি নৰ্মেল থাকে তেতিয়া ঠিকে আছে, যদি একো প্ৰব্লেম নাই এইখিনিত তেতিয়াহ'লে মষ্ট প্ৰবলি এইটো এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ বুলি কয়। এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ মানে কি, আমাৰ শৰীৰত প্ৰত্যেক মানুহৰে এটা কম্পন থাকে, সেইটো কম্পন আমি বাহিৰত দেখা নাপাওঁ, কিন্তু কিছুমান পৰিস্থিতিত ফৰ এক্সাম্পল আপুনি অলপ বেছিকৈ চাহ খালে বা বিয়াত টোপনি ক্ষতি হ'ল, আপোনাৰ 2-3 দিন টোপনি ক্ষতি হ'ল, সেই 4th day আপোনাৰ হাতখন কঁপা আৰম্ভ কৰিব পাৰে বা আপোনাৰ গাটো অলপ কঁপনি হ'ব পাৰে, সেইখিনি কয় এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ। আৰু যোনবিলাক অলপ কম বয়সীয়া শ্ৰোতা আছে তেওঁলোকক ধৰক মই কৈছোঁ যে ধৰক পৰীক্ষাৰ আগত যোনটো কঁপে, হাত ভৰি যেতিয়া কঁপে, হাত ভৰি ঘামে বা লিখিবলৈ কঁপে, মাত কঁপে, সেইখিনি কয় এচেঞ্চিয়েল এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ। আপোনাৰ ফিজিঅলজি মানে নৰ্মেল, কিন্তু সেই বস্তুটো এনহেন্স হৈ গৈছে বিকজ অফ আপোনাৰ এংজাইটি, যোনখিনি আপোনাৰ শংকা আছে পৰীক্ষাৰ কাৰণে মোক কি কোৱেশ্যন আহিব, কেনেকৈ লিখিম, সেইখিনিৰ কাৰণে যোনখিনি হৈছে সেইখিনি কয় এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ। গতিকে এই এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰটো ছিটুৱেশ্যন ৰিলেটেড বস্তু, আপোনাৰ এক্সাম আছে, আপুনি ক'ৰবাত টক দিব, আপুনি টোপনি ক্ষতি হৈছে বা আপোনাৰ খাদ্যৰ অনিয়মিতা হৈছে, ধৰক আপুনি ভালকৈ খাব পৰা নাই, কোনোবা পৰিয়ালত কোনোবা ঢুকাইছে আপুনি খাব পৰা নাই ঠিকে, আপোনাৰ কঁপিছে, এইখিনি টেম্পৰৰী বস্তু আৰু এইখিনি ছিটুৱেশ্যন ৰিলেটেড, এইখিনি আপুনি ভয় একেবাৰে খাব নালাগে।
0: আৰু এগৰাকী যে কৈছিলে যে হাত ভৰি জিনজিন আৰম্ভ হ'লে ঘৰতে আমি কি কৰা উচিত, আৰু কেতিয়াবা কেতিয়াবা শুই উঠিলে ভৰিখন টানি ধৰে, নৰ্মেল কৰিবৰ কাৰণে আমি নিজে কি কৰিব লাগে, সেই কথাটো জানিব
1: বিচাৰিছোঁ। 1 নম্বৰ হ'ল আপোনালোকে হাত ভৰি যদি জিনজিন কৰে তাৰ কিছুমান পেটাৰ্ণ আছে, ধৰক কিছুমান পেটাৰ্ণ ধৰক আপোনাৰ হাত ভৰি ক'ত জিনজিন কৰিছে, ভৰি তলুৱা জিনজিন কৰিছে নে একদম জিনজিনটো ওপৰলৈ উঠি আহি পেলাই আঁঠুৰ তলত বা হাতৰ পামলৈকে আছে, তো সেই পেটাৰ্ণটোৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ জিনজিন মানে হ'ল এইটো স্মল ফাইবাৰ নিউৰোপেথী বুলি কয়, নিউৰোপেথী মানে যোনবিলাক সৰু সৰু নাৰ্ভ আছে, ধৰক আপোনাৰ চুলিৰ নিচিনা যোনবিলাক নাৰ্ভ আছে, এইবিলাক নাৰ্ভত যদি ইৰিটেশ্যন হয় বা এইবিলাক নাৰ্ভত যদি প্ৰভাৱ পৰে কোনো বেমাৰৰ পৰা, তেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ জিনজিন আৰম্ভ হয়। আৰু শুই থাকোঁতে কিছুমানে বহুতে কয় শুই থাকোঁতে হাতখন অবশ হৈ যায়, সেইটো কয় কম্প্ৰেশ্যন নিউৰোপেথী, এইটো ট্ৰেঞ্জিয়েণ্ট হয়। আপুনি যদি শুই থাকোঁতে হাতখন ক'ৰবাত হেঁচা খাই আছে, নাৰ্ভডাল যদি ক'ৰবাত হেঁচা খাই আছে, ফৰ এক্সাম্পল এইডাল আলনাৰ নাৰ্ভ, এইডাল যদি মোৰ এনেকৈ চকীত মই থৈ দিছোঁ হেঁচা খাই থাকে, অলপ পিছত এইডাল জিনজিন কৰিব, সেইটো এটা বেমাৰ নহয়, এইটো কয় নিউৰোপ্ৰেক্সিয়া বুলি কয় আমাৰ নিউৰোলজি টাৰ্মত, আৰু সেইটো এটা টেম্পৰৰী বস্তু, হাত নাৰ্ভডাল হেঁচা খাই থকাৰ কাৰণে জিনজিন হয়। গতিকে আপুনি শুওঁতে চাব আপুনি কিবা এবনর্মেল প্রেসার হয়েছে নাকি, আপনি হুঁতে ভালকে হয়েছে নে উল্টা।

0: তাকে কোবাত হাতখন কোবাত রাখি হয়েছে, ভরিখন কোবাত রাখি হয়েছে, তো সেই বস্তু চাব। আর জিনজিনের গতি আপনি যদি খাদ্য ঠিকই খাই আছে বা খাদ্য যদি আপনার ঠিক হওয়া নাই, আপনি বি12 সাপ্লিমেন্টেশন লোক, যদি আপনার জিনজিন করেছে ক্যালসিয়াম বি12 আর হাইড্রেশন পানি ভালকে খাব, আর আপনার যাতে ডায়েটটা কমপ্লিটলি ব্যালেন্স থাকে সেইখিন উপর আপনি বেশি মনোযোগ দিব।
1: হয়, খুব ধুনিয়াকৈ তেখেতে কথাখিনি কৈ আছে আৰু আপোনালোকে বুজি পাইছে। বহুতো কমেন্ট আহিছে, আমি আচলতে এই আপোনালোকৰ কথাখিনি ইয়াৰ মাজত সাঙুৰিবলৈ প্ৰয়াস কৰিম, কাৰণ আপোনালোকে অতি আগ্ৰহেৰে লিখিছে, জানিব বিচাৰিছে, এই কথাখিনি আমি ইয়াত সংলগ্ন কৰিম। শ্ৰোতাসকল, আমি দুটা নম্বৰৰ কথা কৈ দিওঁ। এই দুটা নম্বৰ কেৱল 10:30 বজালৈ প্ৰভাতী তৰংগত থাকিব, তাত যাতে আপোনালোকে বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবৰ বাবে তাত অনুৰোধ কৰি ফোন নকৰে। সেইকেইটা হৈছে 03612661876, 03612661725, 2661876, 2662325। গতিকে কোনেও যাতে এই দুটা নম্বৰত গান শুনিবৰ কাৰণে ফোন নকৰে, বাৰে বাৰে আমি আপোনালোকক অনুৰোধ কৰিছোঁ, কেৱল অনুষ্ঠান সম্পৰ্কীয় ফোন যদি কৰে তেতিয়াহ'লে আমি সেয়া ল'বলৈ প্ৰয়াস কৰিম। মন্দিৰা তামুলী, আপুনি কৈছে প্ৰভাতী তৰংগ অনুষ্ঠানৰ যোগেদি গুৱাহাটী এক্সেল কেয়াৰ হাস্পাতালে বিভিন্ন ৰোগৰ বিষয়ে জনসচেতনতা আনিবলৈ যি প্ৰয়াস কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। খুব ভাল পাইছে এক্সেল কেয়াৰৰ যিটো ইনিচিয়েটিভ, যিটো পদক্ষেপ। মোৰ ক্ষেত্ৰত হাইপাৰ থাইৰয়ডত ভুগি থকাৰ বাবে কিছুদিন হাতেৰে বস্তু ধৰা মেলাৰ ক্ষেত্ৰত কঁপনি অনুভৱ কৰিছিলোঁ। এতিয়া ডাক্তৰৰ পৰামৰ্শ তথা ঔষধ সেৱন কৰি ৰোগমুক্ত হলো। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটি শুনি আছো গোলাঘাট ভোলাগুৰিৰ পৰা, তেখেতে অনুষ্ঠানটি শুনি আছে, তেওঁ হাইপাৰ থাইৰয়ড আছিলে, তেওঁৰ হাতত কম্পন হৈছিলে।
0: হয়, মন্দিৰা তামুলী, তেখেতে যথেষ্ট মানে একদম এপ্ৰপ্ৰিয়েট কথা কৈছে যে মই কৈছো যে কপিলে ভয় খাব নালাগে, আপুনি যে মোৰ পাৰ্কিনছন হৈছে বা মোৰ এচেনচিয়েল ট্ৰেমৰ হৈছে, যেনেকে তামুলী মন্দিৰা তামুলীয়ে ক'লে যে তেওঁৰ থাইৰয়ডৰ কাৰণে এই প্ৰব্লেমটো হৈছে, গতিকে সেইটোৱে আমি আগতেও আলোচনা কৰিছোঁ ইন্দ্ৰজিতৰ লগত যে আপুনি থাইৰয়ডটো মোষ্ট কমন, যে থাইৰয়ড হৰমনটো বেছি হৈ গ'লে আপোনাৰ কপিব, তাৰপিছত আপোনাৰ লিভাৰ কিডনি এইখিনি বস্তুৰ কাৰণে যদি হৈছে, যোনটো আচল কজ সেইখিনি ঠিক কৰি দিলে আমাৰ বেমাৰটো ঠিক হয়। হয়,
1: আপোনালোকক জনাওঁ যে প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। এপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450। আৰু আলোচনাৰ মাজলৈ আমি আকৌ আহিছোঁ, কেইদিনমান বাৰ্তা পঢ়িলোঁ যাতে আপুনি একেবাৰে ক'ব পাৰে। প্ৰণৱ কুমাৰ দত্ত, তেওঁ জাজিৰ পৰা তেখেতে লিখিছে, কেতিয়াবা ডেকা মানুহৰ হাত ভৰিৰ বিষ হয়, কষ্ট নকৰাকৈও বিষ হয়, সেই কথাটো তেওঁ জানিব বিচাৰিছে। কল্পনা কলিতাই কাহিলীপৰা পৰা অনুষ্ঠানটি চাই আছে, নলবাৰীৰ পৰা, ডিৰুৱাৰ পৰা ধনজিৎ বেজবৰুৱা, ৰিণিমা শৰ্মাৰ আমি ইতিমধ্যে বাৰ্তাটি পঢ়িলোঁ। বাসব ডেকাই কৈছে যে খুব ভাল অনুষ্ঠান আৰু অনুষ্ঠানটি ৰেডিঅ' আৰু ফেচবুক যোগে শুনি আৰু চাই আছো। চিকিৎসকগৰাকী আৰু আকাশবাণীক কৃতজ্ঞতা জ্ঞাপন কৰিছে, তেওঁ দক্ষিণ বোকৰাঝাৰ কলাইগাঁও দৰঙৰ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে। জ্যোৎস্না ডেকাই কৈছে, অতি আৱশ্যকীয় বিষয় ৰেডিঅ'ত শুনি আছো, আজিৰ অতিথিগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে আপোনালৈ, ভাল পাইছে আপোনাৰ কথাখিনি শুনি তেওঁলোকে। থাইৰয়ড ডায়েবেটিছ আছে, গাটো মাজে মাজে খুব বেয়া লাগে, কি কৰিলে ভাল হ'ব তেওঁ সেইটো কথা জানিব বিচাৰিছে কল্পনা কলিতাই। দেৰগাঁৱৰ পৰা জোন শৰ্মাই অনুষ্ঠানটি চাই আছে। লাচিত নগৰৰ পৰা তেওঁলোকে কিবা লিখিব লগা হ'লে হাতখন কঁপি থাকে, লিখিব নোৱাৰা হওঁ, মই কি কৰিব লাগিব, ডক্তৰক দেখুৱাইছোঁ একো ফল পোৱা নাই, তেওঁ লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা তেখেতে কৈছে। বংকিম চন্দ্ৰ দাস,
0: হাতখন
1: কিবা লিখিলে হাতখন কঁপি থাকে, তেখেত এগৰাকী জ্যেষ্ঠ ব্যক্তি, আমাৰ নিয়মীয়া শ্ৰোতা, তেখেতে লিখিব পৰা নাই।
0: দাস ডাঙৰীয়া, আপোনাৰ কথাটো মই আপোনাৰ কুৱেশ্যনটো প্ৰশ্নটো শুনিলোঁ, শুনাৰ পিছত এনেকুৱা লাগিছে যে আপোনাৰ অকল লিখোঁতেহে প্ৰব্লেম হয়। যদি আপোনাৰ অকল লিখোঁতে প্ৰব্লেম হয় সেইটো কয় আমি ৰাইটাৰ্ছ ক্ৰেম্প বুলি কওঁ। ৰাইটাৰ্ছ ক্ৰেম্প মানে আপোনাৰটো টাস্ক স্পেচিফিক ফ'কেল ডিষ্টনিয়া বুলি কয়, যদি আপুনি লিখোঁতেহে আপোনাৰ কঁপিব, আপোনাৰ চাৰ্টৰ বাটন মাৰোঁতে বা চাহ খাওঁতে বা বেলেগ কিবা যদি কাম কৰে তাত আপোনাৰ নকঁপে, সেইটোক ৰাইটাৰ্ছ ক্ৰেম্প বুলি কয়। আমি বিশেষকৈ দেখোঁ যোনবিলাক ব্যক্তিয়ে বেছিকৈ লিখা পঢ়া কৰে, দিনত 3-4 ঘণ্টাতকৈ বেছি লিখে, সেইবোৰ ব্যক্তিৰ এই বেমাৰটো আমি দেখা পাওঁ, সেইটোক কয় ডিষ্টনিয়া। ইয়াৰ চিকিৎসা আছে,

0: ইয়াৰ চিকিৎসা ধৰক আপুনি কিছুমান ফাৰ্মাকলজিকেল আৰু নন ফাৰ্মাকলজিকেল আছে। নন ফাৰ্মাকলজিকেলত আপুনি যোনডাল আপুনি কলম ব্যৱহাৰ কৰি আছে সেই কলমডাল আপুনি গ্ৰিপটো অলপ ডাঙৰ ল'ব, ডাঙৰ কলমৰ গ্ৰিপ ল'ব আৰু অলপ হেভি কলম ল'ব যেতিয়া লিখিব আপুনি। সেইটো এটা এটা ট্ৰিক। আৰু ছেকেণ্ড ট্ৰিকটো হ'ল আপুনি য়োগা কৰিব পাৰে বা মেডিটেশ্যন কৰিব পাৰে, তেতিয়াও আপোনাৰ কমা চান্স থাকে। আৰু থাৰ্ডটো হ'ল আপোনাৰ ফাৰ্মাকলজিকেল ট্ৰিটমেণ্ট, যোনটো আমি মেডিচিন দিওঁ সেইখিনি বাৰু মই এতিয়া ইয়াত ফেচবুকৰ জৰিয়তে বা ৰেডিঅ'ত মই আপুনি মেডিচিনৰ নামটো ক'ব নোৱাৰোঁ, কিন্তু এই মেডিচিনো আছে, বিশেষকৈ এই লিখোঁতে যোনটো হাত কঁপে সেই বেমাৰটোৰ কাৰণে, আৰু কিছুমান চাৰ্জিকেল ট্ৰিটমেণ্টো আছে। গতিকে আপুনি প্ৰথম পেইনৰ গ্ৰিপটো চেঞ্জ কৰক, অলপ হেভি পেইন লওক, অলপ ডাঙৰ পেইন, মোটা পেইন ল'ব, আৰু মেডিটেশ্যন, য়োগা এইখিনি কৰক, মাইণ্ডফুলনেছ এইখিনি কৰিব। আৰু থাৰ্ডত যদি আপুনি এই দুটা বস্তু কাম কৰি যদি আপুনি ভাল পোৱা নাই, তেতিয়া আপুনি ডক্টৰৰ ওচৰত আহক বা কোনোবা নিউৰলজিষ্টৰ ওচৰত যাওক আৰু আপুনি আপোনাৰ যোনখিনি প্ৰব্লেম আছে সেইখিনি অৱগত কৰিব।
1: আৰু এটা কথা, আমি কম্পন বুলি ক'লোঁ, পাৰ্কিনছনৰ কথা, পাৰ্কিনছনৰ বিষয়ে আৰু কিছু কথা আমি জানিব লাগিব বিতংকৈ, কিন্তু কিছুমান ভ্ৰান্ত ধাৰণা আছে আমাৰ মাজত যে আমি আপোনাৰ কিছুমান হ'লেই ইটো ৰোগ হৈছে সিটো ৰোগ হৈছে বা অমুক কাৰণত হৈছে, কুসংস্কাৰৰ ফলত হৈছে, কৰ্মৰ ফল, এনেকুৱা বহুত ধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা কিছুমান ৰাইজৰ মাজত আছে। প্ৰথমে এই ধাৰণাসমূহৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। আৰু যিহেতু আমাৰ ফোন লাইনত সংযুক্ত হৈছে, আমি নিয়ন্ত্ৰণ কক্ষত যিসকল দায়িত্বত আছে তেওঁলোকক জনাইছোঁ যে ইয়েৰফোনটো পঠিয়াই দিয়ক ইয়ালৈকে, কাৰণ আমাৰ ফোন লাইনত শ্ৰোতা সংযুক্ত হৈছে, আমি তেখেতসকলৰ সৈতে কথা পাতিব পৰা নাই।
0: এইটো একেবাৰে মানে মিছা কথা যে কপিলেই পাৰ্কিনছন হয়, এইটো একদমেই মিছা কথা। যদিও পাৰ্কিনছন বেমাৰটো ফাষ্টেষ্ট গ্ৰ'য়িং নিউৰলজিকেল বেমাৰ, অকল আপোনাৰ হাতখন কপিলেই পাৰ্কিনছন হোৱাটো একেবাৰে মিছা কথা। মই অলৰেডি কৈছোঁৱেই যে আপোনাৰ বিভিন্ন কাৰণত কম্পন আৰম্ভ হ'ব পাৰে, তাৰ ভিতৰত পাৰ্কিনছন ডিজিজটো এটা মাত্ৰ। তাৰ ভিতৰত আছে এচেনচিয়েল ট্ৰেমৰ, এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ, উইলছন ডিজিজ বা থাইৰয়ড ডিচৰ্ডাৰ, কিডনি লিভাৰ ডিচৰ্ডাৰ, ডেফিচিয়েঞ্চি চিনড্ৰম, এনেকুৱা বহুত আছে, অটোইমিউন ডিচৰ্ডাৰ, নিউৰোপেথী, এনেকুৱা বহুত বেমাৰ আছে। তাৰ ভিতৰত পাৰ্কিনছনটো এটা মাত্ৰ কজ হয়, গতিকে এনেকুৱা নহয় যে কপিলেই আপোনাৰ পাৰ্কিনছন বেমাৰ, এইটো এটা মানে ভুল ভাৱনা বহুতৰ, মানে আমাৰ তাত আহেও বহুত ষ্টুডেণ্ট আহে, গুগল কৰিব, তাৰপিছত আহিব ক'ব ডক্টৰ মোৰ পাৰ্কিনছন হ'ব নেকি ইন ফিউচাৰ, মোৰ এনেকুৱা, মই গুগল কৰিছিলোঁ, গুগল কৰি পেলাই এইটো পাইছোঁ। আমি তেওঁলোকক মানে আমাৰ মেইন কামটো হ'ল ৰিঅ'চিউৰেঞ্চ যে এইটো বেমাৰ পাৰ্কিনছন নহয়। পাৰ্কিনছনৰ মই এটা কৈ দিছোঁ যে পাৰ্কিনছনৰ কাৰণে কি কি বস্তু লাগে আপোনালোকক মই এটা এতিয়া জনাই থৈছোঁ, অলপ মনোযোগ দি শুনিব। এক নম্বৰ হ'ল যেতিয়া পাৰ্কিনছন বেমাৰটো যিকোনো বয়সতে হ'ব পাৰে, সৰুৰ পৰা বয়স্ক বয়সলৈ হ'ব পাৰে, সেইটো নাম্বাৰ ওৱান। এনেকুৱা নহয় যে সৰু বুলি পাৰ্কিনছন নহ'ব, ইয়াং অনছেট পাৰ্কিনছনো আছে। তো নাম্বাৰ টু হ'ল যেতিয়া পাৰ্কিনছন ট্ৰেমৰটো, ৰেষ্ট ট্ৰেমৰ বুলি কওঁ আমি, যেতিয়া আপোনাৰ হাতখন কোলাত থাকিব তেতিয়া আপোনাৰ হাতখন কঁপি থাকিব, 4-6 Hertz কঁপি থাকিব, মানে লাহে লাহে এনেকৈ এনেকৈ কঁপি থাকিব। যেতিয়া আপোনাৰ হাতখন বা ভৰিখন ৰেষ্টত থাকিব, ৰেষ্টত মানে আপোনাৰ একদম পুৰা কমপ্লিট ৰেষ্টত থাকিব, আৰু যেতিয়া আপুনি কিবা এটা কৰিব যায় বা কাম এটা কৰিব যায়, মোবাইলটো টিপিব যায় বা কিবা এটা কৰিব যায়, তেতিয়া আপোনাৰ কম্পনটো নোহোৱা হয়। তো সেইটো নাম্বাৰ ওৱান পাৰ্কিনছনৰ, ৰেষ্ট ট্ৰেমৰ, ট্ৰেমৰটো ৰেষ্টত থাকিব লাগিব। নাম্বাৰ টু হ'ল ব্ৰেডিকাইনেছিয়া বুলি কয়, যোনটো লেহেমিয়া বুলি যোনটোক কয়, যোনটো মই প্ৰথমতে অনুষ্ঠানত কৈছিলোঁ যে লেহেমিয়া হোৱা, গতি লেহেমিয়া হোৱা, তাৰমানে ব্ৰেডিকাইনেছিয়া, মানে কামবিলাক আমাৰ আগতে গাড়ীখন চলি আছিলে ফ'ৰ্থ গিয়াৰত, এতিয়া গাড়ীখন ফাৰ্ষ্ট গিয়াৰত বা ছেকেণ্ড গিয়াৰত আহি গ'ল, তাৰমানে আপোনাৰ মুভমেণ্টবিলাক বহুত শ্ল' হৈ গ'ল, সেইটো কয় ব্ৰেডিকাইনেছিয়া। আৰু থাৰ্ড হ'ল আপোনাৰ টান হোৱা, মানে ৰিজিডিটি বা ষ্টিফনেছ, আপোনাৰ হাত ভৰিবিলাক ষ্টিফ হৈ যায়, হা, ধৰা আপোনাৰ যোনখিনি আপোনাৰ ফ্লুইড মুভমেণ্ট আছিলে সেইখিনি আপোনাৰ একদম টান হৈ যাব, মানে কোৰ্চ হৈ যাব, মানে দেখিলে গম পাব যে আপোনাৰ মুভমেণ্টবিলাক কোৰ্চ হৈ গৈছে, ইমান স্মুথ হোৱা নাই। আৰু 4 হ'ল আপোনাৰ পোষ্টাৰেল ইনষ্টেবিলিটি বা পোষ্টাৰেল প্ৰব্লেম, আপোনাৰ যেতিয়া থিয় হৈ থাকিব, আপুনি আমিতো চিধাকৈ থিয় হৈ থাকোঁ, কিন্তু যেতিয়া পাৰ্কিনছন আৰম্ভ হ'ব এতিয়া লাহে লাহে মানুহটো আগফালে হেলি যাব, এনেকৈ মানে এইটো ফৰৱাৰ্ড বেণ্ডিং হৈ যাব, এনেকৈ গতিকে ষ্টুপ প'ষ্টাৰ বুলি কয়। আৰু তাৰপিছত হ'লে আপোনাৰ খোজটো আপোনাৰ একদম চুটি হ'ব, সেইটো কয় ইংলিছত কয় শ্বৰ্ট এণ্ড ছাফলিং গেইট, শ্বৰ্ট হ'ব, আপুনি ভৰিখন এনেকৈ মানে ছাফলিং কৰি কৰি গৈ থাকিব, আৰু টেণ্ডেঞ্চি হয় যে

0: সন্মুখৰ পাখালে হেলি পেলাই দৌৰা নিচিনা হয়, সেইটোক কয় ফেষ্টিনেশ্যন গেট। গতিকে এইখিনি হ'ল, আৰু তাৰ ভিতৰত এইখিনি ক'লোঁ মই মটৰ চিনড্ৰম, তাৰ ভিতৰত আৰু এটা আছে আপোনাৰ মুখৰ যোনটো এক্সপ্ৰেশ্যন, সেই এক্সপ্ৰেশ্যনটো চেঞ্জ হৈ যায় পাৰ্কিনচনত, সেইটো কয় মাস্ক লাইক ফেচিছ। আমাৰ মুখত যেন এখন মুখা লগাই থৈছে, তাৰ কোনো চেঞ্জ হোৱা নাই, আপুনি কিবা ফুটিটো একেধৰণৰে থাকিব, তো মাস্ক লাইক ফেচিছ। তাৰ এইখিনি হ'ল মটৰ চিনড্ৰম, মানে আপোনাৰ যোনখিনি পেশীৰ প্ৰব্লেম। তাৰপিছত নন মটৰ চিনড্ৰম আছে, তাৰ ভিতৰত হ'ল কনষ্টিপেশ্যন, কোষ্ঠকাঠিন্য, সেইটো আৰু আপোনাৰ ঘ্ৰাণ শক্তি যোনটো স্মেল সেইটো কমি যোৱা, বা ডিপ্ৰেশ্যন, এংজাইটি, এইখিনি হ'ল নন মটৰ চিনড্ৰম। গতিকে আপোনালোকে এতিয়া গম পাইছে যে অকল কপিলেই নহয়, তাৰ লগত বহুত বস্তু থাকিব লাগিব পাৰ্কিনচনৰ, আৰু সেইটো কয় UK ব্ৰেইন বেংক ডায়েগনষ্টিক ক্ৰাইটেৰিয়া ফৰ পাৰ্কিনচন ডিজিজ। গতিকে আপোনালোকে এইটো ভয় নাখাব যে অকল কপিলেই পাৰ্কিনচন হয়। ইন্দ্ৰজিৎ,
1: হয়, আজি আচলতে ডক্টৰ বসুমতাৰীৰ সৈতে কথা পাতি ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ কথাবিলাক কৈছে আৰু সকলোৱে বুজি পোৱাকৈ কৈছে, এইটো এটা ডাঙৰ কথা। কিন্তু ৰাইজে শ্ৰোতাসকলে বুজি পোৱাকৈ ইমান ধুনীয়াকৈ আপুনি বুজাই দিছে কথাখিনি, আৰু এয়া কিন্তু এনেকুৱা নহয় যে আমাৰ কনচেপ্টটো নতুন, আমি নতুনকৈ জানিবলৈ পাইছোঁ, কিন্তু এনেকুৱা বিকাৰ আমাৰ হৈয়ে থাকে, আমি সদায় দেখি থাকোঁ, কিন্তু আমি নাজানো আচলতে এইটো কি। গতিকে আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে। কল্পনামীন শৰ্মাই মঙলদৈৰ পৰা লিখিছে, আমি ৰেডিঅ' শুনা লোকসকলে ৰেডিঅ' নুশুনা লোকৰ লগত যেতিয়া মনৰ ভাৱ আদান প্ৰদান কৰোঁ তেতিয়া অনুভৱ হয় আমি সঁচাকৈ বহু লোকতকৈ বহুত কথা আগতীয়াকৈ জানো। ক্ৰীড়া, ঘৰ এখন পৰিচালনা কৰা অথবা ৰোগৰ প্ৰতিকাৰ, প্ৰায় প্ৰতিটো বিষয়ৰে জ্ঞান আমি অলপ হ'লেও আগতেই পাওঁ। গতিকে ধন্যবাদ আকাশবাণী গুৱাহাটী, আমাৰ দৈনন্দিন জীৱনৰ অংগ হোৱাৰ বাবে, যে আকাশবাণী আগতীয়াকৈ কথাখিনি আপোনালোকক জনায়। আজিৰ অনুষ্ঠান অতি গুৰুত্বপূৰ্ণ, বহুত লোকে বৰ্তমান স্নায়ু ৰোগৰ চিকাৰ হৈছে, এই ৰোগৰ আগতীয়া প্ৰিভেণ্টিভ মেজাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নেকি আগতীয়াকৈ, আমি ইয়াৰ সতৰ্ক কেনেকৈ হ'ব পাৰোঁ?
0: কি নাম আছিলে
1: তেখেত? কল্পনা আমিন শৰ্মা।
0: হয়, শৰ্মা, আপোনাক এইটো কথা কৈছে, আপুনি বহুত ভাল, মানে আপুনি সম্ভৱ বহুত এক্টিভ লিষ্টনাৰ হয়, আৰু আপুনি ঠিক কথা উপস্থাপন কৰিছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ, যে আমি যেতিয়া বেমাৰটো হোৱাৰ আগতে যাতে প্ৰিভেণ্ট কৰিব পাৰোঁ আমি নিজকে, তো তাৰ কাৰণে নাম্বাৰ ওৱান লাইফষ্টাইল, আপুনি নিয়মীয়া ব্যায়াম কৰক, ব্যায়াম কৰিব নোৱাৰিলেও আপুনি মিনিমাম 30 মিনিট খোজকাঢ়ক সপ্তাহত 5 দিনকৈ, টোটেল আমাক লাগে 150 মিনিট সপ্তাহটোত মিনিমাম, সেইটো ফিজিকেল এক্টিভিটি। আৰু যোনবিলাক মানে গাঁৱৰ মানুহ আছে বা যোনবিলাক মানে তেওঁলোকেতো খেতি বা এইবিলাকত কৰোঁতে ব্যায়াম ধৰণৰ হৈয়ে যায়, কিন্তু যোনবিলাক মানুহ আমাৰ চিটিত আছে, যোনবিলাক চহৰত আছে, এইবিলাকৰ কাৰণে বহুত প্ৰয়োজন যে ৰেগুলাৰ নিয়মীয়া ব্যায়ামটো। নাম্বাৰ টু হ'ল টোপনি, স্লিপ, টোপনি মিনিমাম আপোনাৰ বয়স অনুযায়ী 6 ঘণ্টাৰ পৰা 7 ঘণ্টা মিনিমাম হ'ব লাগে আপোনাৰ টোপনি। যদি আপোনাৰ টোপনি কম হয় তেতিয়া আপোনাৰ গোটেই বডিটো এটা টেনশ্যনত থাকে, গোটেই বডিটো এটা ষ্টেট অফ ষ্ট্ৰেছত থাকে, গতিকে আপোনাৰ টোপনিটো যাতে ঠিক হয় সেইটো নাম্বাৰ টু। নাম্বাৰ থ্ৰী ডায়েট, আপোনাৰ যোনখিনি খোৱা বস্তু, আপোনাৰ যিবিলাক খায় সেইখিনি যাতে বেলেঞ্চ হয়, এনেকুৱা নহয় যে মই অকল ভাতে খাই থাকোঁ, ফল মূল নাখাওঁ, বা এনেকুৱা নহয় যে মই অকল ফল মূলে খাওঁ ভাত নাখাওঁ, গতিকে ডায়েটটো আপোনাৰ বেলেঞ্চ ডায়েট হ'ব লাগে, তাত আপোনাৰ ফল মূল, শাক পাচলি গোটেইবিলাক বস্তু ইনক্লুড থাকিব লাগে, যাতে তাৰ ভিতৰত বহুত এণ্টি অক্সিডেণ্ট আছে সেইখিনিও, আৰু মাজে মাজে আপুনি ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে ছাপ্লিমেণ্ট, ধৰক ভিটামিন ধৰণৰ কেলছিয়াম, এইবিলাক ছাপ্লিমেণ্ট খাব লাগে। তাৰপিছত আৰু হ'ল আৰু কিছুমান আছে, ধৰক আপোনাৰ ছ'চিয়েলাইজেশ্যন বুলি যোনটো কয়, আপোনালোকে মানুহৰ লগত কথা পাতিব, তাৰ পৰাও আপোনালোকৰ ব্ৰেইনৰ বিকাশ, যোনবিলাক আপোনাৰ পাহৰা বেমাৰ, মই আজি বিভাগটো সেইটো বিভাগ বেলেগ হয় ডিমেনচিয়া বুলি কয়, যোনবিলাক মানুহে কথা পাহৰিব আৰম্ভ কৰে, গতিকে মানুহে যাতে আপোনালোকে যাতে আইচলেট হৈ নাথাকে, যেনেকৈ আমি কথা পাতি আছোঁ আজি ৰেডিঅ'ত আপোনাৰ লগত কথা পাতি ভাল লাগিছে, ঠিক তেনেকৈয়ে আপোনালোকে যাতে ছ'চিয়েলাইজ কৰে, মানুহৰ লগত কথা পাতে, ধৰক ওচৰৰ মানুহৰ লগত কথা পাতে, আপোনালোকে ঘৰত অকলে আইচলেট হয় মোবাইলটো টিপি নাথাকিব ঘণ্টাৰ ওপৰত ঘণ্টা, গতিকে এইবিলাক কৰিলে আপোনাৰ ব্ৰেইনৰ এক্টিভিটিবিলাক কমি যায়, আৰু আপোনালোকৰ সেই যোনবিলাক নিউৰোৰ যোনবিলাক বেমাৰ আপুনি অলৰেডি মেনশ্যন কৰিছেই, এইবিলাক বেমাৰে আমাক সোনকালে আক্ৰমণ কৰে।
1: হয়, পাপৰিত আছে, তেজপুৰৰ পৰা অনুষ্ঠানটি চাই আছে, মোৰ মা পাৰ্কিনচন হৈ 2020 চনত পৃথিৱীৰ পৰা আঁতৰি গ'ল, তেওঁ গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা চলাই কৰাই আছিল, মাৰ আগলৈকে আচলতে পাৰ্কিনচন বেমাৰনো কি সেই বিষয়ে তেওঁ নাজানিছিলে আগতে, কিন্তু মাক হোৱাৰ পাছত তেওঁ যেতিয়া পৃথিৱীৰ পৰা আঁতৰি গ'ল তেওঁৰ চিকিৎসাৰ সময়ছোৱাত তেওঁ অকণমান কথাখিনি বুজি পালে। পাপৰিত আছে তেজপুৰৰ পৰা তেখেতে কৈছে, ক্ষীৰোদ কুমাৰ শৰ্মা আপুনি অনুষ্ঠানলৈ আহিছে, ইব্ৰাহিম খান খুব ইনফৰ্মেশ্যন মানে তথ্যখিনি খুব ভাল পাইছে, আৰু ইতিমধ্যে ডাক্টৰ বসুমতাৰীৰ ফোন নম্বৰ গোটেই তথ্যখিনি ইয়াত মন্তব্যত ইতিমধ্যে উল্লেখ কৰা হৈছে, আপোনালোকে পাব আৰু তেখেতক যদি যোগাযোগ কৰিবলগীয়া হয়। আজি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হৈছে, মৰিগাঁও জিলাৰ বাৰপুঁজিয়াৰ পৰা অনুপজ্যোতি লাহনে অনুষ্ঠানটি চাই আছে।

0: যে অজয় চক্ৰৱৰ্তীয়ে খুব নজনা কথা জানিব পাৰিছোঁ বুলি আজি উল্লেখ কৰিছে। আৰু সঁচাকৈ মই নিজে বহি থাকি বহু কথা আমি নাজানো। লিপিকা খাওন আপুনি ডিঙি আৰু পিঠিৰ বিষ সঘনাই হৈ থকা বুলি কৈছে, সোঁ ভৰিলৈকে আঁঠুৰ বিষ হৈছে, কেনেকৈ উপশম হ'ব বিষৰ কথা কৈছে।
1: হয়, এইটোতো মাস্কুলোস্কেলেটেল হয়, এইটো হয় অৰ্থপেডিক্স বা এনেকুৱা যাব। আজিৰ বিভাগটোৰ পৰা আমি আঁতৰি নাযাওঁ নেকি?
0: আজি এই কথাটোৰ পৰা আমি আঁতৰি নাযাওঁ। জোন শৰ্মা, আপুনি ডেৰগাঁৱৰ পৰা চাই আছে, পাৰ্কিনছন ৰোগৰ কথা খুব আমি শুনিছোঁ আৰু বাকী আৰু কেইবাটাও শব্দ আছে যিকেইটা মই 10:30 বজাৰ আগত আপোনাক সুধিব লাগিব, যিবিলাক আমি শুনি থাকোঁ কিন্তু নাজানো। কিন্তু আমি প্ৰথমে জানি লওঁ পাৰ্কিনছন ৰোগৰ ক্ষেত্ৰত ঔষধ কি
1: হয়,
0: কি ধৰণৰ ঔষধ আছে?
1: হয়, পাৰ্কিনছন ৰোগৰ এক ঔষধ আছে। পাৰ্কিনছন ৰোগ আমি যদি চিকিৎসা কৰোঁ, সময়মতে চিকিৎসা কৰোঁ, যোনজন পাৰ্কিনছন ৰোগী তেওঁ এটা নৰ্মেল, নিয়াৰ নৰ্মেল লাইফ জীৱন যাপন কৰিব পাৰে। আপোনালোকে দেখিছে বহুত মুভি ষ্টাৰ আছে, তেওঁৰ ভিতৰতে আছে মাইকেল জে ফক্স, তেওঁ নিজৰ পাৰ্কিনছন বেমাৰ আছিল, তেওঁ

0: জোন শৰ্মা আপুনি ডেৰগাঁৱৰ পৰা চাই আছে, পাৰ্কিনছন ৰোগৰ কথা খুব আমি শুনিছোঁ আৰু বাকী আৰু কেইবাটাও শব্দ আছে যিকেইটা মই 10:30 বজাৰ আগত আপোনাক সুধিব লাগিব, যিবিলাক আমি শুনি থাকোঁ কিন্তু নাজানো। কিন্তু আমি প্ৰথমে জানি লওঁ পাৰ্কিনছন ৰোগৰ ক্ষেত্ৰত ঔষধ কি
1: হয়,
0: কি ধৰণৰ ঔষধ আছে?
1: হয়, পাৰ্কিনছন ৰোগৰ এক ঔষধ আছে। পাৰ্কিনছন ৰোগ আমি যদি চিকিৎসা কৰোঁ, সময়মতে চিকিৎসা কৰোঁ, যোনজন পাৰ্কিনছন ৰোগী তেওঁ এটা নৰ্মেল, নিয়াৰ নৰ্মেল লাইফ জীৱন যাপন কৰিব পাৰে। আপোনালোকে দেখিছে বহুত মুভি ষ্টাৰ আছে, তেওঁৰ ভিতৰতে আছে মাইকেল জে ফক্স, তেওঁ নিজৰ পাৰ্কিনছন বেমাৰ আছিল, তেওঁ নিজে ফাউণ্ডেশ্যন খুলিছে, এতিয়া বহুত ৰিচাৰ্চ কৰি আছে পৃথিৱীত। তো পাৰ্কিনছন বেমাৰৰ যদি আমি চিকিৎসা বুলি কওঁ, তেতিয়া আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ। এক নম্বৰ হ'ল ঔষধ বা ফাৰ্মাচিউটিকেল থেৰাপি, মানে মেডিচিন। চ' মেডিচিনৰ ভিতৰত আছে আমাৰ সবতছে পাৱাৰফুল মেডিচিনটো হ'ল লিভ'ডোপা। চ' লিভ'ডোপাটো হ'ল আমাৰ যোনটো মই প্ৰথমে কৈছিলোঁ যে ডোপামিন কমি যোৱাৰ কাৰণে আমাৰ পাৰ্কিনছনৰ ৰোগবিলাক দেখা দিয়ে, সেই ডোপামিনৰ প্ৰিকাৰ্চৰ হয়। ডোপামিনৰ আগৰ পাৰ্ট এই লেভ'ডোপাটো গৈ ব্ৰেইনত কনভাৰ্ট হয় ডোপামিনলৈ, গতিকে ডোপামিনটো ছাপ্লাই কৰে। গতিকে আমাৰ পাৰ্কিনছনৰ যোনবিলাক মেজৰিটি অফ চিম্পটম, গোটেইবোৰ নহয়, মেজৰিটি অফ দ্য চিম্পটমছ আমাৰ কণ্ট্ৰল হয়। তো তাৰ ভিতৰত ধৰক আপোনাৰ ট্ৰেমৰটো কণ্ট্ৰল হৈ যাব, আপোনাৰ গেইট বেলেঞ্চটো কণ্ট্ৰল হ'ব, আপোনাৰ যোনখিনি লেহেমীয়া গতি এইখিনি কণ্ট্ৰল হ'ব। কিন্তু কিছুমান বস্তু তাৰ দুই এটা বস্তু ঠিক নহয় তাৰ ভিতৰত ধৰক এই লেভ'ডোপা কাৰ্বিডোপা বা লেভ'ডোপা বেঞ্চেৰাজাইডে আপোনাৰ এই যোনটো আপোনাৰ ফ্ৰিজিং বুলি কয়, ধৰক আপুনি খোজকাঢ়ি আছে, এডভান্স পাৰ্কিনছন যোনটো নেকি 9-10 বছৰৰ পিছত দেখা দিয়ে, খোজকাঢ়িয়ে গৈ আছে, আপুনি ঘৰৰ বাৰাণ্ডাখন পালে তাত কিবা এটা পৰি আছিলে, আপুনি ৰখি গ'ল, সেইটো কয় ফ্ৰিজিং অফ গেইট, FOG বুলি কয়। সেইখিনিত লেভ'ডোপা ইমান বিশেষ সহায় নকৰে। আৰু ডিষ্টনিয়া বুলি কয়, ধৰক আপোনাৰ পেশীটো ঘপককৈ এনেকুৱা বেঁকা হৈ গ'ল মেডিচিনৰ ইফেক্ট যোৱাৰ পিছত, সেইখিনিও লেভ'ডোপা ইমান ঠিক নকৰে। কিন্তু 80% আপোনাৰ পাৰ্কিনছন ৰোগৰ যোনবিলাক চিম্পটম আছে, সেইখিনি লেভ'ডোপাই আমাৰ কণ্ট্ৰল কৰে। আৰু লেভ'ডোপাৰ উপৰিও আৰু 3 আৰু 4বিধ বেলেগ বেলেগ ক্লাছৰ মেডিচিন আছে। ডোপামিন এগনিষ্ট বুলি কয়, ডোপামিন এগনিষ্টটো লেভ'ডোপাৰ নিচিনাই কাম কৰে, সি ডোপামিন ছিক্ৰেচনটো বঢ়াই দিয়ে ব্ৰেইনত। আৰু কিছুমান আছে লেভ'ডোপাটো ডিষ্ট্ৰাকশ্যনটো বন্ধ কৰে, যাতে লেভ'ডোপাটো ব্ৰেইনত বেছি টাইম থাকে, সেইটোক কয় COMT ইনহিবিটৰ বুলি কয় বা MAO-B ইনহিবিটৰ বুলি কয়। আৰু কিছুমান মেডিচিন এনেকুৱাকৈ বনাইছে যোনবিলাক মেডিচিন আপোনাৰ লেভ'ডোপা খোৱাৰ পিছত, মানে যোনখিনি আমি ট্ৰেড নেম জানো চিনড'পা বুলি কওঁ, আমি চিনড'পা খোৱাৰ পিছত আপোনাৰ কেতিয়াবা খুব আপোনাৰ গতিবিলাক বেছি বাঢ়ি যায়, ডান্স কৰাৰ নিচিনা হয়, বা সেইটো ডিছকাইনেছিয়া বুলি কয়, সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে এমান্টিডিন বুলি মেডিচিন আছে, বা ছাফিনেমাইড বুলি আছে মেডিচিন, তেনেকুৱা ধৰণৰ। আৰু এপ'মৰফিন যোনটো আপুনি মই ক'লোঁ যে ফ্ৰিজিং হৈ যায়, মানুহজন ফ্ৰিজ হৈ যায়, একদম এনেকুৱা থৰ লাগি যায় ঘপককৈ, তেতিয়া আমি এমান্টিডিন ছাবলিংগুৱেল টেবলেট আছে, এমান্টিডিন ছাবকিউটেনিয়াছ ইনজেকশ্যন আছে। ত' এইখিনি আমাৰ যথেষ্টখিনি মেডিচিনেই আছে এজন সাধাৰণ মানে পাৰ্কিনছন ৰোগী মানে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। তাৰপিছত
0: আৰু এটা কথা, এইখিনিতে মোৰ ভাবিব মন গৈছে, লেভ'ডোপাৰ কথা যদি কৈ আছে, বহুতে ভাবে যে খুব আসক্তি হৈ যায়, এইটো এৰিব নোৱাৰা হৈ যায় আৰু পিছত মগজুৰ ক্ষতি কৰে, এনেকুৱা কিবা কথা আছে?
1: নাই, এইটো একেবাৰে মানে মিছা কথা। এইটো এটা এডিক্টিভ নহয় বা আসক্তিকাৰক মেডিচিন নহয়, এইটো এটা নিউৰো ট্ৰান্সমিটাৰ হয়। মই কৈছোঁ যে ডোপামিন কমি গ'লে আপোনাৰ পাৰ্কিনছন ডিজিজ হয়, গতিকে ডোপামিনটো ছাপ্লাই কৰে ব্ৰেইনত, গতিকে এইটো কোনো ধৰণৰ এডিকশ্যন নহয়, এনেকুৱা নহয়। কিন্তু আমি লেভ'ডোপা দিওঁ যেতিয়াই মানুহজনৰ চিম্পটমখিনিয়ে মানুহজনক বা মানুহগৰাকীক এই তেওঁৰ ব্যক্তিগত লাইফত ব্যাঘাত জন্মায়, ধৰক লিখোঁতে দিগদাৰ হ'ল, অফিচ যাওঁতে বহুত শ্ল'কৈ গ'ল, বা বিভিন্ন এক্টিভিটিজ অফ ডেইলি লাইফত যেতিয়া প্ৰব্লেম হয়, তেতিয়া আমি লেভ'ডোপা ষ্টাৰ্ট কৰোঁ। একো কোনো ধৰণৰ ব্ৰেইনৰ কোনো স্নায়ুক লেভ'ডোপাই কোনো ধৰণৰ এনেকুৱা নষ্ট নকৰে, তেনেকুৱা বৈজ্ঞানিক কোনো ধৰণৰ প্ৰমাণ নাই।
0: হয়, আৰু পাৰ্কিনছনৰ ক্ষেত্ৰতে হওক বা অন্য ৰোগৰ ক্ষেত্ৰত এক্সাৰচাইজ, ডায়েট, লাইফষ্টাইল,
1: হয়,
0: এই গোটেইকেইটা কথা অলপ, সেই প্ৰসংগকেইটা অলপ যদি বুজাই কয়।
1: এক্সাৰচাইজ মই আগতেই কৈছোঁ, মিনিমাম 30 মিনিটছ 5 দিন আপুনি এক্সাৰচাইজ বা খোজকাঢ়া বা জগিং যি কওক। আৰু পাৰ্কিনছনৰ কাৰণে কিছুমান স্পেচিফিক এক্সাৰচাইজ আছে যোনখিনি চাইণ্টিফিকেলি প্ৰুভেন, এক নম্বৰ হ'ল টাইচি বুলি এটা এক্সাৰচাইজ আছে, সেইটো নেকি আপোনাক যিহেতু পাৰ্কিনছন বেমাৰটো বেলেঞ্চৰ লগত জড়িত, আপোনাৰ বেলেঞ্চটো প্ৰব্লেম হয়, আপুনি আপুনি থিয় হৈ থকা ভংগী প্ৰব্লেম হয়, গতিকে

0: এই শোল্ডাৰ শ্ৰাগিং বা এইটোৱে নহয় আৰু বেলেগ কমপ্লেক্স মুভমেণ্ট ডিছৰ্ডাৰো থাকিব, বা কিছুমানে পুৰি যায়, বা মই ৰিচেণ্টলি 10 জনমান বাচ্চা দেখিছোঁ নিজকে মাৰে, এনেকৈ বুকুত ধাপ ধাপকৈ মাৰিব বা গালত মাৰিব চৰিয়াব, সেইখিনি হ'ল মুদ্ৰা দুখ। ইয়াৰ লগতে ভকেল টিক্স থাকিব, আপোনাৰ মুখৰ পৰা কিছুমান আৱাজ উলিয়াব, কিছুমানে গৰুৰ নিচিনা উলিয়ায়, কিছুমানে ছাগলীৰ নিচিনা উলিয়ায়, বা কিছুমানে এনেই থ্ৰ'ট ক্লিয়াৰ কৰাৰ নিচিনা বিভিন্ন ধৰণৰ আৱাজ উলিয়াব পাৰে। আৰু কিছুমানে খুব বেয়া কথা কয়, ছাডেনলি বেয়া কথা কৈ দিয়ে, বেয়া কথা এটা উচ্চাৰণ কৰি দিয়ে, সেইটো মুদ্ৰা দুখ। এনেকুৱা নহয় যে বাচ্চাটোৰ চাইকিয়াট্ৰিক কিবা প্ৰব্লেম হৈছে, ঘপককৈ কিবা এটা বেয়া অসমীয়া শব্দ কৰিলে বা বেয়া ইংলিছ শব্দ কৈ দিয়ে, সেইটো চবতে মানে মই বাহিৰত থাকোঁতেও দেখিছোঁ, বাহিৰৰ বাচ্চাবিলাকো তেনেকুৱা। গতিকে এই ৰোগটো আপোনালোকে বাচ্চাটোক মাৰপিট বা ভয় নোখোৱাব, এই বেমাৰটো আপুনি নিউৰোলজিষ্টৰ ওচৰত লৈ যাব, গৈ পেলাই ভালকৈ চিকিৎসা কৰাব, যাতে তাৰ কিবা ট্ৰিটেবল কজ থাকিব পাৰে বা চাইক'লজিকেল যোনখিনি সহায় লাগে সেইখিনি আপোনালোকে লওক, এই বেমাৰটো আপোনালোকে এনেকৈ ইগনোৰ নকৰিব।
1: হয়, শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটি আজি প্ৰচাৰ কৰা হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
2: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: আমি অনুষ্ঠানটিৰ প্ৰায় শেষ অংশলৈ আহিছোঁ, কেইবাটিও ফোন কল আহিছিল কিন্তু আমি ল'ব পৰা নাই। দেৱজিৎ ডেকাই কৈছে, ছাৰ মোৰ ভাইটিৰ মুখখন হঠাৎ বেকা হৈ গৈছিল, কি কাৰণত হৈছে? এক্সাৰচাইজ কৰোঁতে অৱশ্যে ভাল হ'ল কিন্তু হঠাৎ বেকা হৈ গৈছিল, এই কথাটো তেওঁ জানিব বিচাৰিছে।
0: হয়, মুখ বেকা হোৱাটো বহুত কাৰণ থাকিব, তাৰ ভিতৰত মোষ্ট কমন হ'ল ফেচিয়েল পালচি। যদি বেকা হৈছে আৰু চকু বন্ধ কৰিব পৰা নাছিল ভালকৈ, এটা ছাইড যদি মুখখন বেকা হৈ গৈছে, তাৰমানে এইটো ফেচিয়েল পালচি বুলি কয়। আমাৰ যোনখিনি ক্ৰেনিয়েল পাৰ্ট, যোনখিনি মূৰ আৰু ডিঙিৰ, এইখিনিত আমাৰ 12ডাল নাৰ্ভ থাকে, সেইখিনি ক্ৰেনিয়েল নাৰ্ভ বুলি কওঁ আমি, এইটো ক্ৰেনিয়াম বুলি কওঁ মূৰটো। চ' ক্ৰেনিয়েল নাৰ্ভৰ 7 নম্বৰ নাৰ্ভডাল হ'ল ফেচিয়েল নাৰ্ভ, যোনে নেকি গোটেই ফেচিয়েল মাছলখিনি ছাপ্লাই কৰে। গতিকে যদি আপোনাৰ ৰাইট ছাইডে ফেচিয়েল নাৰ্ভডাল কাণৰ পিছফালৰ পৰা আহিব আগফালে এনেকৈ, চ' এই নাৰ্ভডাল যদি আপোনাৰ উইক হৈছে বা নিউৰোপেথি হৈছে, তেতিয়া আপোনাৰ মুখখন এইটো ছাইডে আপোনাৰ ভাল ছাইডটোৱে টানি লৈ যাব এইফালে বেয়া ছাইডটো। চ' সেইটো এটা মোষ্ট কমন কজ হয় ফেচিয়েল নাৰ্ভ পালচি।
1: আৰু আপোনাৰ এইকেইটা কথা, যিটো মই শব্দকেইটা কৈছোঁ, এটা হ'ল ডিষ্টোনিয়া, এটা কোৰিয়া আৰু এটা মাইক্ৰনিক জাৰ্ভ, হয় এই তিনিটা কথা অকণমান বুজাই দিয়কচোন।
0: হয়, ডিষ্টোনিয়া মানে ডিষ্টোনিয়া মানে টোনটো এবনৰ্মেল, ডিছ যদি আগত শব্দটো লগাই দিওঁ, টোনৰ এবনৰ্মেলিটিক কয় ডিষ্টোনিয়া। টোন মানে মাছল টোন, যেতিয়া আপোনাৰ ডিঙিটো ছাপ'জ ডিঙিৰ টোনটো মোৰ নৰ্মেল আছে, মই সেইকাৰণে সন্মুখত চাই আছোঁ, কিন্তু মোৰ মাছল যদি ৰাইট ছাইডে যদি মাছলৰ টোনটো বাঢ়ি যায়, ছাপ'জ এই মাছলটোৰ টোন বাঢ়ি গ'ল, মোৰ ডিঙিটো এইফালে ঘূৰি যাব, এই মাছলটোৰ নাম স্টাৰ্নমাষ্টয়েড, এই মাছলটোৱে ডিঙিটো অপজিট ছাইডে ঘূৰায় এইটোৱে, আৰু এই মাছল স্টাৰ্নমাষ্টয়েডটোৱে যোনটো ওলাই আছে এইটো এইটোৱে সোঁফালে ঘূৰাব। গতিকে মোৰ যদি ডিষ্টোনিয়া হয়, ফৰ এক্সাম্পল মোৰ যদি ডিষ্টোনিয়া হৈছে, ডিষ্টোনিয়াটো মই কৈছোঁ যে এই যিমান মুভমেণ্ট ডিছৰ্ডাৰ প্ৰব্লেম আছে, এইখিনি হ'ল ছফ্টৱেৰ প্ৰব্লেম, আপোনাৰ ব্ৰেইনৰ যোনখিনি চাৰ্কিটৰ প্ৰব্লেম। আপোনাৰ মাছলটো ঠিকে আছে, জন্মৰ পৰা ঠিকে আছে, মোৰ মাছল ঠিকে আছে, কিন্তু মোৰ যোনখিনি ছফ্টৱেৰ, মোৰ যোনখিনি ছিগনেল, যোনখিনি চাৰ্কিট, তাৰ প্ৰব্লেম। গতিকে তাৰ প্ৰব্লেম কাৰণে যদি এইটো নেটৱৰ্ক ডিছৰ্ডাৰ বুলিও কয়, গতিকে মোৰ এই যেতিয়া মাছলটো টোনটো এবনৰ্মেল হ'ব, সেইটো কয় ডিষ্টোনিয়া, এতিয়া মোৰ ডিঙিটো ৰাইট ছাইডে ঘূৰি যাব, এইটো কয় চাৰ্ভাইকেল ডিষ্টোনিয়া। চাৰ্ভাইকেল মানে হ'ল নেক, ডিষ্টোনিয়া মানে হ'ল এবনৰ্মেল টোন, চ' নেক ডিষ্টোনিয়া, এইটো হ'ল চাৰ্ভাইকেল ডিষ্টোনিয়া এইফালে। চ' ইয়াৰ বিভিন্ন ধৰণৰ কজ আছে ডিষ্টোনিয়াৰ, তাৰ ভিতৰত জেনেটিক, তাৰপিছত ডিজেনেৰেটিভ, ধৰক পাৰ্কিনছনটো কেতিয়াবা ডিষ্টোনিয়া পায়, বা PSP এনেকুৱা ধৰণৰ ডিজেনেৰেটিভ ডিছৰ্ডাৰ আছে। ছেকেণ্ডেৰী কজ আছে যোনবিলাক আমি ট্ৰিট কৰিব পাৰোঁ, তাৰ ভিতৰত আছে উইলছন ডিজিজ বুলি আছে, সেইটো আমি ট্ৰিট কৰিব পাৰোঁ। চ' আৰু কিছুমান ধৰক আপোনাৰ ট্ৰমাৰ কিছুকেইটা আগত প্ৰিভিয়াছ ট্ৰমা থাকিলে বা ইঞ্জুৰি থাকিলেও ডিষ্টোনিয়া হয়। চ' আৰু কিছুমান ইডিঅ'পেথিক য'ত আমি একো কজ নাপাওঁ, তো সেইটো ডিষ্টোনিয়া। তাৰ ছেকেণ্ড কুৱেশ্যনটো সুধিছে আপুনি কোৰিয়া, কোৰিয়া মানে আপুনি ৰেডিঅ' লগত আছে আপোনালোক, আৰু আপোনালোকে টিভি চাই, মুভি চাই, চ' আপোনালোকে গম পাইছে কোৰিয়া শব্দটো ক'ৰ পৰা আহিছে, কোৰিঅ'গ্ৰাফীৰ পৰা আহিছে। কোৰিঅ'গ্ৰাফী মিনছ ডান্স।

0: নিজেই, আৰু এইখিনি প্ৰব্লেম লৈ মানে গমেই পোৱা নাই যেতিয়া গেছৰ মেডিচিনৰ কাৰণে হ'ল সেইটো।
1: এই কথাটো আপোনাক শুনাৰ লগে লগে আমি নিজেও এনেকুৱা গেছৰ হোৱাৰ লগে লগে আমি নিজৰ মতেই সুখান্ত নহয়নে, আমি নিজৰ মতেই ফাৰ্মাচীলৈ গৈ এবাৰ যদি কোনোবা ডক্টৰে দিছিলে সেইটোকে আমি কিনি আনি খাই থাকোঁ। গতিকে এইটো কথা সঁচাকৈ ভাবিবলগীয়া। হিমাংশু ঠাকুৰীয়া কৈছে যে মোৰ সৰুৰে পৰা খুব সমস্যা আছিল, গৰুৰ দৰে মাত ওলাইছিল তেওঁৰ ভিতৰত,
0: সেইটো টিক্স ভকেল টিক্স।
1: আৰু কল্পনা কলিতা কৈছে ছাৰে ইমান সুন্দৰকৈ কৈছে, আপোনাক বহুত ধন্যবাদ জনাইছে যে বৰ ধুনীয়াকৈ বুজাই কৈছে বুলি কৈছে। ঘিলামৰা লখিমপুৰৰ পৰা হেম বৰগোহাঁই, আপুনি খুব নজনা কথা জনাইছে বাবে আকাশবাণী গুৱাহাটীক আৰু আপোনাক ধন্যবাদ জনাইছে তেখেতে। জগত বসুমতাৰী কৈছে দাদা মোৰ ছোৱালীজনীৰ 15 বছৰ, তাই হাতখন যোৱা 4 মাহমানৰ পৰা কঁপি থাকে বুলি কয় আৰু মাজে মাজে বিষাই থাকে, কি হৈছে বাৰু?
0: হয়, যদি এখন হাত হৈছে বা যদি এখন হাত হৈছে ডেফিনেটলি আপুনি ডক্তৰৰ ওচৰত আহিব লাগিব, চাব লাগিব। আৰু 14 বছৰ 15 বছৰত সাধাৰণতে ডাঙৰ একো বেমাৰ হ'ব নালাগে, কিবা ফিজিঅ'থেৰাপিকেল ডেফিচিয়েন্সি বা এনেকুৱাই হ'ব যেন পাইছোঁ।
1: হয়, আৰু যুৱক যুৱতীসকলৰ যেতিয়া ট্ৰেমৰ হয় বা ডিষ্টোনিয়া হয় সেইটো কি ধৰণে আমি চাব লাগে, আমি শেষত সেইটো কথাই আপোনাৰ পৰা জানো, আৰু শ্ৰোতাসকলক আপুনি কি আহ্বান জনাব?
0: এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে আপুনি, কাৰণ ডিষ্টোনিয়াটো এতিয়া বহুত চিকিৎসকো একচুৱেলি ভালকৈ মানে ইভালুৱেট কৰিব নোৱাৰে। হা, চ' ডিষ্টোনিয়াটো যদি ইয়াং অনছেট ডিষ্টোনিয়া হয়, ইয়াং অনছেট ডিষ্টোনিয়া মানে একদম খুব কম বয়সতে 5 বছৰ 4 বছৰ তেনেকুৱা ইয়াং অনছেট, আমি চাব লাগে যে ক'ত ষ্টাৰ্ট হৈছে, এইটো ভৰিত ষ্টাৰ্ট হৈছে নে হাতত ষ্টাৰ্ট হৈছে। চ' আমি ডিষ্টোনিয়াটো কমপ্লিটলি এনালাইজ কৰিব লাগিব যে কিমান বয়সত হৈছে, কোনটো বডি পাৰ্টছত হৈছে, কিমান দেৰি থাকে, কিবা ভেৰিয়েশ্যন আছে নেকি, ডায়নেল ভেৰিয়েশ্যন মানে ৰাতিপুৱা বেয়া হয় আবেলি, ৰাতিপুৱা ভাল হয় আবেলি বেয়া হৈ যায়, সেইটোক ভেৰিয়েশ্যন বুলি কয়। গতিকে ডিষ্টোনিয়াটো যদি এনেকুৱা থাকে, এক মই মোৰ মানে অনুৰোধ যে আপোনাৰ কোনোবা ভাল নিউৰলজিষ্টৰ ওচৰত গৈ পেলাই এবাৰ দেখুৱাই লওক, মানে এইটো অন ৰেডিঅ' কোৱাটো মানে ইজি নহয় যে ডিষ্টোনিয়া হ'লে মই কি দিম তেনেকুৱা, কাৰণ ইয়াৰ মোৰ দেন 300 কজ আছে ডিষ্টোনিয়া।
1: হয়, আৰু এটা কথা আপোনাক সুধোঁ যে আমাৰ হয়তো আমাৰ জীৱনত বহুত চিন্তা থাকে, টেনশ্যন থাকে, ষ্ট্ৰেছ থাকে, ইয়াৰ ফলতো হয় নেকি? আৰু যদি এগৰাকী ৰোগীৰ এনেকুৱা ডিচৰ্ডাৰ হৈছে, তেওঁ চিকিৎসকৰ ওচৰলৈ গ'লে কি কি বস্তু লগত লৈ যোৱাটো উচিত, মানে ডক্টৰে এইখিনি জানিব বিচাৰে?
0: হয়, আপুনি এইটো সুন্দৰ মানে কুৱেশ্যনটোৱে উপস্থাপন কৰিছে যে আমাৰ জীৱনত মানে যোনটো এংজাইটি, টেনশ্যন, ষ্ট্ৰেছ, ষ্ট্ৰেছে এই যোনবিলাক মুভমেণ্ট ডিচৰ্ডাৰ আছে, এইবিলাক যোনবিলাক মুভমেণ্ট ডিচৰ্ডাৰ আছে এইখিনিক বঢ়াই দিয়ে, এগ্ৰেভেট কৰি দিয়ে। যেতিয়া আপুনি চাব ৰিলেক্স হৈ আছে, যিকোনো মুভমেণ্ট ডিচৰ্ডাৰ একচেপ্ট 2 or 3 আপোনাৰ ৰাতি টোপনিত নোহোৱা হৈ যায় মুভমেণ্টবিলাক, ইভেন পাৰ্কিনচন, এচেঞ্চিয়েল ট্ৰেমৰ, ডিষ্টোনিয়া, কৰিয়া নাচি আছে দিনত কিন্তু ৰাতি শুইছে কোনো মুভমেণ্ট নাই। তাৰ মানে কি? তাৰ মানে যেতিয়া আপোনাৰ শৰীৰটো যেতিয়া আপোনাৰ কমপ্লিটলি ৰিলেক্স থাকিব, তেতিয়া শৰীৰটো ৰিলেক্স থাকিব, আপোনাৰ মুভমেণ্টবিলাক নহয়। গতিকে আপুনি চেষ্টা কৰিব যে আপোনাৰ যোনটো ষ্ট্ৰেছ, যোনটো আপোনাৰ এংজাইটি, ষ্ট্ৰেছ লেভেলটো যিমান পাৰে আপুনি মানে কমাই ৰখাটো, সেইটো কাৰণে আপুনি যোগা কৰক, এক্সাৰচাইজ কৰক। গতিকে মই একদম চিম্পল এক্সাম্পল দিলোঁ, আপোনাৰ ৰাতি নোহোৱা হৈ যায় গোটেই মুভমেণ্ট, টোপনিত নোহোৱা হৈ যায়, মানে টোপনিত আপুনি কমপ্লিটলি ৰিলেক্স। গতিকে সেইটোৰ পৰা আপোনালোকে বুজিব যোনবিলাকে শুনি আছে যে ৰিলেক্সেশ্যনটো কিমান প্ৰয়োজন মানুহৰ কাৰণে, আৰু এই ডিষ্টোনিয়া বা যিকোনো মুভমেণ্ট ডিচৰ্ডাৰ ষ্ট্ৰেছত সদায় বাঢ়িবই। আপুনি যদি আছে ট্ৰেমৰ আছে, সেইটো আপোনাৰ ষ্ট্ৰেছত বা এংজাইটিত এইটো ঘপককৈ বাঢ়ি যাবই, সেইটো কাৰণে আপোনাৰ ভয় খাব নালাগে, সেইটো এটা টেম্পৰাৰী এটা ফেনামেনা বুলি কয়।
1: হয়, চিকিৎসকগৰাকীয়ে ইমান সুন্দৰকৈ ডক্টৰ বসুমতাৰী ইমান ধুনীয়াকৈ কৈছে আৰু ইমান স্পষ্টকৈ, ইমান বুজি পোৱাকৈ কৈছে, আচলতে আপোনাৰ সৈতে কথা পাতি থাকি খুব ভাল লাগিছে, মই এই অনুষ্ঠানটো শেষ কৰিবলৈ মন যোৱা নাই, ইমান ভালকৈ আপুনি কথাখিনি বুজাই কৈছে। আৰু শ্ৰোতাসকল, আপোনালোকৰ পৰিয়ালৰ যদি কাৰোবাৰ হাত কপা, গতি লেহেমীয়া, গা টান বা ডিঙি বেঁকা হৈছে, ছাডেন জাৰ্ক, হঠাৎ ঝাটকা মাৰি দিয়াৰ নিচিনা তেওঁলোকে কৰে, এনেকুৱা যদি হৈছে লাজ নকৰিব, লুকুৱাই নথব, নহয়নে?
0: দেৰি নকৰিব, হয়, এনেকুৱা এইবিলাক নিজেই মানে এটা বস্তু হৈছে বুলি আমি আমাৰ অসমীয়া মানুহবিলাকৰ সেইটো এটা মানে বহুত মানে এটা প্ৰপাৰ্টি বুলিয়ে কওঁ যে কিবা হ'লে নিজে আমি কৰিলোঁ, নাই মোৰ এইটো কাৰণেহে এইটো হৈছে, মই যে বিয়াত আছিলোঁ যে 3 দিন সেইকাৰণে মোৰ হাতখন কঁপি আছে, মই খোৱাই নাই এইকেইদিন। গতিকে নিজেই এজন ডক্টৰ হৈ নাযাব, নিজে আমি মানে কি এজন ডক্টৰ মানে অভিজ্ঞ ডক্টৰ হ'বলৈ

0: 30 বছৰ 25 বছৰ তাতকৈ বেছি লাগে। গতিকে আপোনালোকে এদিন দুদিন কিবা এটা শুনি পেলাই নিজেই নিজকে ওপৰতে ডক্টৰ আমি নকৰিব। আপোনালোকে কিবা এনেকুৱা যদি অসুবিধা পাইছে এটলিষ্ট কোনোবা এজন ওচৰৰ ডক্টৰক লৈ পেলাই আপুনি গৈ পেলাই কনচাল্ট কৰক বা এজন নিউৰলজিষ্টৰ ওচৰত গৈ পেলাই কনচাল্ট কৰক যাতে যি প্ৰব্লেম হৈ আছে সেয়া যাতে বহুত দেৰি হৈ নাযায়।
1: খুব ভাল লাগিল ডাক্টৰ লক্ষ্যজ্যোতি বসুমতাৰী, আপুনি খুব ধুনীয়াকৈ কথাখিনি বুজাই ক'লে। আপোনাৰ সৈতে এই যে খণ্ডটো সঁচাকৈ শ্ৰোতাসকলক উপকৃত হ'ব, বহু নজনা কথা আমি গম পালোঁ আজি, আৰু শ্ৰোতাসকলে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক যাতে এই অনুষ্ঠানটো সৰহসংখ্যক লোকে উপভোগ কৰিব পাৰে, তেওঁলোকে বুজি পাব, কাৰণ এই বাৰ্তাটো ৰাইজৰ মাজলৈ যাব লাগিব। কল্পনা মীন শৰ্মাই কোৱাৰ নিচিনা যে আকাশবাণীয়ে সদায় আনতকৈ আগতেই আপোনালোকক এনেকুৱা জানিবলগীয়া কথাখিনি জনায়, গতিকে সেই চেষ্টা আমি অব্যাহত ৰাখিম। আৰু এই প্ৰচেষ্টাত আমাৰ অংশীদাৰ হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতাল। গতিকে আমি এপ'লো এক্সেল কেয়াৰ হাস্পাতালক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক সহযোগ কৰিলে সুশান্ত দত্তই, ছ'চিয়েল মিডিয়াত পোনপটীয়া প্ৰচাৰত আছিল সৌৰভজ্যোতি ভূঞা, ধন্যবাদ জনাইছোঁ। ডিউটি ৰুমত জ্যোতি হাজৰিকা বৰা, আৰু এতিয়া দায়িত্ব লৈ আহিব নীলাক্ষী বৰদলৈ। নিয়ন্ত্ৰণ কক্ষত এতিয়া দায়িত্ব গ্ৰহণ কৰিছিল নিখিল শৰ্মা, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত পপি চন্দ, সকলোকে ধন্যবাদ জনাইছোঁ। শ্ৰোতাসকল, আপোনালোকে নগাঁৱৰ তেজপুৰৰ যিসকল শ্ৰোতাই শুনি আছে, আপোনালোকক জনাওঁ যে অন্য ঠাইৰ পৰা আপোনালোকে যাব পাৰিব যে আকাশবাণী তেজপুৰ কেন্দ্ৰত আকাশবাণী 90 বছৰীয়া বৰ্ণিল পৰিক্ৰমা, এই বৰ্ণিল পৰিক্ৰমাত আজি এটি সুৰৰ সন্ধিয়া সংগীতৰ অনুষ্ঠান, সুৰৰ সন্ধিয়া তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সন্ধিয়া 6:30 বজাৰ পৰা আজি অনুষ্ঠিত হ'ব। তাত শিল্পীসকল আলিম্পন চৌধুৰী, প্ৰণামী বৰঠাকুৰ, জ্যোতিৰূপা শৰ্মা, প্ৰাঞ্জল শইকীয়া, আপোনালোক সকলো আহিব। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা, অনুষ্ঠান মুৰব্বীৰ তৰফৰ পৰা আপোনালোকক আমন্ত্ৰণ জনাইছোঁ তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি সন্ধিয়া 6:30 বজাত। সকলো ভালে থাকক। ডাক্টৰ বসুমতাৰী, আপুনি এইখিনি সময় দিলে, আমি আশা কৰিম যে অনাগত সময়তো আপুনি আহিব, আমাৰ অন্য অনুষ্ঠানতো আপোনাক আমি আমন্ত্ৰণ জনাম, কাৰণ ইমান ভালকৈ শ্ৰোতাসকলক বুজাই দিব পৰা আৰু এনেকুৱা এগৰাকী চিকিৎসকৰ ওচৰলৈ যদি কোনো ৰোগী যায় নিশ্চয় তেওঁ সন্তুষ্ট হৈ উভতি আহিব, কাৰণ আপুনি ইমান ধুনীয়াকৈ সহযোগ কৰিছে। ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
1: আৰু আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। আপোনালোক সকলো ভালে কুশলে থাকিব, শ্ৰোতাসকল সজাগ হৈ থাকিব, শংকিত নহ'ব, আৰু যদি কোনো বিষয় আপোনালোকে জানিবলৈ অসুবিধা পাইছে, আপোনালোকে নাজানে, জানিব বিচাৰে, আকাশবাণীয়ে যদি তেনেকুৱা অনুষ্ঠান প্ৰচাৰ কৰাটো আপুনি বিচাৰে, তেতিয়াহ'লে আমালৈ লিখিব। আৰু এটা কথা কওঁ যে আজি 15 তাৰিখ, আজি অন্তিম দিন, আজি সন্ধিয়াৰ ভিতৰত আপোনালোকে আকাশবাণী আমি যি প্ৰচাৰ কৰিম, কপিল ঠাকুৰ ৰচিত পিতৃদৃষ্টিত জুবিন গ্ৰন্থখনৰ ধাৰাবাহিক পাত, তাৰ শীৰ্ষ সংগীত লিখাৰ আমালৈ প্ৰেৰণ কৰাৰ আজি অন্তিম দিন, আপোনালোকে আমালৈ প্ৰেৰণ কৰিব। আৰু লগতে জনাওঁ 31 মে'ৰ দিনা আমাৰ আকাশবাণী অংশকালীন ঘোষকঘোষিকাৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ত। আপোনালোকক 2 দিনৰ ভিতৰত আপোনালোকৰ কল লেটাৰ ইমেইলত পোৱা আৰম্ভ হ'ব। এই কথাটো জনাই থলোঁ, আপোনালোক সকলো ভালে থাকিব, ধন্যবাদ জনাইছোঁ। আজি বিশেষকৈ ধন্যবাদ জনালোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতালক আৰু ডক্টৰ বসুমতাৰীক। ধন্যবাদ, সকলো ভালে থাকিব।
2: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমার্জেন্সি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
3: প্ৰভাতী তৰংগ শুনিলে।
4: প্ৰভাতী তৰংগ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা।

0: উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: खाई में बर्फ की परतों के नीचे दब गए।
1: इसके बाद उन्हें किसी ने नहीं देखा और ना ये पता चला कि वो कहां हैं। सूबेदार जोगिंदर सिंह को उनकी कर्तव्य निष्ठा, सशक्त और प्रेरणादायक सैन्य नेतृत्व और असाधारण वीरता के लिए देश के सर्वोच्च सैन्य सम्मान परमवीर चक्र से सम्मानित किया गया।
2: राष्ट्रीय शैक्षिक प्रशिक्षण और परिषदर द्वारा प्रयोजित अनुष्ठान उमंग शुनिले आकाशवाणी गुवाहाटीर महाबाहु इतिया आंचलिक बातरी शुनिबलै पाबो।
3: एया आकाशवाणी गुवाहाटी बातरीर सैते मैं परिस्मिता दिहिंगिया। জ্যেষ্ঠ বিজেপি নেতা তথা নবনির্বাচিত বিধায়ক চন্দ্রমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপথ গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপথ বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। হাককীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
4: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব। নিৰাপত্তাৰ দিশটোক বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এট লিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰো, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং।
3: ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.70 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.68 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অহা 25 মে'ৰ পৰা জীপ ছাফাৰী বন্ধ থাকিব। প্ৰতিকূল বতৰ আৰু উদ্যানৰ ভিতৰৰ ক্ষেত্ৰসমূহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়াই কালি জাৰি কৰা জাননী অনুসৰি পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত অহা 25 মে'ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল ক্ষেত্ৰ

টকৰ বাবে বন্ধ থাকিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশ ল'ব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া নিবেদন কৰিছো পৰাগমালা লাইভ, আগবঢ়াইছে পুনম বৰুৱাই।

0: আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে, আপোনালোকৰ পৰিচয় নিব বিচাৰিছোঁ। আপোনাৰ পৰিচয়?
1: নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিবেণী মহন্ত, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে মই পৰিৱেশ্য কলা সংগীত বিভাগৰ ছাত্ৰী হয়।
2: নমস্কাৰ, মোৰ নাম কুমাৰী ঋষিতা প্ৰিয়ম গোস্বামী, মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু লগতে পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ ছাত্ৰী হয়।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী হয়।
4: নমস্কাৰ, মোৰ নাম শ্ৰী সন্তোষী দাস, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, মই ইয়াৰ পৰিৱেশ্য কলা বিভাগৰ মিউজিক বিভাগত কৰি আছোঁ।
0: ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ সন্তোষীৰ কাষলৈ আহিছোঁ। অনুষ্ঠানত কি পৰিৱেশন কৰিবা?
4: এইবাৰ মই গোৱালপাৰা লোকগীত এটি পৰিৱেশন কৰিম।

0: লিটাৰেচাৰলি আমি ইমানখিনি কথা নিলিখিলোঁ, কিন্তু আজিও আমাৰ হাতত সময় আছে। এতিয়াও যদি আমি আমাৰ নতুন প্ৰজন্মই আৰু আমাৰ ল'ৰা ছোৱালীখিনি, সৰু সৰু ল'ৰা ছোৱালীখিনি যদি একলগ হৈ কাৰণে চেষ্টা কৰোঁ, নিশ্চয় আমাৰ অংকীয়া নাট, ভাওনা বা আমাৰ পৰম্পৰাসমূহ, মাছ মেকিং, এনেকুৱা ধৰণৰ আমাৰ পুৰণা পৰম্পৰাসমূহক আমি আকৌ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু মই সেইটোকে বিচাৰিম, আৰু তাৰে বাবে আমাৰ সমবয়সীয়া আৰু লগতে আমাৰ কে সৰু যিমান ল'ৰা ছোৱালী আছে, যাৰ যাৰ এইটো ক্ষেত্ৰত প্ৰতিভা আছে, তেওঁলোকক মই আমন্ত্ৰণ জনাব বিচাৰিম এনেকুৱা ধৰণৰ যাতে দিশসমূহত তেওঁলোকে নিজৰ নিজৰ মতবোৰ আগবঢ়াব পাৰে আৰু এনেদৰে যাতে আমাৰ সমাজখন আগবঢ়াই নিয়াত সহায় কৰে।
1: হয়, বহুত বহুত ধন্যবাদ। তুমি নৱপ্ৰজন্ম হিচাপে খুব সুন্দৰভাৱে কথাখিনি কৈছা, তোমাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছা।
2: পুনৰ কাষলৈ আহিছোঁ ত্ৰিবেণী মহন্তৰ, তেখেতে পুনৰবাৰ আমাৰ শ্ৰোতাসকলক এটি গীত পৰিৱেশন কৰি শুনাব। কি গীত পৰিৱেশন কৰিব?
3: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অতি পুৰণি এটি গীত তাজমহল, এই গীতটি অকণমান গাবলৈ প্ৰয়াস কৰিম।
2: নিশ্চয়।

0: ধন্যবাদ। ডক্টর ভূপেন হাজৰিকাৰ কালজয়ী এটি গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: ইমান সুন্দৰকৈ গীত দুটি পৰিৱেশন কৰিলে, গতিকে জানিব বিচাৰোঁ ঘৰ ক'ত আপোনাৰ?
1: মোৰ ঘৰ সোণাপুৰত। সোণাপুৰীতে যিহেতু সকলোৱে চিনি পায়, মোৰ সোণাপুৰ কলেজ গেটৰ ওচৰতে মোৰ ঘৰ।
0: হয়, আচলতে বৰ্তমান সোণাপুৰ বুলি ক'লে এক অসমৰ নহয়, আচলতে সৰ্বত্ৰে চৰ্চিত এখন ঠাই হৈছে, লগতে আচলতে এক আৱেগ হৈ পৰিছে। গতিকে সোণাপুৰৰ জীয়াৰী, লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ্য কলা বিভাগৰ এগৰাকী ছাত্ৰী, এটা কথা জানিব বিচাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিলা, লগতে যিসমূহ দলীয়ভাৱে গীত পৰিৱেশন কৰা হ'ল তাতো খুব

0: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।

0: भर में कच्चे तेल की कीमतों में आए उछाल के बाद तेल कंपनियों ने पेट्रोल और डीजल की कीमतों में 3 रूपए प्रति लीटर की बढ़ोतरी की है। इंद्रप्रस्थ गैस लिमिटेड ने आज सीएनजी गैस की कीमतों में 2 रूपए की वृद्धि की है। इसके साथ ही दिल्ली में 1 किलोग्राम सीएनजी की कीमत 79.09 रूपए, गाजियाबाद और नोएडा में 87.70 रूपए और गुरुग्राम में इसकी दर 84.12 रूपए हो गई है। कीमती धातुओं पर आयात शुल्क बढ़ाने के बाद सरकार ने अब अग्रिम प्राधिकार योजना के अंतर्गत सोने के आयात पर 100 किलोग्राम की सीमा तय कर दी है। पहले इस योजना के तहत सोने के आयात की कोई सीमा नहीं थी। दिल्ली मेट्रो रेल निगम डीएमआरसी ने आज पेट्रोलियम और प्राकृतिक गैस मंत्रालय के सहयोग से राजधानी में ईंधन की खपत कम करने और सार्वजनिक परिवहन के उपयोग को बढ़ावा देने के लिए हाइड्रोजन संचालित शटल बस सेवा शुरू की। ये केंद्रीय सचिवालय और सेवा तीर्थ मेट्रो स्टेशनों तथा सेंट्रल विस्तार क्षेत्र के प्रमुख सरकारी प्रतिष्ठानों के बीच निर्बाध और पर्यावरण अनुकूल अंतिम मील कनेक्टिविटी प्रदान करेगी। घरेलू शेयर बाजार के संवेदी सूचकांक में आज शुरुआती कारोबार में मामूली बढ़त दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 82 अंक बढ़कर 75,481 पर, जबकि निफ्टी 29 अंक की वृद्धि के साथ 23,719 पर था। आईपीएल क्रिकेट में आज लखनऊ सुपर जायंट्स का मुकाबला चेन्नई सुपर किंग्स से होगा। ये मैच लखनऊ में शाम 7:30 बजे से शुरू होगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰুদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ, 21 জুনত পুনৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপতবাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মেত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱ নিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ হৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱ থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যাব বুলি ডক্টৰ শৰ্মাই মন্তব্য কৰে।
2: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মেত প্ৰশ্নকাকত ফাদিল হোৱা বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ

আঠখন ৰাজ্যসহ দেশৰ মুঠ ষোল্লখন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে এছ আই আৰ অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাৱেলি আৰু দমন দিউক সামৰি লোৱা হ'ব। 30 মে'ত আৰম্ভ হ'বলগীয়া এই পৰ্যায়ত 3,94,000তকৈ অধিক বুথ পৰ্যায়ৰ বিষয়াই 37,73,00,000 ভোটদাতাৰ ঘৰে ঘৰে যাব। 3,42,000গৰাকী বুথ পৰ্যায়ৰ এজেণ্টে বিষয়াসকলক

৭১ লাখ ভোটদাতাৰ ঘৰে ঘৰে যাব। 3,42,000গৰাকী বুথ পৰ্যায়ৰ এজেণ্টে বিষয়াসকলক সহায় কৰিব। নিৰ্বাচন আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে কয় যে বৰফাবৃত্ত হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখৰ বতৰৰ অৱস্থালৈ চাই এই অঞ্চলসমূহৰ বাবে এছ আই আৰৰ সময়সূচী পাছত প্ৰকাশ কৰা হ'ব। এছ আই আৰৰ অন্তত 6 ছেপ্টেম্বৰত ছিকিম, মিজোৰাম, মণিপুৰ আৰু ওড়িশাৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। 7 অক্টোবৰত দিল্লী, কৰ্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। 23 ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই পৰ্যায়ৰ সামৰণি পৰিব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পন্ন হয়। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আৰক্ষীক তদন্তৰ সবিশেষ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। 22 মে'ত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত সংগতি ৰাখি বিভাগটোৱে দৈনিক কেইবাখনো আঞ্চলিক বাতৰি বুলেটিন প্ৰচাৰ কৰি আহিছে। বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সময়ৰ লগত খোজ মিলাই বিভিন্ন সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰিৰ প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজ অন এ আই আৰৰ লগতে এক্স হেণ্ডেলতো শুনিবলৈ পোৱা যায়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে' বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনৰ 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি দেখা দিয়া তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি গুৱাহাটীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 101.26 টকা আৰু ডিজেলৰ মূল্য 92.55 টকালৈ বৃদ্ধি হৈছে। নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে।
আইপিএল ক্রিকেট প্রতিযোগিতা

0: কেতাত আজি লক্ষ্ণৌত হবলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপথ গ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰুদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ। 21 জুনত পুনৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া জৱান ছবিৰ এটি গীত, শিল্পী অৰিজিৎ সিং, শিল্পা ৰাও, শ্বাহৰুখ খান আৰু নয়নিতা।

শ্ৰোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া লাপাতা লেডিজ ছবিৰ এটি গীত শিল্পী অৰিজিত সিং, নিতানসি গোয়েল, প্ৰতিভা ৰত্না আৰু স্পৰ্শ।

0: আইডিঅ'ৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আপোনালোকলৈ যুগুতাই আনিছোঁ অৱসৰী জীৱনৰ অমিয়া এই শিতানটি। আৰু আজিৰ আমাৰ এই শিতানৰ অতিথিগৰাকী হ'ল ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অসমীয়াৰ পাঠ্যপুথি প্ৰণেতা বিশিষ্ট শিক্ষাবিদ ৰাণী দেৱান বৰুৱা বাইদেউ। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: কেনে আছে বাইদেউ?
1: ভালেই আছোঁ এতিয়া।
0: 2017 চনত আপুনি শিক্ষক বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। বাইদেউ, অৱসৰ গ্ৰহণৰ সময়ৰ অভিজ্ঞতাৰ কথা অকণমান কওকচোন।
1: অৱসৰ কোনোবা দিনাখনে হ'ব মই ভবাই নাছিলোঁ, মোৰ অৱসৰ হ'বলৈ মন নাছিলে। মই প্ৰায় 39 বছৰ চাকৰি কৰিছিলোঁ এৰাধাৰাকে।
0: হয়, যথেষ্ট দীঘলীয়া সময়।
1: যথেষ্ট দীঘলীয়া সময়, আৰু আমাৰ কেজিৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে আছিলে। সেইবিলাকক মই কেনেকৈ এৰি থাকি মই ভাবিবই পৰা নাছিলোঁ। অৱসৰ ল'ব বুলি মই যেতিয়া এমাহমানৰ পৰা মোক ৰুটিনত মানে মই ৰুটিনৰ কাম চামো কৰি দিছিলোঁ, কাৰ কেনেকৈ সুবিধা কৰি এনেকৈ ৰুটিনখন মিলাই মিলাই কৰিছিলোঁ। যেতিয়া মোৰ ৰুটিনত ক'লে যে বাইদেউ আপুনি এমাহ আৰু এনেকৈ ৰুটিনত ৰাখিব নালাগে, আমি কৰিম, আপুনি এইকেইদিন অকণমান ৰেষ্ট লৈ লেজাৰলি আহিব। মোক এইটো কেনেকৈ কথা হ'ব, মই কিয় লেজাৰলি আহিম? মোৰ মানে তেতিয়াই চকু পানী ওলাইছিলে আৰু, তেতিয়া নহয়
0: আবেগিক হৈ
1: পৰে, তেওঁলোকৰো মনটো দুখ পাইছে, নহয় বাইদেউ আপুনি আহি থাকিব, পিছতো আহি থাকিব, এইকেইদিন আপুনি অকণ লেজাৰলি আহিলে হ'ব। মোক কেতিয়াও নহয়, মই সদায় মই 10ৰ ফাৰ্ষ্ট ক্লাছটো লওঁ, কম্বাইন কৰি দুটা ক্লাছ, দুটা ছেকশ্যন লগ লগাই সেইটোৱেই মই লৈ থাকিম, ল'মেই মই 1 ঘণ্টা ক্লাছ এইটো। তো যিয়ে নহওক, মোক মই মানি ল'ব টান পাইছোঁ, মই বুঢ়া হোৱা নাই, মোৰ ৰিটায়াৰ হোৱা সময় হোৱা নাই, মই কিন্তু মই মোৰ দেখা
0: মনেৰে আপুনি অনুভৱ কৰে,
1: মই দেখা মই কেতিয়াও মানে এৰিব পৰা হোৱা নাই, আৰু 65 বছৰমান কৰিব নোৱাৰেনে এনেকুৱা মই মানে সুধিছিলোঁ। নাই নাই, মোৰো লাগিলে মোক দৰমহাই দিব নালাগে। মই কিন্তু প্ৰথম চাকৰি কৰোঁতে অনাৰি কৰিছিলোঁ দেই 2 বছৰ, কিন্তু মই পঢ়া স্কুলখনত কালিয়াম বৰুৱা গাৰ্লছ হাই স্কুলত পঢ়িছিলোঁ বৰলুংঘৰ, তাতে মোক হেডমিষ্ট্ৰেছে মাতি নিছিলে, মাতি নি পেলাই কৈছে মই দৰমহা দিব নোৱাৰিম, তুমি পোষ্ট আছে লাহে লাহে তুমি পাবা, কিন্তু তুমি কেইদিনমান কৰি দিব লাগিব। মই কেইদিনমান বুলি কওঁতে কওঁতে মোৰ 2 বছৰ পাৰ হৈ গ'ল, মই একো আপত্তি কৰা নাছিলোঁ, টকাটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু মোৰ মানে এই কাম যে কৰিব পাৰিছোঁ, ল'ৰা ছোৱালীক পঢ়াব পাৰিছোঁ, সিহঁতক যে কিবা শিকাইছোঁ। অৱসৰ লোৱাৰ দিনাখন মই ভাবিছিলোঁ মোক কি হ'ব এতিয়া, মোৰ হাহাকাৰ লাগিছিলে, কিবা এটাতো কৰিব লাগিল, মই এনে কিবা বহুত কাম কৰি থাকোঁ, যেনে ধৰক খোৱা বস্তু বনাওঁ, কেক বেকাৰী এইবিলাক ট্ৰেইনিং ল'বলৈ বাকী নাই আৰু। তাৰপিছত ভাবি পেলাই মই বোলো কিবা এটাতো কৰিব লাগিল, এনেকৈতো বহি থাকিব নোৱাৰি। তেতিয়া মই মানে সেই আৰ্ট এণ্ড ক্ৰাফ্ট বুলি ওচৰতে এখন হেৰি খুলিছিলোঁ, খোলোঁতে মই তাতে নাম লগাই ল'লোঁ। তাৰপিছত তাতে দেখিছোঁ চব সৰু সৰু ল'ৰা ছোৱালীবিলাকে শিকিবলৈ আহে, মই মানে সেই বুঢ়া মুৰ্গী যে থাকে মাকজনী কাষত পিলো পিলোকে যে সৰু সৰু মুৰ্গী পোৱালিবিলাক থাকে তেনেকুৱা দেখি মোক মানে। তাৰপিছত মই তাতে ট্ৰেইনিং ল'লোঁ নহয়, দেখিলোঁ গোটেইবিলাক সৰু সৰু ল'ৰা ছোৱালী, দুটামান ল'ৰাও আছে সৰু সৰু ছোৱালী, মোক ইমান মানে বুঢ়ী মানুহজনী মানে চবেই আতুল তুল কৰি ৰাখে, মোৰ হাঁহি উঠে তেতিয়া দেখিলোঁ।

0: বস্তুৰ ৰন্ধা থাকে, অলপমান ভাগ কেতিয়াবা অকণমান কম পাওঁ আৰু, কাৰণ ইমান ভাগ নাপাওঁ মানুহ বহুতো, গতিকে তেনেকুৱা। তাৰপিছতে সেই ৰেডিঅ'টো তেতিয়াই মোৰ ইমান আকৰ্ষণ হ'ল নহয়, মোক সেই ৰেডিঅ'টোতে ইমান আকৰ্ষণ আমাৰ। পিছত যেতিয়া মই মানে মোৰ মিষ্টাৰ ইয়াতে বিপুল কুমাৰ বৰুৱা, তেওঁ ৰেডিঅ'ত নাটক লিখিছিল ইয়াত, লিখোঁতে তেওঁলোকে যোগাযোগ আছিল। থাকোঁতে মোৰ এই কীৰ্তি কমল ভূঞা দাদা মানে তেখেতে মোক ক'লে যে আপুনি ইমান অসমীয়া পঢ়াই থাকে, ইমান কিতাপ চিতাপ বিক্ৰী কৰি থাকে, আপুনি কিয় এই আমাৰ ৰেডিঅ' বিদ্যাৰ্থী নেশ্যনেলত লিখা নিদিয়ে, মোলৈ লিখ দিব পাৰি নেকি? পাৰি পাৰি বুলি দিয়ক, মোলৈ দিম দিয়ক, দিলোঁ। সেইখিনি সময়তে মোৰ চন্দ্ৰিমাই মানে তাৰ মানে মোক বাইদেউ কৈছিলে দেই এনেকৈ লিখি দিয়ক, বাইদেউ ডিমাণ্ড কৰে আৰু, বাইদেউ এইটো লিখি দিয়ক, এনেকৈ লিখি দিয়ক। এই লিখি লিখিলে মানে পপুলাৰিটি পালোঁ অলপমান, তেতিয়া মানে ভাল লাগে আৰু তেতিয়া মনটো। আৰু ৰেডিঅ'ৰ প্ৰতি মোৰ মানে এটা শ্ৰদ্ধা আছে বুলি কয় এতিয়ালৈকে, ভাল লাগে মোৰ।
1: আজি কেনেকুৱা লাগিছে আহি?
0: আজি মোৰ খুবেই ভাল লাগিছে, মানে মোৰ এনেকুৱা লাগিছে মোৰ নিজৰ ঘৰখনলৈকে আহিছোঁ নেকি, বহুত দিনৰ মূৰত আকৌ তেনেকুৱা লাগিছে।
1: বাইদেউ আপুনিতো একদম সৰু শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীলৈকে অসমীয়া যি পাঠ্যপুথি আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ আপুনিয়ে লিখি উলিয়াইছিলে, সেই অভিজ্ঞতাৰ কথা কওকচোন।
0: মই প্ৰাইমেৰী স্কুলৰ পৰা একেবাৰে সৰ্বশিক্ষাত এছ চি আৰ টি তাতেও মই লিখিছিলোঁ, আৰু এবাৰ আমাৰ বোৰ্ডৰ যিটো তাতেও মই লিখিছোঁ, এ গ্ৰুপ বি গ্ৰুপৰ এনেকৈ থাকে নহয়, মানে নন আছামিজৰ কাৰণেও অসমীয়া লিখিব লগা হয়, তেওঁলোকৰ কাৰণে লিখিছিলোঁ, আৰু আমাৰ মেইন যিখন টেক্সট বুক সেইখনতো লিখিছিলোঁ।
1: তাৰ কাৰণেতো যথেষ্ট পঢ়া শুনা
0: কৰিব লাগে, তাৰপিছত লেচন বাচি বাচি দিব লাগে, তেওঁলোকে বাইদেউহঁতেও কেতিয়াবা দিছিলে লেচন বাচি, আৰু মই নিজেও কিছুমান বহুত কালেক্ট কৰিছিলোঁ। মোৰ গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ লগত সম্পৰ্ক আছিল, মোৰ মিষ্টাৰ তাৰে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীয়ান আছিল, গতিকে কিতাপৰ ভাণ্ডাৰ এটা পাইছিলোঁ বুলি ক'ব পাৰি আৰু। আৰু মোৰ ৰেগুলাৰ কিতাপ তাত পঢ়াৰ মোৰ এটা অভ্যাস আছিল, তাৰপিছত সেইবিলাকেই অভিজ্ঞতাই বোধ কৰোঁ কাম দিলে নেকি, চেবাৰ্ট কিতাপখন মোৰ ভালেই পাইছিল বুলি কৈছিলে। তাৰপিছত তেতিয়া মানে চেবাৰ্টটো বহুতখিনি লিখিলোঁ, মডেল কুৱেশ্যনো বনালোঁ, ইনষ্ট্ৰাকশ্যন পৰ্যন্ত মই বনাইছোঁ, তাৰমানে আগতে অসমীয়াত তেনেকৈ লেটাৰটো খুব কম পাইছিলে, তেতিয়া মোৰ খুব দুখ আছিল, কিয় লেটাৰ নাপায় আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়াত কিয় কম নম্বৰ পায়, এইটো কাৰণটো কি? তাৰপিছতে মই তেতিয়া বাইদেউবিলাকৰ অফিচাৰ বাইদেউবিলাকৰ লগত আলোচনা কৰি কথা পাতি পেলাই ক'লোঁ যে আপোনালোকৰ এইটো এইটো গণ্ডগোল আছে, নম্বৰটো ইমান গোটা গোটাকে কিয় দিছে, এনেকুৱা গণ্ডগোল হয়, আচলতে ভগাই দিলে কিজানি নম্বৰ উঠিবই, আমি কাঠা ল'ৰাটোৰ কাৰণেও নম্বৰ ৰাখিব লাগে, একদম চোকাকেইটাৰ কাৰণেও এটা লেচন ৰাখিব লাগে। তেনেকুৱা ধৰণৰ কওঁতে তেতিয়া বাইদেৱে মোক মডেল কুৱেশ্যনখন বনাব দিলে, এই ব্লু প্ৰিণ্ট বনাব দিলে, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ চেটাৰ বনাব দিলে, বনাবলৈ সেইবাৰ মানে বাইদেউ মোক কৈছিলে,
1: বাইদেউ মানে কাৰ কথা,
0: এই আমাৰ যামিনী দেৱী বুলি আমাৰ সেৱা বোৰ্ডৰ বাইদেউ আছিলে, এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিলে, এইবাৰ আমাৰ 1200 ষ্টুডেণ্টে অসমীয়াত লেটাৰ পাইছে।
2: বেশ ভাল লগা কথা,
0: ভাল লাগিছে, বৰ ভাল লাগিছে, তুমি বৰ ভাল কাম কৰিছা ঠিক। তাৰপিছত তেনেকৈ মোক মানে ভাল পোৱা হ'ল মানুহবিলাকে, সপোনদৰা ছাৰেও খুব এপ্ৰিচিয়েট হ'ল মোৰ প্ৰতি। সেই সপোনদৰা ছাৰে মানে কি কৰিলে, মই আগতে বিদ্যাৰ্থী অনুষ্ঠান মই প্ৰসংগত ক'বই লাগিব সপোনদৰা ছাৰৰ নাম, তেনেদৰে সপোনদৰা ছাৰক ফোন আহিছে যে ৰাণীপুৰক ক'ত আছে, মই আপোনাক মানে কংগ্ৰেচুলেশ্যন নিদি নোৱাৰিছোঁ, আপোনাৰ আজি বিদ্যাৰ্থী অনুষ্ঠানটো শুনিলোঁ, ইমান ভাল হৈছে, ইমান ভাল হৈছে, মই বোলে আপোনাৰ পৰা এটামান বস্তু ল'ব লাগিব দেই, এনেকৈ কৈ মই বোলো ইছান ছাৰ আপুনি বেছি বেছি কৈছে নেকি, মই ইমানৰ মানুহ নহয়, আপুনি মোক বহুত কয়। তাৰপিছতে মইতো কণ্টিনিউ লিখিয়ে আছোঁ আৰু এইবাৰ চলি থাকোঁ দেই। তিনি তাৰিখে এখন বিয়া আছিলে, আহোঁতেতো বাটতে এটা ফোন পালোঁ যে কেলে হেৰি বাইদেউ আপোনাৰ নামটো সপোনদৰা ছাৰে ক'লে, আপোনাক আমি লগ ধৰিব খুজিছোঁ, দিল্লীৰ পৰা ফোন কৰিছোঁ। মই মানে সপোনতো ভবা নাই মোক কিবা ক'ব বুলি, মোকতো বা কৈছে নাই বাইদেউ আমাৰ সপোনদৰা ছাৰে কৈছে, মোৰ ছাৰে কৈছে যে আহিব পাৰে কিন্তু 5টামান বজাত আহক, মই মানে তেতিয়াহে গৈ পামগৈ। আহি পেলাই তাই আছে, অঁ বাইদেউ নমস্কাৰ, মই আপোনাক বহুত বয়সীয়াল মানুহ বুলি ভাবিছিলোঁ, মোকতো নাই মই বহুত কম বয়সীয়াল, মই বহুত কম বয়সীয়া মানুহ, মই মানে হেৰি
1: এই ধাৰণাটো আগতে আছিল, মানে আজিৰ পৰা বহুত আগতে এইটো ধাৰণা আছিল যে 60 বছৰ মানে যথেষ্ট বয়স, আৰু কিন্তু এতিয়া তেনেকুৱা নহয়। কিন্তু
0: মোৰ বিদ্যাসভাত মই কৈছিলোঁ যে মোক তোমালোকে এই এই যে এন্দি দিয়ে, এই ছাতি দিয়ে, এইবিলাক বস্তু মোক নিদিবা, গীতা ভাগৱত এইবিলাক দিয়ে, মই খুব ভগৱানক ভাল পাওঁ, খুবেই পূজা কৰোঁ, মই ৰেগুলাৰ ৰাতিপুৱা 5টা বজাৰ পৰা মোৰ পূজা আৰম্ভ হয় বিচনাতে, তথাপিও মোক এইবিলাক নিদিবা দেই, নকৰিবা, তাহাঁতক আগতেই ৱাৰ্নিং দিছোঁ।
1: আপুনি মনেৰে তাৰমানে সদায় তৰুণ হৈ থাকিব বিচাৰে,
0: মই ভাল কথা হৈ থাকিব খুজিছোঁ।

0: মনেৰেতো আপুনি তৰুণ হয়েই, নিঃসন্দেহেই হয়, কিন্তু আজি এতিয়া আপুনি যেতিয়া মোৰ সন্মুখত বহি আছে আপোনাক কিন্তু সঁচাকে ষাঠিৰ ঊৰ্ধ যেন লগা নাই কিন্তু বাইদেউ।
1: মই চুলি তুলি পকাই দিলো যে,
0: চুলি পকাটো আপুনি ক'ব নোৱাৰে, একদম সৰুতেই পকে আজিকালি,
1: সৰুতে পকে সেইটো
0: এনেকে সদায় ধুনীয়া হৈ থাকক আৰু ইমান ইমান ধুনীয়াকৈ আহিছে, সদায় এনেকে থাকক। আমি সেইটোও জানিব বিচাৰিম আৰু নিশ্চয় আমাৰ শ্ৰোতাসকলেও জানিব বিচাৰিব যে অৱসৰ গ্ৰহণৰ পিছতো ইমান সুন্দৰভাৱে আপুনি নিজকে ৰাখিছে মানসিকভাৱেও শাৰীৰিকভাৱেও, আৰু ৰহস্যটো
1: সেইটো কম ৰবা মই এই সপোন ধৰা কথাটো আধা কোৱা হ'ল মানে কৈছিলে কি, আহিলে মই বহিবলৈ দিলোঁ আৰু তেওঁ আমি ভিভা পাব্লিকেশ্যনৰ পৰা আহিছোঁ দিল্লীত, আমাৰ অনুষ্ঠান গোটেই আমি অল ইণ্ডিয়াৰ কিতাপ মানে প্ৰকাশক সম্পাদক হ'ব লাগে, আপুনি কিতাপ লিখি দিব লাগে। মোক কি কিতাপ লিখিবলৈ ক'লে ইংলিছ মিডিয়ামৰ কাৰণে, মই বোলো ঠিক আছে। তাৰপিছত মই এসপ্তাহমান পিছত ফোন কৰিছে, মই ক'লো ঠিক আছে আহক আপোনালোক। আহিলে, আহি পেলাই তেখেতসকলে কলিকতাৰ পৰাও মানুহ আহিলে, দিল্লীৰ পৰাও আহিলে, মোৰ লগত কথা পাতিলে, আমাৰ ঘৰতে পাতিলে, পাতি পেলাই মোক মানে কিছুমান ইনষ্ট্ৰাকশ্যন দিলে, এনেকুৱা ধৰণৰ কিতাপ হ'ব লাগিব, অমুক হ'ব লাগিব, তমুক হ'ব লাগিব, বিভিন্ন ধৰণৰ মোক ক'লে। তেতিয়া মোৰ অকণমান চেণ্টিমেণ্টত লাগিলে, তেতিয়া মই ক'লোঁ যে আপুনি কিতাপখন ক'ত চলাব, কৈছে আপোনালোকৰ ইয়াতে অসমত, অসমৰ বিষয়ে আপোনাৰ পৰা মই শিকিব খোজা নাই, অসমৰ ল'ৰা ছোৱালীক কি শিকাব লাগে, ইয়াৰ জলবায়ু কেনেকুৱা, পৰিৱেশ কেনেকুৱা, কিন্তু মই জানো, গতিকে অসমৰ ল'ৰা ছোৱালীবিলাক মোৰ ল'ৰা ছোৱালী, বোলে মই সিহঁতৰ কাৰণে কিতাপ লিখিম, আপোনালোকৰ বেপাৰৰ কাৰণে কিতাপ নিলোঁ। কৈছে ঠিক আছে মেম, আপুনি মানে যিটো পচন্দ কৰে সেইটোৱে কৰক, খালি কিতাপখন আমাৰ যাতে চেল হয় মোৰ চিন্তা নকৰিব, চেল হ'ব, কিন্তু মই লিখাটো কিন্তু মই অসমীয়া আমাৰ সেই দৃষ্টিকোণেৰেহে লিখিম মই। ঠিক তেনেকৈ মই তেতিয়া চাৰিগৰাকী বাইদেউ ল'লোঁ, বাইদেউগৰাকী এগৰাকী সৰপীয়া বাৰু লেখিকা, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত সৰপীয়া বাইদেউ, মোৰ তাৰপিছত জাতীয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক ল'লোঁ, আৰু এখন একাডেমীৰ জীৱিকা অধিকাৰী তেওঁক ল'লোঁ, লৈ পেলাই মই কিতাপখিনি আৰম্ভ কৰিলোঁ। কৈ পেলাই মোৰ যথেষ্ট কষ্ট হৈছিলে, ইতিমধ্যে ক'ভিড আহি গ'ল, মই সেই ক'ভিডৰ মাজতো গৈ গৈ পেলাই যথেষ্টখিনি পিছত গৈ কাম কৰিব লগা হৈছিল, তেওঁলোকৰ অফিচত গৈ পেলাই কৰিছিলোঁ, ঘৰতো কৰিছিলোঁ, ৰাতি দুটা তিনিটা বজালৈকেও কৰোঁ, এইদৰে কৰি মেলি কিতাপখন উলিয়ালোঁ। সেইখন খুব ভাল চলিলে, অসমৰ গোটেই মানে বিখ্যাত স্কুলবিলাকতে চলিছিলে, ভাল ভাল স্কুলবিলাকত য'ত, আৰু খুব ভাল ৰিজাল্ট হ'ল। তেতিয়া তেওঁলোকে দেলিবা আকৌ মোক ফোন কৰিলে যে আপুনি এখন ব্যাকৰণ লিখি দিয়ক, ঠিক আছে লিখি দিম, লিখিব আৰম্ভ কৰিলোঁ। সেইখনত মই অকণমান মানে আমাৰ তথাকথিত ব্যাকৰণ হিচাপে মই লিখা নাছিলোঁ, আমাৰ মই ক্লাছত যেতিয়া দেখিছিলোঁ ব্যাকৰণ পঢ়িবলৈ ল'ৰা ছোৱালী খুব বেয়া পায়, টান পায়, তেওঁ মোক বোলো কেনেকৈ ইজি কৰিব পৰা হয়, তেতিয়া মই কিছুমান ছবি নিজে আঁকি দিলোঁ আৰু কিছুমান মই মানে কনভাৰ্চেশ্যনত মানে ব্যাকৰণখিনি আৰম্ভ কৰিলোঁ, কৰি কৰি কৰি ব্যাকৰণখন যথেষ্ট ভাল হ'ল। যোৱা জুন মাহত বোলে দেলহিৰ পৰাই ফোন কৰিলে যে বাইদেউ আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়ান ৰিজনেল লেংগুৱেজত আপোনাৰ ব্যাকৰণখন ফাৰ্ষ্ট হৈছে, সেইটো নামটো মই কৈ আছোঁ, দি ফেডাৰেশ্যন অফ এডুকেশ্যনেল পাব্লিচাৰ অফ ইণ্ডিয়া, সেয়া এইখিনি পাব্লিচাৰৰ কাম।
0: আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰাও আপোনালৈ অভিনন্দন থাকিল বাইদেউ,
1: ধন্যবাদ।
0: এতিয়া আপোনাৰ শাৰীৰিক সুস্থতাৰ ৰহস্যটো আমাক কওক।
1: শাৰীৰিক সুস্থতা মোৰ আচলতে শৰীৰত মোৰ প্ৰচুৰ বেমাৰ আছে, মোৰ যেতিয়া 56 ইয়াৰ্ছ হৈছিল তেতিয়া মোৰ মানে মোৰ তেতিয়া ৰিমিটিক পেইন হৈছিল, আৰ্থাইটিছ সাংঘাতিক চিভিয়াৰ মানে, হোৱাৰ পিছতে মানে মই হস্পিটেলাইজ হ'ব লগা হৈছিলে। মই মানে এনেকুৱা লাগে কেতিয়াবা কেতিয়াবা কওঁ যে ভূপেনকে এই গানটো মোৰ কাৰণে লিখিছিলে নেকি, যে তাৰে অংগে অংগে শোভা এনেকৈ যে লিখিছিলে, সেই গানটো মোৰ কাৰণে লিখা যেন লাগে, কাৰণ মানে কিয় মই মানে প্ৰতিটো অংগতেই বেমাৰ থকা বুলি ক'ব পাৰি, কিন্তু মই যেতিয়া ভাবোঁ দেই বেমাৰটো মোৰ শৰীৰতহে আছে, মনততো নাই, মই পাত্তা নিদিওঁ, আচলতে বেমাৰ আছে নোহোৱা নহয়, কিন্তু যে থাকিবই, শৰীৰ থাকিলে বেমাৰ এটা থাকিবই আৰু, এইটো কি ডাঙৰ কথাটো,
0: মানে আপুনি সহজভাৱে গ্ৰহণ কৰিছে, মানে বয়সৰ লগে লগে বিভিন্ন অসুবিধা আহিব কিন্তু মনটোক আপুনি সবল কৰি ৰাখিছে।
1: সবল কৰি মই গুৰুত্ব নিদিওঁ, কামবিলাক আছে নহয়, বহুত কেইটা লিখিব আছে, ই কৰিব আছে, তেনেকৈ থাকিলে নহ'ব আৰু, এইবুলি কৈ নিজকে মনত প্ৰবুদ্ধি পেলাই থাকিলোঁ আৰু।
0: হয়, সেইটোৱেই আচলতে প্ৰয়োজনীয় যে মানসিক দৃঢ়তাটো যথেষ্ট প্ৰয়োজনীয় নহয় জানো যিকোনো কামত সফল হ'বলৈ হ'লে।
1: হয়
0: বাইদেউ, আপুনি কথা প্ৰসংগত কৈছিলে যে আপুনি ঈশ্বৰক বিশ্বাস কৰে, ৰাতিপুৱাৰ পৰাই আপুনি ভগৱানৰ নাম লয়, সেই বিষয়ে কওকচোন।
1: ঈশ্বৰক খুবেই বিশ্বাস কৰোঁ, ঈশ্বৰৰ প্ৰতি মানে টানটো খুব বেছি, চাৰিটা 45 মিনিটতে মই বিচনাতেই গান ধোৱাকৈ মই ধ্যান নতা কৰোঁ, তাৰপিছত গৈ দুৱাৰৰ কাষলৈ গৈ পেলাই পানী ছটিয়াই লৈ পেলাই আহ্বান কৰোঁ, সৰুকৈ এটা টকা ঘৰ আছে তাতে, সেৱাটো কৰি মই আকৌ উভতি আহোঁ, আহি নিজৰ কামবিলাক এই আসন তাসন কৰা, এইবিলাক এক্সাৰচাইজ কৰা, বা হিটো লওঁ, গাটো মোৰ ৰিমেটিক আছিলতো, হিট লওঁ মানে হিটৰ বিচনাখন আছে, হিটৰ সেইখনত মই অকণমান দেৰি হিটো লৈ পেলাই আচল উঠোঁ আৰু, সেই তাৰপিছত মই আচল পূজা ভাগ কৰোঁ, এঘণ্টামান লাগে। আচলতে ঈশ্বৰ আছেনে নাই এইটো মানুহে কিবা কিবি বিভিন্ন

0: ধৰণৰ কথা কয়। কিন্তু মোৰ মনত ঈশ্বৰক মই সঁচাকৈ ভাল পাওঁ আচলতে, আৰু মোক সেইটোৱে শক্তি দি থাকে, আৰু কোনো নাথাকিলে যেন তেওঁৱেই সকলো এনেকুৱা ধৰণৰ ভাৱ হয়। আৰু ঈশ্বৰৰ প্ৰতি যদি ভাৱ নাথাকে নহয় তেতিয়া মানসিক দৃঢ়তাটো কমি যায়, মানুহৰ জোৰটো কমি যায়। যে মই ভাবোঁ দেই, এইটো মোৰহে দৃষ্টিভংগী,
1: মনত বল পায়, আৰু
0: মনত বল পাওঁ মই।
1: অতি সুন্দৰ বাইদেউ, আপুনি অৱসৰৰ পিছতো কিতাপ লিখিলে আপুনি জনালে, আৰু বহুতো কামত আপুনি ব্যস্ত হৈ আছে। এতিয়া এই তিনিকুৰি গৰকা জীৱন যিটো পৰিক্ৰমা আপোনাৰ, তাত কিবা পোৱাৰ কিবা হেঁপাহ থাকি গ'ল নেকি?
0: হেঁপাহ আচলতে মানুহেতো বহুত বিচাৰে, একদম প্ৰধানমন্ত্ৰী হ'বলৈ মন যায়, কিন্তু সেইটোতো নহয়।
1: মানে ৰাজনীতিৰ প্ৰতি আগ্ৰহ আছে নেকি?
0: মই চবেই ভাল পাওঁ, মই ক'লো নহয় মোৰ, কিন্তু সকলো বস্তু হেঁপাহ কৰিলেই নহ'ব ন, আকাংক্ষাটো থাকিবই চবতে, কিন্তু থাকিলেই বুলিয়ে যে মই পাম সেইটো কথা নহয়। মানে মই নোৱাৰিলেও মই আনক কৰিব পাৰোঁ নেকি, কাৰোবাক এডভাইচ দিব পাৰোঁ নেকি, মই কিন্তু এডভাইচ দিয়াত বিৰাট উস্তাদ, মানে এইটো তুমি কৰাচোন এনেকৈ কৰিলে এনেকুৱা হ'ব, উপকৃত হয়, তেনেকৈ মানুহক মই মানে গাইড কৰি লৈও যাম, মানে এই তেনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ ভাৱ আছে। আৰু আকাংক্ষাটো বহুতেই থাকে যেন ভাল এগৰাকী টিচাৰ আৰু এটা হ'ব পাৰিলোহেঁতেন।
1: আচ্ছা, কেতিয়াবা এনেকুৱা ভাৱ আহে নেকি যে যদি শিক্ষক নহ'লহেঁতেন কি হ'লহেঁতেন?
0: শিক্ষক নহ'লে মই এডভোকেট হ'লোহেঁতেন, আৰু নহ'লে ডাক্তৰ হ'লোহেঁতেন, মানে ডাক্তৰ মানে মানুহক যে ফ্ৰীকৈ চিকিৎসা কৰিব দিয়া, মই সেই মানুহৰ যে কষ্ট পায়, বেমাৰ হয়, একো ক'ব নোৱাৰোঁ কি হৈছে এতিয়া ধৰিব পৰা নাই, সেইটো মোৰ বিৰাট কষ্ট পাওঁ। মানুহৰ অসুখ বুলি শুনিলেই মোৰ ভয় খাই যাওঁ, যে মই যদি কিবা এটা প্ৰিকচন দিব পাৰিলোহেঁতেন দিওঁ আৰু, আমাৰ অসমীয়া ইটো খাব সিটো খাব, মানিমুনি জোলৰ পৰা আৰম্ভ কৰি পেলাই একদম কবিৰাজী আৰম্ভ কৰি দিওঁ,
1: আমাৰ অসমীয়া থলুৱা
0: অসমীয়া
1: আৰু সেই ঘৰুৱা উপাদানবোৰ আচলতে সঁচাকৈ কিন্তু উপকাৰ আছে, যথেষ্ট উপকাৰী। হয়, এই বৰ্ণিল জীৱনৰ কিবা স্মৰণীয় মুহূৰ্ত আমাৰ সৈতে ভগাই ল'ব নেকি?
0: বৰ্ণিল জীৱনৰ স্মৰণীয় মুহূৰ্ত মোৰ বহুতেই আছে, তাৰ ভিতৰতনো কোনটো কওঁ, স্মৰণীয় জীৱনটো ভালেই গোটেই
1: বহুত, নিশ্চয় বহুত আছে, কিন্তু কিবা এটা এই মুহূৰ্তত মনত পৰা কিবা এটা,
0: এই মুহূৰ্তত মনত পৰা বৰ্ণিল জীৱনৰ মুহূৰ্ত, এওঁলোকৰ যিটো বিয়া হ'ল তাৰমানে মোৰ ঘৰুৱাভাৱেই হৈছিলে, যদিও নিজে চইচ কৰিছিলোঁ, সেইটো মোৰ মানে এজন স্মৰণীয় বুলিয়ে মই ভাবোঁ আৰু, মোৰ মনত ৰাখিবলগীয়া কথা, ল'ৰা হওঁতেও মনত ৰাখিবলগীয়া কথা, এনেকুৱা ধৰণৰ বহুতেই আছে,
1: বহুত আছে, আৰু
0: সেইকাৰণে মোৰ এটাই বৰ্ণিল মুহূৰ্ত বুলি মই ক'ব নোৱাৰোঁ,
1: বহুতখিনি আছে, বহুতখিনি আছে। অতি সুন্দৰ, এইদৰে স্মৃতিসমূহ লৈ আপুনি থাকক আৰু নতুন নতুন কাম কৰি যাওক। এতিয়া বাইদেউ ধৰক আপুনি এগৰাকী পুত্ৰী, কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ, আৰু বহুজনৰ আপুনি শিক্ষক, নিজকে আপুনি কোনটো ৰূপত দেখা পায়?
0: নিজকে মই আচলতে শিক্ষক হৈ থাকিবলৈ ভাল পাওঁ, মই যেন মানুহক শিকাই থাকিম, কথা শিকি থাকিম, ময়ো শিকিম কাৰোবাৰ পৰা, সৰু ল'ৰা ছোৱালীৰ পৰাও শিকিব পৰা বহুত কথা আছে, এতিয়া মই শিকি ভাল পাওঁ আৰু শিকাবলৈ খুব ভাল পাওঁ। কাৰোবাক যেন ক'লে যেন মোৰ কিবা এটা আছে যদি কাৰোবাৰ যেন কোনোবাই নাজানে তাক যদি দি দিওঁ, সেই জানিলে বহুত ভাল হ'ব, তেনেকুৱা ধৰণৰ ভাৱ এটা
1: শিক্ষক ৰূপতে পৰিচয় দিবলৈ মই
0: ভাল পাওঁ, ভাল পাওঁ।
1: অতি সুন্দৰ বাইদেউ, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, এতিয়া শেষত কেইটামান প্ৰশ্ন সুধিম, আপুনি ৰেপিড ফায়াৰ ৰাউণ্ড বুলি ক'ব পাৰে, আপুনি এটা শব্দত উত্তৰ দিবলৈ চেষ্টা কৰিব।
0: আচ্ছা আচ্ছা,
1: আপুনি ভালপোৱা ঠাই?
0: মোৰ ভালপোৱা ঠাইখন গুৱাহাটী।
1: হয়, আপুনি ভালপোৱা খাদ্য?
0: ভাল, মই চব খাদ্যকে ভাল পাওঁ, তাৰ ভিতৰত মানে মিঠাটো অলপ বেছি ভাল পাওঁ।
1: আপুনি নিজে কিতাপ লিখিছেও, তথাপিও আপুনি ভালপোৱা কিতাপ?
0: মোৰ অসীমত যাৰ হেৰাল সীমা, অতি প্ৰিয় কিতাপ মোৰ, এতিয়াও মনত আছে, সেইখন তাক বহি গ'ল।
1: হয়, কাৰ সংগীত শুনি আপুনি ভাল পায়, কেনেকুৱা ধৰণৰ সংগীত বা কাৰ?
0: মোৰ সংগীত বুলি ক'লে ক্লাছিকেল সংগীত শুনিয়ে ভাল পাওঁ, অলপ
1: শাস্ত্ৰীয় সংগীত। এই মুহূৰ্তত যদি কোনো গীত আপোনাক শুনাব খোজোঁ আপুনি কোনটো ক'ব?
0: সন্ধিয়া আকাশত বগলি,
1: অতি সুন্দৰ গীত। আহক তেনেহ'লে আপোনাৰ প্ৰিয় গীতটি এইখিনিতে শুনি লওঁ।

0: তুলিকা সেনাপতিৰ কণ্ঠৰ এটি অতি সুন্দৰ আৰু চিৰসেউজ গীত।
1: বাইদেউ, শেষত আমাৰ শ্ৰোতা আইদেউসকললৈ দুআষাৰ ক'ব নেকি?
2: ক'বলগীয়া একোৱেই নাই, তথাপিও মনত সাহস থাকিব লাগে, ধৈৰ্য থাকিব লাগে আৰু পৰিশ্ৰম কৰিব লাগে। আৰু সেইকেইটা যদি থাকে নহয়, তেতিয়াহ'লে পৃথিৱীত মৰা কাম একোৱেই নাই। আৰু এতিয়া মই লেখিকা সমাৰোহত আছো সদস্য হিচাপে, মই বহুতখিনি ডেকা ছোৱালীবিলাকক টানি টানি আনিছোঁ। মোৰ তোমাকো কিবা এটা কৰা, জন্ম হৈছা পৃথিৱীলৈ যে আহিছা, তোমাৰ চিন এটা কিবা ৰাখি থৈ যোৱা, এদিনটো মৰিবাই মানুহ হিচাপে, তাৰপিছত তোমাৰ চিন নাথাকিব, যে চিন ৰখা কাম কৰি থৈ যাবা, কিবা এটা সৰু কাম হ'লেও এটা লাগিলে কবিতাকে লিখি থৈ যোৱা, যে লিখিছিলা তুমি পৃথিৱীলৈ আহিছিলা, তোমাৰ চিন এটা থাকি গ'ল। এয়াই মানে এইটোৱে মই ভাবোঁ আৰু, আমাৰ জীৱনবিলাক সাৰ্থক হ'ব তেতিয়াহে যদি আমি কিবা এটা চিন ৰাখিব পাৰোঁ, সমাজৰ কাৰণে কিবা কৰিব পাৰোঁ। আৰু যিবিলাকক পোৱা নাই, অভাৱী মানুহ, তেওঁলোকক যাতে আমি কিবা মনৰ সান্ত্বনা দিব পাৰোঁ, সেইখিনি কৰিব লাগে। আৰু গোটেই সমাজখনক সংগঠন কৰিব নোৱাৰিলেও নিজৰ ঘৰখনকতো পাৰিম, কাষৰ ঘৰতো পাৰিম, তেনেকুৱা ধৰণৰ।
1: অতি সুন্দৰ কথা ক'লে বাইদেউ, আজি আপোনাৰ সৈতে কটোৱা এইখিনি সময় মোৰ বাবে নিশ্চয়কৈ স্মৰণীয় হৈ থাকিব আৰু আশা কৰোঁ আমাৰ শ্ৰোতাসকলেও আমাৰ এই কথোপকথন শুনি ভাল পাব। আজিলৈ আপোনাৰ পৰা বিদায় লওঁ, পুনৰ কেতিয়াবা লগ পাম। আপুনি সুস্বাস্থ্যৰে এইদৰে ভাল ভাল কামবোৰ কৰি গৈ থাকক, লিখা মেলা কৰি থাকক। নমস্কাৰ।
2: নমস্কাৰ।
0: শ্ৰোতাসকলে ইমান পৰে অবসৰী জীৱনৰ অমিয়া এই শিতানত ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিশিষ্ট শিক্ষাবিদ ৰাণী দেৱান বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক পৰিয়াল দিৱস। পৰিয়ালৰ গুৰুত্ব, সামাজিক অৰ্থনৈতিক প্ৰভাৱ আৰু একত্ৰীকৰণক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰসংঘই 1994 চনৰ পৰা আজিৰ দিনটোতে অৰ্থাৎ প্ৰতি বছৰৰ 15 মে' তাৰিখে আন্তৰ্জাতিক পৰিয়াল দিৱস পালনৰ সিদ্ধান্ত লয়। এই দিৱসৰ মূল লক্ষ্য হৈছে পৰিয়ালৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা আৰু সমাজ গঠনত পৰিয়ালৰ ভূমিকা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। প্ৰতি বছৰে এই দিৱসৰ একোটিকৈ থিম বা বিষয়বস্তু থাকে। এই বছৰৰ থিম বা বিষয়বস্তু হ'ল Family Oriented Policies for Sustainable Development, অৰ্থাৎ বহনক্ষম উন্নয়নৰ বাবে পৰিয়ালকেন্দ্ৰিক নীতিসমূহ।

সামাজিক নিরাপত্তা প্রদানেৰে সু অভিভাবক গঢ় দি সুস্থভাৱে শিশু লালন পালনৰ মাজেৰে কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱনৰ ভাৰসাম্যতা বজাই ৰাখি পৰিয়ালসমূহক বৰ্তাই ৰখাই ইয়াৰ উদ্দেশ্য। প্ৰিয় শ্ৰোতা, পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ মনৰ ভাৱ বুজি সমিল মিলেৰে প্ৰয়োজন হলে কিছু এৰা ধৰাৰ মাজেৰে হলেও দৈনন্দিন কাম কাজবোৰ আগবঢ়াই লৈ গলি সেই পৰিয়ালটিয়ে আমাৰ চকুত ধৰা দিয়ে এটি আদৰ্শ পৰিয়ালৰ ৰূপত। আৰু এইদৰে ভিন ভিন পৰিয়াল মিলি গঠন হয় সমাজৰ। গতিকে পৰিয়ালসমূহত প্ৰচলিত আচাৰ আচৰণ সংস্কৃতি পৰম্পৰা প্ৰতিফলিত হয় সমাজত। পৰিয়াল অবিহনে সমাজ অৰ্থহীন, সেয়েহে কোৱা হয় পৰিয়াল সমাজৰ মধ্যমণি। প্ৰিয় শ্ৰোতা, ঘৰবোৰ মাথো শিল ইটা বালি চিমেণ্টৰ ঘৰ নহৈ হৃদয়ৰ ঘৰ হওক। প্ৰতিজন মানুহে ইজনে আনজনৰ প্ৰতি সুখে দুখে সমভাগী হওক, সমাজৰ প্ৰতি দায়বদ্ধ হওক, দেশৰ একো একোজন সু নাগৰিক হওক, চৌপাশৰ পৰিৱেশ শ্বাসৰুদ্ধকৰ কদৰ্য নহৈ সুন্দৰ জীৱনদায়িনী হওক, বহনক্ষম উন্নয়নৰ বাটেৰে এখন সেউজী ধৰণী গঢ়িবলৈ এটি এটি সেউজীয়াৰ বীজ অংকুৰিত হওক আমাৰ মনতো। এই আশাৰেই সকলোলৈকে আন্তৰ্জাতিক পৰিয়াল দিৱসৰ বহুতো শুভকামনা জনাই আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

0: Between Central Secretariat and Sevatheerth Metro stations and key government establishments in the Central Vista region. And with that, we end this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দীক্ষিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া লক্ষ্যহীৰা দাস ৰচিত এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে দীক্ষিতা শৰ্মাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰীয়া কীৰ্তিকমল ভূঞাৰ ৰচিত এটি গীত।

ইমান পৰি দীক্ষিতা শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে লক্ষ্যহীৰা দাস আৰু কীৰ্তিকমল ভূঞাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জোনাৰাম কলিতা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: সেৱন নামে পক্ষী একজন পুষ্পবনত থাকে
1: তেওঁলোক।
0: হ্যাঁ, তেওঁলোক ঘূৰি থাকোঁতে থাকোঁতে মহাদেৱ বৈবিধ্যখিনি পক্ষী আনি খাই পেলালে।
1: পক্ষীয়া কবা নৰাখে?
0: হ্যাঁ, কবা নৰাখে। খোৱাৰ লগে লগে তেওঁ বুকখন পূৰ্বা ধৰিলে, পেটটো পূৰ্বা ধৰিলে
1: আৰু মাথাটো
0: ঘূৰাবা ধৰিলে। তেওঁ ৰবা নৈ পক্ষীক কথাটো কান্দি কান্দি আৰু কবা ধৰিলে।
1: হ্যাঁ,
0: কবা ধৰিলে।

0: জীবন যাবহান লাগিছে
1: আৰু খাওঁতে
0: গাটো পুৰি উঠে
1: এই বুলি পৰীক্ষা দিয়ে।

0: নাগসকলে লগ লাগি কৈছে বোলে
1: দাদা যুক্তি কৰিলে মহাদেৱৰ বীজখিনি আছে আমি এটা ধুনীয়া কইনা এটা গ্ৰহণ কৰোঁ নিৰ্মাণ
0: আনি পেলাই
1: হা তেওঁ নিৰ্মাণ কৰি যাওক ধুনীয়া দেখা যাওঁ ধুনীয়া সি গৈ জানো ভাল পায়
0: হা
1: এইখিনি কথা আমি নাগে কৰিব লাগিব
0: এইবুলি নাগসকলে মিটিং
1: মিটিং পাতি যুক্তি কৰি আছে
0: লৈ পঠাই কাৰণে কি কৰে
1: কওঁ শুনক
0: ও চাৰিখান হস্ত

0: মধুসংগীত পদ্ম অতিচৰণা
1: মজা ৰংগী।
2: ইমান পৰিল জোনাৰাম কলিতা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাজীৱ আলীৰ স্পেনিছ গীটাৰবাদন।

0: লিৰ স্পেনিছ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিঞ্জিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে সংস্কাৰ আৰু বহু ৰাষ্ট্ৰবাদৰ লক্ষ্যক আগুৱাই লৈ যোৱাৰ বাবে অংশীদাৰসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৱে মধ্যপ্ৰদেশত বিমান পৰিবহণ সুচল কৰাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবুধাবিত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শক্তি সহযোগিতা আৰু দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ক অগ্ৰাধিকাৰ দিয়া হয়। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা, পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰে। তেওঁলোকে লগতে শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসম্পৰ্কত বিশেষ গুৰুত্ব আৰোপেৰে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰে। উল্লেখযোগ্য যে শক্তি খণ্ড হৈছে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ যোৱা বছৰ ভাৰতৰ বাবে খাৰুৱা তেলৰ চতুৰ্থ সৰ্ববৃহৎ উৎস আছিল আৰু দেশখনৰ পৰা আমদানি কৰা তেলেৰে ভাৰতৰ প্ৰায় 11% চাহিদা পূৰণ হৈছিল। ভাৰতীয় কোম্পানীসমূহে আবুধাবি নেশ্যনেল অইল কোম্পানীৰ সৈতে বছৰি প্ৰায় 45 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ LNG দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। দেশক প্ৰয়োজন হোৱা LPGৰ প্ৰায় 40% সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হয়। সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে আজি পুৱা স্বদেশৰ পৰা ৰাওনা হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰজা উইলেম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। ভাৰত আৰু ইটালীৰ মাজত যুটীয়া কৌশলগত কাৰ্য আঁচনি 2025-2029 সক্ৰিয়ভাৱে ৰূপায়ণৰ দিশত দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে অগ্ৰাধিকাৰ দিয়ে আৰু তেওঁলোকক লৈ চৰকাৰ অতি সংবেদনশীল বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা 14 জুনৰ ভিতৰত প্ৰৱেশ পত্ৰ লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। অহা বছৰৰ পৰা নীট পৰীক্ষা বৰ্তমানৰ OMR ব্যৱস্থাৰ পৰিৱৰ্তে CBT অৰ্থাৎ কম্পিউটাৰ আধাৰিত ব্যৱস্থাৰে অনুষ্ঠিত হ'ব।
2: छात्र कैसे सहज बिना तनाव की परीक्षा दे, मैंने कहा कि इसकी कंटिन्यूस इम्प्रूवमेंट की विषय है। जो छात्रों की सिक्योरिटी के दृष्टि से जो मिनिमम करना चाहिए वो करना पड़ेगा शायद, लेकिन वो हरास ना हो उसकी चिंता करना पड़ेगा। बाकी रहा इसकी जो कमांड चेन को तोड़ने वाले को कोई बर्दाश्त नहीं किया जाएगा, उसकी दायित्व हमने लिया है, उसको स्वीकार किया, CBI काम पे लगे, थोड़ा उसको पूरा करने दीजिए।
1: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত নিৰ্দিষ্ট সংস্কাৰৰ প্ৰয়োজন বুলি স্বীকাৰ কৰি কয় যে ভৱিষ্যতে আসোৱাহসমূহ দূৰ কৰি পৰীক্ষা ব্যৱস্থা নিৰ্ভৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে। শ্ৰীপ্ৰধানে উল্লেখ কৰে

0: যে শিক্ষা মাফিয়াৰ ষড়যন্ত্ৰ অথবা প্ৰাৰ্থীৰ প্ৰবঞ্চনাৰ বলি হৈ কোনো যোগ্য শিক্ষাৰ্থী তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাটো চৰকাৰে নিবিচাৰে।
1: CBI তহত তক যায়গি কহা ও কমান্ড চেইন পে ব্রিচ হুই হে দাদা কৃষ্ণ কমিটি কো পুরা পালন করনে কে উপরান্ত ভি কহা ও ব্রিচ হুই হে উস ব্রিচ কো মেরা পুরা বিশ্বাস হে CBI কে উপর সরকার কি পুরা নেতৃত্ব সবি বিভাগ উসমে সে গম্ভীরতা চিজ কো লেতে হুয়ে শীর্ষে তো নেতৃত্ব উসকে লে কে খুব দায়িত্ব লিয়া হে চিন্তা কর রহা হে হম ইস বার মাল প্র্যাকটিস হোনে নহীঁ দেঙ্গে।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলক কেৱল তেওঁলোকৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। উল্লেখযোগ্য যে নীট প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে সংস্কাৰ আৰু বহু ৰাষ্ট্ৰবাদৰ লক্ষ্যক আগুৱাই লৈ যোৱাৰ বাবে অংশীদাৰসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক 2026ৰ দ্বিতীয় দিনাৰ মুকলি অধিৱেশনত অংশগ্ৰহণ কৰি ডঃ জয়শংকৰে এই কথা প্ৰকাশ কৰে। পৰিৱৰ্তিত বিশ্বত সময়ৰ সৈতে আগবাঢ়ি যাবলৈ নেতাসকলে বহু ৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। ডঃ জয়শংকৰে কয় যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পৰিকাঠামোৰ সংস্কাৰ সাধন কৰাটো অতি প্ৰয়োজনীয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে বহু পক্ষবাদৰ সংস্কাৰৰ বাবে ধাৰাবাহিকভাৱে মাত মাতি আহিছে আৰু ইয়ে শেহতীয়া বাস্তৱ পৰিস্থিতি প্ৰতিফলিত কৰাৰ লগতে বজাৰ আৰু উন্নয়নশীল দেশসমূহৰ আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাইছে। তেওঁ কয় যে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিখন দেশে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব, কিন্তু দেশসমূহৰ এই ঐক্যবদ্ধ প্ৰচেষ্টা অধিক গণতান্ত্ৰিক, প্ৰতিনিধিত্বমূলক আৰু সমতাপূৰ্ণ হোৱাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে এই সংস্কাৰিত বহুপক্ষবাদ প্ৰতিখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ প্ৰতি সন্মান, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি আনুগত্য আৰু বৈচিত্ৰময় জাতীয় পৰিস্থিতিৰ স্বীকৃতিৰ ভিত্তিত হ'ব লাগিব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱক নতুন দিল্লীত সাক্ষাৎ কৰে। এটা বাৰ্তাত শ্ৰীনাইডুৱে কয় যে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলগীয়া বিষয়সমূহ সন্দৰ্ভত তেওঁলোকৰ মাজত আলোচনা হয়। মধ্যপ্ৰদেশত বিমান পৰিবহণ সুচল আৰু শক্তিশালী কৰি তোলাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা শ্ৰীনাইডুৱে উল্লেখ কৰে। সকলোৰে বাবে বিমান যোগাযোগ উন্নত কৰি তোলাৰ বাবে বিমান খণ্ডৰ সামগ্ৰিক বিকাশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি লক্ষ্য, সেই লক্ষ্য বাস্তৱত ৰূপায়ণ কৰা হ'ব বুলিও বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰগছিৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত দ্বিপাক্ষিক বিষয়ত মত বিনিময় কৰে। ডঃ জয়শংকৰে লগতে ব্ৰিকছ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীৰ শলাগ লয়। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম

শিক্ষামন্ত্ৰীৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা।

0: উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে লোকগীত শুনি আছে ৰেখা কলিতা দাসৰ কণ্ঠত।

0: ইমান পৰি পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপতবাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি

দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতেই বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ হৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে এক চেণ্ডেলতো শুনিবলৈ পোৱা যায়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত

0: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে জয়শ্ৰীৰ কণ্ঠত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো। মই মৃদুস্মিতা শৰ্মাই। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি আজি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। কৃষিখণ্ডত অনিয়ন্ত্ৰিত আৰু অবাধ হাৰত ৰাসায়নিক সাৰ তথা কীটনাশকৰ প্ৰয়োগ ৰোধ কৰিবলৈ মৰিগাঁও জিলা কৃষি বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ বকু ছয়গাঁও বিধানসভা সমষ্টিৰ নৱনিযুক্ত বিধায়ক ৰাজু মেছে কালি বকুৰ লালমাটি আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য

কর্মীর সহ চিকিৎসালয়খনের পরিস্থিতির বুজ লয়। কাছাৰ জিলাৰ শিলচৰ চহৰত আজি পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ কেইবা ঠাইতো কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ, ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক আদালতৰ নিৰ্দেশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ খেল। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মা কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
2: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগ প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ কৰা হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰৰ জোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ

লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ আৰু নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ সৈতে খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজ অন এ আই আৰৰ লগতে এক্স হেণ্ডেলতো শুনিবলৈ পোৱা যায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অংশ লয়। অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াৰু কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা কেইগৰাকীও উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমন ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বজালী বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰয়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অগপ বজালী বিধানসভা সমষ্টিৰ সমিতি আৰু বিজেপিৰ বজালী জিলাৰ যুটীয়া উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা ভগৱতী ক্ষেত্ৰলৈ এটা বিশাল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা সভালৈ আদৰি অনা হয়। এই সভাত বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত ভৱানীপুৰ সৰভোগ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কোকৰাঝাৰৰ এখন বিশেষ পক্সো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি মহাৰ আলী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ইয়াৰ লগতে দোষীক 20,000 টকাৰ জৰিমনাও বিহা হৈছে। 2022 চনৰ জুলাইত এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযুক্ত মহাৰ আলীক আদালতখনে এই শাস্তি বিহিছে। বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা চোৰৰ দলৰ দুজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চোৰ দুজনৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। গ্ৰেপ্তাৰ কৰা লোক দুজনে চৰকাৰী কাৰ্যালয়ৰ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ লগতে কেইবাটাও ঘৰত চুৰি কাৰ্য সংঘটিত কৰিছিল। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ মূল্য 2,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে দলটোৰ আন সদস্যকেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত

যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্ম আটা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতেই বৰ নাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক আদালতৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বিপাঞ্চি দাস শইকীয়া, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, মনোজ হাজৰিকা আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুম সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ দায়িত্বত মই শীৰ্ষা ফুকন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছোঁ সংস্কৃত শিক্ষাৰ পাঠ। পাঠ যুগুতাই শিক্ষা দিছে ৰজনীকান্ত দেৱশৰ্মাই। ইয়াত অংশগ্ৰহণ কৰিছে সঞ্জীৱ শৰ্মা, লোপামুদ্ৰা দেৱী আৰু প্ৰণীতা দাসে।

0: প্ৰণাম
1: গুৰুদেৱ।
2: দীৰ্ঘজীৱী হোৱা। যোৱা পাঠত আমি কৃত্য প্ৰত্যয়ৰ আলোচনা আৰম্ভ কৰিছিলোঁ। প্ৰথমে মই আত্মা বা অৰি দ্ৰষ্টব্যাহ শ্ৰুতব্যাহ মন্তব্যাহ নিদিধ্যাচিতব্য এই উপনিষদৰ বাক্যটো তোমালোকক কৈ তব্য প্ৰত্যয়ৰ প্ৰয়োগ দেখুৱাইছিলোঁ।
1: গুৰুদেৱ, এই বাক্যটোত কৰ্তৃপদ দেখোন নাই?
2: কৰ্তৃপদটো ইয়াত উজ্জ আছে।
1: সেই উজ্জ পদটো কি হ'ব?
2: এই ক্ষেত্ৰত কৰ্তা যে এটা নিৰ্দিষ্ট পদেই হ'ব লাগিব তেনে কথা নাই। মানৱ লোক অস্মদ সৰ্ব আদি শব্দৰ এটা ল'লে অৰ্থৰ লগত সংগতি হ'ব। কৃত্য প্ৰত্যয়ৰ যুগত কৰ্তাত বিকল্পে ষষ্ঠী বিভক্তি হয়।
0: গুৰুদেৱ, কৰ্মবাচ্যত কৰ্তাত তৃতীয় বিভক্তিহে হয়?
2: ইয়াতো তৃতীয় বিভক্তি হ'ব, বিকল্পেহে ষষ্ঠী হয়, এইয়ে বিশেষত্ব। অস্মাভিহ অস্মাকং বা আত্মা দ্ৰষ্টব্যাহ এইদৰে কৰ্তাটো যুক্ত কৰিও ক'ব পাৰি। তব্য প্ৰত্যন্ত বহু শব্দ অসমীয়া ভাষাতো ব্যৱহাৰ হয়, যেনে কৰ্তব্য মন্তব্য ধৰ্তব্য গন্তব্য ভৱিতব্য বক্তব্য আদি শব্দ ঘনাই ব্যৱহৃত হয়। এতিয়া এই তব্য প্ৰত্যয় হ্ৰাস

0: সময়ত মই কাইলৈ ঘৰলৈ যাব লাগে, এই বাক্যটোৰ সংস্কৃত ৰূপ কি হ'ব লোপামুদ্ৰাই কোৱাচোন।
1: স্বহময়া গৃহং গন্তব্যম
0: হৈছে। প্ৰণীতাই গন্তব্য শব্দটো প্ৰয়োগ কৰি আন এটা বাক্য কোৱাচোন।
1: ময়া মাত্ৰা সহ জগন্নাথ পুৰী গন্তব্যম।
0: তুমি এটা ডাঙৰ ভুল কৰিলা। কৰ্মবাচ্যত কৃত্য প্ৰত্যন্ত শব্দবোৰ কৰ্মৰ বিশেষণ ৰূপে কৰ্মৰ লগতহে মিলিব। জগন্নাথপুৰী স্ত্ৰীলিংগৰ পদ।
1: বুজিছো গুৰুদেৱ, মই বাক্যটো আকৌ কৈছো, ময়া মাত্ৰা সহ জগন্নাথপুৰী গন্তব্যা।
0: এতিয়া ঠিক হৈছে। মই তোমালোকক মেঘদূত কাব্যৰ পৰা এটা উদাহৰণ দিছো। গন্তব্যাতে বসতিৰলকা নাম যক্ষেশ্বৰা নাম। গদ্যত লিখিলে পুৰা বাক্যটো এনেকুৱা হ'ব, যক্ষেশ্বৰস্য অলকানাম বসতি তে গন্তব্যা। ইয়াত বসতি পদটো স্ত্ৰীলিংগ কাৰণে গন্তব্যও স্ত্ৰীলিংগত হৈছে। কালিদাসে তৃতীয়া বিভক্তি ব্যৱহাৰ নকৰি তৱৰ বিকল্প তে এই ষষ্ঠন্ত পদটো ব্যৱহাৰ কৰিছে।
2: মেঘদূতৰ শ্লোকবিলাক বৰ ভাল লাগে, সম্পূৰ্ণকৈ গাই শুনাবনে?
0: মেঘদূত সঁচাকৈয়ে বৰ উপাদেয় কাব্য। প্ৰথমে মই শ্লোকটো লাহে লাহে কৈছোঁ, তোমালোকে লিখি লোৱা। সন্তপ্তানাং তমসি শৰণং তৎপয়ুদ প্ৰিয়ায়াহ সন্দেশং মে হর ধনপতি ক্রোধ বিশ্লেষিতস্য গন্তব্যা তে বসতি রলকা নাম যক্ষেশ্বরানাং বাহ্যোদ্যান স্থিত হরশির চন্দ্রিকা ধৌত হর্ম্যা। মই এতিয়া শ্লোকটো চন্দ্ৰ অনুসৰি এবাৰ গাই দিছো। সন্তপ্তানাং তমসি শৰণং তৎপয়ুদ প্ৰিয়ায়াহ সন্দেশং মে হৰধনপতি ক্ৰোধ বিশ্লেষিতস্য গন্তব্যাতে বসতিৰলকা নাম যক্ষেশ্বৰানাং বাহ্যোদ্যান স্থিত হৰশিৰঃ চন্দ্ৰিকা ধৌত হর্ম্যা। এতিয়া মই তোমাৰ শ্লোকটো লোপামুদ্ৰাই গাই শুনাব পাৰিবানে?
1: চেষ্টা কৰি চাওঁ গুৰুদেৱ। সন্তপ্তানাং তমসি শৰণং তৎপয়ুদ প্ৰিয়ায়াহ সন্দেশং মে হৰধনপতি ক্ৰোধ বিশ্লেষিতস্য গন্তব্যাতে বসতিৰলকা নাম যক্ষেশ্বৰানাং বাহ্যোদ্যান স্থিত হৰশিৰঃ চন্দ্ৰিকা ধৌত হর্ম্যা।
0: তোমাৰ আবৃত্তি বেয়া হোৱা নাই, অভ্যাস কৰিলে আৰু ভাল হ'ব।
1: গুৰুদেৱ, শ্লোকটোৰ অৰ্থ আমাক বুজাই দিয়ক।
0: শ্লোকটোৰ ভাষা তোমালোকৰ কাৰণে কঠিন হ'ব, তথাপি মই প্ৰায় অনুবাদ কৰাৰ দৰে কৈছো। হে মে, তুমি সন্তপ্তসকলৰ আশ্ৰয়, গতিকে মই অনুৰোধ কৰিছো তুমি মোৰ এটা বাতৰি লৈ যক্ষৰাজ কুবেৰৰ বসতি অলাকালৈ যাব লাগে। ধনপতি কুবেৰৰ ক্ৰোধত মই প্ৰিয়া বিৰহিত হৈছো। অলকানগৰীৰ বহিৰুদ্যানত ভগৱান শিৱ থাকে। তেওঁৰ শিৰত থকা কাশীজনৰ উজ্জ্বল কিৰণে অলকাৰ প্ৰাসাদসমূহ উদ্ভাসিত কৰি ৰাখিছে।
2: অৰ্থটোও বৰ সুন্দৰ।
0: কাব্যামৃতৰ সোৱাদ ল'ব খোজা যদি আগতে ভাষাটো শিকি লোৱা। এতিয়া আন এটা কৃত্য প্ৰত্যয়ৰ নাম অনিয়। ই সকলো ধাতুৰ পিছতে যোগ হয়। কেইটামান অনিয় প্ৰত্যয় যোগ হোৱা ধাতুৰ উদাহৰণ দিওঁ। ক্ৰি কৰণীয়, স্মৃ স্মৰণীয়, পূজ পূজনীয়, ভোজ ভোজনীয়, পা পানীয় ইত্যাদি। অনিয় প্ৰত্যয়ো কৰ্ম আৰু ভাববাচ্যতহে ব্যৱহাৰ হয়। বাৰু লোপামুদ্ৰাই কৰণীয় শব্দটো বাক্যত প্ৰয়োগ কৰি দেখুৱাচোন।
1: অস্মাভি কৰ্ম কৰণীয়
0: হৈছে। পিতৃ আৰু মাতৃ আমাৰ পূজনীয়। ইয়াক সংস্কৃতত কিদৰে ক'ব প্ৰণীতা?
1: পিতা মাতা চ অস্মাকং পূজনীয়
0: হৈছে। তুমিও শুদ্ধ উত্তৰ দিছা। মই এতিয়া নিয়ত আৰু ইয়াত এই দুটা কৃত্য প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। দুয়োটাৰে কেৱল ই বা ইকাৰে ধাতুৰ পিছত যোগ হয়, বাকী বৰ্ণবোৰ লোপ পায়। সাধাৰণতে ঋকাৰান্ত আৰু

0: ব্যঞ্জনান্ত ধাতুৰ পিছত ন্যত আৰু ঋকাৰান্তৰ বাহিৰে আন স্বৰান্ত ধাতুৰ পিছত ইয়াত যোগ হয়।
1: গৌৰদেৱ, দুয়োটা প্ৰত্যয়ে যদি কেৱল য় বা য়কাৰহে ধাতুৰ পিছত যোগ হয়, দুটা নহয় এটা প্ৰত্যয় নহ'ল কিয়?
0: তোমাৰ প্ৰশ্নৰ খৰচী মাৰি উত্তৰ দিব লাগিলে বহু কথা ক'বলগীয়া হয়। এই লোপ হোৱা বৰ্ণবোৰে শব্দ গঠনৰ বহু ইংগিত দিয়ে, সেইবোৰ কথা পাছে শিকিবা। ধৰা গদ ধাতু, ইয়াৰ অৰ্থ কোৱা। ইয়াৰ পিছত ইয়ত প্ৰত্যয় হ'লে ৰূপ হয় গদ্য, কিন্তু উপসৰ্গ আগত থাকিলে ইয়ত নহয় ন্যত হয়। তেতিয়া নিগদ ন্যত মিলি ৰূপ হ'ব নিগাদ্য। ইয়াত গড় অকাৰ আকাৰ হ'ল, ইয়ত প্ৰত্যয়ৰ বেলিকা সেইটো নহ'ল। ন লোপ হোৱা প্ৰত্যয় যোগ হ'লে ধাতুৰ আদি অকাৰৰ ঠাইত আকাৰ হয়। এইদৰে বহুত কথা আছে। মই এখন ডাঙৰ সংস্কৃত কাব্যৰ পৰা ন্যত প্ৰত্যন্ত নিগাদ্য শব্দৰ প্ৰয়োগৰ উদাহৰণ দিওঁ। কাব্যখনৰ নাম নৈষধ কাব্য, কবিজনৰ নাম শ্ৰীহৰ্ষ। নল দময়ন্তীৰ ঘটনাবহুল জীৱন বৃত্তান্ত কাব্যখনৰ উপজীৱ্য। বাক্যটো হৈছে ন নৈষধে কাৰ্যম ইদং নিগাদ্যম। ইয়াত কৰ্তা তয়া উজ্জ্য আছে। কথাষাৰৰ অৰ্থ হৈছে নিঘট দেশৰ ৰজা নলৰ আগত এই কথা নকবা।
2: গুৰুদেৱ, কথাষাৰ কোনে আৰু কাৰ আগত কৈছে?
0: নল ৰজাই দ্ৰুতৰূপে পঠিওৱা এটা ৰাজহাঁহৰ আগত দময়ন্তীয়ে কৈছে।
2: সম্পূৰ্ণ শ্লোকটো বাৰু কি?
0: শুনা, শুদ্ধান্ত সম্ভোগ নিতান্ত তুষ্টি ন নৈষধে কাৰ্যমিদং নিগাদ্যম অপাঙ্গি তৃপ্তায় নবারি ধারা স্বাদুহ সুগন্ধি সদতি তুষারা।
2: শ্লোকটো শুনিবলৈ বৰ হোৱালা।
0: পদলালিত্যৰ কাৰণে সংস্কৃত কবিসকলৰ মাজত নৈকট কাব্যৰ বিশেষ স্থান আছে।
1: শ্লোকটোৰ অৰ্থটো কবনে গুৰুদেৱ?
0: শুদ্ধান্ত মানে অন্তঃপুৰ। অন্তঃপুৰ অৰ্থাৎ অন্তঃপুৰত থকা ৰাণীসকলৰ সংগ সুখতে যদি নল ৰজা সন্তুষ্ট হৈ আছে, তেনেহ'লে মোৰ কথা নক'বা। কিয়নো সাধাৰণ পানী খাই যাৰ পিয়াহ পলাইছে, ই সুস্বাদু সুগন্ধি আৰু শীতল পানী খাবলৈ ইচ্ছা নকৰে। এতিয়া মই তোমালোকক কেইটামান ন্যত প্ৰত্যন্ত আৰু ইয়ত প্ৰত্যন্ত শব্দৰ বিষয়ে ক'ম। ন্যত প্ৰত্যন্ত হ'ল ক্ৰি কাৰ্য, শ্ৰু শ্ৰাব্য, যু যজ্য, বুধ বৈধ্য, ৱচ ৱাচ্য। আকৌ যত প্ৰত্যন্ত দা দেয়, পা পেয়, জি জেয়, নি নেয়, লভ লভ্য, শক শক্য ইত্যাদি। মই দুয়োটা প্ৰত্যয়ৰে দুটা উদাহৰণ দিছোঁ। গীতমিদং সৰ্বৈঃ শ্ৰাব্যম ৰামায় মায়া পঞ্চৰূপ্যকানি দেয়ানি। এতিয়া লোপামুদ্ৰাই এটা ন্যত প্ৰত্যন্ত শব্দ বাক্যত প্ৰয়োগ কৰি দেখুৱাচোন।
2: পুস্তকমিদং মায়া পাঠ্যম।
0: সুন্দৰ হৈছে। পদ ধাতুৰ উদাহৰণ মই দিয়াই নাছিলোঁ, তুমি নিজে উদ্ভাৱন কৰিছা। প্ৰণীতাই ন্যত বা ইয়তৰ এটা উদাহৰণ দিয়া।
2: ৰাজ্য শত্ৰু জেয়হ
0: হৈছে।
1: গুৰুদেৱ, তৈব্য অন্য ন্যত আৰু ইয়ত প্ৰত্যয়ৰ যিবোৰ প্ৰয়োগ দেখুওৱা হ'ল, সেই আটাইবোৰ কৰ্মবাচ্যৰহে হ'ল, ভাববাচ্যটো প্ৰয়োগ হয় বুলি কৈছিল নহয়?
0: তুমি কথাটো ভাল মন কৰিছা। অকৰ্মক ধাতুৰ বেলিকাহে ভাববাচ্য হয়। ভাববাচ্যত কৃত্য প্ৰত্যন্ত শব্দবোৰ সদায় ক্লিবলিংগৰ একবচনত ব্যৱহাৰ হয়। হস ধাতুৰ পৰা তব্য অনিয় আৰু ন্যত প্ৰত্যয়ৰ জগত ক্ৰমে হচিতব্য, হসনীয় আৰু হাস্য শব্দ হয়। বাক্যত ব্যৱহাৰ কৰিলে একা কিনা মায়া ন হচিতব্যং, হসনীয়ম, হাস্যম এনেকুৱা হ'ব। এইদৰে ৰোদ ধাতুৰ পৰা ৰোদিতব্য, ৰোদনীয় আৰু ৰৈদ্য হ'ব। চি ধাতুৰ পৰা চয়িতব্য, চয়নীয় আৰু চেয় হ'ব। লোপামুদ্ৰাই এই ধাতু দুটাৰ এটাৰ কৃত্য প্ৰত্যন্ত ৰূপৰ প্ৰয়োগ দেখুৱাচোন।
2: মায়া অৰণ্যে ন ৰোদিতব্যম।
0: প্ৰণীতাই চি ধাতুৰ কৃত্য প্ৰত্যন্ত ৰূপৰ প্ৰয়োগ দেখুওৱা।
2: দিবা অস্মাভি ন চয়নীয়ম।
0: ভাল হৈছে। এতিয়া তোমালোকক কিয় প্ৰত্যয়ৰ কথা কওঁ। ক্যাপৰো কেৱল ইয়হে ধাতুত যোগ হয়। ক্যাপ প্ৰত্যয় সকলো ধাতুৰ পিছত নহয়। ই ক্ৰি ভ্ৰি ব্ৰি বৃত দৃশ আদি অলপ কেইটামান ধাতুতহে ক্যাপ যোগ হয়। হ্ৰস্ব

সংস্কৃত শিক্ষাৰ পাঠ অনুষ্ঠানটি শুনিলে। পাঠ যুগুতাই শিক্ষা দিলে ৰজনীকান্ত দেৱশৰ্মাই। ইয়াত অংশগ্ৰহণ কৰিলে সঞ্জীৱ শৰ্মা, লোপামুদ্ৰা দেৱী আৰু প্ৰণীতা দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে জনাব খুজিছো আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। আজি নিশা 9:30 জীৱনৰ দেখিবাণী অনুষ্ঠানত শুনিবলৈ পাব অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, অনুষ্ঠানটিৰ প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। আজি নিশা 10:00 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে প্ৰচাৰিত বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। নিশা 8:02 উপন্যাস পাঠ। এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈ। আজিৰ খণ্ডত উপন্যাসখনিৰ এটি পূৰ্বাৱলোকন অনুষ্ঠান শুনিবলৈ পাব। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এতিয়াৰে পৰা কিছু সময়ৰ পাছতে অৰ্থাৎ 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত আজি প্ৰচাৰ কৰা হ'ব 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে অৰুণিমা দেৱীয়ে যুগুতোৱা ইংৰাজী ব্যাকৰণৰ পাঠ। সন্ধিয়া 6:10 ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন, এই বিষয়ক এটি আলোচনাৰ অনুষ্ঠান আগবঢ়োৱা হ'ব আজিৰ কৃষিজগত অনুষ্ঠানত। আলোচনাটিত ভাগ ল'ব ডক্টৰ

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ, ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতেই বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
4: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
3: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে NEET বাতিল কৰা হৈছিল। NEETৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

শিক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, চি বি এছ ইৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্ম আটা কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। ধেমাজি জিলা শিক্ষা বিষয়া আৰু জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সৈতে এলানি শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লয়। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থা যৌথ উদ্যোগত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 154খন বিদ্যালয়ৰ 950গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। পি এম শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিদ্যালয়খনৰ বৰদলনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্ৰী মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰৱাথান জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে শিক্ষাৰ্থীসকলৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো লক্ষ্য স্থিৰ কৰি সপোন দেখিবলৈ আহান জনায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰি অহা অগ্ৰণী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ আজি ত্ৰিবিংশ প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উদযাপন কৰা হয়। জিলাখনৰ বীৰঝৰা চাহবাগিচা আদৰ্শৰম বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত মঞ্চৰ আঞ্চলিক সমিতিৰ সভাপতি ডঃ শংকৰ কুমাৰ দাসে পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থা শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা যোৱা নিশাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। শ্ৰীভূমি চহৰৰ বহু অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰিছে। ৰাস্তা ঘাটতো একাঠো পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে জলমগ্ন ৰামকৃষ্ণ মিছনৰ পৰিস্থিতিৰ বুজ লৈ স্থানীয় লোকসকলক সহায় সহযোগিতাৰ আশ্বাস দিয়ে। জিলাখনৰ মূল নদীসমূহৰ জলস্তৰ বৃদ্ধি পালেও এতিয়া পথসীমাৰ তলতেই আছে। অৱশ্যে সংশ্লিষ্ট বিভাগে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে। ইপিনে কাছাৰ জিলাৰ কাটিগড়া আৰু বদৰপুৰ অঞ্চলত বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি জলমগ্ন হৈ পৰিছে। বিশেষকৈ কাটিগড়াৰ চৌৰঙীত জনবসতিপূৰ্ণ অঞ্চলত একঁকাল পৰ্যন্ত পানী হৈছে। অঞ্চলটোত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলতেই এজাক বৰষুণতেই পানী জমা হয়। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। পাহাৰৰ পানীৰ প্ৰবল প্ৰৱাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহন চলাচল ব্যাহত হৈ পৰিছে। বহুকেইখন যান বাহন ৰাজপথতেই পানীৰ বাবে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠই জলমগ্ন চৌৰঙীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰেই পানী নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰস্তুতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অংশ লয়। অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষই হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা কেইগৰাকীও উপস্থিত থাকে।

বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটি আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। গোলাঘাট জিলাৰ পদুমণি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক চেনিৰাম গগৈৰ কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। যোৱা নিশাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। নমস্কাৰ।
1: নমস্কাৰ।
0: আজি আমি আলোচনা কৰিবলৈ লৈছো ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজনৰ বিষয়ে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কাহিকুছিৰ অসম উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ শৰৎ শইকীয়া আৰু বিজ্ঞানী ডক্টৰ অঞ্জন বৰা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ।
1: নমস্কাৰ।
0: মই প্ৰথমে আহিছো ডক্টৰ শৰৎ শইকীয়াৰ ওচৰলৈ। স্বনিয়োজনৰ বাবে উদ্যোগী কৃষক, গ্ৰামীণ যুৱক যুৱতী নাইবা যিকোনো ইচ্ছুক ব্যক্তি উদ্যান শস্যৰ নাৰ্চাৰী অৰ্থাৎ পুলিবাৰী স্থাপন তথা ব্যৱসায়ত জড়িত হোৱাটো কিমান গুৰুত্বপূৰ্ণ আৰু লাভজনক? কাৰণ আমি জানো যে উদ্যান শস্য যদি আমি খেতি কৰোঁ, পুলিবাৰীটো খুবেই জৰুৰী। পুলি নোহোৱাকে আৰু পুলিকেইটা হলেই নহ'ব, পুলিকেইটা সুস্থ সবল হ'ব লাগিব। সেই বিষয়ে অলপমান আমাক জনাওকচোন।
1: হয়, আমি সকলোৱে জানো যে মানৱ দেহৰ পৰিপুষ্টি সাধনৰ বাবে উদ্যানজাত খাদ্য সামগ্ৰী যেনে ফল মূল, শাক পাচলি আদি নিয়মীয়াকৈ খোৱাটো অতি জৰুৰী। কাৰণ এই উদ্যানজাত উৎসসমূহতেই আৱশ্যকীয় পৌষ্টিক মূল্য, যাক আমি মিনাৰেল নিউট্ৰিয়েন্ট বুলি কওঁ, বা খাদ্যপ্ৰাণ বা ভিটামিনবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। এতিয়া দেখা গৈছে যে ভাৰতীয় ভেষজ গৱেষণা পৰিষদে প্ৰতিজন প্ৰাপ্তবয়স্ক লোকক দৈনিক 300 গ্ৰামকৈ শাক পাচলি আৰু প্ৰায় 120 গ্ৰামকৈ ফল মূল খোৱাটো তেওঁলোকে নিশ্চিত কৰিছে, অনুমোদন জনাইছে। আৰু এতিয়া বৰ্তমান যিটো নিউট্ৰিচনেল ছিকিউৰিটি বা যিটো পৌষ্টিক, যিটো আমাৰ নিৰাপত্তা বুলি কোৱা হয়, সেইটোত অটুট ৰাখিবৰ কাৰণে বিশেষকৈ আমি প্ৰচুৰ পৰিমাণে ফল মূল আৰু শাক পাচলি খাব লাগে। এতিয়া কথাটো হ'ল যে বৰ্ধিত জনসংখ্যাৰ যিটো চাহিদা ফল মূল আৰু শাক পাচলিৰ প্ৰতি, এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ যিটো চাহিদা পূৰণৰ বাবে উৎপাদন যথেষ্ট কৰিব লগা হৈছে, যে মানে ফল মূল শাক পাচলি যথেষ্ট উৎপাদন কৰিব লগা হয়। উৎপাদনটো কেনেকে হ'ব? এতিয়া হয় নতুন ক্ষেত্ৰ আমি আনিব লাগিব, ন ন মাটি খেতিৰ কাৰণে আনিব লাগিব, বা নহ'লে আগৰ যে কম উৎপাদনশীল যিবোৰ ঘৰুৱা জাত বা আমাৰ লোকেল যিবোৰ ভেৰাইটি আছে, তাৰ সলনি আমি অধিক গুণগত মানদণ্ডৰ কিছুমান পুলি লগাব লাগিব। এতিয়া এইখিনি ক'ত পাব এই পুলি? গতিকে তাতে কথাটো আহি গ'ল, পৰিস্থিতিৰ পৰা আহি ক্ষেত্ৰখনৰ প্ৰসাৰৰ কথাটো আহিলে। ক্ষেত্ৰৰ প্ৰসাৰৰ পিছত মানে এই উদ্যান শস্য খেতি কৰিবৰ কাৰণে প্ৰচুৰ পৰিমাণে গুণগত মানদণ্ডৰ পুলি দৰকাৰ হ'ল। এতিয়া দৰবৰ কাৰণে যেনেকে ফাৰ্মাচীলৈ যোৱা যায়, হা, গতিকে পুলিৰ কাৰণেতো ক'ৰবাত যাব লাগিব, সেইখনে হ'ল নাৰ্চাৰী। গতিকে ইয়াতে নাৰ্চাৰী এখন স্থাপনৰ আৰু ইয়াতে এটা ব্যৱসায়িক ভিত্তিত ইয়াক আগবঢ়াই নিয়াটো অতি গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ আল্টিমেটলি ক্ষেত্ৰখনৰ প্ৰসাৰ আৰু তথা অধিক উৎপাদন আৰু পৰিপুষ্টিতে সাধনৰ কাৰণে পৰ্যাপ্ত পুলি যোগানৰ কাৰণে আমাৰ নাৰ্চাৰীখনৰ এটা গুৰুত্ব আছে। আৰু এতিয়া আজিকালি লাভজনক ব্যৱসায় বুলিয়ে নহয়, ই এটা উদ্যোগত পৰিণত হৈছে।
0: হয় হয়। এতিয়া

0: আপোনাৰ উদ্যান শস্যৰ পুলিবাৰী এখনৰ পৰিসৰ কিমান, অৰ্থাৎ কি কি বিভিন্নবিধ শস্যৰ পুলি প্ৰস্তুত কৰিব পাৰি ডক্টৰ ৰঞ্জন বৰা?
1: হয়, আমি উদ্যান শস্যৰ যদি নাৰ্চাৰীখনৰ পৰিসৰৰ কথা কওঁ, আমি মূলতঃ আমি চাৰিবিধ উদ্যান শস্যৰ আমি কথা ক'ব পাৰোঁ। প্ৰথমতে আমি ফল মূলৰ কথা ক'ব পাৰোঁ, যেনে আমাৰ আম, মধুৰি, লিচু, অমিতা বা নেমু টেঙা জাতীয় যিবোৰ ফল আছে, কাজি নেমু, সুমথিৰা টেঙা ইত্যাদি ফলবোৰৰ আমি পুলি নাৰ্চাৰী এখনত তৈয়াৰ কৰিব পাৰোঁ। আৰু দ্বিতীয়তে আমাৰ আজিকালি বাণিজ্যিকভাৱে ফুলৰ যথেষ্ট চাহিদা আছে, গতিকে সেই কথা লক্ষ্য ৰাখি আমি ৰজনীগন্ধা, গ্লেডিঅলাছ বা ইন্দ্ৰমালতী বা জাৰবেৰা বা ডালিয়া এইবোৰ ফুলৰ পুলিও আমি এখন নাৰ্চাৰীত আমি ব্যৱসায়িক ভিত্তিত আমি সহজে কৰিব পাৰোঁ। তাৰপিছত মছলাজাতীয় শস্যৰ যথেষ্ট গুৰুত্ব আহিছে, তেনে ক্ষেত্ৰত আমি জালুকৰ পুলি আমি উন্নত জাতৰ তৈয়াৰ কৰিব পাৰোঁ এখন নাৰ্চাৰীত।
0: হয়, আমাৰ ইয়াত অকল জালুকেই হয়নে, লং, ইলাচি বা ডালচেনি এইবিলাকো হয় আমাৰ? এইটো
1: এইবিলাকো আমি আমাৰ কিছু কিছু ঠাই বিশেষে আমাৰ কৰিব পাৰি।

0: তেনে ক্ষেত্রে আমি জালুকর পুলি আমি উন্নত জাতের তৈরি করব পারো এখন নার্সারি।
1: হয় আমার ইয়াত অকল জালুকেই হয় নে লং, ইলাচি বা ডালচেনি এবিলাকো হয় আমার এইটো
0: এইবিলাকো আমি আমার কিছু কিছু ঠাই বিশেষে আমার করিব পারি। সকল ঠাইতে এইবোৰ করার কিছু বাধ্যবাধ্যকতা আছে, কিন্তু কিছু থানত এইবোৰ করিব পৰা যায়। এই যেটো আপুনি ইলাচির কথা কলে, আমার উচৰতে আমার লাম্পি বুলি এখন ঠাই আছে, তাত আমি ইলাচির খেতি আমার করা
2: হয়।
0: ডাঙর জাতের যেটো ইলাচি,
2: সরু ইলাচিটো আমার ইয়াত নহয়, কিন্তু ডাঙর ইলাচি আমার ইয়াত হয় তাৰমানে। আর ঠিক তেনেকে ডালচেনি বা এইবিলাকৰ খালি
1: ডালচেনি
2: তেজপাতৰ প্রচুর পরিমাণে হয়। খেতি নকৰিলেও এইবিলাক একচুয়ালি কালেকশন করে পাহাড়ৰ পৰা কালেকশন করে বহুতে জঙ্গলৰ হোৱাৰ পৰা। আৰু বাকীখিনি আপোনাৰ ধৰক এই লং, ডালচেনি এইবিলাকৰ মানে বিশেষকৈ বৰ প্ৰচুৰ খেতি দেখা নাযায়, এইবিলাক মানে কালেকশ্যনৰ পৰা কৰা যায়। আৰু এটা লগত মই যোগ কৰি দিব খুজিছো, বিশেষকৈ মানে এই মানে বৰ্তমান পৰ্যায়ত এই তামোল পুলি, নাৰিকলৰ পুলি, নাৰিকলৰ পুলি এই দুটাৰ মানে বিৰাট
0: চাহিদা।
2: গতিকে পুলিবাৰীখনত মানে এই দীঘ মানে বিৰাট বৃহৎ পৰিসৰত মানে তেওঁলোকে আমাৰ যিকোনো এজন উদ্যোগে এইখিনি কৰিব
0: পাৰে। তাৰোপৰি আৰু লগতে আমাৰ এই যিবিলাক ঔষধি শস্য আছে, যেনে আমাৰ অশ্বগন্ধা, সৰ্পগন্ধা বা ব্ৰাহ্মী বা তুলসী, এইবিলাকৰ পুলিও আমি এখন নাৰ্চাৰীৰ পৰা আমি পাব পাৰোঁ। লগতে সুগন্ধিযুক্ত শস্য যেনে আমাৰ লেমন গ্ৰাছ বা চিত্ৰনেলা বা পাচাউলি বা চালগুৰি, এইবিলাকো আমি আমি পুলি তৈয়াৰ কৰিব পাৰোঁ। পৰিসৰ যথেষ্ট এতিয়া কথা হ'ল, এই পুলিখিনি আমি যেতিয়া তৈয়াৰ কৰিব যাম, সাধাৰণতে আমি দুটা পদ্ধতি আমি ইয়াত কৰা হয় মূলতঃ। এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি গছৰ গাৰ অংশৰ পৰা, অৰ্থাৎ অংগজ পদ্ধতিৰে আমি এইবোৰ আমি পুলি তৈয়াৰ কৰিব পাৰোঁ।
1: হয়, এই কৰ্মত যিসকলে ইচ্ছুক যে এখন মই নাৰ্চাৰী স্থাপন কৰিম, তেওঁলোক কেনেদৰে সাজু হ'ব আৰু তেওঁলোকৰ প্ৰাথমিক যিখিনি সমল সেইখিনি কি কি থাকিব লাগিব, মানে কিছুটো জ্ঞান থাকিব লাগিব তেওঁলোকৰ? ডক্টৰ শৰত শইকীয়া, আপুনি কওকচোন।
2: পোনপ্ৰথমে কোনো এজন ইচ্ছুক ব্যক্তি এগৰাকীয়ে এখনি বজাৰমুখী আঁচনি তৈয়াৰ কৰিব লাগিব। আৰু এই আঁচনিখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত নাৰ্চাৰী স্থাপনৰ কাৰণে দেই, এই ক্ষেত্ৰত আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থাটো আছে। কেনেকৈ তেওঁলোকৰ মানে আঁচনিখন প্ৰস্তুত কৰিব লাগিব প্ৰথম কথা। তাৰপিছত দেখা যায় পুলি প্ৰস্তুতি আৰু প্ৰতিপালনৰ ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি কাৰিকৰী জ্ঞানৰ আৱশ্যক সেইখিনি বা কৌশল, সেই আহৰণৰ কাৰণে তেওঁ প্ৰশিক্ষণ ল'ব লাগিব। আৰু আমাৰ এই ক্ষেত্ৰতো আমি তেওঁক প্ৰশিক্ষিত কৰিব পাৰোঁ, কাৰণ আমাৰ হ্ৰস্বম্যাদী, দীৰ্ঘম্যাদী, মধ্যম্যাদী এনেকুৱা বিভিন্ন ধৰণৰ
1: প্ৰশিক্ষণৰ
2: ব্যৱস্থাটো আছে, সেই হিচাপে আমি কৰিব পাৰোঁ। তাৰপিছতে নাৰ্চাৰী স্থাপনৰ বাবে তেওঁ নিজাববীয়া কিন্তু মাটি থকাটো একান্ত আৱশ্যকীয়। আৰু যদি কিবা কাৰণ তেওঁৰ নিজৰ নামত মাটি নাই, তেতিয়া তেওঁ মানে এই লীজৰ পদ্ধতিৰে ভাড়াটো তেওঁলোকে ল'ব পাৰিব, সেইটো অসুবিধা নাই। খালি ওখ ৰদ ঘাই, পানী জমা নোহোৱা তেনেকুৱা ধৰণৰ মাটি লাগে। আৰু দেখা যায় আপুনি প্ৰায় মন কৰিব যে এইটো নহয় যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই যে হ'ব লাগিব বুলি মানে নাই, কিন্তু সুচল হ'ব লাগে, সুচল হ'ব লাগে যাতে আমাৰ ধৰক যিসকল ক্ৰেতা তেওঁলোক যাব পাৰে। আৰু তেওঁ কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে তেওঁ ফেক্টৰীটো ভিতৰত কৰিব পাৰে, যিটো নাৰ্চাৰী আচল প্ৰডাকশ্যন চেণ্টাৰটো ভিতৰতো হ'ব পাৰে, তাত মাটি সৰহকৈ লাগে, কিন্তু তেওঁ শ্ব'ৰুমটো যিটো ৰিটেইল বুলি কোৱা যায়, যেনেকৈ আমি দেখোঁ যে ৰাস্তাৰ কাষত থকা নেশ্যনেল হাইৱে হওক, ৰাষ্ট্ৰীয় ঘাইপথ হওক বা অন্য ধৰণৰ ৰাস্তাৰ কাষত যদি নাৰ্চাৰীখন থাকে, এইটো শ্ব'ৰুমৰ নিচিনা হয় আৰু তাত যথেষ্ট ক্ৰেতাৰ সমাগম হোৱা দেখা যায়। নিবলৈ সুচল হয়, মানে অহা চকুত পৰে। গতিকে তেওঁ আৰু তেওঁ বহুল প্ৰচাৰৰ ব্যৱস্থা কৰাটো অতি জৰুৰী। আজিকালি প্ৰচাৰৰ বিভিন্ন মাধ্যম আছে, আহিলা আছে, তো গতিকে তেওঁ যাতে কি কি পায়, তেওঁ ৰাষ্ট্ৰীয়খন ক'ত আছে, কি কথা, কি বতৰা, এই গোটেইখিনি তেওঁ যাতে প্ৰচাৰৰ বিভিন্ন মাধ্যমৰ যোগেদি তেওঁ প্ৰচাৰ কৰাটো নিতান্ত আৱশ্যকীয়।
1: হয়, নাৰ্চাৰী স্থাপনৰ কাৰিকৰী যিবোৰ কৌশল আছে তথা আন উল্লেখযোগ্য যিবোৰ দিশ আছে, সেই বিষয়ে ডক্টৰ ৰঞ্জন বৰা আপুনি অকণমান বহলাই কওকচোন।
0: প্ৰথম কাৰিকৰী দিশটো আমি ইতিমধ্যে আমাৰ শইকীয়া ডাঙৰীয়া কৈছে, অৱস্থান আৰু অৱস্থিতিৰ কথা, সেইটোত মই আৰু ক'বলৈ নাযাওঁ। কিন্তু এটা কথা আমি চাব লাগিব, নাৰ্চাৰীখন স্থাপন কৰোঁতে যিটো মাটিৰ গঠনটো পাতল আৰু মজলীয়া হোৱাটো খুবেই প্ৰয়োজন। আৰু লগতে মাটিৰ যিটো আম্লিক গুণ বা অম্লতা, সেইটোৰ মাত্ৰা 6-7ৰ ভিতৰত থাকিব লাগে,
1: মানে আমি মাটিখিনি পৰীক্ষা
0: কৰি ল'ব লাগে। হয়, সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত কিছুমান নাৰ্চাৰী আমাৰ উপাদান প্ৰয়োজনীয় হয়, যেনেকৈ আমাৰ এটা নেট হাউচ লাগে, এগ্ৰ'ছেড নেট হাউচ সেইটো লাগে, বা প্লাষ্টিক গৃহ এটা লাগিব, লগতে আমাৰ বিজ্ঞানসন্মতভাৱে পুলিবাৰী এখন লাগিব বা বীজতলী এখন লাগিব। আৰু তাৰ লগতে আন কিছুমান উপাদান বা অংশ, যেনে মাতৃগছৰ খণ্ড, খুবই দরকারি বা আমার রুটস্টক ব্লক বলে যদি কয় বা গুড়ি পুলির যদি খন্ড সেটা আমাকে লাগবে পৃথকভাবে তেনকা ধরনের কিছু আমার উপাদান লাগবে। এটা সেই মাতৃগোছর যদি খন্ড সেই মাতৃগোছর খন্ডটো নার্সারি এখনের কারিকরি দিকত যথেষ্ট অরিহণা থাকে।
1: মাতৃগোছর খন্ড

0: মানে আপনি
1: মাদার প্লেন্ট ব্লক মানে উদাহরণ হিসাবে যদি আমি কোঁ, আমি আমার একটা ভাল প্রজাতি ধরো লেংরা বা দশেরি বা মালদাই হোক, তার একটা আমার পৃথকভাবে একটা ব্লক লাগিব। সেই ব্লকটু আমাকে এই কারণেই লাগিব পরবর্তী পর্যায়ে তারপরা আমি যদি আমি পুলি উৎপাদন করো বা পুলি প্রস্তুত করো, সেই যেটু তার বিশ্বাসযোগ্যতা বা যেটু তার গুণাগুণ বা সততা সেইটু আমি পাব পারিম পরবর্তী পর্যায়ে। যদি আমি লেংরা আমার পুলি প্রজাতির আমি যদি উৎপাদন করো, তেনেকুৱা হলে আমাক লেংরা গছর মাতৃগছ কেইজোপামান লাগিব। গতিকে সেইটো হৈছে যদি লেংৰাৰ কাৰণে আমি কৰোঁ, লেংৰা আমাৰ এটা মাটিগছৰ খণ্ড। কাজি নেমুৰ কাৰণে যদি কৰোঁ, কাজি নেমুৰ তেনেকুৱা এটা মাটিগছৰ খণ্ড লাগিব।
0: মানে
1: যি যি আমি যদি ফলৰ ক্ষেত্ৰত মই কৈছো, তেনেকে ফুলৰ ক্ষেত্ৰত জাৰবেৰা হলেও য়েল্লো কুইন ভেৰাইটি যিটো,
0: তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা হ'ব?
1: অমিতাৰ ক্ষেত্ৰত যিটোকে বীজৰ পৰা কৰা হয়, মই এই পদ্ধতিকেইটাৰ কথাটো দ্বিতীয় পৰ্যায়ত মই কম যে এই যিটো বংশ বিস্তাৰৰ যিটো পদ্ধতি, এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি অংগজ পদ্ধতি, মানে গছৰ পৰা আমি এটা অংশ কাটি আনি তাৰ পৰা আমি বংশ বিস্তাৰ কৰোঁ। এতিয়া অমিতা, নাৰিকল, তামোল এইকেইটাৰ বংশ বিস্তাৰ আকৌ আমি পোনে পোনে বীজৰ পৰাই কৰা হয়। হ্যাঁ, গতিকে তাত মাতৃগছৰ খণ্ডৰ কথাটোৰ প্ৰয়োজনীয়তা ইমান নাহে। কিন্তু আম, লিচু বা মধুৰিআম বা সুমথিৰা টেঙা বা কাজি নেমু, এইটোৰ ক্ষেত্ৰত যিহেতুকে আমি অংগজ পদ্ধতিৰে আমি বংশ বৃদ্ধি কৰোঁ, সেইকাৰণে তাত মাতৃগছৰ প্ৰয়োজনীয়তাটো বিশেষভাৱে থাকিব।
2: তাৰমানে মাতৃগছৰ যিটো ব্লক কৰা হ'ব, সেইটো মানে খুব অধিক উৎপাদনশীল, অধিক গুণৱান, তেনেকুৱা ধৰণৰ ভেৰাইটি বা সঁচৰ পৰা সেইটো মাতৃগছ মানে খণ্ডটো
0: আমি মানে ভালদৰে চাই ল'ব লাগিব,
2: ভালদৰে চাই ল'ব লাগিব যাতে সঁচেই হয়। যেনেকে মাক চাই জীয়েক বুলি কয়, ঠিক তেনেকে মানে মাতৃগছৰ পৰা যিটো আমি তাৰ পৰা আমি অংশ ল'ম, পিছৰ পুলিবোৰ মানে মাতৃৰ নিচিনা হ'ব। সেই গতিকে মাতৃৰ যিটো অধিক গুণগত আৰু অধিক উৎপাদনশীল যিটো শক্তি, সেইটোৰ পৰা যাতে পিছৰ প্ৰজনী বা পিছৰ যিবিলাক বংশলৈ আহে, সেইকাৰণে মানে সন্তান সন্ততিবিলাকৰ কাৰণে, সেইকাৰণে আমাৰ
1: মাতৃগছৰ আমাক খণ্ডটো লাগিব। সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া তাৰপিছত আমি এই পদ্ধতিকেইটাৰ কথা ক'লো, আমি পোনপটীয়াকৈ বীজৰ পৰা আমি কৰিব পাৰোঁ, আমি আমৰ পুলিও আমি বীজৰ পৰা পোনপটীয়াকৈ কৰিব পাৰোঁ। কিন্তু ইয়াত অসুবিধাটো হৈছে কি, এই যিটো চৰিত্ৰ মাতৃগছৰ, সেই চৰিত্ৰটো অক্ষুণ্ণ নাথাকে বীজৰ পৰা কৰিলে। কিন্তু আমি যদি অংগজ পদ্ধতিৰে কৰোঁ, তেতিয়াহ'লে লেংৰা আমৰ পৰা আমি যিটো আমি পুলি তৈয়াৰ কৰিম, সেইটো একেবাৰে লেংৰাই হ'বগৈ। এতিয়া বীজৰ পৰা কৰিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে? সাধাৰণতে বীজৰ পৰা যেতিয়া আমি কৰিবলৈ যাওঁ, তেতিয়া আমাৰ এই যিটো মই যে ক'লো মাতৃগছৰ যিখিনি গুণাগুণ, সেইখিনি তাত দেখিবলৈ পোৱা
2: নাযায়। ক্ৰছ ক্ৰছ হৈ যায়,
1: ক্ৰছ হৈ যায়।
2: বীজ মানে হ'ল এটা ক্ৰছ প্ৰডাক্ট, কাৰণে মাতৃগছৰ গুণাগুণ
1: নাহে। তাৰপিছত দ্বিতীয়তে আনটো অসুবিধা হৈছে যে বীজৰ পৰা যদি আমি পুলিটো কৰোঁ, কালক্ৰমত যেতিয়া সি গছ এজোপা হ'ব, সি তাৰ শাৰীৰিক অৱয়বটো বহুত ডাঙৰ হয়গৈ, ফলত কিছুমান আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট অসুবিধা হয়। তৃতীয়তে আকৌ হৈ গ'ল, যেতিয়া গছজোপাৰ আমাৰ ফুল ফুলে বা ফলন হয়, সেই সময়টো বীজৰ পৰা কৰিলে যথেষ্ট ডাঙৰ হয়,
2: দীঘলীয়া
1: হয়, 5-7 বছৰ সময় লাগে। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি আংগিক পদ্ধতিৰে কৰোঁ, তেতিয়াহ'লে হ'ব কি, আমাৰ 2-3 বছৰতে আমি ফলো পাম, ফুলো ফুলিব, আৰু দ্বিতীয়তে গছজোপা আমাৰ চাপৰ আৰু জোপোৱা হয়, ফলত যিবিলাক আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট সহায় হয়।
2: আৰু এক প্ৰতি একক ভূমিত আমি হাই ডেনচিটি বুলি কোৱা হয়,
1: অধিক
2: সংখ্যক আমি পুলি
1: লগাব পাৰোঁ, সেইটো এটা ডাঙৰ
2: প্ৰতিপালনৰ সুবিধা।
1: কিন্তু ইয়াতে কাৰিকৰী দিশৰ আন এটা কথা এটা আছে, মাতৃগছৰ নিচিনাকৈ, মাদাৰ প্লেন্ট ব্লকৰ নিচিনাকৈ ৰুষ্টক ব্লকৰো আমাৰ এটা প্ৰয়োজনীয়তা থাকে। কেলে প্ৰয়োজনীয়তা আছে? এইবোৰ যিবোৰ আংগিক পদ্ধতি, যেনেকে আমি কলম কৰা বুলি কওঁ বা ডাল ধৰা অৰ্থাৎ লেয়াৰিং, বা জোৰা কলম অৰ্থাৎ গ্ৰাফটিং বা বাডিং বা মুকুলন, এই শেষৰ যি দুটা পদ্ধতি, বাডিং আৰু গ্ৰাফটিং কৰিবলৈ যাওঁতে আমাক দুটা অংশ লাগে গছৰ, এটা হৈছে ওপৰৰ অংশ, এটা হৈছে তলৰ অংশ। ওপৰৰ অংশটোক আমি ছায়ন বুলি কওঁ, যিটো গছৰ কোমল ঠানি, আৰু তলৰ অংশটো হৈছে আমাৰ ৰুষ্টক বা গুৰি পুলি বুলি কওঁ। এতিয়া এই যিটো ৰুষ্টকৰ কথা প্ৰয়োজনীয়তা আহে, সেইকাৰণে ৰুষ্টক ব্লক এটাও আমাক পৃথকভাৱে নাৰ্চাৰীখনত মানে প্ৰতিষ্ঠা কৰিব লাগে, প্ৰয়োজন। তাৰ পৰা আমি কি পাম? তাৰ পৰা আমি ৰুষ্টকবিলাক পাম,
2: আৰু তাৰ ফলৰ পৰা, পুৰত ফলৰ পৰা গুটি উলিয়াই তাৰ পুলি তৈয়াৰ কৰিব লাগিব, আৰু মাতৃগছৰ পৰা তাৰ মানে ডাল কাটি আনি তাৰ ওপৰত জোৰা কলম কৰি দিব লাগিব। সেইটো কাৰণে মানে আমাৰ
1: এই দুটা অংশ আমাৰ প্ৰয়োজন হয়, আৰু সেই তলৰ অংশটোৰ কাৰণে আমাক ৰুষ্টক ব্লকৰ মানে
0: প্ৰয়োজন হয়। টাবতো আজিকালি আমৰ গছ লগোৱা দেখা যায়, অকমান ডাঙৰ, মানে তাত ঠিক ফলৰ যিটো আকাৰ সেই একেই থাকে নে সৰু হৈ যায়? আম এডাল ধৰি লওক, আপুনি যিটো কলে লেংৰা আম এডাল, আমি যদি টাব এটাত কৰো, আপুনি যিটো কৈছিলে আংগিক পদ্ধতিৰে কৰা,
2: গুণাগুণ একে থাকিব, কিন্তু ধৰক আমাৰ যি মাটিত যিখিনি সা সুবিধা পায় গছ এজোপাই, সিপাই মাটিৰ পৰা যিমানখিনি পৌষ্টিক মূল্য, পানী বা আনুষংগিক বস্তু যিখিনি ল'ব পাৰে, কিন্তু টাব এটাত তাৰ পৰিসৰটো কম হৈ থাকে। গতিকে টাবৰ ক্ষেত্ৰত মানে আমি খুব ডাঙৰকে বাগিচা কৰিব নোৱাৰো, টাবত মানে তাৰ গুণাগুণ একে থাকিব, আকাৰ আকৃতি একে থাকিব, কিন্তু এজোপা গছ মাটিত থাকিলে যিমান
1: যিমানখিনি
2: দিব উৎপাদন।

0: দিব, টাবতখিনি দিব নোৱাৰে। আৰু টাবত বিশেষকৈ মানে আপোনাৰ সৌন্দৰ্যৰ বৰ্ধনৰ কাৰণেহে টাবত গোটেই কৰা হয়। যদি সা সুবিধা থাকে তেতিয়াহ'লে মাটিতে কৰাটো উচিত।
1: ইয়াত এটা মানে কাৰিকৰী এটা অসুবিধা হয় কি, আমি সদায় ওপৰৰ অংশখিনিহে চাওঁ গছৰ, কিন্তু গছৰ মাটিৰ তলৰ অংশ যিখিনি ৰুট কেনোপি, শিপাৰ যিটো অঞ্চল, শিপা অঞ্চলখিনি তাত মানে লিমিটেড বা ৰেষ্ট্ৰিক্টেড হৈ থাকে, সীমাবদ্ধ হৈ থাকে। কিন্তু মাটিত যেতিয়া দিওঁ শিপা সমানে মানে বাঢ়াৰ এটা সুবিধা থাকে। সেই ক্ষেত্ৰত তাৰমানে তাৰ যিটো ফলৰ উৎপাদনৰ বা সংখ্যা, ফলৰ সংখ্যা সেইখিনি
0: কমিব,
1: মানে
2: কমি যায়। আমি যদি তাত নিয়মিতভাৱে পানী আৰু সাৰ যোগান ধৰোঁ আৰু যদি মাটিখিনি আমি প্ৰতি বছৰে সলাই থাকোঁ তেতিয়া হ'ব পাৰে নেকি?
0: তেতিয়াও নহ'ব, তেতিয়াও এইকাৰণে নহ'ব, আপুনি এজোপা গছৰ যিটো আকৃতি আকাৰকৃতি লৈগে টাবৰ আপোনাৰ যিটো আকাৰ গছজোপাৰ যিটো প্ৰয়োজন চাহিদা, বৈশ্বিক মূল্য, পানী বা অন্য জৈৱিক যিবিলাক ইন্ধন লাগে, কিন্তু টাব এটা ইমানখিনি দিব নোৱাৰিব। গতিকে সেইকাৰণে প্ৰায় চাব মানে ফল মূলৰ বাগিচা কিন্তু টাবত নকৰে, আজিকালি কি হৈছে মানে চহৰ অঞ্চলত চাদ বাগিচা বুলি যিটো ধাৰণা আহিছে, চাদ বাগিচাত তেওঁলোকে কৰি ৰাখিব পাৰে, কিন্তু বহুত বেছি তেওঁ উৎপাদন নাপাব, কিন্তু মনৰ এটা মানে সন্তুষ্টি সেইখিনি তেওঁ।
2: কিন্তু চাদখন হয়তো কিবা এটা বিশেষ ব্যৱস্থাৰে কৰিব লাগিব, নহলেতো শিপায়ে চাগে বেয়া কৰি পেলাব।
0: আছে তেনেকুৱা আছে ব্যৱস্থা যথেষ্ট আছে বেলেগ।
2: হয়, উদ্যান শস্যৰ নাৰ্চাৰীৰ যিবোৰ পঞ্জীকৰণ আৰু প্ৰমাণীকৰণ আছে, আমি যিবোৰ আমি শুনা যায়, সেইবোৰ সাধাৰণতে আমি কি বুজো আৰু ইয়াৰ মানে প্ৰয়োজনীয়তা কি ডক্টৰ শৰত শইকীয়া?
0: তাৰমানে আমি এটা কথা আমি সকলোৱে মন কৰি থাকোঁ, যিকোনো বিষয় বা সামগ্ৰীৰ গুণগত মানদণ্ডটো নিশ্চিত কৰিবলৈ যেনেকৈ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা থাকে। কোনোবাই যদি বোলে মেট্ৰিক পাছ কৰিছো বুলি কৈছে, গতিকে তেওঁক মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব। আপুনি তেওঁক পাৰ্চনেলি চিনি পায়, গতিকে আপুনি তেওঁক মানি ল'ব, কিন্তু ইণ্টাৰভিউ এটালৈ গ'লেতো তেওঁক নেমানিব, তেওঁতো প্ৰমাণ পত্ৰ দেখাব লাগিব। আজি এতিয়া ডক্টৰ অঞ্জন বৰাই যিমানখিনি কথা ক'লে, এই গোটেইখিনি বস্তুৰ তাৰমানে হৈছে কি, যেতিয়া পুলি এটা আপুনি কিনিব বৰ আশাৰে আপুনি কৈছে, পুলিটো যে সঠিক মাডাৰ প্লেণ্টৰ পৰা বা সঠিক মাতৃগছৰ পৰা অংগজৰ পদ্ধতিৰে আনি তাক গ্ৰাফটিং কৰি পুলি এটা বনাইছে যিটোৰ দাম আপোনাক 100 টকা বুলি কৈছে, আপুনি মনৰ শান্তিত আৰু একেবাৰে নিশ্চিতভাৱে আপোনাৰ পইচা খৰচ কৰিবলৈ আপোনাৰ কোনো দ্বিধাবোধ নোহোৱাকৈ কিনিবলৈ হ'লে আপুনি তেওঁ প্ৰমাণ পত্ৰ মানে আপুনি চিয়'ৰ হ'ব লাগিব, যাতে তেওঁতো ক'ব ফটোত বা দেখুৱাব যে এনেকুৱাকৈ আপোনাৰ তাত হ'বগৈ। কিন্তু এতিয়া আপুনিতো কথাটো নিশ্চিত নহয়, কিন্তু সেই নাৰ্চাৰীখনৰ যদি প্ৰমাণ পত্ৰ থাকে, হা, তেওঁ পঞ্জীকৃত নাৰ্চাৰী হয় আৰু প্ৰমাণ পত্ৰ থাকে, তেতিয়া আপুনিও একেবাৰে নিশ্চিত নহয় জানো? গতিকে এইটো কথাটো এনেকুৱাকৈ আহিছে এতিয়া যে নাৰ্চাৰীবিলাকে মানে কৰিলে নহয়, আজি আমৰ পুলিটো যেনেকৈ ডক্টৰ বৰাই ক'লে পুলিৰ পৰা কৰিলে নহয়, সি গ্ৰাফটিঙৰ পৰা কৰিলে, মানে প্ৰত্যেক শস্যৰ কাৰণে কি পদ্ধতিৰে কৰিব লাগিব সেইটো একদম অনুমোদন জনোৱা আছে। অমিতা সদায় পুলিৰ পৰা, নাৰিকল পুলিৰ পৰা, তামোল পুলিৰ পৰা, আম, মধুৰি, লিচু এইবিলাক হ'ল আংগিক পদ্ধতি। গতিকে এখন নাৰ্চাৰী যেতিয়া গোটেই বছৰ আগুৱাই নিব, তেওঁ সেই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো অতি আৱশ্যকীয়, যাতে তেওঁৰ প্ৰত্যেকটো পুলিয়ে যাতে গুণগত মানদণ্ডৰ বুলি আমি গ্ৰাহকে নিশ্চিত হ'ব পাৰে। তো সেইটো এটা জৰুৰী বস্তু। আৰু দ্বিতীয়তে এইটো যে তেওঁ সেই চাৰ্টিফিকেশ্যন তেওঁ কোনে দিব, যেনেকৈ মেট্ৰিক পৰীক্ষা আমাৰ সেৱাই লৈছে, ঠিক তেনেকে মানে সেই নাৰ্চাৰী সেই একৰেডিশ্যন বা যিটো প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থাটো এজেঞ্চি কিছুমান আছে, যেনে নাগালেণ্ডত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন এজেঞ্চি আছে, তেওঁলোকে প্ৰমাণ পত্ৰ দিব পাৰে, সেইটো এটা বৰ সুবিধাজনক বস্তু। আৰু তাৰ কাৰণে তেওঁ কেনেকে পৰপত্ৰ ভৰ্তি কৰিব লাগিব, তেওঁ কেনেকে সাজু হ'বলৈ, সেইটো আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকক মানে হাতত ধৰি আমি শিকাই দিওঁ। তেনেকুৱা ধৰণৰ আমাৰ বহুত নাৰ্চাৰী আছে যাক আমি শিকাই দিছোঁ আৰু গৈ থৈ প্ৰমাণ পত্ৰ পাইছে। সেইটো হ'লে কি হয়, পিছলৈ তেওঁৰ মানে ব্যৱহাৰিকভাৱে তেওঁৰ সেই প্ৰমাণ পত্ৰ থাকিলে তেওঁৰ পৰা যিকোনো ক্ষেত্ৰতে পুলি কিনিবলৈ সকলোৱে নিশ্চিতভাৱে আগবাঢ়িব পাৰে। আৰু এই যিটো পঞ্জীকৰণ বুলি কৈছে, যিকোনো উন্নয়নমূলক সংস্থাৰ ওচৰতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে। এতিয়া আমাৰ ওচৰতো অসম কৃষি বিশ্ববিদ্যালয়টো আহি তেওঁলোকে পঞ্জীয়ন কৰি ল'ব পাৰে, প্ৰথমতে পঞ্জীয়নটো কৰি ল'লে তাৰপিছত তেওঁৰ চাৰ্টিফিকেশ্যন কৰাত আমি সহায় কৰি দিব পাৰোঁ।
2: হয়, নাৰ্চাৰী যিখিনি ব্যৱসায়িক সফলতা আছে তাৰ কাৰণে কোনবোৰ বিশেষ দিশত মনোনিৱেশ কৰাটো একান্ত প্ৰয়োজন ডক্টৰ অঞ্জন বৰা?
1: হয় হয়, নাৰ্চাৰী এখনৰ ব্যৱসায়িক সফলতা আচলতে নাৰ্চাৰীখনত উপলব্ধ যিবোৰ সামগ্ৰী বা উৎপাদিত পুলি, গছ পুলিয়ে হওক বা আমি ৰোপণ সামগ্ৰী বুলিয়ে কওঁ, সেইবিলাকৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে, মানে কোৱালিটি। এতিয়া সেই গুণগত মানদণ্ডৰ পুলি উৎপাদন কৰিবলৈ হ'লে আমি তাৰ যিটো উৎস, তাৰমানে অৰ্থাৎ মাতৃগছ, ইতিমধ্যে কৈছোঁ সেই মাতৃগছৰ যিটো সুনিৰ্দিষ্ট গুণ বা সততাৰ ওপৰত মানে বিশেষভাৱে নিৰ্ভৰ, আৰু এই ক্ষেত্ৰত মাতৃগছে এক বিশেষ ভূমিকাও বহন কৰে। তাৰমানে কথাটো এনেকুৱা, যদি আমি আকৌ লিচুৰ কথাকে ক'লোঁ, লিচুৰ যদি এটা উন্নত জাত বেদনা বা বোম্বাই, এইটো যদি আমি স্বীকৃতিপ্ৰাপ্ত বা অনুমোদিত বা প্ৰমাণিত যদি উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ,
0: তেতিয়াহ'লে পোৱা যায়
1: তেজপুৰ
0: বম্বাই বলে ডাঙর ডাঙর
1: হয় তেনকা যদি আমি।

0: পৰা আমি সংগ্ৰহ কৰোঁ, তেতিয়াহ'লে আমি নিশ্চিত থাকিম যে এইজোপা সেইজোপাৰে সন্ততি বা প্ৰজেনী। গতিকে তেনেকুৱা মাতৃগোচৰ অনুমোদিত উৎসৰ পৰা আনিহে আমি নাৰ্চাৰীখন প্ৰতিষ্ঠা কৰিব লাগে,
1: ক্ৰেতাৰ যাতে ভাল পুলি এটা পাইছো,
0: ভাল পুলি পাইছো,
1: সেইটোৰ ওপৰত প্ৰথম
0: সফলতাটো নাৰ্চাৰীখনৰ নিৰ্ভৰ কৰিব যে গুণগত মানদণ্ডৰ পুলি তাৰমানে বা ৰোপণ সামগ্ৰী হওক সেইটোৱে। তাৰপিছত দ্বিতীয়তে এই ক্ষেত্ৰত আমি যিবোৰ আমাৰ মানে পদ্ধতি, সেই পদ্ধতি বিলাক আমি সঠিকভাৱে আমি প্ৰয়োগ কৰিব লাগে। ধৰক কথাটো কৈছো এনেকুৱা, যিটো পদ্ধতি আমি আমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ উদাহৰণ হিচাপে গ্ৰাফটিং বা জোৰা কলম, সেই পদ্ধতিটো আমৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰিম। তেনেকৈ আমি কাজী নেমুৰ ক্ষেত্ৰত আমি আমি কলম কৰোঁ বা পত্ৰমুকুল কলম, আজিকালি সেইটো এটা নতুন পদ্ধতি আহিছে লিপবাট কাটিং বুলি কয়, সেই সঠিক পদ্ধতিটো আমি প্ৰয়োগ কৰিব লাগে। লিচুৰ ক্ষেত্ৰত আমি জোৰা কলম বা গ্ৰাফটিং নকৰোঁ, আমি লেয়াৰিং কৰোঁ। এই সঠিক পদ্ধতিখিনি আমি অৱলম্বন কৰিলে আমি সফলতা আমি লাভ কৰিব পাৰোঁ
1: আৰু গ্ৰাহকে নিৰ্দিষ্ট মানদণ্ডৰ
0: পুলিখিনি পাবলৈ সক্ষম হ'ব পাৰে। সেইটো এটা সঠিক পদ্ধতিৰ কথাটো ক'লো। তাৰপিছত ইতিমধ্যে মই কৈছোৱেই যে যেনেকৈ মাডাৰ ব্লকৰ যিটো প্ৰয়োজনীয়তা বা মাডাৰ প্লেণ্ট বা মাতৃগছৰ প্ৰয়োজনীয়তা, তেনেকৈ ৰুষ্টক ব্লক বা গুৰিপুলিৰো প্ৰয়োজনীয়তা আছে। গতিকে যেতিয়া আমি গ্ৰাফটিং আৰু বাডিঙৰ কথাটো ক'ম তেতিয়া আমাক ৰুষ্টক লাগিবই, গতিকে ৰুষ্টকৰ কাৰণেও আমি তেনেধৰণে এটা আমাৰ ব্লক থাকিব লাগিব।
1: ক্ৰেতাৰো মানে সেইটো মনতে একদম পূৰা তেওঁ নিশ্চিত হ'ব লাগিব যে সঠিক মাতৃগছৰ ছায়ন বা ওপৰ অংশ আনি সঠিক ৰুষ্টকত জোৰা
0: কৰি পেলাই সেই পুলিটো তৈয়াৰ হৈছে,
1: তেওঁ প্ৰশ্ন কৰিব আৰু নাৰ্চাৰী মানুহজনে কিন্তু ক'ব পাৰিব লাগিব।
0: সেইটো এটা মানে বৰ দৰকাৰী কথা ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত। তাৰপিছত আন এটা কথা আমাৰ আহে যে এই কামবোৰ কৰিবলৈ আংগিক পদ্ধতিৰ কথা ক'লো, বিশেষকৈ বীজৰ পৰা কৰোঁতেতো পোনপটীয়াকৈ বীজ সিঁচি ধৰক এখন বিজ্ঞানসন্মতভাৱে পুলি বাৰী তৈয়াৰ কৰিলো বা পলিবেগতো আজিকালি নিৰ্দিষ্ট অনুপাতত মিডিয়া বুলি কয় যিখিনি আমি ভৰাই পালে আমি পলিবেগত পোনপটীয়াকৈ বীজ সিঁচি পালে বীজৰ পৰা পুলি উৎপাদন কৰিব পাৰোঁ। কিন্তু এই আংগিক পদ্ধতিৰে যিবোৰ আমি পুলি উৎপাদন কৰিম তাৰ কাৰণে যথেষ্ট কাৰিকৰী জ্ঞানৰ আৱশ্যক হয়। গতিকে এই কাৰিকৰীভাৱে প্ৰশিক্ষণ প্ৰাপ্ত মানৱ সম্পদৰ উপস্থিতিয়ে
1: নাৰ্চাৰীখনৰ
0: সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সফলতাৰ ক্ষেত্ৰত এটা সাংঘাতিক ধৰণে এটা অৰিহণা যোগায়। সেইটো এটা আমাৰ দৰকাৰ, যিটো মানে উপযুক্ত মানৱ সম্পদ তাৰমানে সেইটো
1: তেওঁৰ দক্ষতা থাকিব লাগে।
0: তাৰোপৰি আন এটা কথা হৈছে যে যেতিয়া আমি পুলিখিনি আমি উৎপাদন কৰিলো, উৎপাদন কৰাৰ পৰ্যায়ৰ পৰা আমি বিক্ৰী কৰালৈকে এটা সুন্দৰ পৰিচালনা পদ্ধতিৰে তাত সেইখিনি আমি পৰিচালিত কৰিব লাগিব। কাৰণ সেইখিনিয়ে সম্পূৰ্ণ শিশু অৱস্থাত থাকে, প্ৰথম অৱস্থাত তাক যেনেকৈ প্ৰতিপাল কৰিব লাগে একেবাৰে প্ৰখৰ সূৰ্যৰ ৰশ্মিৰ পৰা বচাই পালে, ঠিক তেনেকৈ ঘন বৰষুণৰ পৰা বচাই বা পোক পৰুৱা বেমাৰ আজাৰ লাগিলে উপযুক্ত পৰিমাণৰ দৰৱ দি বা সদায় পাতলীয়াকৈ পানী দি পালে তাৰ যিখিনি পৰিচালনাৰ পদ্ধতি বিক্ৰী নোহোৱা পৰ্যন্ত তেনেকৈ আমি সেইখিনি ৰাখিব লাগিব।
1: এইবোৰ মানে প্ৰায় ধৰক আপোনাৰ 8-9 মাহৰ পৰা কেতিয়াবা 12 মাহলৈকে প্ৰতিপালন কৰিব লগা হয়। গতিকে কাৰণ এটা পুলি আজি গ্ৰাফটিং কৰাৰ লগে লগে
0: বিক্ৰী নহয়,
1: তাৰ এটা নিয়ম আছে, কিছুমান আপোনাৰ এইবিলাক ষ্টেণ্ডাৰ্ড বা মাপক কিছুমান আছে যে কোনটো পুলি তাত পাত কিখিলা থাকিব লাগিব, কিমান বয়স হ'ব লাগিব গ্ৰাফটিং কৰাৰ পিছৰ পৰা, এবছৰীয়া হ'ব লাগিব নে 9 মহীয়া হ'ব লাগিব, এইবোৰ ষ্টেণ্ডাৰ্ডবিলাক আছে। তো এনেকুৱাকে যদি সেইবিলাক বস্তু এখন নাৰ্চাৰীয়ে যদি ভালকৈ মেইনটেইন কৰে, গ্ৰাহকে মানে তাতে অৰ্থ মানে
0: খৰচ কৰিবলৈ তেওঁলোকে দ্বিধাবোধ নকৰিব, সেইটো এটা কথা। তাৰপিছত আন এটা কথা হৈছে যেনেকে আমি প্ৰতিটা ক্ষেত্ৰতে বিপণনৰ ক্ষেত্ৰত আমি বিজ্ঞাপনৰ আমি আশ্ৰয় লওঁ, গতিকে নাৰ্চাৰী এখনৰ ক্ষেত্ৰতো আমাৰ যিবোৰ উৎপাদিত পুলি বা ৰোপণ সামগ্ৰী থাকিব সেইবোৰ আমি বিজ্ঞাপনৰ জৰিয়তে তাৰ বিপণনৰ আমি এটা ব্যৱস্থা এটা আমি কৰিব লাগিব যে মোৰ নাৰ্চাৰীখনত এনেকুৱা ধৰণৰ পুলি, এনেকুৱা উন্নত জাতৰ সামগ্ৰী, ৰোপণ সামগ্ৰী পোৱা যায়। গতিকে বিজ্ঞাপনটো এটা এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত আন এটা কথা আহে, নাৰ্চাৰীখনত পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ বাবে বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা থাকিব লাগিব। যদি কোনোবাই পাইকাৰী হিচাপে নিয়ে তেতিয়াহ'লে তেওঁক এটা বেলেগ এটা ধৰণে মূল্য দিব বা খুচুৰা হিচাপে নিলে মূল্যটো বেলেগ হ'ব। গতিকে এইকেইটা কথাৰ ওপৰত মনোনিৱেশ কৰিলেই মই ভাবো নাৰ্চাৰীখনে ব্যৱসায়িকভাৱে
1: যিহেতু বৰ্তমান একেবাৰে মানে ধৰক মাছৰুমৰ নিচিনাকে নাৰ্চাৰীবিলাকৰ গ্ৰ'থ হৈছে বা নাৰ্চাৰী স্থাপন হৈছে বিভিন্ন জেগাত, মানে বিভিন্ন থোপা আছে, গতিকে তেওঁলোকৰ মাজত এটা কম্পিটিচন বা প্ৰতিযোগিতাও এটা হৈ আছে। গতিকে গুণগত মানদণ্ডৰ পুলি মানে কম দামত উচিত মূল্যত দিব পৰাটো মানে সেই নাৰ্চাৰী মেনজন বা নাৰ্চাৰী উদ্যোগীজনৰ ওপৰত কিন্তু অলপ মানে মানে ঠিক যিটো ৰিজনেবল প্ৰাইচ বুলি কোৱা হয় উচিত মূল্য
0: আৰু
1: মানে গুণগত মানদণ্ড এই দুটা হ'লে
2: হয়। এতিয়া নাৰ্চাৰী যিসকল উদ্যোগী, আপুনি উদ্যোগী বুলিয়েই কৈছে, তেখেতসকলক শস্যৰ পুলি প্ৰস্তুতি আৰু বিক্ৰীৰ উপৰিও তেওঁলোকে আনুষংগিক কি কি ব্যৱসায়িক দিশক সামৰি ল'ব পাৰে?
1: কথাটো আহিছে তেওঁ যেতিয়া এখন সৰ্বাংগ সুন্দৰ যেতিয়া নাৰ্চাৰীখন স্থাপন কৰিব তেতিয়া তেওঁ আন কিছুমান কাম কৰিব পাৰে, যিটো বৰ্তমান বহু নাৰ্চাৰী এই গুৱাহাটী চহৰত মহানগৰীত সেই

0: কামবোৰ কৰি আছে আৰু যথেষ্টভাৱে লাভ পাইছে। এক নম্বৰ কথাটো হ'ল কি, মন কৰিব যে এই তেওঁৰ ওচৰত যিবোৰ সমল আহিব, তেওঁৰ ফুলৰ পুলি থাকিব, বিশেষকৈ ফুলৰ পুলি, আৰু কিছুমান চাব আপুনি টাবত থকা পাতি সৌন্দৰ্য বহুৱাৰ তেনেকুৱা ধৰণৰ বহুতখিনি তেনেকুৱা ধৰণৰ মানে বহুতখিনি উদ্ভিদ আছে। এতিয়া তেওঁ চাব আজিকালি বিভিন্ন স্থান কাৰ্যালয় আদিত মানে সৌন্দৰ্য বৰ্ধনৰ বাবে ফুলাম পাত্ৰ যোগানৰ এটা ব্যৱস্থা আছে। আজি চাব যে বহুত আপোনাৰ ধৰক আপোনালোকৰ ইয়াৰ আকাশবাণীৰ যেনিবা যে ইয়াৰে যেনিবা আপোনাৰ নিজেতো আপোনালোকে কৰিছেই, তাৰ প্ৰয়োজনী বহুত এনেকুৱা কাৰ্যালয় আছে যাৰ সেইখিনি সুবিধা নাই, তেওঁলোকে কিন্তু যিটো ফুলাম টাব সেইটোৰে মানে তাৰ যিটো চৌহদ বা কাৰ্যালয় যিটো বাৰাণ্ডা ৰাস্তা এইবিলাকত সৌন্দৰ্য
1: বঢ়াব
0: নাৰ্চাৰী আছে, তেওঁলোকে মানে আহি এইখিনি ইয়াতে সেৱাটো আগবঢ়ায় আৰু সময়ে সময়ে এইখিনি সলনি কৰি দিয়ে। আকৌ এইখিনি যেতিয়া অকণমান অলপ মৰা মোজা নিচিনা হয় এইখিনি সলনি কৰি দ্বিতীয় ছেট এটা আনি পিনে আকৌ লগাই দিয়ে, তেনেকুৱা ধৰণৰ এটা ছাৰ্ভিচ দিয়ে আৰু সেইটো বিনিময়ত ভাল পইচা এটা পায়। আৰু দ্বিতীয়তে বহুত ক্ষেত্ৰত দেখা যায় বিভিন্ন মেল মিটিঙত যিখন মঞ্চ সজ্জাৰ কাৰণে বহুখিনি ফুলৰ পাতৰ টাবৰ দৰকাৰ হয়। গতিকে নাৰ্চাৰীখনত যদি গোটেই সামগ্ৰী বা সৰঞ্জামবোৰ থাকে তেওঁলোকে মানে সেই মঞ্চ সজ্জাৰ এটা ডাঙৰ ব্যৱসায় তেওঁলোকে সেইটো এটা কৰিব পাৰে। তাৰ উপৰিও দেখা যায় বহু সময় চৌহদবিলাকত সুন্দৰকৈ যিয়াত লেণ্ডস্কেপ গাৰ্ডেন বুলি কোৱা হয় তাৰমানে যি নাৰ্চাৰীখনৰ হাতত আচলতে যিবোৰ সমল থাকিব সেইটোৱে তেওঁৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে বিভিন্ন ধৰণ কৰিব পাৰে। লেণ্ডস্কেপ গাৰ্ডেনিং বা যিটো আমাৰ সৌন্দৰ্য বঢ়াৰ কাৰণে এটুকুৰা স্থানৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে লেণ্ডস্কেপ গাৰ্ডেনৰ কাৰণেও
1: আজিকালি টেৰেচ গাৰ্ডেন বা কিটচেন গাৰ্ডেন সেইখিনিও কৰি দিয়ে,
0: সেইখিনিও আছে নাৰ্চাৰী যদি তেওঁৰ হাতত যিহেতু বস্তু থাকিব কোনোবাই যদি আমাৰ সময় নাই আৰু মানুহো নাই আপোনালোকে চাট বাগিচাখন তৈয়াৰ কৰি দিয়ক, তেতিয়া তেওঁ টাবত আপুনি কোৱাৰ নিচিনাকে টাবত থকা নেমু টেঙা, টাবত থকা আপোনাৰ
2: আম,
0: মানে বিভিন্ন ধৰণৰ টাবতে থকা বোলে আপোনাৰ পদিনা, টাবতে থকা বোলে আপোনাৰ তুলসী, এনেকুৱা বস্তু আনি পিনে চাট বাগিচাখন সজাই দিব পাৰে। গতিকে ধৰক সেইটো ক্ষেত্ৰত ডাঙৰ সহায় এটা হয়। আৰু এটা হয় দেখা যায় যে ফুলৰ তেওঁলোকে বুকেও বনাব পাৰে, মানে এটা চাহিদা আছে, সেইটো এটা বিৰাট দৰকাৰ হয়। তাৰমানে
2: তাৰোপৰি সৌন্দৰ্যবৰ্ধক ঘাঁহনি এই লন বুলি যিটো সেইবিলাকো তেওঁলোকে
0: স্থাপন কৰি দিব পাৰে। এতিয়া ধৰক আপোনাৰ যিটো আমাৰ কাৰ্পেট গ্ৰাছ বুলি কোৱা হয় যিটো মানে বাঁহপতীয়া ঘাঁহ, তাৰপৰা কোৰিয়ান ঘাঁহ, লয় দিয়া ঘাঁহ, এনেকুৱা বেলেগ বেলেগ ধৰণৰ ঘাঁহ থাকে, সেই তাৰ পৰা সেই লনখন বনাই দিব পাৰে তেনেকুৱা ধৰণৰ।
1: অসমৰ সফল নাৰ্চাৰী উদ্যোগসমূহৰ আভাস দিয়কচোন ডক্টৰ অঞ্জন।
2: সফল নাৰ্চাৰীৰ যদি আমি উদাহৰণ আমি চাবলৈ যাওঁ, আমি বেছি দূৰলৈ যাবই নালাগে আচলতে। আমি যেতিয়া খেত্ৰী অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁ তেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে বহু নাৰ্চাৰী সৰু ডাঙৰ সফলভাৱে থিয় হৈ থকা আমি দেখিবলৈ পাওঁ। কিন্তু এই নাৰ্চাৰীবোৰৰ লগত জড়িত যিসকল ব্যক্তি বা আঁৰৰ ব্যক্তি তেওঁলোকে কিন্তু বৰ্তমানৰ যিটো অৱস্থা পাইছে সেইটো এদিনতে পোৱা নহয়, সেইটো তেওঁলোকে একেবাৰে চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি আহি আজি বৰ্তমানৰ অৱস্থাটো পাইছে। আৰু তেওঁলোকে এই নাৰ্চাৰী উদ্যোগৰ জৰিয়তে নিজৰ জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰাৰ লগতে আন দহুজনক সংস্থাপন দি তেওঁলোকৰ পৰিয়ালৰো ভৰণ পোষণৰ ক্ষেত্ৰত দায়িত্ব এটা বহন কৰা দেখিবলৈ পোৱা যায়। আমি গম পোৱা মতে তেওঁলোকৰ নাৰ্চাৰীত উৎপাদিত যিবোৰ পুলি গছ পুলিয়ে হওক বা ৰোপণ সামগ্ৰীয়ে হওক অসমৰ লগতে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে বা তেওঁলোকে যোগান ধৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ এই যে যি যাত্ৰা, এই যাত্ৰাটো নাৰ্চাৰী এখনক তেওঁলোকে সফলভাৱে এটা উদ্যোগ হিচাপে লৈ স্বাৱলম্বনৰ যিটো বাট মুকলি কৰি দিলে সেইটো এটা মানে আমাৰ বহুতৰ কাৰণে এক উৎকৃষ্ট মানে এটা উদাহৰণ। আৰু তেওঁলোকৰ যিটো সাফল্যৰ কাহিনী বা সফলতাৰ যিটো কাহিনী, এই কাহিনীটো মই ভাবোঁ যিসকল নিবনুৱা যুৱক যুৱতী আছে বা যিসকল উদ্যোগী যুৱক যুৱতী বা শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে এক সাংঘাতিক এটা অনুপ্ৰেৰণাৰ উৎস বুলি মই ভাবোঁ।
0: আৰু আমি আৰু কথা গম পাইছো, এই ইয়াত তেওঁলোকৰ যিটো চাহিদা, তেওঁলোকৰ নিজৰ যিখিনি মাটি এবিঘা দুবিঘা তিনি বিঘাতে সেই গোটেই বস্তু সেইখিনিত মানে ই কৰিব পৰা নাই, তাৰ চাহিদা পূৰাবৰ কাৰণে পৰ্যাপ্ত উৎপাদন কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে কৈছে দাঁতি কখৰা গাঁওবিলাকতো ধৰক আজি
1: আপোনাৰ
0: 2 লাখ
2: আপোনাৰ
0: তাততো তেওঁলোকৰ ইমানখিনি সা সুবিধা নাই। গতিকে ওচৰৰ গাঁও কেইখনত কৈছে তেওঁ মাতৃ বৃক্ষ ছিলেক্ট কৰি দিয়া হৈছে, তাৰপৰাই তেওঁলোকে যাতে পুলিখিনি তৈয়াৰ কৰি দিয়ে, এইটো তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। আৰু একেটা সময়তে সেই গাঁওবাসী যি পুলিটো প্ৰস্তুত কৰিছে তেওঁৰো লাভ হৈছে, তেওঁলোকৰ স্বনিয়োজনৰ বাট মুকলি হৈছে, আত্মসংস্থান হৈছে, আৰু এখেতৰ সেইটো সুবিধা হৈছে। গতিকে এটা ধৰক সামাজিকভাৱে এটা বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত এই নাৰ্চাৰীবিলাকে কিন্তু নিজৰ স্বনিয়োজনৰ উপৰিও আন ডক্টৰ বৰাই কোৱাৰ নিচিনাকে আমাৰ আত্মসংস্থানৰ পথ মুকলি কৰিছে।
1: হয়, আমি ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ বিষয়ে আপোনালোক দুয়োগৰাকীৰ পৰা ভালেমান কথা আমি জানিলোঁ। যিসকল ইচ্ছুক আমাৰ কৃষক আছে বা উদ্যোগী আছে তেখেতসকলে পুলিবাৰী স্থাপনৰ বাবে নিশ্চয়

0: আগবাঢ়ি আহিবলৈ সাহস পাব আপোনালোকৰ এইখিনি কথাৰ পৰা, আৰু আপোনালোকৰ লগত নিশ্চয় যোগাযোগ কৰিলে তেওঁলোকে প্ৰয়োজনীয় যিখিনি প্ৰশিক্ষণ আছে সেইখিনিও ল'ব পাৰিব, আৰু আপোনালোকে নিশ্চয় এইখিনিও জনাই দিব যে তেওঁলোকে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগে, তেওঁলোকক ক'ৰ পৰা ল'ব, সেইখিনি গোটেইখিনি বুজাই দিব। গতিকে আপোনালোকো যিসকল শ্ৰোতা আগ্ৰহী তেওঁলোক নিশ্চয় উপকৃত হ'ব আমাৰ এই আলোচনাৰ পৰা। আমাৰ সময়ো হৈ আহিল, আপোনালোক দুয়োজনকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজন আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ, অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
3: ৰ লটাৰী মই পালো।
5: নকল অফাৰৰ পৰা সাৱধান।
6: RBIয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
7: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাব খুজিছো পাৰ্বিন চুলতানা বেগম আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ এটি জিকিৰ।

0: সেয়া আছিল পারভিন সুলতানা বেগম আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ জিকিৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ, ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ, যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে।
2: আজি ৰাজভৱনত আমাৰ অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ে আমাক অহা 21 তাৰিখৰ পৰা হ'বলগীয়া বিধানসভাৰ প্ৰটেম স্পীকাৰ হিচাপে আমাৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ বাবে অধ্যক্ষ মহোদয়ে আমাক ইয়াতে আজি আমাৰ সদস্য সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হৈছোঁ অসম বিধানসভালৈকে। গতিকে আমাৰ সদস্য পদৰ শপত বাক্য মাননীয় ৰাজ্যপাল ডাঙৰীয়াই পাঠ কৰায় আৰু এই শপত গ্ৰহণ কৰাৰ পিছতে আমি ৰাজ্যপালৰ আদেশ মৰ্মে অহা 21 তাৰিখে হ'বলগীয়া আমাৰ সংবিধানৰ সদস্যসকলক আমি সদস্য পদৰ শপত বাক্য পাঠ কৰাম। বিধানসভাত আজি সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হ'লোঁ আৰু সপ্তমবাৰৰ বাবে নিৰ্বাচিত হৈ অসমৰ ৰাইজে যিখিনি আশীৰ্বাদ আমাক দিছে, বা আগত ধৰ্মপুৰ সমষ্টি আছিল, এতিয়া তিহু সমষ্টি, আমাক সপ্তমবাৰৰ বাবে যে নিৰ্বাচিত কৰি অসম বিধানলৈকে পঠিয়াইছে, তাৰ কাৰণে মই প্ৰথমতে ধৰ্মপুৰ সমষ্টি আৰু এতিয়া তিহু সমষ্টি সকলো ৰাইজলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
3: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছোঁ আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু

0: সকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে এক চেনেলতো শুনিবলৈ পোৱা যায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰি অহা অগ্ৰণী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ আজি 30 প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উদযাপন কৰা হয়। জিলাখনৰ বীৰজৰা চাহবাগিচা আদৰ্শ বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত মঞ্চৰ আঞ্চলিক সমিতিৰ সভাপতি ডঃ শংকৰ কুমাৰ দাসে পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থা শীৰ্ষক এখন আলোচনাচক্ৰও অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰূপমা বৰঠাকুৰৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীও উপস্থিত থাকে। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। শ্ৰীভূমি চহৰৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে। ৰাস্তা ঘাটতো একাঠো পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। অঞ্চলটো জলবন্দী হৈ পৰা লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে জলমগ্ন ৰামকৃষ্ণ মিছনৰ পৰিস্থিতিৰ বুজ লৈ স্থানীয় লোকসকলক সহায় সহযোগিতা আশ্বাস দিয়ে। জিলাখনৰ মূল নদীসমূহৰ জলস্তৰ বৃদ্ধি পালেও এতিয়া বিপদসীমাৰ তলতে আছে। অৱশ্যে সংশ্লিষ্ট বিভাগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ইপিনে কাছাৰ জিলাৰ কাটিগড়া আৰু বদৰপুৰ অঞ্চলত বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি জলমগ্ন হৈ পৰিছে। বিশেষকৈ কাটিগড়াৰ চৌৰঙীত জনবসতিপূৰ্ণ অঞ্চলত এককাল পৰ্যন্ত পানী হৈছে। অঞ্চলটোত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলতেই এজাক বৰষুণতেই পানী জমা হয়। যোৱা নিশাৰে পৰাই হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। পাহাৰৰ পানীৰ প্ৰবল প্ৰৱাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহন চলাচল ব্যাহত হৈ পৰে। বহুকেইখন যান বাহন ৰাজপথতেই পানীৰ বাবে আবদ্ধ হৈ পৰে। কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্টই জলমগ্ন চৌৰঙীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰেই পানী নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত

0: এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰব্বী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতেই বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। ধেমাজি জিলা শিক্ষা বিষয়া তথা জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সৈতে এলানি শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থাৰ যৌথ উদ্যোগত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 154খন বিদ্যালয়ৰ 950গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। পি এম শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্ৰী মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰৱাথান জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে শিক্ষাৰ্থীসকলৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো লক্ষ্য স্থিৰ কৰি সপোন দেখিবলৈ আহান জনায়। মৰিগাঁও জিলাৰ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ADIP আৰু RVYP আঁচনিৰ অধীনত সহায়ক সামগ্ৰী বিতৰণৰ উদ্দেশ্যে আজি মৰিগাঁৱৰ শিলচাং ৰংগমঞ্চত এখন জিলা পৰ্যায়ৰ সামগ্ৰী বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি আৰু সুবিধাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।
1: কোকৰাঝাৰৰ এখন বিশেষ পক্সো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি মহাৰ আলী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। ইয়াৰ লগতে দোষীক 20,000 টকাৰ জৰিমনাও বিহে। 2022 চনৰ জুলাইত এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত মহাৰ আলীক আদালতখনে এই শাস্তি বিহে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 বজাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 এই নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি মাতৃ প্ৰণাম শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা জন্মদাতৃ মাতৃক মৰ্যাদা আৰু সন্মান জনোৱাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই এই কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানতে অসম ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰা হয়। বজালী বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতি আৰু বিজেপিৰ বজালী জিলাৰ যুটীয়া উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা ভগৱতী ক্ষেত্ৰলৈ এটা বিশাল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা সভালৈ আদৰি নিয়া হয়। এই সভাত বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা ভৱানীপুৰ সৰভোগ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা DKD কলেজৰ দ্বিতীয়গৰাকী অধ্যক্ষ নীলপদ্ম ফুকনৰ আজি মৃত্যু হয়। শিক্ষকতাৰ উপৰিও প্ৰয়াত ফুকন দেৰগাঁও সাহিত্য সভা, দেৰগাঁও নাগৰিক সন্থাৰ প্ৰতিষ্ঠাৰ লগতে অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 5খন অনুবাদ গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ দেৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰে। গোলাঘাট জিলাৰ পদুমণি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক চেনিৰাম গগৈৰ কালি যোৰহাটৰ এখন

ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামপানী মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মেত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়ান্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন

0: ধারাবাহিক উপন্যাস পাঠর অনুষ্ঠান ধারাবাহিক উপন্যাস পাঠ বিবিধ ভারতী গুয়াহাটিত প্রতি পয়া 9 বাজাত FM এর 100.8 MHz।
1: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
2: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
3: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
2: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
4: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। বৃন্দগান ৰচনা ফণী তালুকদাৰৰ।

ফণী তালুকদাৰ ৰচিত বৃন্দগানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হৰ্মুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুট্টাপাৰ্থীত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণক তীব্র গৰিহণা দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সংযুক্ত আৰব আমিৰিৰ নেতৃত্ব আৰু দেশখনৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি সদায় সচেতন হৈ থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঁচখন দেশৰ ভ্ৰমণসূচীলৈ প্ৰথম পৰ্যায়ত আজি সংযুক্ত আৰব আমিৰিত উপস্থিত হয়। শ্ৰীমোডীয়ে আবুধাবিত দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ নেতৃত্বত তেওঁ জনোৱা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু শক্তি বিনিয়োগ তথা যোগান শৃংখলাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সহযোগিতা অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। শ্ৰীমোডীয়ে হৰ্মুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। সমগ্ৰ অঞ্চলটোৰ স্থিৰতাৰ লগতে গোলকীয় শক্তি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত হৰ্মুজ প্ৰণালীৰ গুৰুত্বৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে আলোকপাত কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে আৰব আমিৰিৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা আলোচনাই দেশ দুখনৰ মাজৰ চুক্তিসমূহ সফল কৰি তুলিব বুলি আশা কৰা হৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰি মন্ত্ৰীগৰাকী ইতিমধ্যে নেডাৰলেণ্ড অভিমুখে ৰাওনা হৈছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। নেডাৰলেণ্ডত শ্ৰীমোডীয়ে দেশখনৰ ৰজা উইলেম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোডীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুট্টাপাৰ্থীত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান AMCAৰ নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰপ্ৰদেশে দেশৰ ভিতৰতে আত্মনিৰ্ভৰ ভাৰত আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ লক্ষ্য স্পৰ্শ কৰাত

সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। নতুনকৈ আৰম্ভ কৰা প্ৰতিৰক্ষা প্ৰকল্পসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী সিঙে কয় যে প্ৰতিৰক্ষাৰ সমান্তৰালকৈ এই প্ৰকল্পই অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশ খৰতকীয়া কৰি যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰিব। ৰাজনাথ সিঙে কয় যে গুৰুত্বপূৰ্ণ নিৰাপত্তাজনিত পৰিস্থিতিত ভাৰতে এতিয়াৰ পৰা বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নিৰাপত্তা দেশে নিজাববীয়াকৈ কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত হোৱা পৰিবহণ সন্দৰ্ভত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন 2014 চনৰ 46,000 কোটি টকাৰ পৰা সম্প্ৰতি 1.5 কোটি টকালৈ বৃদ্ধি পাইছে। পুট্টাপাৰ্থীৰ বিমান পৰীক্ষণ আৰু প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ এতিয়া বিশ্বৰ ভিতৰতে অন্যতম চৰ্চিত নাম বুলি উল্লেখ কৰি ৰাজনাথ সিঙে কয় যে এনে উন্নত বিমান পৰীক্ষণৰ সুবিধা বিশ্বৰ মাত্ৰ কেইখনমান ঠাইতহে আছে আৰু অন্ধ্ৰপ্ৰদেশে এতিয়া সেই স্থানসমূহত

পাইছে। পুট্টাপাৰ্থীৰ বিমান পৰীক্ষণ আৰু প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ এতিয়া বিশ্বৰ ভিতৰতে অন্যতম চৰ্চিত নাম বুলি উল্লেখ কৰি ৰাজনাথ সিঙে কয় যে এনে উন্নত বিমান পৰীক্ষণৰ সুবিধা বিশ্বৰ মাত্ৰ কেইখনমান ঠাইতহে আছে আৰু অন্ধ্ৰপ্ৰদেশে এতিয়া সেই স্থানসমূহত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কেৰম মোহন নাইডু, মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুকে ধৰি কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰী উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে। কলকাতা আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত বিনীত গোৱেল, উপ আয়ুক্ত ইন্দিৰা মুখাৰ্জী আৰু অভিষেক গুপ্তাক আজি নিলম্বন কৰা হয়। তিনিওগৰাকী আই পি এছ বিষয়াৰ বিৰুদ্ধে কৰ্তব্যত অৱহেলা কৰা, চৰকাৰৰ অনুমতি অবিহনে সংবাদ মাধ্যমক সম্বোধন কৰা, ঘটনা গাপ দিয়াৰ বাবে ভুক্তভোগীৰ পিতৃ মাতৃক উৎকোচ দিয়াৰ অপচেষ্টা কৰা অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত জনোৱা মতে তিনিওগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে ৰাজ্য চৰকাৰে বিভাগীয় তদন্ত আৰম্ভ কৰিব। উল্লেখযোগ্য যে 2024 চনৰ আগষ্ট মাহত আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই ঘটনাৰ পাছত সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই সময়তে আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে সদ্য সমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত চিকিৎসকগৰাকীৰ মাতৃ ৰত্না দেৱনাথ পানীহাটী সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত মালয়েছিয়াৰ বৈদেশিক মন্ত্ৰী মহম্মদ হাছানৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে নতুন দিল্লীত 2026 বৰ্ষৰ ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানতে ব্ৰিকছৰ অধীনস্থ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জয়শংকৰে কয় যে তেওঁলোকে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৰ্তাই ৰখা আৰু বৈদেশিক নীতি উন্নত কৰাৰ বাবে বিশেষভাৱে আলোচনা কৰে। ইফালে ডঃ জয়শংকৰ উগাণ্ডাৰ বৈদেশিক মন্ত্ৰী অডংগো জে জে আবু বক্কৰৰ সৈতেও আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ভাৰত আৰু উগাণ্ডাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে খাদ্য আৰু স্বাস্থ্য সুৰক্ষাক লৈও বিতংভাৱে আলোচনা কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই 2026 বৰ্ষত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ প্ৰস্তুতি সম্পৰ্কে আজি আয়োজিত এক আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত খেলুৱৈসকলৰ প্ৰস্তুতি, প্ৰশিক্ষণ, ব্যৱহাৰ্য সামগ্ৰী, সবলীকৰণ তথা সমন্বয়ৰে কাম কৰিবলগীয়া বিষয়সমূহ সামৰি লোৱা হয়। শ্ৰীমন্দাভিয়াই কয় যে ভাৰতীয় খেলুৱৈসকলে কমনৱেলথ গেমছত যাতে উচ্চমানৰ প্ৰদৰ্শন দাঙি ধৰিব পাৰে তাৰ বাবে চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব। তেওঁ লগতে সময়মতে কৰা পৰিকল্পনা, সংস্থাসমূহৰ মাজৰ সমন্বয় আৰু খেলুৱৈসকলৰ নিজা প্ৰস্তুতিৰ জৰিয়তে দেশৰ হৈ তেওঁলোকৰ বাবে চলোৱা প্ৰচাৰ অভিযানে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও উল্লেখ কৰে। এই আলোচনাত ক্ৰীড়া সম্পাদকে ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলৰ সৈতে যোগাযোগ ৰাখি গ্ৰহণ কৰা পদক্ষেপসমূহো সামৰি লোৱা হয়। জ্যেষ্ঠ বিজেপি নেতা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মন্ত্ৰীজনে সংবাদ মাধ্যম উদ্দেশ্যি কয় যে 2010 চনৰ বিদেশী অনুদান নিয়ন্ত্ৰণ আইনত উল্লেখ থকা মতে সংসদৰ প্ৰতিজন নেতাই বিদেশ ভ্ৰমণ তথা বৈদেশিক সা সুবিধা গ্ৰহণৰ কাৰণসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাটো বাঞ্ছনীয় আৰু এই নিয়ম দেশৰ প্ৰতিজন নাগৰিকৰ লগতে ৰাহুল গান্ধীৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ইৰাণৰ নেতাগৰাকীয়ে কয় যে ইৰাণৰ সৈতে জড়িত কোনো বিষয় সামৰিকভাৱে সমাধান কৰিব নোৱাৰি। তেওঁ কয় যে ইৰাণে হৰমুজ প্ৰণালীৰে সকলো জাহাজ পাৰ কৰি দিয়াত সহায় কৰিবলৈ সাজু হৈ আছে। সম্প্ৰতি হৰমুজ প্ৰণালীৰ পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি উল্লেখ কৰি ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম এছিয়াৰ সংকট আলোচনাৰ জৰিয়তে সমাধান কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। ভাৰতৰ যিকোনো গঠনমূলক ভূমিকাক ইৰাণে আদৰণি জনাব বুলিও আব্বাছ আৰ্ঘেছিয়ে সংবাদমেলত উল্লেখ কৰে। উল্লেখযোগ্য যে ব্ৰিকছৰ অধীনৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে আৰ্ঘেছি বৰ্তমান নতুন দিল্লীত আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন 7:30 বজাত অনুষ্ঠিত হ'ব। টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ্মুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুথাপাৰ্টিত দ্বৈত

0: দিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো। আকৌ শুনোৱা হওক। বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন, ওঠত কদম ফুলৰ হাঁহি, বিজুলী লতাৰে তোমাৰ কবৰী বন্ধন। নৱকান্ত বৰুৱাৰ ৰচনাৰে আজিৰ অনুষ্ঠানত প্ৰথমে এয়া বীৰেন্দ্ৰনাথ দত্ত।

আকৌ শুনোৱা হওক অনুষ্ঠানৰ দ্বিতীয়টি গীত শুনাব খুজিছোঁ নীলিমা খাতুনৰ কণ্ঠত। গীতৰ ৰচনা ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা শুনি আছে আমাৰ অনুষ্ঠান আকৌ শুনো আহক। অনুষ্ঠানৰ শেষত আগবঢ়াইছো দিনেশ বৈশ্য ৰচিত এটি গীত, কণ্ঠ মিতালী চৌধুৰীৰ।

আকৌ শুনোৱা হওক। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে বীৰেন্দ্ৰনাথ দত্ত, নীলিমা খাতুন আৰু মিতালী চৌধুৰীৰ কণ্ঠত ক্ৰমে নৱকান্ত বৰুৱা, ইন্দ্ৰ কুমাৰ বৰগোহাঁই আৰু দীনেশ বৈশ্য ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া আগবঢ়াবলৈ লৈছো দীপক কুমাৰ পাম আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ ৰাভা গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত সেয়া আছিল দীপক কুমাৰ পাম আৰু তেওঁৰ সংগীসকলে গোৱা ৰাভা গীত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই
1: সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান শুনি আছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত, কিলোহাৰ্টজ 729। শ্ৰোতাসকলে নিউজ অন এআইআৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰে। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী দীক্ষিতা শৰ্মা। শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীতৰ কথা বংকিম শৰ্মাৰ।

শ্ৰোতাসকলে দীক্ষিতা শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষত শিল্পীৰ কণ্ঠত শুনক বিবি দেৱী বৰবৰুৱা ৰচিত এটি গীত।

0: আজিৰ আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে দীক্ষিতা শৰ্মাৰ কণ্ঠত ক্ৰমে বংকিম শৰ্মা, তৰুণ শৰ্মা আৰু বিবি দেৱী বৰবৰুৱা ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰিৰ শিৰোনাম।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো হাস্যতী চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি এখন জাননীযোগে প্ৰকাশ কৰিছে। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা চোৰৰ দলৰ 2 জনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

আকাশবাণী গুৱাহাটী। আমাৰ উপন্যাস পাঠ অনুষ্ঠানটিৰ বাবে আয়োজন চলিছে এখন নতুন উপন্যাসৰ ধাৰাবাহিক পাঠৰ। এইখন হৈছে অসমৰ এগৰাকী বিশিষ্ট কবি লেখক দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচৈ। গোলাঘাট জিলাৰ বানবিধ্বস্ত এটি বিশাল অঞ্চল কুৰুৱাবাহীৰ লোকজীৱনক ভেটি কৰি দিলীপ ফুকনে ৰচনা কৰা এই উপন্যাসখনিৰ এয়া পূৰ্বাৱলোকন অনুষ্ঠান।

0: জলপদুমৰ পাঞ্চই উপন্যাসখনিৰ ভিতৰত কি আছে? উপন্যাসিক দিলীপ ফুকনে জনাইছে উপন্যাসখনিৰ সবিশেষ। তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে।
1: আপোনাক আমাৰ মাজলৈ আদৰণি জনাইছো।
2: এইখিনিতে আকাশবাণী গুৱাহাটীৰ সকলো কৰ্মকৰ্তা লগতে শ্ৰোতামণ্ডলীলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।
1: জলপদুমৰ পাঞ্চই আমি ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত প্ৰচাৰ কৰিবলৈ লৈছোঁ। এই উপন্যাসখনি আপুনি লিখোঁতে নিশ্চয়কৈ পাঠকক লক্ষ্য কৰি লিখিছিল। এতিয়া পাঠকৰ সেই স্তৰৰ পৰা সি আন এটা স্তৰলৈকে যাব, সেয়া হ'ল শ্ৰোতাৰ মাজলৈ যাব। আৰু শ্ৰোতাই এতিয়া উপন্যাসখন কাণেৰে চোৱাৰ এটা সুবিধা পাব, দেখাৰ সুবিধা এটা পাব। নিশ্চয়কৈ ইয়াৰ শিল্প মাধ্যমটো সলনি হ'ব। এই ক্ষেত্ৰত আপোনাৰ অভিমত কেনে?
2: নিশ্চয়, এজন উপন্যাসী বা গল্পকাৰে যেতিয়া কথাবিলাক লিখে তেতিয়া তেওঁ সন্মুখত পাঠক থাকে আৰু লগে লগে উপন্যাসিকজনে বা গল্পকাৰজনে যিবিলাক কেৰেক্টাৰ সৃষ্টি কৰে সেই সৃষ্টি এজন এজন তেওঁ নিজেই হৈ পৰে। গতিকে এই কথাখিনি লক্ষ্য কৰি পেলাই লিখা হয় আৰু গোটেই চৰিত্ৰটোৰ ভিতৰত নিজকে সোমাই দিয়া হয়, সোমাই পেলাই লিখে। গতিকে এতিয়া যিহেতু এইটো পঠনৰ পৰা মানে শ্ৰুতিলৈ যাব, যিহেতু শুনা যাব, গতিকে এইখিনি যিটো এটা মাধ্যমটো বেলেগ হৈ যাব, তেতিয়া নিশ্চয় এইখিনি কাম যিসকলে ৰূপায়ণ কৰিব তেওঁলোকে সেইভাৱে ল'ব আৰু তেনেকৈয়ে মানে গোটেই কাহিনীটো আগবাঢ়ি গৈ থাকিব।
1: এতিয়া আমি জলপদুমৰ পাঞ্চইৰ বিষয়ে অকণমান কথা আপোনাৰ পৰা জানিব খুজিছোঁ। জলপদুমৰ পাঞ্চইত কি আছে?
2: জলপদুমৰ পাঞ্চইত কি আছে বুলি সোধাৰ লগে লগে এটা কথা মনলৈ আহিছে যে জলপদুমৰ পাঞ্চই কিয় লিখা হ'ল। কথাটো হ'ল তেনেকুৱা, ইয়াতে

0: হল কি, মই যিখন ঠাইত জন্মগ্ৰহণ কৰিছোঁ, যিখন ঠাইত মই ডাঙৰ দীঘল হৈছোঁ আৰু যিবিলাক সমস্যা তাত দেখিছিলোঁ বা যিটো নৈসৰ্গিক শোভা আছিল, যি জৈৱ বৈচিত্ৰ আছিল, এই সকলোখিনিৰে মই সাক্ষী। গতিকে যিহেতু এটা তাত প্ৰাকৃতিক পৰিঘটনা হৈ গ'ল, যিহেতু গোটেই অঞ্চলটোৱে আছিলে বান বিধ্বস্ত আৰু খহনীয়া অঞ্চল, দুখন নদীয়ে তাত খহনীয়াটোৰ সৃষ্টি কৰে, এখন হ'ল ব্ৰহ্মপুত্ৰ, আনখন হ'ল ধনশিৰি। ইয়াৰ ফলত দেখা গ'ল যে মোৰ জন্মৰ পূৰ্বৰ পৰাই তাত এটা খহনীয়া ধাৰাবাহিকভাৱে চলি আছিল, কেতিয়াবা স্থবিৰ হয়, কেতিয়াবা জোৰদাৰ হয়।
1: ঠাইখনৰ নামটো জনাব নেকি?
0: মই নিশ্চয় জনাম। এই ঠাইখনৰ হ'ল কুৰুৱাবাহী অঞ্চলৰ কুৰুৱাবাহী সত্ৰখন পাইছে ধনশিৰি নদীয়ে, আৰু ইফালে তাৰ পৰা উত্তৰ ফালে গ'লে বা পশ্চিম দিশলৈ আগুৱাই গ'লে সেই গোটেই অঞ্চলটো এটা সময়ত মানে মৰিয়াহোলা অঞ্চল বুলি জনাজাত আছিল। যদিও এখন মূল গাঁও আছিল মৰিয়াহোলা, কিন্তু আশে পাশে থকা গোটেই অঞ্চলটোকে মৰিয়াহোলা অঞ্চল বুলি জনা যায়।
1: গোটেই ঠাইখন গোলাঘাট জিলাৰ অন্তৰ্গত,
0: তাতেই মোৰ জন্ম সেই অঞ্চলতে।
1: আপুনি সেই জৈৱ বৈচিত্ৰ নিজে পাইছিল?
0: নিশ্চয় পাইছো, সেইখিনি মই গোটেইখিনি তাৰ মাজতে আমি ডাঙৰ হোৱা, গতিকে সেইখিনি উপভোগো কৰিছোঁ, আৰু তাত যিবিলাক সমস্যা আহিছিলে সমস্যাবিলাকৰো আমি সন্মুখীন হৈছোঁ,
1: যন্ত্ৰণা ভোগ কৰিছে, বিশেষকৈ বানপানীৰ পাছৰ সময়ছোৱা।
0: নিশ্চয় সেই গোটেইখিনি মানে অকল বানপানীয়ে নহয়, যেতিয়া খৰাং বতৰ আহি পৰে, যেতিয়া মানে সবফালে বতৰটো ভাল হৈ পৰে, ফৰকাল হৈ পৰে, বানপানী আঁতৰি যায়, তাৰপিছতে যেতিয়া কহুৱা চহুৱা ফুলে বা শৰৎ আহিলে, হেমন্ত আহিলে, শীত আহিলে, এই সময়ত আকৌ নৈসৰ্গিক শোভাটো বেলেগ হৈ
1: যায়
0: আৰু মানুহখিনিও আকৌ কামত লাগি যায়। গতিকে যিহেতু কৃষিভিত্তিক অঞ্চল, গতিকে সাধাৰণতে খেতিপথাৰতে মানুহখিনি তাত লাগি আছিল।
1: এতিয়া শ্ৰোতাই নিশ্চয় জানিবলৈ মন কৰিব যে নৈসৰ্গিক শোভাৰে পৰিবেষ্টিত এই বৃহৎ মৰিয়াহোলা অঞ্চল, য'ত বানপানীও তাণ্ডৱ চলায় আৰু তাৰপাছত আপুনি আকৌ কৈছে যে সৌন্দৰ্যৰে ভৰি পৰে, সেই অঞ্চলটোৰ কথা উপন্যাসৰ ৰূপত আপুনি কিয় লিখিব লগা হ'ল?
0: প্ৰথম কথা হ'ল, যদিও মোৰ উপলক্ষ্য আছিলে খহনীয়াত বিধ্বস্ত মানুহবিলাক, যিসকলে এই খহনীয়াত নিজৰ ঘৰ বাৰীও হেৰুৱাব লগা হৈছে, বানপানীৰ লগত যিটো সহাৱস্থান সেইটো সাধাৰণতে কৰে, কিন্তু খহনীয়া হোৱাৰ পিছত যেতিয়া মাটি বাৰী গুচি যায়, যোৱাৰ পিছত মানুহখিনি বাস্তুহাৰা হৈ পৰে, ছিন্নমূল হৈ পৰে, তাৰপিছত এটা সংগ্ৰামৰ কথাও আছিল। গতিকে মই সেই ঘটনাটো দাঙি ধৰিবৰ কাৰণে তাৰ লগে লগে মই যিখিনি পাইছিলোঁ তাত, যিটো তাত জৈৱ বৈচিত্ৰৰ কথা আছিল, যি পৰিৱেশ আছিল, প্ৰাকৃতিক পৰিৱেশ আছিল, সেইখিনিও দৰকাৰ জানিবৰ কাৰণে, সেইকাৰণে এইটো লিখা হৈছিল তেনেকৈ।
1: ইয়াত এজন ডেকা, তেওঁ নিজৰ গাঁওখনলৈ বুলি গৈ আছে আৰু তেওঁৰ চকুৰ সন্মুখত দেখা যিবোৰ দৃশ্য, মানুহৰ কথা, বা তেওঁ অলপমান অতীত মাধুৰীত ডুব গৈছে, তেওঁ অতীতটো মন্থন কৰিছে, এইখিনিতে বলো দোকানীৰ দোকানখন আছিল, সেইখিনিতে দিনাই বুঢ়াই এনেকৈ সাধুকথা কৈছিল, এনেকৈ এটা বৰ্ণনা কৰা হৈছে। নায়কজনৰ যোগেদিয়েই গোটেই উপন্যাসখনৰ বৰ্ণনা হৈছে। নিশ্চয়কৈ আমি ভাবিব পাৰোঁ যে ঔপন্যাসিকজনেই নায়কজনৰ আন এটা ৰূপ।
0: নিশ্চয়, যিহেতু উপন্যাসিকজনে এটা চৰিত্ৰ নিৰ্মাণ কৰি লৈছে, তাৰপিছত তেওঁৰ দ্বাৰা কথাখিনি কোৱাইছে, সেয়া নিশ্চয় মানে লেখকজনৰে যিটো অভিজ্ঞতা সেইখিনি চাগে
1: অলপমান পৰে। ইয়াত নায়কজনৰ নাম সোণময়না
0: হয়।
1: আমি জানিব খুজিছোঁ এই কথাটোহে যে বানপানীয়ে এতিয়াও মানুহক অশান্তি কৰে, বিধ্বস্ত হয় মানুহ, বানপানীৰ পাছত বিভিন্ন ৰোগৰো চিকাৰ হয়, বা এই সামন্তবাদ একেবাৰে নাই নাই বুলিও কোনো কোনো অঞ্চলত এতিয়াও সি বৰ্তমান হৈ আছেই, আৰু মানুহৰ দুখ যন্ত্ৰণা ইয়াৰ শেষ হোৱা নাই। এই কথাবোৰ ঠিক এক ধৰণৰ তথ্যগত বিশ্লেষণৰ দৰেই চকুৰাগলৈ আহে। এই কথাখিনিকে যেতিয়া আপুনি লিপিবদ্ধ কৰি পেলাইছে আৰু তাক উপন্যাসৰ ৰূপ দিছে, নিতান্তই উপন্যাসৰ যিবিলাক উপাদান সাহিত্যই ঠিক কৰি থৈছে বা অৱধাৰিতভাৱে আমি জানো সাহিত্য উপাদান, সেই উপাদানবিলাকৰো আপুনি সহায় ল'ব লগা হৈছে। ইয়াক সুখপাঠ্য ৰূপত পাঠকলৈ আগবঢ়াই দিওঁতে আপুনি কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?
0: আচলতে মই সাহিত্যৰ যিবিলাক তত্ত্বগত নিয়মাৱলী আছে, মই সেইবিলাক সকলো ঠাইতে মানি চলা নাই। মই এজন দৰ্শক হিচাপে আৰু মই এজন ভুক্তভোগী হিচাপে, মই এজন সাধাৰণ চহা হিচাপে মই ক'বলৈ যত্ন কৰিছোঁ। এইখিনি কৰাৰ কাৰণে সম্ভৱতঃ সাধাৰণ পাঠক, যিসকলে সাহিত্যৰ লগত সম্পৰ্কও নাই, তেনেকুৱা পাঠকেও এই উপন্যাসখন পঢ়াৰ পিছত তেওঁলোকে নিজকে তাত বিচাৰি পালে। যিহেতু মই বিভিন্ন সাহিত্যৰ যিবিলাক তত্ত্বগত কথা কিছুমান আছে, সেইবিলাকলৈ মই বৰ বিশেষ মন দিয়া নাছিলোঁ, কিন্তু মোৰ উপলক্ষ আছিলে সাধাৰণ মানুহখিনি, সেই অঞ্চলৰ মানুহ, বিশেষকৈ মই তেওঁলোকৰ কথাখিনিয়ে, তেওঁলোকক সন্মান জনাবৰ কাৰণেহে মই উপন্যাসখন ৰচনা কৰিছিলোঁ।
1: উপন্যাসখন ৰচনাৰ আঁৰত কেৱল মানুহে পঢ়ি ভাল পাব সেই উদ্দেশ্যই নিশ্চয় নিহিত হৈ থকা নাই, আপোনাৰ আন কিছু উদ্দেশ্যও আছে মানুহক এক ধৰণৰ সজাগ কৰা। বিশেষকৈ উপন্যাসখন শ্ৰেণী সংগ্ৰামৰ এক দলিল হিচাপেও আমাৰ চকুৰ আগলৈ আহে, এই বিষয়ত আপোনাৰ অভিমত কি?
0: যিহেতু মই যিটো দৰ্শনত বিশ্বাস কৰোঁ, নিশ্চয় মোৰ গল্প বা কবিতা বা

0: উপন্যাসত তাৰ প্ৰতিফলন ঘটাটো স্বাভাৱিক কথা। মই যি দেখিছোঁ তাকেই লিখি গৈছোঁ। ইয়াতে তুমি চাবা দুজন গোঁসাই কথা, এজন সত্ৰাধিকাৰ আৰু এজন মাধৱ গোঁসাই, দুইজনেৰে সামাজিক যিটো অৱস্থান দুইজনৰ হয়তো একে, কিন্তু যিটো অৰ্থনৈতিক অৱস্থা দুইজনেৰে বেলেগ বেলেগ
1: বেলেগ বেলেগ।
0: গতিকে এজনৰ লগত আনজনৰ মানে যিটো শ্ৰেণীগত চৰিত্ৰ সেইটো নিমিলে। গতিকে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাহে চৰিত্ৰবিলাক চোৱা হয়।
1: যিটো চেতনাৰে আপুনি উপন্যাসখনৰ প্ৰতিটো শব্দ লিখিছে, সেই চেতনাটোৰে উপন্যাসখন পঢ়া ঢুকি পোৱা মানুহ লগ পাইছেনে?
0: আচলতে উপন্যাসখনৰ ওপৰত যি ধৰণে আলোচনা হ'ব লাগিছিল হয়তো কিবা কাৰণত এইটো হোৱা নাই, কিন্তু পাঠক হিচাপে মই যিমানখিনি পাঠক পালোঁ তাৰ সৰহসংখ্যকেই মনলৈ মানে ফোন কৰি হ'লেও বা লগ পালেও উপন্যাসখনৰ কথা কৈছে। তাৰপৰাই মই গম পাইছোঁ যে তেওঁলোকে উপন্যাসখন গ্ৰহণ কৰিছে, বা মই উপন্যাসখনত যিখিনি উপস্থাপন কৰিলোঁ সেই কথাটো হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে।
1: জল্পদুমৰ পাঞ্চু আপোনাৰ প্ৰথমখন উপন্যাস
0: হয়, ইয়াৰ পাছত মানে আগবঢ়া নাই তেনেকৈ। উপন্যাসৰ কাৰণে সমল গোটোৱা হৈছে আৰু লিখাৰ প্ৰস্তুতিটো চলাই আছোঁ, দেখা যাওক। আৰু জীৱনতনো কেইখন, দুখন তিনিখন চাৰিখন উপন্যাস লিখিলেই হ'ল আৰু, আমাৰ নিচিনা মানুহৰ কাৰণে বেছি নালাগে।
1: আপোনাৰ এখন সৰু উপন্যাসিকা আছে,
0: হয় হয়, অস্থি ধনখিৰিতিৰে,
1: হয়, সেইখনৰ বিষয়ে অকণমান শ্ৰোতাসকলক জনাব নেকি?
0: সেইখন মই এটা সৰুতে এটি এগৰাকী সাধাৰণ কাম কৰা মানুহে, আমাৰ ঘৰতে ধান চাউল ধৰা এগৰাকী মানুহ আহিছিল, কিবা বিনাই বিনাই কিবা এটা গীত গাইছিল। গীত গোৱাৰ পিছত সেইটো খুব আকৰ্ষণ কৰিছিল মোক। তাৰপিছতে সেই গীতটোকে লৈ অৱলম্বন কৰি আৰু আজিৰ পৰা প্ৰায় 100 বছৰ আগত সেই তাৰ কেনেকুৱা আছিল, গাঁওখন কেনেকুৱা আছিল, কি ধৰণৰ আছিল, অৱশ্যে তেতিয়াও শোষণটো আছিল ক'ব নোৱাৰাকৈ, এই শোষণ বস্তুটো, শোষণৰ কাৰবাৰ যিটো চলি আছিল কেনেকৈ, এতিয়াৰ মই সৰুতে লগ পোৱা কিছুমান গাঁৱত দেখা কেৰেক্টাৰৰ লগত মিলাই চাইছিলোঁ যে এনেকুৱা হ'ব পাৰে। গতিকে সেই কথাটোখিনিয়ে, আৰু এখন নৈপৰীয়া গাঁৱৰ কথাই লিখিছোঁ মই, অন্য বিশেষ নহয়, নৈপৰীয়া গাঁও, আৰু তাতো সেই মানুহখিনি ধনখিৰি ঘৰণীয়াত পৰি পেলাই বেলেগ ঠাইলৈ আকৌ গুচি গৈছে, তেওঁলোকৰ সমাজখন কেনেকুৱা আছিলে সেইটোৰ ওপৰতে লিখিছিলোঁ মই।
1: আপোনাৰ কবিতাৰ ক্ষেত্ৰত থকা যি শক্তিশালী স্থিতি, শেহতীয়াকৈ গদ্যত আপুনি যি ধৰণেৰে উপন্যাসত সোমাইছে, আমি যিখিনি সাধাৰণভাৱে পাইছোঁ তাৰ পৰা দুটা কথা খুব স্পষ্টভাৱে ওলায়। এটা হ'ল আপোনাৰ লেখাৰ বিষয়বস্তু এখন নদী, নদী পাৰৰ জনজীৱন, আৰু আনটো হ'ল শ্ৰেণী সংগ্ৰাম। ইয়াত বাৰু দৰ্শনতা কথা আছেই, কিন্তু নদীখনে আপোনাক বাৰে বাৰে টানে।
0: নদী মোৰ দ্বিতীয় মাতৃ। মই এটা কবিতাত লিখিছিলোঁ, লুইত মোৰ বোপাই, আই মোৰ ধনখিৰি, এনেকৈও লিখিছিলোঁ। নদী পাৰত যিহেতু আছিলোঁ, নদীপৰীয়া মানুহৰ যিটো সংস্কৃতি, যি কৃষ্টি, এইবিলাকে মোক আকৰ্ষণ কৰিছিল। তদুপৰি মই আকৌ কৈছোঁ, প্ৰত্যেকটো ঋতুতে যিটো মানে নৈসৰ্গিক শোভা বাৰে বাৰে পৰিৱৰ্তন হয়, বাৰে বাৰে দেখিবলৈ পাওঁ, সিও মোক আকৰ্ষণ কৰিছিল। এতিয়াও মই নৈ পাৰত সাধাৰণতে বেছিকৈ ঘূৰোঁ, নদীৰ পাৰে পাৰে ফুৰিবলৈ যাওঁ। তদুপৰি নদীৰ পাৰত সৃষ্টি হোৱা যিবিলাক আমাৰ বিহুনাম, সেইবিলাকেও মোক বাৰে বাৰে আকৰ্ষণ কৰে।
1: শ্ৰোতাসকলক এইখিনিতে জনাব খুজিছোঁ যে দিলীপ ফুকন ডাঙৰীয়াই যুগুত কৰা লিখা এখন অতি যুক্তিনিষ্ঠ পুথি হ'ল। আকাৰত সৰু, কিন্তু তাৰ ভিতৰত থকা যিখিনি যুক্তিগত যুক্তিবাদী কথা সেইখিনি অতি বৃহৎ আকাৰৰ। আচলতে সেয়া হৈছে বুঢ়ী আইৰ সাধু, লোকজীৱনৰ মনোধ্বনি। বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুৰ অন্তৰালত নিহিত উদ্দেশ্য বা তাৰ বিজ্ঞান সম্পৰ্কে আপুনি ফঁহিয়াই সেই পুথিখনত বৰ্ণনা কৰিছে।
0: বুঢ়ী আইৰ সাধু, লোকজীৱনৰ মনোধ্বনি, প্ৰথমতে এখন সৰুকে ওলাইছিলে কিতাপ, আৰু কথা গুৱাহাটী আলোচনীখনে বিচাৰিছিলে, লক্ষ্মীনাথ বেজবৰুৱাৰ 100 বছৰ পূৰ্তি উপলক্ষে তেতিয়া সেই লেখা হৈছিল। ইয়াৰ পিছতে যেতিয়া কিতাপ আকাৰে ওলালে, পিছলৈ এতিয়া তৃতীয় যিটো সংস্কৰণ ওলালে, সেইটো নামটো একেই থাকিল, কিন্তু লোকজীৱনৰ মনোধ্বনি বুলিয়েই দ্বিতীয় আৰু তৃতীয় যিটো সংস্কৰণ কিতাপখন ওলাইছে, আৰু কলেবৰটো অকণমান আগতকৈ বাঢ়িল। মই কৈছোঁ এই যে আগতে মই যিবিলাক ক সংস্কৃতি বা লোককথা, লোকগীত মাতৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল, আৰু সৰুতে এইবিলাক পাই আছোঁ। আমাৰ মোৰ জন্মৰ যিখন ঠাই বা গোটেই অঞ্চলটো এইটোত সাংঘাতিকভাৱে চহকী। এতিয়াও মই জানো যে গোলাঘাট প্ৰায়বিলাক গাঁৱে লোক সংস্কৃতিত এতিয়াও চহকী, গতিকে সেইফালৰ পৰা মই এটা লোকসম্পদখিনি পালোঁ। ইয়াৰ পিছতে যিহেতু আমি বিজ্ঞান মনস্কতা, যিটো যুক্তিনিষ্ঠভাৱে বস্তুবিলাক চোৱা, যিবিলাক ঘটনা হৈ গৈছিল, অৰ্থনৈতিক কাৰণবিলাক, এইবিলাক ফঁহিয়া চোৱা হয়, এই দৰ্শনটো আমি বিশ্বাস কৰোঁ। গতিকে তাত অলৌকিকতা বুলি কোৱাটো একো নাই, সকলো লৌকিক, অলৌকিকতা বুলি একো নাই, কিন্তু আমাৰ যিটো মন, আমাৰ যিটো মানস, আমাৰ যিটো এইবিলাকে অকণমান অলৌকিকতাটো ভাল পায়, আৰু সেইকাৰণে এইবিলাকৰ সৃষ্টি হয় সাধুকথাবিলাকৰ তেনেকৈ। সেইটো কাৰণেই মানে লোকজীৱনৰ অনুধ্বনি লিখা হৈছে।

0: আৰু যুক্তিপূৰ্ণভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰা হৈছিল।
1: হয়, জলপদুমৰ পাঞ্চ উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিলে নৱেম্বৰ মাহত 2013 চনত আৰু যোৱা প্ৰায় 13 বছৰে ইয়াৰ 3টা সংস্কৰণ প্ৰকাশ হৈছে আৰু পাঠক সমাজে আদৰি লৈছে। এই কিতাপখনৰ অংগসজ্জা কৰিছিলে জেপুলিন ফুকনে, আপোনাৰ এই দুহিতা, আৰু ইয়াৰ প্ৰচ্ছদ পত্ৰ সুন্দৰকৈ অংকন কৰিছিলে মঞ্জিৎ ৰাজখোৱাই, আৰু এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছিলে প্ৰয়াস অধ্যয়ন চক্ৰই। এই কিতাপখন বৰ বেছি ক'লে বৰ নহয়, আপুনি যিহেতু সেইধৰণে যিহেতু খুব সংক্ষিপ্ত বিশ্লেষণেৰে বাহুল্য নকৰি বা চৰ্বিযুক্ত লেখা এটা আমালৈ পাঠক সমাজলৈ নিদিয়ে, আৰু বিশেষকৈ কবিসকলৰ সেই মিতব্যয়িতাটো থাকে বাৰু শব্দ ব্যৱহাৰত,

0: বৰ বেছি খণ্ড প্ৰচাৰ নহ'ব, কম খণ্ডতে আমি জলপ্ৰদূষণ পাঞ্চৈ পাঠ সামৰিব পাৰিম। অহা সপ্তাহৰ পৰা প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু পিছদিনা পুৱা অৰ্থাৎ শনিবাৰে পুৱা 7:30 এই উপন্যাসখনৰ ধাৰাবাহিক পাঠ প্ৰচাৰ হ'ব। লেখক হিচাপে আমি আপোনাকো অভিনন্দন জনাইছো।
1: উপন্যাসখনৰ পাঠৰ যোগেদি শ্ৰোতাসকলে হয়তো নিজক বিচাৰি পাব, অতীতলৈও ঘূৰি যাবলৈ এটা সুবিধা পাব, তদুপৰি যিটো সংগ্ৰাম সেই সংগ্ৰামৰ ভাগিদাৰ হ'বলৈ নিশ্চয় সুবিধা পাব বুলি মই আশাবাদী। আৰু লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তা বিষয়ববীয়া আৰু শ্ৰোতামণ্ডলীলৈ এইখিনিতে মই মোৰ ধন্যবাদ আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। লগে লগে এই উপন্যাসখন জলপদুমৰ পাঞ্চৈত যিসকলে এই চৰিত্ৰখিনি ৰূপায়ণ কৰিব পাঠৰ যোগেদি, সেই সকলো শিল্পীলৈ মোৰ ফালৰ পৰা অভিনন্দন তথা মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু স্নেহ মই জ্ঞাপন কৰিলোঁ।
2: সেয়া আছিল জলপদুমৰ পাঞ্চৈ উপন্যাসখনিৰ লেখক দিলীপ ফুকন। এই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ সামগ্ৰিক পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। শ্ৰীদাসে জলপদুমৰ পাঞ্চৈৰ পাঠো আগবঢ়াব। ঋতুপৰ্ণ দাসৰ কণ্ঠত এয়া জলপদুমৰ পাঞ্চৈ উপন্যাসখনিৰ

ভৰ দুপৰীয়া পথাৰৰ মাজে মাজে খোজ দি সি দেখিলে তাহানিৰ চলা বিলখনৰ চিনচাপ নাই। ব্ৰহ্মপুত্ৰৰ বুকুত যাহ গ'ল চলা, বৰাগী চলা আৰু খেৰণী তিনিওখন বিল। বিশাল এলেকাজুৰি থকা বিলকেইখনৰ পাৰ চিৰসেউজীয়া গুগুল বন, পাতিদৈ, কঠ বন আৰু নলখাগৰিয়ে এসময়ত গেজেপনি মাৰি আছিল। বিলৰ পানীত শিঙৰি, উৎপল ভেঁট আৰু এচোৱাত পদুমৰ পাহিয়ে ৰূপৰ পোহাৰ মেলিছিল। ৰিবৰি বতাহে তোলা সৰু সৰু ঢৌবোৰ ৰ'দ পৰি ভগা কাঁচৰ টুকুৰা যেন হৈ চিকমিকাই উঠিছিল। মাজে মাজে ঘিলাহাঁহ, হাড়গিলা, শামুক ভঙা, দৈকলা, সাৰেং, শৰালিৰ জাকে কৰা জলকেলিৰ নয়নাভিৰাম দৃশ্যবোৰো তাৰ চকুৰ আগত ভাঁহি উঠিল। শূন্য, এতিয়া সকলো খালী হৈ গ'ল। তাৰ ঠাইত এতিয়া বালি, বালি আৰু বালি। সুঠ বগা ঢকঢকীয়া বালি এতিয়া যেন দিগন্তজুৰি পৰি আছে। এই বিস্তৃত বালিৰাশিৰ পৰা এতিয়া উৰি আছে জলীয় বাষ্প। অনৰ্গল উৰি থকা বাষ্পখিনিয়ে ওপৰৰ শূন্যতাখিনিত যেন অনুভূত নোহোৱা এক মৃদু কম্পনৰ সৃষ্টি কৰিছে তাৰ এনে লাগিল। তাৰ পাছত সি বাওঁ দিশৰ গাঁওখনলৈ চালে। একেই বাঁহনি কাঠনিৰে ভৰা যুগলাতি গাঁওখন কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আগৰ দৰেই আছে, কিন্তু ওচৰৰ প্ৰাকৃতিক দৃশ্যপটৰ সলনিয়ে যেন গাঁওখনৰ পূৰ্ণাংগ চেহেৰা সলনি কৰি পেলালে। ওচৰতে এডৰা কৰিয়নী দেখি সি ভাবিলে স্লুইচ গেটলৈ বেছি দূৰ নাই। সেই পুৰণি স্লুইচ গেটখনৰ কাষতে মথাউৰিৰ দাঁতিত মনেশ্বৰ ককাইদেউৰ ঘৰ বুলি সি শুনি আহিছে। সি তালৈকে আগবাঢ়িছে। মনেশ্বৰ ককাইদেউ, এই নামটোৱেই তাৰ মনলৈ এতিয়াও এশটা নঢল বোৱাই আনে। এক শীতল অনুভূতি, এক অনিৰুদ্ধ প্ৰেৰণাৰ স্ৰোত। বৰ মৰমীয়াল আছিল মানুহজন। কি আকুল হৃদয়, কিমান ৰসাল কথাৰ মৌচাক এই মানুহজন। সিহঁত যেতিয়া লৰামতীয়া হৈ আছিল, সিহঁত যেতিয়া চেমনীয়া হৈছিল, তেতিয়াই এই মানুহজনে চতমহীয়া হাবিত সোমাই শুকান গছৰ পাতত মচক মচক খোজ দি দি গাঁৱৰ ল'ৰাবোৰক লগত লৈ জাত জাত বিহুনাম শিকাইছিল। যধে মধে বিহুনাম নহয় দেই মইনাহঁত, প্ৰথমে যোজনা, তাৰপাছত চেনেহ, চেনেহৰ পাছত প্ৰীতি, প্ৰীতিৰ পাছত বিৰহ, বিৰহৰ পাছতহে মিলনৰ গান গাব লাগে। পোনচাতেই প্ৰীতি বা মিলনৰ বিহুনাম নাগায়, কথাটো মনত ৰাখিবি হওক। হয়, মানুহজনে জাত জাতকৈ বিহুনাম শিকাইছিল। ওপৰ দৈয়ঙীয়া, মইনাপৰীয়া, অকলে ৰান্ধি খাই ভাত। কোনোবা এটাই সোধে, মনে কয় দু মইনাপৰীয়া বুলি যে গালে মইনা পাৰনো ক'ত, আমাৰ এইফালে ধনশিৰি পাৰ, দিছৈ পাৰহে আছে। হু হুকৈ হাঁহি মানুহজনে বকলা মেলিব। এজাক চেমনীয়া ল'ৰা লগত লৈ মনেশ্বৰে যেতিয়া গাঁৱৰ মাজেৰে বাট বোলে, তেতিয়া ঘৰৰ চোতালৰ পৰাই কোনোবা গৃহস্থই মাত লগায়, মনেশ্বৰ, তোমাৰ সৈন্যসকলক চম্ভালি ৰাখিবা দেই, গোটেই যাক সোমাই আমাৰ অশোক বন ধ্বংস নকৰিলেই ৰক্ষা। কোনোবাই আকৌ সোধে, অ সেয়া মনেশ্বৰ নে, তুমি ল'ৰা মুখা তেনেই বলিয়া কৰিলাহে, মুখত হৈনাম নাই, খালি বিহু নাম। চতৰ বিহুলে ছমাহ থাকোঁতেই ইহঁতে ওলাহত হাত দাঙি নচা হ'ল। চাবা দেই, এই যাক কাললৈ উঠিছে নে ভাললৈ উঠিছে ঠিক নাই। চতমহীয়া জোনাক নিশা মনেশ্বৰে নিজৰ ঘৰৰ চোতালত আঠ নটামান ল'ৰাৰ হাতে হাতে

0: নিজ হাতে সজা মহৰ শিঙাৰ পেপা তুলি দি বজাবলৈ শিকায়। ধনশিৰি নৈৰ খহনীয়াত পৰি এদিন মনেশ্বৰহঁতৰ গাঁওখনৰ মানুহবোৰ দিহিঙে দিপাঙে গুচি গ'ল। নাই, মনেশ্বৰ ককাইদেউহঁত ইয়াৰ পৰা গুচি যোৱাৰ পাছত কোনোদিনে সোণমইনাই তেওঁক লগ পোৱা নাই। মাথো ক'ৰবাত পেপাৰ মাত শুনিলে চেৰেংকৈ তেওঁলৈ মনত পৰে। মানুহজনৰ হিয়া উপচি থকা মৰমে তাৰ মনত এনে সাজ বহুৱালে যে মানুহজনক আকৌ আজি লগ পাব বুলি তাৰ গা হাতখন হাতখন লাগিল। আনন্দৰ ঢৌ পাৰ ভাঙি ওলাই আহিব খুজিলে। কেনে আছে মানুহজন, কেনে আছে জেউতী বাইদেউ? মনেশ্বৰ আৰু জেউতী দুয়োৰে ল'ৰা ছোৱালীহঁতো চাগৈ মানুহহালৰ দৰেই ৰঙিয়াল মৰমীয়াল হ'ব।
1: জলপদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠ শুনিবলৈ পাব অহা শুকুৰবাৰৰ পৰা। প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু সেই খণ্ডৰ পুনৰ প্ৰচাৰ পাছদিনা পুৱা অৰ্থাৎ প্ৰতি শনিবাৰে পুৱা 7:30 শুনিবলৈ পাব। আশা কৰোঁ আমাৰ এই নতুন আয়োজন শ্ৰৱণ কৰি ভুল ভাল জনাব। অহা শুকুৰবাৰে এই একে সময়তে জলপদুমৰ পানচৈ উপন্যাসখনিৰ প্ৰথম খণ্ডটিৰ সৈতে আপোনালোকক লগ পাম। আজিৰ পূৰ্বাৱলোকন অনুষ্ঠানটি ইমানতেই সামৰিছোঁ।

0: অসমীয়া সৰ্বসফুৰাৰ গীতৰ অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান।
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে অৰ্থাৎ 8:45 সমাচাৰ সন্ধ্যা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধ্যা কে সাথ মই লভলীন নিগম। प्रधानमंत्री नरेंद्र मोदी ने क्षेत्रीय स्थिरता और ऊर्जा सुरक्षा के लिए हॉर्मुज जल

0: বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। নিবেদন কৰিবলৈ লৈছোঁ অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানৰ আৰম্ভ কৰিব খুজিছোঁ চামেলি মেমচাব ছবিৰ দুটি গীতেৰে। প্ৰথমে এয়া ভূপেন হাজৰিকা।

চামেলি মেমচাহাব ছবিত সেয়া আছিল উষা মংগেশকাৰ। এবাৰ শুনাবলৈ লৈছোঁ উপগ্ৰহ ছবিৰ গীত, যিটো তপন সংগীত পৰিচালিত। উপগ্ৰহ ছবিৰ এটি গীতত এয়া অৰ্চনা দাস আৰু অনিমা ডেকা।

0: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছো অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীতৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ভাইটি ছবিৰ দুটি গীত।

ভাইটি ছবিৰ দুটি গীতত সেয়া আছিল ক্ৰমে সংগীসকলৰ সৈতে আৰতী মুখাৰ্জী আৰু খগেন মহন্ত। অনুষ্ঠানৰ শেষত আগবঢ়াইছো সোণমা ছবিৰ গীত। ছবিখনৰ এটি গীততে দীপেন বৰুৱা।

0: দীপেন বৰুৱাৰ কণ্ঠৰ সোণমা ছবিৰ এই গীতটিৰেই সামৰিছোঁ আজিৰ চিত্ৰগীত অনুষ্ঠানটিৰ।
1: অনুৰাগ মোৰ গীত,
2: আলাপ অনুৰাগ,
1: আভৰণ মোৰ সুৰৰ মোৰ কণা।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
1: অনুভূতি মোৰ তীত ৰহণীয়া।
2: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি।
4: আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা স্থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। অসম বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি এখন জাননীৰ জৰিয়তে নগাঁও লোকসভা উপ নিৰ্বাচন পৰিচালনাৰ বাবে বিধায়ক পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে।

সমিতিখনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰদ্যুত বৰদলৈ, দীপ্লৰঞ্জন শৰ্মাকে ধৰি 11 সদস্য হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাতে প্ৰদ্যুত বৰদলৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেয়ে অহা ছমাহৰ ভিতৰতে নগাঁও লোকসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ শাখাত অসমৰ 3খন পঞ্চায়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। নগাঁৱৰ জুমাৰমূৰ গাঁও পঞ্চায়ত আৰু ডিব্ৰুগড়ৰ হুগ্ৰিজান গাঁও পঞ্চায়তে দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত তথা পঞ্চায়তত স্বাৱলম্বী আন্তঃগাঁথনি শিতানত দ্বিতীয় স্থান লাভ কৰিছে। আনহাতে শোণিতপুৰৰ নিউ নপাম গাঁও পঞ্চায়তে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশৰ অধীনত শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ শিতানত প্ৰথম স্থান লাভ কৰিছে। প্ৰথম স্থান লাভ কৰা শোণিতপুৰৰ নিউ নপাম গাঁও পঞ্চায়তে 1,50,00,000, হুগ্ৰিজান গাঁও পঞ্চায়তে 75,00,000 আৰু জুমাৰমূৰ গাঁও পঞ্চায়তে পুৰস্কাৰৰ ধন হিচাপে 37,50,000 লাভ কৰিব। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 03612662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰৰ পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত যাত্ৰাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ আৰু নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বিভিন্ন স্থানত জৰুৰীকালীন সুৰক্ষাৰ আখৰা চলি আছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ জিলাখনৰ কোল ৰোডত জৰুৰীকালীন সুৰক্ষা আখৰা কৰা হ'ব। জৰুৰীকালীন অৱস্থাত চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতা পৰীক্ষা কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া 6:30 বজাত প্ৰথমটো বিপদ সংকেত বাজি উঠাৰ লগে লগে জনসাধাৰণক বিজুলী বাতিসমূহ বন্ধ ৰাখি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনোৱা হৈছে। প্ৰায় 15 মিনিটৰ পাছত দ্বিতীয়টো সংকেত বাজি উঠিলেহে বিজুলী বাতি জ্বলাব পাৰিব। এই অনুশীলনৰ সময়ত সৃষ্টি হোৱা শব্দত আতংকিত নহবলৈ প্ৰশাসনে জনসাধাৰণক আহ্বান জনাইছে। দৰং জিলাৰ সদৰ মঙলদৈৰ টেঙাবাৰী 6 নম্বৰ ৱাৰ্ডত থকা ট্ৰেন্স শ্বপিং মল প্ৰাংগণতো কাইলৈ এই অনুশীলন অনুষ্ঠিত হ'ব। অনুশীলনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 188 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 187 ৰাণ সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱনৰ দেশবাণী এই অনুষ্ঠানত প্ৰচাৰিত হৈ আছে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে তপন দত্তই। আজি এয়া চতুৰ্থ খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, এইলানি অনুষ্ঠানৰ তৃতীয় খণ্ডটিত ইতিমধ্যে আমি কুল শইকীয়াৰ বৃত্তিগত কৰ্মসংস্থান অসমলৈ স্থানান্তৰ হোৱাৰ পিছৰ সময়ছোৱাৰ বিষয়ে আলোচনা কৰিছিলোঁ। নমস্কাৰ।
2: নমস্কাৰ।
1: অসম আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ লৈ আপুনি এটি বৃহৎ ৰাজহুৱা দায়িত্ব মূৰ পাতি লৈছিল, সেয়া হ'ল অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ। এতিয়া পুনতেই মনলৈ অহা এটা ভাৱ, সাহিত্য সভাই আপোনাক কি দিলে বা

0: ওলোটাকৈ যদি কওঁ, আপুনি খাদ্য সভাত কি দিলে?
1: দিয়া নিদিয়াৰ হিচাপটোতো ল'ব নোৱাৰিম, কিন্তু এটা কথা ঠিক যে মই ইমান ডাঙৰ অনুষ্ঠানটোৰ লগত জড়িত হ'ব পৰাটো মোৰ কাৰণে এটা ভাগ্যৰ কথা আছিলে। কাৰণ আমি স্কুলত পঢ়ি থাকোঁতে সেই সময়ত 7-8 মানত চাগে ৰঙিয়াত অসম সাহিত্যসভাৰ অধিৱেশন হৈছিলে। তাত নিজৰ স্বৰচিত কবিতা এটা পঢ়িবৰ কাৰণে তাত মঞ্চৰ কাষত ৰাতি 2-3 বজালৈকে ঠাণ্ডাত থিয় হৈ আছিলোঁ। তেনেকৈ চেমনীয়া চৰাত সেইবিলাক কৰিছিলোঁ, বিভিন্ন সাহিত্য আলোচনীবিলাকত জড়িত আছিলোঁ। গতিকে এইবিলাকৰ পৰা এটাই ভাৱ হৈছে যে সাহিত্যসভাৰ লগত মই বহুত সৰুৰ পৰাই জড়িত, ৰঙীয়া শাখা সভাৰ লগত। গতিকে যেতিয়া সাহিত্যসভাৰ সভাপতি হোৱাৰ কথা ওলাল, ঠিক DGP শেষ হৈছে আৰু সেই সময়তে সাহিত্যসভাই সভাপতি পদৰ কাৰণে তেওঁলোকে মোক বহুত কেইজন ব্যক্তি আহি ক'লেহি, মই ভাবিলোঁ যে হয়তো মই কিছুমান কথা যদি নিজাকে আজি সমাজৰ লগত সময়ৰ লগত মিলাই সাহিত্যসভা আগবঢ়াই নিব পাৰোঁ, ভাল লাগিব। গতিকে সাহিত্যসভাত কি দিলোঁ, 2-3 সপোন লৈ মই সোমাইছিলোঁ আচল কথা। এই সপোনবিলাক এনেকুৱা আছিল যে সাহিত্যসভা অসমৰ ভাষা সাহিত্যৰ জগতখনত যুৱক যুৱতীসকলে যিটো ভূমিকা লৈছিলে, তেওঁলোকৰ এটা কথা আছিলে যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কলিকতাত যে স্থাপিত হৈছিলে, সেনেকুৱা ধৰণৰ সংগঠনবিলাক স্থাপন কৰা হৈছিলে বা জোনাকী ওলাইছিলে, এইবিলাক স্থাপন কৰা হৈছিলে সেই সময়ত কলিকতাত পঢ়ি থকা যুৱক যুৱতীসকলে। কিন্তু সাহিত্যসভাত ক্ৰমশভাৱে মন কৰা যায়, মানুহে চবেই কয়ো যে ডেকা গাভৰুবিলাকক সাহিত্যসভাৰ পৰা যেন বাদ দিয়া হ'ল তেওঁলোকে। গতিকে মই ভাবিলোঁ যে তেওঁলোকক আমি কেনেকৈ আকৌ নতুনকৈ আহিব লাগে। 2 নম্বৰ কথা হ'ল যে যদি আমাৰ সাহিত্যৰাজি ডিজিটেল বিশ্বত যদি আমি লৈ নাযাওঁ, তেতিয়াহ'লে আমাৰ এইবোৰৰ বিভিন্ন ঠাইলৈ আগবাঢ়ি যোৱাত এটা বাধা সৃষ্টি হয়, সংৰক্ষণ ঠিক ধৰণে নহয়, হয়নে? সেইটো 2 নম্বৰ কথা। 3 নম্বৰ কথা হ'ল যে সেই মত মোৰ এটা ধাৰণা আছিলেই যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে যদি আগবঢ়াই নিব পৰা যায়, মানে ঘোষণা কৰাব পৰা যায়, তেতিয়া এটা বৰ ডাঙৰ কাম হ'ব। আৰু শিশুবিলাককো আমি সাহিত্যসভাৰ যিটো মূল উদ্দেশ্য যে অসমীয়া ভাষা সাহিত্যৰ উত্তৰণ আৰু প্ৰসাৰ, হয়নে, সেইবিলাকতো শিশুবিলাকে এটা সময়ত এইবিলাকৰ লগত জড়িত হ'ব লাগিব। গতিকে এনেকুৱা ধৰণে চিন্তা কৰি
2: এইবিলাক আপোনাৰ চিন্তা আছিলে?
1: এইবিলাক চিন্তা আছিলে মোৰ সাহিত্যসভাৰ সভাপতিৰ অভিভাষণতো মই এনেকুৱা কথাই লিখিছোঁ।
2: এতিয়া আমি আপোনাৰ কাৰ্যকালটো এবাৰ উভতি চাওঁ। গোটেই সময়খিনি পৰ্যালোচনা কৰিলে দেখা যায় যে আপোনাৰ বিভিন্ন কাম কাজ এনেকুৱা যিখিনি ক'লে আপুনি সেইখিনি হাতত লৈছে। প্ৰথমতেই আমি এটা বিষয়ে আলোচনা কৰি লওঁ যে ইউনিকোডত অসমীয়া লিপিৰ স্বতন্ত্ৰতা যিটো, সেইটো আজিকালি যুৱক চামে সেইটো বুজিব ভালকে, পুৰণি চামে হয়তো তাৰ গুৰুত্ব বৰকৈ উপলব্ধি নকৰিবও পাৰে, তথাপি অকণমান বুজাই কওকচোন এই কথাটোৰ কিয় ইউনিকোডৰ অসমীয়া আজিও স্বীকৃত হোৱা নাই বোধ কৰোঁ, নহয় জানো?
1: মই যোৱাৰ আগতেই সাহিত্যসভাত তেওঁলোকে এটা সাহিত্যসভাৰ কিবা দল এটা আৰু বিভিন্ন ধৰণৰ ব্যক্তি গৈ পেলাই লণ্ডনলৈ যোৱা বুলি পেপাৰত পঢ়িছিলোঁ যে তেওঁলোকে ইণ্টাৰনেশ্যনেল কনচৰ্চিয়াম বুলি যিটো কয় ইণ্টাৰনেটৰ বা ইউনিকোডৰ সম্পৰ্কত, তাত গৈ তেওঁলোকে লগ পাওঁতে এনেও কথা পাতোঁতে তেওঁলোকে এইটো ডিমাণ্ড দিছিলে, কিন্তু সেইটো নহ'লগৈ ফাইনেলি যে অসমীয়া লিপিয়ে ইউনিকোডত এটা স্বতন্ত্ৰ লিপি হিচাপে স্থান পোৱাটো, সেই বস্তুটো এতিয়ালৈকে স্বতন্ত্ৰভাৱে পোৱা নাই। আৰু অলপতে চৰকাৰৰ ফালৰ পৰা এখন তেনেকুৱা সমিতি এখনো বনাই দিছে, মই সেই সমিতিটো জড়িত হৈ এইবিলাক আমি এতিয়া চাই আছোঁ। কিন্তু মই ভাবোঁ যে ইউনিকোড অসমীয়া লিপিলৈ আহিব লাগে, কাৰণ তেতিয়া যিকোনো ছিষ্টেমত যিকোনো যিবিলাক আমাৰ সঁজুলি আছে কম্পিউটাৰৰ, চবতে সেই ভাষাটো বা লিপিটোৱে আমাৰ আগবাঢ়ি যাব পাৰিব। গতিকে এই সম্পৰ্কত সেইটো চিন্তনীয় বিষয় আৰু সেইটো কৰিব লাগে।
2: এইখিনি তাৰ লগতে সংযোগ হৈ থকা এটা কথা মোৰ মনলৈ আহে যে আমাৰ যিখিনি দৈনিক বাতৰি কাকত তাহাঁতৰ যিটো ভাষা অসমীয়াত লিখাৰ কথাটো কৈছোঁ, তেওঁলোকে সাধাৰণতে ইউনিকোড লিপি ব্যৱহাৰ নকৰে, তাৰ সলনি ৰামধেনু বা অন্যান্য যিবোৰ উপলব্ধ হৈ আছে ফণ্ট আখৰ সেইবিলাক ব্যৱহাৰ কৰে। তালৈ ইউনিকোড আনিব নোৱাৰি নেকি বাৰু? আচলতে
1: আজিকালি কনভাৰ্ট কৰা হেৰিবিলাক কৰিছে, আজিকালি এপছবিলাক উলিয়াইছে তেনেকে ইউনিকোডলৈ লৈ যোৱা বা হেৰি কৰা, এইবিলাকৰ দ্বাৰা যাতে এটা লিপিৰ পৰা আন এটা লিপিলৈ নিয়াৰ সেই সমস্যাটো নাইকিয়া কৰাৰ কাৰণে আচলতে ইউনিকোড যিটো আমি বিচাৰিছোঁ সেইটো এটা সুবিধা হয়। 2 নম্বৰ কথা হ'ল কি, মই অলপ আগতে কোৱাৰ নিচিনাকে এতিয়া ধৰা এইটো লিপিৰ কথা কৈছোঁ, তুমি অলপ আগতে সুধিছিলা কি ধৰণৰ উদ্দেশ্য লৈ, এতিয়া ভাষাৰ যদি কথা কওঁ, ভাষাৰ কথাটোত মই এটা কথা ক'ব খুজিছোঁ যে আমি মই সাহিত্যসভাত সোমোৱাৰ পিছতে তাৰ আগতে পৰাই অলপ ধৰা অশোক শৰ্মা

0: বুলি তেওঁ ভাষাৰ কাম কাজ কৰে, লিপিৰ কাম কাজ কৰে, তেনেকৈ সংগীতা শইকীয়া আৰু তেনেকুৱা বিভিন্নজনৰ লগত মোৰ আলোচনা হৈছিলে যে এনেকৈ এনেকৈ কৰা ভাল। তাৰপিছত সাহিত্য সভাত সোমোৱাৰ পিছত এখন আমি প্ৰতিবেদন কৰিলোঁ, লিখিলোঁ আৰু প্ৰতিবেদন প্ৰস্তুত কৰিলোঁ।
1: এইটো ধ্ৰুপদী ভাষাৰ
0: ধ্ৰুপদী ভাষাটোৰ মানে এটা পৰিক্ৰমাটো মই কৈছো যে
1: অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া
0: প্ৰেক্ষাপট নহয় জানো। গতিকে সেইটোত এটা সমিতি বনাই ল'লোঁ, ভাষাবিদ কেইবাজনো থাকিলে আমাৰ, তেওঁলোকৰ সৈতে আলোচনা কৰি সেই সময়তে কোভিড আহি পৰিলে, গতিকে কোভিডত আগবাঢ়িব নোৱাৰা হ'লোঁ। কিন্তু তাৰ মাজতো আমি দুই একদিন লকডাউন উঠাই ল'লেই এইবিলাক কাম কৰা যায়। গতিকে তেনেকৈ আমি যিখন 394 পৃষ্ঠাৰ এখন প্ৰতিবেদন কৰিলোঁ, সেইখন মেমৰেণ্ডাম ফৰ আছামিজ লেংগুৱেজ এজ ক্লাছিকেল লেংগুৱেজ বুলি এনেকুৱা ধৰণে। সেইখন পাছত আমি যিটো সাংস্কৃতিক দপ্তৰ আছে ভাৰতৰ সাংস্কৃতিক মন্ত্ৰণালয় তালৈ পঠালোঁ, লগতে সেইটো পঠোৱাৰ পিছত তেওঁলোকে এইটো সাহিত্য একাডেমীলৈ পঠালে, সাহিত্য একাডেমীলৈও এটা আমি কপি পঠালোঁ। এই দুটাকে আমি কৰিলোঁ। কৰাৰ পিছত যিহেতুকে প্ৰায় এক বছৰ মানেই গ'লগৈ, একো সিদ্ধান্ত হোৱা নাই, তেতিয়া আমি সাহিত্যবাৰ তৰফৰ পৰা গৈ মুখ্যমন্ত্ৰী মহোদয়ক লগ পালোঁ 22 মানত, যে আপুনি এখন চিঠি লিখিব লাগে এনেকুৱা ধৰণে হোম মিনিষ্টাৰলৈ, যে এইটো আমাৰ সাহিত্যবাৰ পঠোৱাৰ প্ৰতিবেদনৰ ওপৰত ধ্ৰুপদী ভাষাটো দিব লাগে। তাৰপিছত তেওঁ ক'লে ঠিক আছে, মই চি এম চাহাবকো বুজাই দিলোঁ কেনেকৈ লিখিব লাগিব, কি কৰিব লাগিব, যাতে গোটেই কথাখিনি তাত ওলাইগৈ। হ'ল, তেওঁ পঠালে চিঠি এখন আৰু মোকো তাৰ কপি দিলে অৱশ্যে তেখেতেও, চালোঁ মই, ঠিকে আছে, ভাল কথা, গতিকে গ'লগৈ। পাছত মই ইতিমধ্যে 23 যেতিয়া মই সাহিত্যসভাৰ পৰা ওলালোঁ, ওলাই এটা ভাৱ হ'ল যে প্ৰায় 1.5-2 বছৰ আগতে আমি এইটো কৰিলোঁ কিন্তু একোতো নহ'ল, গতিকে মই প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিলোঁ। তেতিয়া প্ৰধানমন্ত্ৰীলৈ বোধহয় 24 জুলাই মাহত লিখিলোঁ। সেই চিঠিখন গৈ তেওঁৰ হাতত পৰাৰ পিছত কামটো ত্বৰান্বিত হ'ল। মাৰাঠী, পালি, মাৰাঠী, প্ৰাকৃত এনেকুৱা ধৰণৰ 5টা ভাষাৰ লগত একেলগে আমি পালোঁ। গতিকে এইটো এটা বৰ ডাঙৰ কথা, সেইকাৰণে বহুতে সোধে যে ধ্ৰুপদী ভাষা হ'ল তাতেনে কি হ'ল। কথাটো এইটো যে আমাৰ ভাষাৰ প্ৰাচীনতাৰ ওপৰত বহুতে প্ৰশ্ন কৰি আছিলে। আমি জানো যে আমাৰ ভাষা প্ৰাচীন, আমাৰ অসমৰ বিভিন্ন মনীষী পণ্ডিতসকলে যেনেদৰে অসমীয়া ভাষাৰ প্ৰাচীনতা প্ৰুভ কৰি থৈ গৈছে, সেইখিনি তেওঁ বাহিৰৰ মানুহ নাজানে কাৰণে অসমীয়া ভাষাক প্ৰাচীনতাটো স্বীকৃতি দিয়া নাই। সেইকাৰণে আমি এটা কথাত গম পালোঁ যে অসমীয়া ভাষাৰ বটবৃক্ষৰ নিচিনাকৈ শিপা দলৈকে আছে, হয়নে? এইটো পানীত উপঙি ফুৰা মেটেকাৰ নিচিনা নহয় যে ওপৰতে শিপা কেইডালমান আছে। গতিকে এটা কথাই প্ৰমাণ হ'ল যে অসমীয়া ভাষাৰ প্ৰাচীনতা, স্বতন্ত্ৰতা আৰু ই কেনেকুৱা ধৰণে অতীতৰ পৰা উন্নয়ন হৈ আজিলৈকে পাইছেহি, সেইটো আমি স্বীকৃতি এটা হৈছে।
1: সাহিত্য সভাৰ সভাপতি হিচাপে এইটো এটা আপোনাৰ এটা উল্লেখযোগ্য কাম বুলি সদায় স্বীকৃত হৈ থাকিব। আৰু এই বিষয়ক লৈ আপুনি হিন্দু কাকতত এটা বৰ বিস্তৃত প্ৰবন্ধও লিখিছিল, মনত আছে?
0: ক'ৰবাত লিখিছিলোঁ, পাহৰিলো নহয় এতিয়া।
1: আমি এনেকৈ পৰ্যায়ক্ৰমে আৰু অন্য যিবিলাক কাম কাজ আপোনাৰ দিনতে হৈছিল সেইটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। এটা কথা কোৱা হয় যে আজিকালি টেকন'লজি ড্ৰাইভেন যুগ, এনে পৰিপ্ৰেক্ষিতত ভাষালৈ অহা নতুন নতুন যিবোৰ প্ৰত্যাহ্বান, ধৰক সৰু সৰু ভাষাবোৰে স্থান হেৰুৱাৰ আশংকা এটা হৈছে নেকি বাৰু?
0: নিশ্চিতভাৱে, কাৰণ এইটো অকল অসমীয়া ভাষাৰ কাৰণে নহয়, বিশ্বৰ বিভিন্ন সৰু সৰু ভাষাৰ মাজত এটা সংকট আহি পৰিছে। এতিয়া যিখন ডিজিটেল বিশ্ব আছে, য'ত আজি যদি আমি গুগল চাওঁ বা কিবা তেনেকুৱা ধৰণৰ ছাৰ্চ ইঞ্জিনে তাত বিচাৰিলে ফটাককে ইংৰাজী বা অন্য 4-5টা ভাষা আহি পৰে, যিকেইটা পৃথিৱীৰ আটাইতকৈ বেছি চলতি হোৱা ভাষা। এতিয়া কথা হ'ল কি, সেইবিলাক ভাষাৰ সন্মুখত সৰু সৰু ভাষাবিলাক লাহে নাইকিয়া হৈ যাব নেকি ডিজিটেল বিশ্বৰ পৰা? এতিয়া অসমৰ অসমীয়া ভাষাটোৰ ধৰা যদি আমি সাহিত্যবিলাক আমি ডিজিটেলাইজ নকৰোঁ, তেতিয়াহ'লে আমাৰ ইণ্টাৰনেটত আমাৰ সমলটো কমি যায়, যাৰ ফলত মেচিন লাৰ্নিং বস্তু এইবিলাক গোটেই যিটো ভাষা বেছিকৈ চলে সেইটোৱে আনি দিয়ে ৰাইজৰ সন্মুখলৈ। এতিয়া ইউৰোপীয় দেশ কেইবাখনো, তেতিয়া প্ৰায় 22 দেশত তেওঁলোকৰ চিন্তা হৈছে তেওঁলোকৰ ভাষাও নাইকিয়া হৈ যাব পাৰে নেকি, লিথুৱানীয়া ভাষা বা তেনেকুৱা ধৰণৰ সৰু সৰু ভাষাবিলাক যিবিলাক চহকী ভাষা, গতিকে তেওঁলোকে নিজস্বভাৱেই কিছুমান ব্যৱস্থা লৈছে, যেনে ছাৰ্চ ইঞ্জিনটো নিজাকৈ বনাব লৈছে, এপছবিলাক উলিয়াইছে যাতে ভাষাটো নিজৰ চবে শিকিব পাৰে। মই সেই ধৰণৰ প্ৰয়াস এটা সাহিত্যসভাত আৰম্ভ কৰিছিলোঁ, যেনে ডিজিটেলাইজেশ্যনৰ এটা ডিজিটেল কোষ এটা বনাইছিলোঁ, য'ত অসমৰ প্ৰায় 1200 কিতাপ আমি ডিজিটাইজ কৰিছিলোঁ প্ৰথমবাৰৰ কাৰণে,
1: গ্ৰন্থকোষ
0: নাম দিছিলোঁ। সেইটোত যোৰহাটত যিবিলাক আমাৰ পুৰণা চন্দ্ৰকান্ত ভৱনত তাত লাইব্ৰেৰীত আছে, সেইবিলাক কিতাপ বহুত নষ্টবোধ

0: কৰিছে সেইবিলাক আনিছিলোঁ, গাঁৱৰ ভূঁইৰ মানুহৰ লগত যোগাযোগ কৰি কিতাপো আমি কৰিছিলোঁ, সেইটো এমট্ৰনৰ দ্বাৰা কৰা হৈছিলে। তাৰপিছত এই ধৰণৰ ডিজিটেল সমস্যাটো আমি চাব লাগিব যাতে আমাৰ ভাষাটো ডিজিটেল বিশ্বত নাইকিয়া হৈ যে নাযায়।
1: উইকিপিডিয়াত অসমীয়া ভাষাৰ সমল বৃদ্ধিৰ কিবা গুৰুত্ব?
0: আচলতে উইকিপিডিয়া সম্পৰ্কত আমি মই সাহিত্য পাঠাওঁতে প্ৰথমবাৰৰ কাৰণে এখন আটাইৰে মাজত এখন সভাও পাতি দিছিলোঁ, অনলাইনে সভা পাতিব লগা হৈছিলে কাৰণ সেই সময়ত লকডাউন এটচেট্ৰা আছিলে। যিয়ে নহওক তাত প্ৰথমবাৰ আমি কৈছিলোঁ যে সাহিত্য বা আছে উইকিপিডিয়া যিবিলাকে আমাৰ লিখে ল'ৰা ছোৱালী তেওঁলোকৰ লগত, আৰু তেওঁলোকক যিখিনি লাগে আমি সাহস দিব কৈছিলোঁ। তেনেদৰে প্ৰস্তাৱ লৈছিলোঁ আমি যে গুগল ট্ৰেঞ্চলেট, যিটো গুগল অনুবাদ, সেই সময়ত বহুতো অসমৰ ডেকা গাভৰু ল'ৰা ছোৱালী এইবিলাকে গুগল ট্ৰেঞ্চলেটত অসমীয়া শব্দ দি আছিলে, কিন্তু বহুত বছৰৰ পৰা এইটো ওৱান এটা মই গুগলৰ লগতো কথা পাতিলোঁ, এনেকৈ বিভিন্ন লগত কথা পতাৰ পিছত অসমৰ বহুত মানুহৰ লগত যোগাযোগ কৰিলোঁ, কমিউনিটি হিচাপে আমি এইবিলাক বস্তু আগবঢ়াব ধৰিলোঁ শব্দবিলাক গুগল ট্ৰেঞ্চলেটত। তাৰপিছত যেতিয়া গুগল অনুবাদ আহিলে তেতিয়া এটাই ভাল লগা হ'ল যে অন্ততঃ তেওঁলোকে অনুবাদটো মুকলি কৰি দিলে, কিন্তু তাত ৰাইজৰ ভূমিকা আজিও আছে। যদি আমি বহুত সময়ত দেখোঁ গুগল অনুবাদত অসমীয়া ভালকৈ প্ৰয়োজন আছে, সেইটো ভেলিডেশ্যন বুলি কয়। যদি ক'ৰবাত ভুল দেখা গৈছে আমাৰ, সেইটো লগে লগে আমাৰ ৰাইজৰ ফালৰ পৰাই জনাব লাগে তেওঁলোকক, তাতেই জনাব পাৰি। মোবাইলটো চালোঁ যদি ভুল দেখিছোঁ তাতেই জনাব পাৰি যে ভেলিডিটি ভেলিডেশ্যন বুলি কয়, যদিও যথেষ্ট সংখ্যক মানুহে পঠাই দিয়ে যে এইটো ভুল হৈছে, তেতিয়া মেচিনে নিজাকে এইটো শুধৰণি কৰি লয়। গতিকে এইবিলাক আমাৰ এটা সামূহিক দায়িত্ব আছে,
1: সেইবিলাক কৰিবলগীয়া কাম এতিয়াও
0: আছে আছে সামূহিকভাৱে।
1: সাহিত্য সভাৰ সভাপতি হিচাপে আপুনি আৰু এটা কাম কৰিছিল, ভূপেন হাজৰিকাৰ গীতৰ কথা ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষাবোৰলৈ নিয়াৰ এটা প্ৰয়াস কৰিছিল।
0: ভূপেন হাজৰিকাৰ ইংৰাজীলৈ কথাটো সম্পূৰ্ণ নহ'লগৈ, কিন্তু মণিপুৰী ভাষালৈ আমি 90টা গীত ভূপেন হাজৰিকাৰ অনুবাদ কৰাই তাত কিতাপ এখন হিচাপে মুকলি কৰা হৈছে, এখন চলিছে তাত মণিপুৰত। তেনেকৈ অন্যান্য ভাষাৰ কিছুমান কিতাপ আমি যেনে উৰিয়াই হওক বেলেগ বেলেগ ভাষাৰ কিতাপ আনি পেলাই অনুবাদ কৰা, আমাৰ পৰা তালৈকে প্ৰায় 50ৰ অধিক কিতাপ আমি অনুবাদ আৰু নতুনকৈ প্ৰকাশ কৰিছিলোঁ। চাইছিলোঁ দুটা তিনিটা কথা, যে বিজ্ঞানৰ ওপৰত কিতাপবিলাক অসমীয়া কিতাপ থাকিব লাগে, আৰু বাহিৰৰ বিদেশী সাহিত্যৰ পৰা অনুবাদ কৰি অসমীয়া ভাষালৈ আহিব লাগে, অসমীয়া ভাষাও যাব লাগে বাহিৰত, যেনে বুঢ়ী আইৰ সাধু বা এনেকুৱা ধৰণৰ কিতাপবিলাকত আমি গুৰুত্ব দিছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ পাটমুগী গল্পটোক লৈ পেলাই প্ৰায় কেইবাটাও গল্প আমি কিতাপ এখন উলিয়াই ইংৰাজীতে অনুবাদ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প আমি ইংৰাজীত দি দিছিলোঁ, এনেকুৱা ধৰণৰ কথা কিছুমান কৰা হৈছিলে।
1: সাহিত্য সভাৰ মঞ্চৰ পৰা নতুন প্ৰজন্মক লৈ স্বদেশ স্বাভিমান বুলি এটা কাম কৰিছিল আপোনালোকে, নহয় জানো?
0: স্বদেশ স্বাভিমান আছিলে, মই যে প্ৰথম ক'লোঁ যে আমাৰ ল'ৰা ছোৱালী ডেকা যুৱক যুৱতীবিলাক সাহিত্য সভাৰ পৰা বিচ্ছিন্ন হৈ গৈছে, তেওঁলোকক অনাৰ কি বুদ্ধি হ'ব পাৰে? গতিকে তেওঁলোকক অনাৰ এটাই কথা আছিল যে সাহিত্যৰ মজিয়াখন মুকলি কৰি দিব লাগে চবৰ কাৰণে, তেওঁলোকেই নিজে এইবিলাক সিদ্ধান্ত ল'ব কি কৰিব লাগে। কিন্তু স্বদেশ স্বাভিমান বুলি এটা যিটো অনুষ্ঠান চলাইছিল, এইটো বৰ বিশেষ ধৰণৰ অনুষ্ঠান আছিলে, যে তাত সেই অনুষ্ঠানটোত একোজন বক্তাক, মানে চব যুৱ বক্তা, তেওঁলোকক 5 মিনিটৰ ভিতৰত এটা বিষয়ৰ ওপৰত ক'ব দিয়া হয়। 5 মিনিটৰ কাৰণে এটা বিষয় ক'ব লাগিলে, যেনে অসমৰ ৰন্ধন প্ৰকৰণ আৰু সংস্কৃতিৰ লগত ইয়াৰ সম্পৰ্ক প্ৰাচীন দিনৰ পৰা 5 মিনিটত ক'ব লাগিলে যথেষ্ট পঢ়িব লাগিব, গৱেষণা কৰিব লাগিব, যাতে অসমীয়া ল'ৰা ছোৱালীৰ মনত এটা গৱেষণাৰ প্ৰতি এটা ধাউতি আহে, 1 নম্বৰ। 2 নম্বৰ কথা, তেওঁলোকে এটা নিৰ্ধাৰিত সময়ৰ ওপৰত এটা বিষয় ক'ব পৰাৰ এটা ক্ষমতা আহে, আৰু ৰাজহুৱা স্থানত যাতে অসমক ভালকৈ কথা কৈ ভাষণ দি অসমক প্ৰতিনিধিত্ব কৰিব পাৰে, কাৰণ তেওঁলোকৰ হাততে আমাৰ ৰাজ্যখনৰ ভৱিষ্যত। ঠিক তেনেকুৱা ধৰণে আগবঢ়াই নিয়া হৈছিল, এতিয়ালৈকে প্ৰায় 22খনমান তেনেকুৱা হৈছে, সাহিত্য সভাৰ পৰা ওলোৱাৰ পিছতো সেইখন চলাই থকা হৈছে। সেইদিনাখন দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে যুটীয়াভাৱে কৰিছে অসমৰ ল'ৰা ছোৱালীবিলাকে, বৰ ভাল পাইছোঁ তেওঁলোকৰ বিষয়বিলাকো, এনেকুৱা ধৰণে চলি আছে এইখন।
1: আৰু এটা কাম আছিল জনগোষ্ঠীয় কবিতা পাঠ, সেইটো আপোনাৰ দিনতে হৈছিল?
0: হয়, মই কৰিছিলোঁ কি, সেইমত কভিডেই আছিলে বুজানে, কোভিডৰ কাৰণে মোৰ দিনত বহুত সমস্যা আহি পৰিছিল, কিন্তু প্ৰথমবাৰৰ কাৰণে সাহিত্য সভালৈ অনলাইন বস্তুটো অনা হ'ল, যাৰ ফলত আনকি আমি কৰ্ণধাৰ কমিটিৰ মিটিঙো আমি অনলাইনত কৰিলোঁ, যিটো প্ৰথমে বহুতে মোক কৈছিল যে এইটো সাহিত্য সভাত বেয়া পাব মানুহে, মই ক'লোঁ নহয়, নতুন প্ৰযুক্তিৰ লগত আমি মিলিব লাগিব, গতিকে তেনেকৈ কৰিছিলোঁ। তেনেকৈ এই যিটো কথা ক'লা জনগোষ্ঠীয় কবিতা, তাত আমি কৰিছিলোঁ কি, বিভিন্ন অসমৰ জনগোষ্ঠীৰ কবিতা পাঠ কৰিব দিয়া হৈছিলে আৰু তেওঁলোকে পাঠ কৰিছিলে, বিভিন্ন ছেশ্যন হৈ গৈছিলে। লগতে আৰু এটা আমি আৰম্ভ কৰিছিলোঁ যে সাধুকথাৰ, হয়নে, সাধুকথা এইকাৰণে আৰম্ভ

0: কৰিছিল যে শিশুসকলৰ কাৰণে আটাইতকৈ ডাঙৰ কথাই হ'ল যে সাধুকথাৰ জৰিয়তে তেওঁলোকে গোটেই ব্ৰহ্মাণ্ডখন বুজি পাব ভালকৈ আৰু বুজিব চেষ্টা কৰিব, নহয় নেকি? গতিকে শিশুসকলে যিখিনি সময়ত ডাঙৰ হ'ব তেওঁলোকে সদিক চাৰিমানৰ নিচিনাকৈ কাম কৰিব লাগিব। গতিকে বিভিন্ন স্তৰত জীৱনটোৰ সাহিত্য সভাখন কেনেকৈ জড়িত হ'ব পাৰে, গতিকে সাধুকথা সেইকাৰণে বিভিন্ন ঠাইত অনলাইন কৰা ব্যৱস্থাও সেই সময়তে হ'ল। এতিয়া স্কুল কলেজ অমুক বহুক, আনকি মই সেই সময়ত এটা হেৰিও দিছিলোঁ, আহ্বান জনাইছিলোঁ ৰাইজক যে পূজাৰ সময়ত বা বিহুৰ সময়ত মাত্ৰ এঘণ্টা ল'ৰা ছোৱালীক দিব লাগে যাতে ইয়াতে সাধুকথা বা বিহুৰ ওপৰত কথা ক'ব পাৰে। বিভিন্ন ঠাইত দেখিলোঁ সেইটো তেওঁলোকে কৰিছে, যাৰ ফলত ভাল লক্ষণ এটা হৈছেগৈ। সেই সময়ত আকাশবাণীৰ লগত লগ লাগি আমি আইতাৰ সাধু ৰেডিঅ'তে শুনো বুলি এটা অনুষ্ঠান প্ৰচাৰ কৰিছিলোঁ আৰু এইটো খুব জনপ্ৰিয় হৈছিল মানুহৰ মাজত। আনকি মই অসমৰ বাহিৰৰ বহুতৰ পৰা পাইছিলোঁ কেনেধৰণৰ প্ৰভাৱ পাইছে তেওঁলোকে সাধুকথাৰ। ৰেডিঅ'ৰ লগত যিটো আমি চুক্তি কৰিছিলোঁ তাত আছিলে যে আমি সাহিত্যৰ ফালৰ পৰা বিভিন্ন সাধু তেখেতসকলক দিব লাগে। এই সাধুবিলাক বিচাৰি লৈছিলোঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজস্ব সাধু কিছুমান, সেইবিলাকৰে অসমীয়া ৰূপান্তৰ হিচাপে তাত শুনোৱা হৈছিল। এই বিভিন্ন জনগোষ্ঠীয় সাধুবিলাক এইকাৰণে দিছিলোঁ যে আমাৰ সৰু ল'ৰা ছোৱালীয়ে অতি কম বয়সতে শিকা উচিত যে অসম এখন ডাঙৰ ফুলনি এখন, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিধৰণে এই ফুলনিখন সমৃদ্ধ কৰিছে, বিভিন্ন ফুল ফলেৰে জাতিষ্কাৰ কৰি ৰাখিছে, এই কথাষাৰ সৰু কালতে যদি আমি অনুভৱ কৰোঁ তেতিয়া আমাৰ এখন পুৰা সমন্বয়পূৰ্ণ সমাজ এখন আমি পাওঁ, তেতিয়া বহুত লাভ হ'ব সমাজখনৰ।
1: হয়,
0: লগতে সাহিত্য সভাত থাকোঁতে মই এই শিশুবিলাকক পুতলা নাচৰ জৰিয়তে সাধুকথা কোৱাৰ ব্যৱস্থা কৰিছিলোঁ। লগতে কাৰ্টুনৰ লগত জড়িত মানুহ মাতি আনি কাৰ্টুন অঁকাৰ ব্যৱস্থা কৰা, মুকলি ঠাইত দীঘলীপুখুৰী পাৰত কেনেকৈ বিভিন্ন ছবি আঁকিব পাৰি পেইণ্টিং, ডাঙৰ ডাঙৰ পেইণ্টাৰক মাতি আনি এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা কৰা হৈছিল।
1: আপুনি ব্যক্তিগতভাৱে পেৰিছ ছিংগাপুৰকে ধৰি দেশ বিদেশৰ শিক্ষানুষ্ঠানত অতিথি ব্যক্তি হিচাপে পাঠদান কৰি আহিছে?
0: মই আচলতে ইনচিয়েট বুলি INSEAD ইনচিয়েট হ'ল পৃথিৱীৰ অন্যতম বিখ্যাত মেনেজমেণ্ট ইনষ্টিটিউট এখন প্ৰতিষ্ঠান, তাতে মই আজি প্ৰায় 12-14 বছৰ পঢ়ুৱাই আহিছোঁ মেনেজমেণ্ট। তেওঁলোকৰ মেইন কেম্পাছটো আছে পেৰিছত, আৰু পেৰিছ আৰু ছিংগাপুৰ এই দুটা কেম্পাছতে মই তেওঁলোকৰ ক্লাছ লওঁ। লগতে ভাৰতত থকা প্ৰায় 8খন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, IIM আহমেদাবাদ, IIM লক্ষ্ণৌ এনেকুৱা, সেইবিলাকত মই আজি বহু বছৰ ধৰি পঢ়ুৱাই আহিছোঁ, ল'ৰা ছোৱালীক লগ পাওঁ আৰু ডাঙৰ ডাঙৰ এক্সিকিউটিভ অফিচাৰীবিলাক আছে ডাঙৰ কোম্পানীৰ তেওঁলোকক লগ পাওঁ। লগতে ইণ্ডিয়ান স্কুল অফ বিজনেছ হায়দৰাবাদ ডাঙৰ প্ৰতিষ্ঠান, দিল্লী বিশ্ববিদ্যালয়, দিল্লী স্কুল অফ ইকনমিক, তাৰপিছত মিজোৰামৰ ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, এনে বিভিন্ন ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিত গৈছোঁ মাত্ৰতে। গতিকে এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়ত জড়িত হৈ আছো পঢ়ুৱাত।
1: দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অফ পাব্লিক পলিচি এণ্ড গভৰ্ণেন্সৰ আপুনি ভিজিটিং ফেলো হিচাপে নিৰ্বাচিত হৈছে, সেইটো
0: এইটো মানে পাব্লিক পলিচিৰ ওপৰ ইনষ্টিটিউট হিচাপে গঠন কৰা হৈছিলে এইটো, আৰু এইটো দিল্লী স্কুল অফ ইকনমিক্সৰ পৰাই মেনেজমেণ্টটো চলি থাকে তেওঁলোকৰ। সেইবিলাকত গভৰ্ণমেণ্টৰ নীতি নিয়মবিলাকৰ ওপৰতে কেনেকৈ বৰ্তমান সময়ত কি ধৰণৰ কামবিলাক আৰম্ভ হয়, কোনো গভৰ্ণমেণ্ট হিচাপে নহয় পাব্লিক চেক্টৰ মানে ৰাজহুৱা খণ্ডৰ কেনেকুৱা ধৰণে বিভিন্ন নীতি নিয়ম কৰা যায় গোটেই বিশ্বত, ঠিক তেনেকুৱা কথা। কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে এটা ভাল কথা মন কৰিলোঁ যে যিবিলাক ধৰণৰ মানুহ তাত পাওঁ মই IIM আহমেদাবাদ বা অন্যান্য ইনষ্টিটিউটবিলাকত, বিশ্বৰ যে আটাইতকৈ ডাঙৰ নামজাদা কোম্পানীবিলাকৰ যেতিয়া মানুহক লগ পাওঁ বহুত কথা শিকা যায়। তাত অসমৰ কথাও পাতোঁ মই। এবাৰ মই এডিকশ্যন কোম্পানীৰ নাম শুনিছা চাগে, ডাঙৰ কোম্পানী বাহিৰৰ, তেওঁলোকৰ টীম এটাক মই পঢ়ুৱাওঁতে তেওঁলোক কাণ্ট্ৰি হেড বুলি কয় মানে একোখন দেশৰ যিজন মুখ্য বিষয়া তেওঁলোক আহিছিলে। তাত ক্লাছ লওঁতে হায়দৰাবাদত ISB ইণ্ডিয়ান স্কুল অফ বিজনেছ সেইখনত, তাত মই এবাৰ সুধিলোঁ তেওঁলোক যে তোমালোকে তোন ল'ৰা ছোৱালীক কেনেকৈ বিচাৰি লোৱা চাকৰিত, কি ক্ৰাইটেৰিয়া তোমালোক? বৰ ধুনীয়া কথা এষাৰ কৈছিল যিটো মই আজিও অসমৰ ল'ৰা ছোৱালীক কওঁ। তেওঁলোকে কৈছিলে যে আমি কোনখন কলেজ কোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে আমি নাচাওঁ, মানে কথাটো হ'ল তেওঁ লেখাপানীৰ পৰা পাছ কৰিছে নে ৰঙিয়াৰ পৰা পাছ কৰিছে নে দিল্লীৰ পৰা পাছ কৰিছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে তেওঁৰ সৃষ্টিশীলতা কিমান। সৃষ্টিশীলতা মানে লিখাই নহয়, সৃষ্টিশীলতা মানে নতুন বস্তু এটা কেনেকৈ চাব পাৰি, নতুন বস্তু এটা কেনেকৈ বনাব পাৰি, নতুন চিন্তা এটা কেনেকৈ মনলৈ আনিব পাৰি, সেই সেনেকুৱা ধৰণৰ মানুহ পালেহে আমি লওঁ। এইটো মই অসমৰ ল'ৰা ছোৱালীক যুৱক যুৱতীক সেইটো কথাই ক'ব খুজিব পাৰোঁ যে সৃষ্টিশীলতাটো নিজৰ মনৰ ভিতৰত থাকেই প্ৰায়বিলাক ব্যক্তিৰ। সৰু ল'ৰা ছোৱালী কিমান সৃষ্টিশীল, সিহঁতে প্ৰত্যেকটো কথাত সিহঁতে প্ৰশ্ন সোধে, গতিকে

0: সেই সৃষ্টিশীলতাটো আহে মানুহৰ যেতিয়া আমি নিৰন্তৰভাৱে নজনা কথাটো প্ৰশ্ন কৰিবৰ মানে এটা মন আহে। প্ৰত্যেকটো কথাত আমি বুজি নাপালে হ'ব বুলি থৈ দিলে নহ'ব, আমি সুধিব লাগে এইটো কেনেকৈ হ'ল, কিয় হ'ল। এই প্ৰশ্ন সোধাৰ তাৰণাইহে মানুহক আগলৈ নিয়াত সহায় কৰে আৰু সৃষ্টিশীল কৰি তোলে। এইটো বৰ ডাঙৰ কথা আজি পৃথিৱীত।
1: আপুনি দেশ বিদেশৰ গ্ৰন্থ মহোৎসৱৰ অতিথি হিচাপে নিমন্ত্ৰিত হৈ আহিছে, বিশেষকৈ লণ্ডন বুক ফেয়াৰত আপুনি ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
0: মই তেতিয়া DGP আছিলোঁ নেকি জানো, এডিশ্যনেল DG আছিলোঁ, তেতিয়া মাতিছিলে, এডিশ্যনেল DG হে মই, মোক আহিছিলে চিঠি এখন সাহিত্য একাডেমীৰ পৰা যে আপোনাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰু এজন নে দুজনক লণ্ডন বুক ফেয়াৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ মঞ্চস্থ কৰিছে বুলি ক'লে গ'লোঁ। গৈ পেলাই তেওঁলোকৰ এটা পেনেল ডিছকাশ্যন য'ত হয় তাত মই বক্তৃতা দিব লগা হ'ল। তাত এটা কথাই মন কৰিলোঁ, যিটো আমাৰ ইয়াৰ গ্ৰন্থমেলাবিলাকত মই নেদেখোঁ, সেইটোৱে ক'ব খুজিছোঁ যে তাত কিতাপতকৈ অন্যান্য ধৰণৰ কাৰবাৰবিলাক বেছি চলে। যেনেকুৱা তাত বিভিন্ন প্ৰকাশকবিলাকে নিজৰ নিজৰ একোটা ৰুম লৈ থাকে, এজেণ্ট কিছুমান থাকে যিবিলাক এজেণ্টে লিখাৰ এজেণ্ট বুলি কয়, যে কিতাপখন আপুনি যদি এখন মেনুস্ক্ৰিপ্ট এখন লিখোঁ মই, হয়নে, সেইখন লিখি উঠি সেই এজেণ্টক দিয়া যায়, এজেণ্টে চাই মেলি আকৌ প্ৰকাশকলৈ পঠায়। গতিকে এজেণ্ট, ৰাইটাৰ আৰু প্ৰকাশক এই তিনিটাৰ মাজত যাতে সমিলমিল হয় তেনেকুৱা ধৰণৰ অনবৰত মিটিঙেই চলি থাকে তাত, সৰু সৰুকৈ চব গ্ৰন্থ হেৰিলৈ। গতিকে কিতাপো খুব কমেই আছে তাত, কিন্তু এই ধৰণৰ বা আলোচনা চলে যেনেকুৱা পেনেল ডিছকাশ্যন বা তেনেকুৱা ধৰণৰ। কিন্তু মুখ্য কথা হ'ল এই ধৰণৰ এটা এখন মঞ্চ দিয়া য'ত পঢ়ুৱৈ, এজেণ্ট, ৰাইটাৰ, ৰিডাৰ চববিলাক যাতে লগ লাগি আলোচনা কৰিব পাৰে।
1: সেই পৰিৱেশটো অসমত নাই,
0: অসমত এতিয়া মই সিমান দেখা নাই, কিন্তু যদি কৰে কিন্তু ভাল হয় কথাটো।
1: আপুনি কোনোবা এটা লেখাত এবাৰ উল্লেখ কৰা মনত আছে যে শ্লামডগ মিলিয়নাৰ গ্ৰন্থৰ লিখক বিকাশ স্বৰূপৰ সৈতে আপোনাৰ এটা বন্ধুত্ব হৈছিল।
0: বিকাশ সি মোৰ লগতে একেলগে হেৰিত আছিলে, IPSত আছিলে, তাৰপিছত সি নেক্সট টাইম পৰীক্ষা দি পেলাই IFSত গ'ল বিদেশ হায়ত। তালৈ তেনেকৈ বেটছমেটিছৰ চিনাকি আৰু। আৰু এই বিভিন্ন গ্ৰন্থমেলাত আমি পাওঁ, কলিংগ লিটাৰেৰী ফেষ্টিভেল বুলি কয় তেওঁলোকে, কলিংগ সাহিত্য উৎসৱত আমি দুইজনে তাৰে পৰামৰ্শদাতা, সেই হিচাপে লগ পাই থাকোঁ আৰু। আজি কেইদিনমানতে সাহিত্য একাডেমীটো পাইছোঁ দুয়োটা একেলগে।
1: এনেকুৱা ভ্ৰমণকালত আপুনিতো অজস্ৰ বিদ্বান লোকক লগ পাইছে।
0: পাইছোঁ তাই গুলজাৰ বা তেনে কে কি দাৰুৱালাক পাইছোঁ, তেনেকুৱা ধৰণৰ বিভিন্ন ব্যক্তিক লগ পাইছোঁ, লিখাৰ মানুহ, এইবিলাক আগতে এটা মানে ভাল ধৰণৰ অভিজ্ঞতা আৰু এতিয়া স্মৃতি।
1: আপুনি লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ একাডেমি কাউন্সিলৰ সদস্য।
0: মাজুলী বিশ্ববিদ্যালয়ৰ বাৰু মই তাত আছিলোঁ, মাজুলী যিখন আমাৰ সাংস্কৃতিক বিশ্ববিদ্যালয় আছে যে, সাংস্কৃতিক সেইখনত আছিলোঁ একাডেমিক কাউন্সিল, এক্সিকিউটিভ কাউন্সিল তেনেকুৱা। তাৰপিছত আৰু আছিলোঁ হেৰি নেশ্যনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি গুৱাহাটীত যিখন আছে,
1: কটন বিশ্ববিদ্যালয়টো আছে,
0: কটন বিশ্ববিদ্যালয়ত এডজাংক্ট প্ৰফেচাৰ হিচাপে আছিলোঁ। কিন্তু নেশ্যনেল ল ইউনিভাৰ্চিটি যিখন গুৱাহাটীত আছে সেইখনত আকৌ মই একাডেমিক কাউন্সিলৰ মেম্বাৰ, তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ এনেকুৱা কাম কাজত থাকোঁ আৰু পঢ়া শুনাৰ।
1: সাহিত্য সভাৰ সভাপতি হিচাপে কিন্তু অসমৰ বৃহৎ নদী বান্ধৰ কথাটো, সেইটোৰ সপক্ষেও আছে বিপক্ষেও আছে ৰাজহুৱা মতামত। আপুনি ব্যক্তিগতভাৱে আপুনি দুই এটা প্ৰবন্ধও লিখিছে ৰাষ্ট্ৰীয় কাকত, কিভাবে কথাটো?
0: নহয় মই ৰঙিয়াৰ ল'ৰা, ৰঙিয়াৰ নদীখন বৰলীয়া, সেই নদীৰ লগত খুব আন্তৰিকভাৱে সংযোজিত। তাৰপিছত গুৱাহাটীত আহি পেলাই ব্ৰহ্মপুত্ৰখন অতি ওচৰৰ পৰা পালোঁ, হয়নে। তাতকৈ ডাঙৰ কথা হ'ল যে নদী সভ্যতাই অসমৰ সভ্যতা, গোটেইকেইটা নদীৰ লগত আমাৰ জীৱন জীৱিকা সকলো জড়িত হৈ আছে, আৱেগ, লেখা, সৃষ্টিশীলতা, সমস্ত কথাই আমাৰ নদীৰ লগত জড়িত হৈ আছে। সেইকেইখন নদী যদি আমাৰ কিবা বান্ধ হওক কিবা হওক হৈ পেলাই যদি শুকাই যায়গৈ, সেইটো এটা বৰ ডাঙৰ দুৰ্ঘটনা আমাৰ সভ্যতাটোৰ কাৰণে। কাৰণ আমাৰ সভ্যতাটো নদীভিত্তিক সভ্যতা, আৰু আমি যদি চাওঁ আজি যে এখন নদী শুকাই গ'ল, ব্ৰহ্মপুত্ৰখন শুকাই গ'ল, ধৰা তাৰ কাষৰ মানুহ, তাৰ কাষৰ জীৱন জীৱিকা কি হ'ব। গতিকে এই ধৰণৰ ফালৰ পৰা মই বাহিৰৰ কাগজত লিখিছোঁ কেইবাবাৰো যে আমি নদী এখন হেৰুৱাই পেলাব নোৱাৰোঁ আচলতে। গতিকে এই কথাষাৰ আমি ভাল ধৰণে চিন্তা চৰ্চা কৰা উচিত, আৰু সেই কথাটো ভালো পাইছিলে বহুতে। মই অলপতে লিখোঁতে নদীৰ ওপৰত তেনেকৈ বাহিৰৰ মানুহে মোক ফোন চোনো কৰিছিলে যে আপুনি এইটো ভাল কথা লিখিছে যে ব্ৰহ্মপুত্ৰ যদি শুকাই যায় কি হ'ব পাৰে। নদী এখন আচলতে নদী হিচাপে চোৱা নাযায়। মোৰ এটা গল্প আছে তেনেকুৱা, ইফ এ ৰিভাৰ বুলি। তাত এখন মৰুভূমিত তিনিটা সৰু শিশুৱে, ছয় সাত বছৰীয়া শিশুৱে, সিহঁতে গোট খায়

0: খেলিব খুজিছে নদী নদী, তাতে শুনিছে যে কিবা নদী বুলি বস্তু এটা আছে, এইটো নদীত দেখা নাই, কোনোবাই কেতিয়াবা ফটোত দেখা যায় কিন্তু এখন আচল নদী ইয়াতে দেখা নাই, কিয় তাত নদী নাই। গতিকে তেওঁলোকৰ কাৰণে নদী এখনৰ মূল্য কেনেকুৱা বা কেনেকুৱা ধৰণৰ এটা ফেণ্টাচি বা মেজিক, সেই কথাটো আমি এতিয়া অনুভৱ নকৰোঁ, যেতিয়া নদী এখন নাইকিয়া হৈ যায় তেতিয়া কৰোঁ। গতিকে সেই ইফে ৰিভাৰ গল্পটো বিভিন্ন ভাষাটোও গৈছে। আচলতে মই ক'ব খুজিছোঁ যে নদী ভিত্তিক সভ্যতা এটা নাইকিয়া হৈ যোৱাটো সমান ডাঙৰ মানৱতাৰ কাৰণে ডাঙৰ লছ এটা। মই গল্প কেইটামানত লিখিছোঁ, নদী অকল নদীয়ে নহয়, এখন এখন দলং। কি কাৰণে দলং? যে নদীখনে দলঙৰ নিচিনা কাম কৰে, যেনে ধৰা উত্তৰ গুৱাহাটী আৰু আমাৰ গুৱাহাটীৰ লগত সম্পৰ্কটো, সেই নদীৰ ওপৰেদি বহুত মানুহ নাৱেদি আহে, জাহাজেদি আহে, হয়নে? গতিকে এইখন দলঙৰ নিচিনা হৈ পৰিছে। ঠিক তেনেদৰে নদী এখনে তাৰমানে দলং এখনৰ নিচিনাকৈ দুইটা পাৰৰ মানুহক সংযোজিত কৰে, এনেকুৱা কথা আৰু।
1: সাহিত্য সভাৰ মঞ্চৰ পৰাও আচলতে নদী বান্ধৰ বিৰোধিতাই কৰা হৈছিল
0: অসমৰ বিভিন্ন ক্ষেত্ৰৰ পৰাই। যেনে মই অন্য এটা গল্প আছে, নদীৰ সৈতে বাৰ্তালাপ।
1: হয়,
0: মানুহ এজন ল'ৰা, ডেকা ল'ৰা এটাই চাকৰি শেষ ইণ্টাৰভিউটো তাৰ জীৱনত ইমান ইণ্টাৰভিউ পোৱা নাই, সি গৈ পেলাই যেতিয়া তাৰ কিবা ট্ৰেফিক জেম হৈ মোট কথা কিবা কাৰণত সি আহি নাপালে, গতিকে তাৰ শেষ। সি নদী ব্ৰহ্মপুত্ৰ পাৰ নদীখনৰ ওচৰত, সি ব্ৰহ্মপুত্ৰ লিখা নাই, মই যিকোনো নদী এখনৰ ওচৰত গৈ কৈছে আৰু যে চোৱা নদী, নদীক কৈছে চোৱা মই জীৱনটোত এটা কথা শিকিছোঁ যে যদি মোৰ মনত কিবা দুখ থাকে, শোক থাকে, তেতিয়াহ'লে মই নদীখনকে কওঁ, কাৰণ নদীখনক ক'লে মোৰ মনৰ যিখিনি সুখ দুখ সেইখিনি নদীয়ে উটাই লৈ যাব পাৰে, মানে মোৰলৈকে ফিৰি নাহে। কিন্তু সাগৰক মই নকওঁ, সাগৰ যিমানেই বিশাল নহওক কিয় সাগৰত পাৰত থিয় হৈ জানি আমি কথা কওঁ, তেতিয়া সাগৰে তাৰ জোৱাৰ ভাটাই এটা সময়ত লৈ যায়, আকৌ আনি ঠেলি আনি থৈ যাব। কিন্তু নদী এখনৰ বাহাদুৰী এইটোৱে যে নদীৰ সন্মুখত তুমি দুখ দুৰ্দশাৰ কথা কোৱা, মনৰ কথা কোৱা, প্ৰেম বিৰহৰ কথা কোৱা, নদীখনে দূৰলৈকে উটাই লৈ যায়।
1: সাগৰক লৈও গল্প আছে
0: আছে কিন্তু সাগৰৰ মোৰ গল্পটো সাগৰৰ ভাগৰ লাগিছে নেকি বুলি আছিলে, কিন্তু নদীলৈ বহুত আছে আৰু।
1: যি কি নহওক, আমি এই খণ্ডটোৰ শেষৰ ফালে আহিছোঁ। শেষ প্ৰশ্নটো সুধিছোঁ যে সাহিত্য সভাই ডাঙৰকে কিবা কৰিবলগীয়া কাম এতিয়াও আছে নেকি?
0: কামৰ কি অন্ত থাকে? যিটো যি সাহিত্য, যি ভাষা গতিশীল, সেইবিলাক ভাষা সাহিত্যৰ কামটো সদায় ওলাই থাকিব, হয়নে? আৰু ভাষা সাহিত্যক গতিশীল কৰা, কৰি লৈ যোৱাৰ কামো সাহিত্য হ'বৰ। আৰু মই ভাবোঁ যে সেইবিলাক কথা আমি আচলতে ভালকে কেতিয়াবা পাতিব লাগে, যে আমাক নতুন প্ৰযুক্তি হওক, নতুন যুৱক যুৱতীৰ মানসিকতা বা এনেকুৱা ধৰণৰ কথাবিলাকৰ লগত সাহিত্য সভাক কেনেকৈ আমি জড়িত কৰিব পাৰোঁ, সেইবিলাক আচলতে আলোচনা হ'ব লাগে, বিলোচনা হ'ব লাগে।
1: এইখিনি কথাৰেই আজি আমি এই খণ্ডটি সামৰিবলৈ ওলাইছোঁ। এই খণ্ডটিত আপোনাৰ জীৱনৰ সৈতে সম্পৃক্ত কেইটামান জাতীয় প্ৰশ্ন জড়িত থকা কথাৰ লগতে অন্যান্য কিছু প্ৰসংগ আমি আলোচনা কৰিলোঁ। এইলানি অনুষ্ঠানৰ পঞ্চম খণ্ডত আমি আকৌ আপোনাক লগ পাম। নমস্কাৰ।
0: নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে জীৱনৰ দেশবাণী অনুষ্ঠানত কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে তপন দত্তই। এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ একেই সময়তে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ভাস্কৰ জ্যোতি গগৈয়ে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আমাৰ এই অনুষ্ঠানত আমি যোৱাটো খণ্ডত আশা ভোচলে গোৱা অসমীয়া চিনেমাৰ গীত আৰু অসমীয়া সুৰৰ হিন্দী ভাষাৰ গীত এই বিষয়ে কথা পাতি আছিলোঁ আৰু এই বিষয়ে আমাৰ কথা বতৰাত ভাগ লৈছে

0: অসমৰ এগৰাকী জ্যেষ্ঠ চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই। যোৱাটো খণ্ডৰ শেষৰ ফালে ৰুদালী চিনেমাত আশা ভোচলেই গোৱা সময়ৰ অগ্ৰগতিৰ গীতটিৰ হিন্দী সংস্কৰণ সময় ধীৰে চলো এই গীতটিৰ কথা পাতিছিলোঁ আৰু গীতটি শুনাইছিলোঁ শ্ৰোতা সমাজক। আজিৰ খণ্ডতে আৰম্ভ কৰিব খুজিছোঁ ৰুদালী চিনেমাত আশা ভোচলেই গোৱা আন এটি গীতৰ প্ৰসংগৰে। এয়া আমাৰ সৈতে বিদ্যুৎ কুমাৰ ভূঞা।
1: আৰু এটা গান তাত আছে, এইটো আমাৰ অসমীয়া আমাৰে মইনা খুবই
0: নিচুকনি গীত
1: আশাজীয়ে গাইছিলে।

0: বাংলা ভাৰ্চন এটা
1: কৰি থৈছে
0: বেলেগ কথাৰে লতাজীয়ে গাই থৈছে।
1: এই এলবামটোতে লতা মংগেশকাৰে এটি গীত গাইছিলে গোদাবৰী নৈৰে পাৰৰে পৰা অসমীয়া আইলৈ যাচো প্ৰণাম, আৰু এটা গীত ভূপেন দাই লতা মংগেশকাৰৰ লগতে বোধ কৰো জ্যোতি পাণ্ডি গাইছিলে, যিটো বিমূৰ্ত মোৰ নিশাতিৰ সুৰৰ আছিল। গীতটো হ'ল দুয়ো মুখামুখি অতি সুখে সুখী, এনেকৈ আৰম্ভণি কৰি গীতটো আছিল। যি নহওক বাৰু, আমি এই মুহূৰ্তত আশা ভোচলেগো আপুনি কোৱা গীতটি শুনাব খুজিছোঁ।

এলবামৰ ক্ষেত্ৰতো এটা এইটো যেতিয়া নতুন শতাব্দী আহিব খুজিছে নতুন সহস্ৰাব্দ, সেই সময়ত গুৱাহাটীৰ এটা প্ৰডাকশ্যন হাউচে এটা এলবাম কৰিছিলে চয়নিকা। চয়নিকাটোত এটা গান আশাজীৰ কণ্ঠত আছিলে, সেইটো হ'ল ভালকে পুনৰ চোৱা এবাৰ কুঁৱাচোন চিনিব পাৰিছানে। এইটো সুৰত তাৰ আগতে

সেই ছয়নিকাতে আৰু এটা গান আছিলে আশাজী আৰু ভূপেন্দ্ৰৰ কণ্ঠ দুৱেট, উদং উদংগা কোন কৃষকৰ গা, উদং উদংগা কোন ডেকাৰে গা, সুঠাম হাতে পথাৰ চহাই হাল বাই চেচা, এই কৰ আশা পুস্তিক আনি হাল বোৱা অসমীয়া হাল বোৱা শব্দ কোৱাই দিছে, এই কম ডাঙৰ কথা নহয়, গা জিকাৰ খাই যায়। আৰু এইটোৰ ভাৰ্চনতে সেই ভূপেন্দ্ৰাই যিটো কৰে আৰু, এইটো বাংলাটো আছে এটা এটা ভাৰ্চন, কথা বেলেগ তাত।

0: আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিত আজি আশা ভোচলেই গোৱা অসমীয়া গীত আৰু অসমীয়া সুৰৰ হিন্দী গীত, এই বিষয়ে আমি কথা পাতি আছো আৰু গীত শুনাই আছো। আমাৰ সৈতে ষ্টুডিঅ'ত আছে চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা।
1: আহি গ'ল আশা ভোচলেৰ আৰু এখন চিনেমা, সেইখন হ'ল ভূপেন দাৰ মিউজিক মিল গাই মঞ্জিল মুজে। এখন লেখ টেণ্ডনৰ ছবি, আমাৰ ৰবীনা টেণ্ডনৰ ফেমিলিৰ পুৰণি ডাইৰেক্টৰ ভূপেন দাৰ সমসাময়িক। তাত গজালি যে পেপাতি সুৰত হে

চাচাজীৰ কথা প্ৰসংগক্ৰমে মই চমুকৈ কৈ থওঁ, মেঘালী বুলি এটা এলবাম ওলাইছিলে এই একে 1993তে, সেইটো গুৱাহাটীতে উন্মোচন হৈছিলে। গুৱাহাটীলৈ আশাজী নিজে আহিছিলে, সেই তিনিদিন আশাজীৰ লগত আছিলোঁ, ব্ৰহ্মপুত্ৰ পাৰলৈ লৈ গৈছোঁ। অসমৰ এগৰাকী খুব সম্ভ্ৰান্ত পৰিয়াল শিৱসাগৰৰ, তেওঁলোকৰ ঘৰত নি অসমীয়া ভাত খুৱাইছোঁ, এই মাছ খুৱাইছোঁ, হেৰিয়াত গৈ যে এখন বিখ্যাত হোটেল আছে ৰিহাবাৰীত, সেই তাৰপৰা আনিছোঁ। গতিকে এনেকৈ আৰু অসমীয়া চাদৰ মেখেলা পিন্ধিবলৈ হেণ্ডিকৰ ছোৱালী আনি পেলাই শিকাইছোঁ আশাজীক। গতিকে এই ধৰণৰ অভিজ্ঞতা, সেই পৰিয়ালটো বান্ধ খাই আছিল ভূপেন্দাৰ লগত, বা ভূপেন্দাই তেওঁলোকক বান্ধি পেলাইছিল অসমৰ, অসমখন বৰ ভাল পাইছিলে তেওঁলোকে। গতিকে সেইখিনি, তাৰপিছত সেই মেঘালীত তেওঁ গোৱা এটা গান আছিলে, দূৰে দূৰে।

0: অকল বলিউডৰ ছিংগাৰেই নহয়, আমাৰ টলিউড বা কেলকাতাৰো চলচ্চিত্ৰ জগতৰ যিমানবিলাক ডাঙৰ ডাঙৰ গায়ক গায়িকা বা জনপ্ৰিয় গায়ক গায়িকা আছিলে, আৰু বম্বেৰ শেষৰ প্ৰজন্মৰ যিবিলাক ইয়াং ৰেপ ছঙৰ যুগৰ যিখিনি ছিংগাৰ ওলাইছে তেওঁলোককো ভূপেন দাই তেওঁৰ গান গোৱাইছে, কিংবদন্তী শিল্পীসকলক লৈ পেলাই চানলৈকে নতুন প্ৰজন্মৰ প্ৰতি তেওঁ চব জহন্নামে গ'ল সেইটো বিশ্বাস নকৰিছিলে। তেওঁলোকক ভাল বস্তু যদি দিওঁ, মানে এইটো জানবোৰে কোৱা কথা, এটা মনষ্টাৰ থাকে আমাৰ কিবা খাব বিচাৰি থাকে, এটা খাবই লাগে মস্তিষ্কটোত, যদি সি ভাল বস্তু পায় ভাল বস্তু খাব, যদি নাপায় সি বেয়া বস্তু হলেও খাব, কিন্তু খাবলৈ লাগিবই। গতিকে আমাৰ ইউথ জেনেৰেশ্যনটোকো সিহঁত খুব তৃষ্ণাতুৰ হৈ থাকে, শূন্য হৈ থাকে, সেইটো ফিল আপ কৰিব লাগে আন বস্তুৰে। গতিকে সিহঁতক যদি আমি ভাল বস্তু দিওঁ ভাল বস্তু ল'ব। এতিয়া বুকু হমহম কৰে খুব 60 নে 62 চনৰ চিনেমা, সেই চিনেমাৰ বুকু হমহম কৰাটো একেটাইটো সুৰ,
1: একেটাই সুৰ,
0: সেই সুৰটো 93 যেতিয়া দিল হুম হুম কৰা হৈছিল, ল'ৰা ছোৱালীবিলাকে কিয় ইমান ভাল পাইছে? এতিয়াও বাংলাদেশৰ তুমি ইউটিউব চিউটিউব খুলিলে গম পাবা, নতুন জেনেৰেশ্যন গোটেইবিলাকে পাগল হৈ যায় এই গানটো শুনি পেলাই। আৰু আমাৰ বয়সৰ যিবোৰ মানুহ আছে সিহঁতে কেতিয়াবা সেই গানটোৰ তলত দিয়া কমেণ্টবিলাক বাংলাতে লিখে যে সেইবিলাক আমি চিলেবেলা থেকে শুনিছিলাম, এইগুলো গান
1: তেনেকৈ বুলি
0: ভূপেন দাক ইমান ইমান ওপৰত ৰাখে, মানে সাধাৰণ গায়কৰ মাজত নাৰাখি,

0: ওপৰৰ এজন এজন বিশেষ এটা কণ্ঠ, বিশেষ এটা এটা ব্যক্তিত্ব
1: হয়, আৰু সেই ব্যক্তিত্বই অসমক, অসমীয়া সংগীতক, আনহে নালাগে অসমীয়া সাহিত্যকো সমৃদ্ধ কৰি গৈছে। বিদ্যুৎ কুমাৰ ভূঞা, আপুনি আমাৰ সৈতে ইমানখিনি সময় থাকি ডক্টৰ ভূপেন হাজৰিকা আৰু আশা ভোচলে, আৰু আশা ভোচলে গোৱা অসমীয়া ভাষাৰ, অসমীয়া সুৰৰ অন্য ভাষাৰ গীতৰ বিষয়ে আমাক জনালে। আপোনাক আকৌ লগ পালে এনেধৰণৰ আন কিছু কথা পাতিম। আপোনাক বিদায় সম্ভাষণ জনায় আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই খণ্ডটি।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময়নিশা 10:31 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ পহিলা দিন।